আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত বিপুল কলিতা, তিলক চন্দ্ৰ দাস, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল পূৰ্ণিমা গোস্বামী আৰু লগৰীয়াসকলৰ কণ্ঠৰ নামঘোষা নিকুঞ্জলতা মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বীৰেণ বৰা আৰু লগৰীয়াসকলৰ কণ্ঠৰ দেহ বিচাৰ গীত, বনজিৎ দাসৰ কণ্ঠৰ লোকগীত আৰু সুস্মিতা ভৰদ্বাজৰ কণ্ঠৰ ভজনেৰে

0: Bengaluru by 55 runs in Hyderabad last night. Today, Lucknow's Super Giants will take on Punjab Kings in Lucknow at 7:30 this evening. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক মুকুতামালা।
2: নীৰৱ সাধনা সম্পৰ্কে বাণীকান্ত কাকতিয়ে এইদৰে কৈছে, মৌমাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদল। মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা এঠা উলিয়াই জাল বয়, তিৰোতাই বাঢ়নীৰে সেই কৃত্ৰিম সূতাৰ জাল সাৰি পেলায়। নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ'ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য, বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব। যোগ্য পুৰুষৰ স্থান সমাজত কেতিয়াও নেহেৰায়। গুণী পুৰুষসকলৰ আদৰণীয় স্থান, গুণ, জাতি, ধৰ্ম, বয়সভেদে পৰিচয় নহয়। আধুনিক ভাৰতৰ প্ৰথম এফআৰএছ ৰামানুজমৰ জীৱনী চাবলগীয়া। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি দুখীয়া অৱস্থাৰ কাৰণে কৰ্পৰেচনৰ অফিচত কেৰাণী কামত সোমায়। তেওঁৰ অংকশাস্ত্ৰত বিশেষ ৰাপ দেখি বিশ্ববিদ্যালয়ৰ গৰাকীসকলে তেওঁৰ মেধাৰ কথা চৰকাৰৰ কাণলৈ আনে। চৰকাৰেও তেওঁক বৃত্তি দি কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ অংকশাস্ত্ৰৰ গৱেষণাৰ কাৰণে পঠায়। তেওঁ অদ্বিতীয় প্ৰতিভাৰ কাৰণে ভাৰতীয় বিজ্ঞানবিদসকলৰ ভিতৰত প্ৰথম এফআৰএছ হয়। এফআৰএছ বিজ্ঞান জগতত অতি সন্মানৰ উপাধি লাভ কৰে প্ৰথম মিউনিচিপেল অফিচৰ কেৰাণী এজনে। তেওঁৰ পিছতহে ছাৰ জগদীশ চন্দ্ৰ আদিয়ে এই উপাধি লাভ কৰে। এই হ'ল নীৰৱ সাধনা। চিকিৎসাশাস্ত্ৰত শোথ নামে এটি ৰোগ আছে। পৰিপাক শক্তিৰ তেজ কমি শৰীৰত পানী জন্মে আৰু শৰীৰ মতা হয়। বাহিৰৰ পৰা শকত হোৱা মানুহক স্বাস্থ্যৱান বুলি ভাবিলেও এই পানীৰ ভাৰে মানুহজনক ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ টানি নিয়ে। তেজৰ বলত যি মানুহ শকতাপদ হয় সিয়েই স্বাস্থ্যৱান। সেইদৰে যিবোৰ ডেকা গাভৰুৱে নৈতিক বা সামাজিক জীৱনত আগৰ গতানুগতিক বচন কিছুমান পাই নিজক প্ৰভাৱশালী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, সেইবোৰক নৈতিক শোথ ৰোগী বুলিহে ক'ব পাৰি। নিজৰ আত্মিক বল থাকিলে আনৰ যোজনা নালাগে। তেওঁৰ নৈতিক বল 10 জনে স্বীকাৰ কৰিব। আনৰ যোজনা যদি নৈতিক তেজেৰে নিজৰ কৰি ল'ব নোৱাৰে, তেনেহ'লে ই তেওঁলোকক নৈতিক আওমৰণৰ বাটলৈহে টানিব। 10 জনৰ উপকাৰ নালাগে, নিজৰ গৌৰৱ আৰু ভোগৰ বাবেও নীৰৱ সাধনা লাগে। আমাৰ পুৰণি শাস্ত্ৰবোৰৰ উপাখ্যানলৈ চোৱা। নৰকাসুৰ, ৰাৱণ আদি দানৱ দৈত্যসকলেও নিজৰ মহিমা আৰু ভোগৰ ক্ষেত্ৰ বঢ়াবলৈ জীৱনৰ এডোখৰ কাল ইষ্ট দেৱতাৰ সাধনাত মগ্ন আছিল। তেওঁলোকৰ কি কঠোৰ তপস্যা! জাৰৰ দিনত এবুকু নৈৰ পানীত মন্ত্ৰ উচ্চাৰণ আৰু দিনত চাৰিওফালে জুইশালৰ মাজত বহি মন্ত্ৰ সাধন কৰিছিল। খোৱাৰ ভিতৰত গছৰ ফল আৰু আলু। সেইদৰে যোগ যুগান্তৰ তপস্যাৰ পিছতহে ইষ্ট দেৱতাই তুষ্ট হৈ অভীষ্ট সিদ্ধিৰ বৰ দিয়ে। সিদ্ধিৰ পথত সাধনাৰ মাজেদি যাবই লাগিব। বয়স আৰু অৱস্থাভেদে মানুহৰ সাধনাৰ ক্ষেত্ৰও বেলেগ বেলেগ হয়। দৈত্যদানৱৰ তপস্যা প্ৰণালী ছাত্ৰৰ প্ৰণালী নহয়। শাস্ত্ৰই নিৰ্দেশ কৰিছে, ছাত্ৰানাম অধ্যয়নম তপঃ, ছাত্ৰৰ তপস্যা অধ্যয়ন। যিবোৰে নিজক ছাত্ৰ বুলি ভাবে তেওঁলোক অধ্যয়নত ৰত থাকিব লাগিব। কিন্তু যদি কোনোবাই নিজক বেলেগ বুলি ভাবে, তেন্তে আন আন প্ৰণালী অৱলম্বন কৰিব। কিন্তু ছাত্ৰ বুলি নিজক পৰিচয় দি আত্মপ্ৰবঞ্চনা বা লোক প্ৰবঞ্চনা কৰিব নালাগে। যিসকলে সাময়িক বতাহৰ কোবত নিজক বেলুনৰ দৰে বেপাৰীৰ দোকানৰ জৰী তাৰি থবলৈ অমান্তি হৈ

0: নিজৰ আদৰ্শ আৰু লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে, তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যত আশাৰ থল। বতাহত ওফন্দি উঠা বেলুনবোৰ ল'ৰা ছোৱালীৰ ধেমালিৰ বস্তু, সেইবোৰ সমাজৰ কোনো কামত নেলাগে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি বাণীকান্ত কাকতিৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছো পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ তৰী।

আপোনালোককে আগবঢ়াইছো ভাস্কর জ্যোতি দেৱশর্মাৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এই বৰগীতটি।

ইমান পৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। ৰাগ আছিল তৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আপোনালোকে বৰগীত শুনিছে ভাস্কৰ জ্যোতি দেৱশৰ্মাৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত

আপোনালোকে ভাস্কৰ জ্যোতি দেৱশৰ্মাৰ কণ্ঠত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 10 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত সংগনা চেৰী, চি পি মাধৱন, নাম পুথিৰীৰ কৰ্ণাটকী কণ্ঠসংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত টোপাল জলসিঞ্চন আৰু আধুনিক কৃষিত ইয়াৰ উপকাৰিতা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব নিপম জ্যোতি দত্ত আৰু ডক্টৰ বিনীতা বৰাই। আগ ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান অভিনেতা জিতু তপন বৰাৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ 25 খণ্ড। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20 প্ৰভাতী তৰংগ। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। বিষয়, ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা। অতিথি হিচাপে উপস্থিত থাকিব ডাক্টৰ ইন্দ্ৰজিৎ দাস। আগ ধৰিব ইন্দ্ৰজিৎ দাসে। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব অনুপম শইকীয়া, তৰালী শৰ্মা, কণিকা ভট্টাচাৰ্য, চিত্ৰালী গোস্বামী আৰু ডিজেন কোঁৱৰৰ কণ্ঠৰ গীত।

পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমর পাঞ্চৈৰ প্ৰথম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰূপ।

11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড। ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু নিশা 7:45 চুকি সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বসুন্ধৰা কুমকালীৰ কণ্ঠৰ খেয়াল, ৰাগ সুধা সাৰংগ। 1:50 জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত গীতেৰে সজোৱা অনুষ্ঠান সুৰৰ জিঞ্জিৰি।

2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত, শিল্পী শান্তা উজিৰ।

3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 নিশা, 7:20 আৰু 8:30 আধুনিক গীত শুনিবলৈ পাব। পাঁচ বাজি 45 মিনিটত হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব বৰ্ণালী মালাকাৰে। 6:40 কৃষ্ণা দাসগুপ্তাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰত আনন্দ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা আলেখ্যৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: মিউজিক থেৰাপি, সংগীত হল আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ। আনকি প্ৰকৃতিৰ প্ৰতিটো উপাদানতে সংগীতৰ লহৰ আছে। প্ৰাকৃতিক কাৰণতে মানুহ সংগীতৰ প্ৰেমত পৰে। দিনটোত এটা গীত, সুৰৰ লহৰ নুশুনিলে আমাৰ মন সজীৱ হৈ নুঠে। আমাৰ আনন্দপূৰ্ণ মুহূৰ্তসমূহত সংগীত এক অবিচ্ছেদ্য অংগ। আনহাতে বিষাদেৰে ভৰা একোটা সময় সংগীতে আনন্দময় কৰি তুলিব পাৰে। সংগীতে বহু শাৰীৰিক তথা মানসিক সমস্যাৰো সমাধান দিব পাৰে। মনৰ দুখ,

মানসিক চাপ, হতাশা, দুশ্চিন্তা, একাকিত্ববোধ, সমাজৰ পৰা আঁতৰি থকা ধোৱা মানসিক অৱস্থা আদি বিভিন্ন মানসিক সমস্যাৰ নিবাৰণৰ ক্ষেত্ৰত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মিউজিক থেৰাপি হ'ল কেতবোৰ মানসিক ৰোগৰ আৰোগ্যৰ বাবে সংগীতৰ বৈজ্ঞানিক ব্যৱহাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক আঘাতত ভোগা লোকৰ চিকিৎসা হিচাপে আধুনিক মিউজিক থেৰাপি আৰম্ভ হয়। 1944 চনত যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত মিউজিক থেৰাপিৰ বিষয়ে কৰা অধ্যয়নৰ বাবে ডিগ্ৰী দিবলৈ আৰম্ভ কৰে। গ্ৰীক দাৰ্শনিক প্লেটোৱে সংগীতৰ শক্তি বৰ্ণনা দি কৈছে, সংগীতে যেনেদৰে যোদ্ধাৰ মনোবল বৃদ্ধি কৰে, একেদৰে যোদ্ধাৰ মনোবল ভাঙি দিবও পাৰে। মিউজিক থেৰাপি যে কেৱল এজন ৰোগীয়া ব্যক্তিৰ বাবেই কামত আহে এনে কথা নহয়। ই এজন সুস্থ মানুহৰ মনন জগতত প্ৰৱেশ কৰি মানুহজনৰ মন শিথিল কৰে, মনত প্ৰশস্তি আনি দিয়ে। মনৰ বিভিন্ন পদ্ধতি যেনে জ্ঞান বা ধাৰণা, আৱেগ, বোধশক্তি আদি ব্যৱহাৰ কৰি মস্তিষ্কই এক জটিল প্ৰক্ৰিয়াৰে মানুহক সংগীতৰ অনুভূতি দিয়ে। মানুহে শুনা শব্দ তৰংগই কাণৰ ককলিয়াত খুন্দা মাৰি শব্দৰ ছিগনেল সৃষ্টি কৰে। কাণত থকা ককলিয়াটো হ'ল সামুখৰ খোলাটোৰ দৰে টান হাড়েৰে গঠিত এটা নলী। হাড় আৰু আৱৰণেৰে গঠিত এখন লেমিনাই ইয়াক দুভাগত বিভক্ত কৰিছে। লেমিনাৰ পৰা ককলিয়াৰ বেৰলৈ এখন পাতল আৱৰণ থাকে, তাকে বেচিলাৰ আৱৰণ বোলা হয়। এই বেচিলাৰ আৱৰণখনতে কৰ্তিৰ অংগ নামৰ এবিধ বিশেষ অংগ থাকে। ইয়াত কিছুমান চুলিৰ কোষ থাকে আৰু তাৰ পৰাই শ্ৰৱণ স্নায়ু আৰম্ভ হৈছে। শব্দ বহিকৰ্ণয়েদি সোমাই গৈ অন্তঃকৰ্ণত থকা এণ্ডোলিম্ফত ঢৌৰ সৃষ্টি কৰে। এই ঢৌৰ ফলত কৰ্তিৰ অংগত থকা চুলিত কম্পনৰ সৃষ্টি হয়। এই কম্পনবোৰ শ্ৰৱণ স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুত থকা শ্ৰৱণ কেন্দ্ৰই তাকে বিশ্লেষণ কৰি শব্দলৈ ৰূপান্তৰ কৰে। তেতিয়াই আমি শুনো। আমাৰ মস্তিষ্কত এনে কিছু অংশ আছে যিয়ে সংগীতৰ ধাৰণা দিয়ে, যিয়ে সংগীতৰ শব্দ প্ৰাবল্য, গুণাগুণ, তাল, তীব্ৰতা আদিৰ বিচাৰ কৰে। যি সংগীতে আমাৰ আনন্দৰ অনুভূতি দিয়ে, তেনে সংগীতে মস্তিষ্কৰ ফ্ৰণ্টেল কৰ্টেক্স সক্ৰিয় কৰে আৰু আমাৰ ভাল নলগা সংগীতে মস্তিষ্কৰ টেম্পৰেল লোব সক্ৰিয় কৰে। সংগীতে আমাৰ মাংসপেশী শিথিল কৰে, ৰক্তচাপ হ্ৰাস কৰে, হৃদপিণ্ডৰ স্পন্দন নিয়মীয়া কৰে। ধীৰ, কোমল আৰু কথাবিহীন যন্ত্ৰসংগীতে এই ক্ষেত্ৰত বিশেষ উপযোগী হয়। অধ্যয়নৰ ক্ষেত্ৰত, বিশেষকৈ কোনো পাঠ পঢ়াৰ সময়ত এই সংগীত বিশেষ সহায়ক হ'ব পাৰে। ভাৰতীয় শাস্ত্ৰীয় সংগীতে মানুহৰ মনন জগতত এক ধনাত্মক প্ৰভাৱ পেলায়। ই একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। কোনো অৱস্থাৰ সৈতে নিজকে খাপ খুৱাব পৰা শক্তি যোগায় ভাৰতীয় শাস্ত্ৰীয় সংগীতে আৰু মন হাত পেলোৱাত ই সহায় কৰে। নিজৰ ব্যক্তিত্ব গঢ়াতো সংগীতে সহায় কৰে। সামাজিক সম্পৰ্ক ৰক্ষাত ধনাত্মক প্ৰভাৱ পেলায় আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতে। বৰ্তমান বহু লোক ইনচমিনিয়া বা অনিদ্ৰাত ভুগিছে আৰু হতাশজনিত ৰোগত ভুগিছে। উল্লেখযোগ্য যে নিশা লঘু সংগীতে আমাৰ ভাল টোপনি অহাত সহায়ক হ'ব পাৰে। সংগীতে এণ্ডৰফিন নামৰ হৰম'ন নিঃসৰণ কৰি মানুহৰ অস্বস্তি আৰু কষ্ট হ্ৰাস কৰে। কথাতে কোৱা হয়, মন ভাল মানে সকলো ভাল। সেয়েহে আজিৰ জটিল সময়ত সংগীত শুনি মনটো ভাল কৰি ৰাখো আহক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকা।

টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 55 ৰাণত পৰাস্ত কৰে। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কালি ৰাষ্ট্ৰপতি ভৱনত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছ আৰু তেওঁ প্ৰতিনিধিবৰ্গৰ সন্মানাৰ্থে আয়োজন কৰা ভোজমেলৰ পাছত শ্ৰীমুৰ্মুৱে এনেদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱন দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ যুৱ দক্ষতা, প্ৰযুক্তিগত সামৰ্থ আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ ছাইপ্ৰাছৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ পৰিপূৰক হ'ব পাৰে বুলি প্ৰকাশ কৰে। তেওঁ ছেমিকণ্ডাক্টৰ, নবীকৰণযোগ্য শক্তি, সেউজ শক্তি, মহাকাশ, বহনক্ষম উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত ছাইপ্ৰাছৰ সমৰ্থনৰ শলাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছাইপ্ৰাছৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহান জনাইছে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনক শীঘ্ৰেই চূড়ান্ত ৰূপ দিয়াৰ বাবে আহান জনাইছে। নতুন দিল্লীত কালি দুয়োগৰাকী নেতাৰ মাজৰ বৈঠকৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া সকলোৰে বিৰুদ্ধে শক্তিশালী আৰু সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদ, সন্ত্ৰাসবাদৰ বাবে বিত্ত যোগান আৰু কোলাধন বৈধকৰণ ৰোধৰ বাবে অধিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপত নতুন তথা উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু সন্ত্ৰাসবাদী নিযুক্তি প্ৰতিহত কৰাৰ বাবেও আহ্বান জনায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি নেতা দুগৰাকীয়ে দুমুখীয়া নীতি, কোনো ৰাজ্যই পোষকতা কৰা সন্ত্ৰাসবাদ অথবা যিকোনো পৰিস্থিতিত সন্ত্ৰাসবাদৰ সপক্ষে কোনো ধৰণৰ যুক্তি অস্বীকাৰ কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ এটা যুটীয়া কাৰ্যগোট গঠনৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিখনক আদৰণি জনায়। তদুপৰি দুয়োপক্ষই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁলোকে ছাইপ্ৰাছ প্ৰতিৰক্ষা আৰু মহাকাশ উদ্যোগ আৰু ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংঘৰ মাজত স্বাক্ষৰিত চুক্তিখনক আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰিং ভৱন প্ৰেক্ষাগৃহত ঊনবিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, গ্ৰামোন্নয়ন আৰু ভূমি সম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগ আৰু প্ৰতিষ্ঠানক অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু এই ব্যৱস্থাক অধিক কাৰ্যকৰী
ব্যৱস্থা সঁহাৰিজনক কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ বিভাগসমূহত কমেও 10জনকৈ বিষয়াৰে গঠিত একোটা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহে অভিযোগ ৰাজহুৱা উজাৰ

0: উত্তিকে ধৰি প্ৰতিদিনে বিভিন্ন পৰ্টেলযোগে উত্থাপিত হোৱা বিষয় তথা পত্ৰসমূহৰ পৰ্যালোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে সকলো প্ৰক্ৰিয়া সৰলীকৰণ হোৱাৰ উপৰিও আওপুৰণি আৰু অপ্ৰাসংগিক নিৰ্দেশনাসমূহ আঁতৰোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত প্ৰশাসনিক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰা হয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত পুনেৰ পৰা আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এই বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত চি বি আয়ে বৰ্তমানলৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহিল্যানগৰৰ পৰা 11 জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে দেশৰ কেইবাটাও স্থানত তালাচী চলোৱাৰ লগতে লেপটপ, বেংক একাউণ্টৰ তথ্য আৰু মোবাইল ফোনকে ধৰি অপৰাধৰ সৈতে জড়িত বিভিন্ন তথ্যপাতি জব্দ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভাৰতত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু ইয়াৰ যোগান সমগ্ৰ দেশজুৰি সুস্থিৰ হৈ থকাৰ কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ে জনসাধাৰণক অযথা চিন্তিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ আহান জনাইছে। কোনো কোনো খুচুৰা ব্যৱসায়ীসকলে দিয়া সাময়িক হেঁচা তেল বিপণন কোম্পানীসমূহৰ দ্বাৰা নিৰীক্ষণ আৰু নিৰন্তৰ যোগানৰ দ্বাৰা সমাধান কৰা হৈছে। মন্ত্ৰালয়ে কয় যে যথাযোগ্য ব্যৱহাৰ আৰু জনসাধাৰণৰ সহযোগিতাই উচ্চ চাহিদাৰ এই সময়ছোৱাত ইন্ধনৰ উপলভ্যতা নিশ্চিত কৰাত সহায় কৰিব। মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উৰুৱা ইণ্ডো তিবেটান সীমান্ত আৰক্ষী আই টি বি পিৰ মহিলা পৰ্বতাৰোহণকাৰী অভিযাত্ৰীৰ দলটোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উচ্চতা আৰু প্ৰতিকূল জলবায়ুকো নেওচি আই টি বি পিৰ অভিযাত্ৰীসকলে এই সাফল্যৰ জৰিয়তে সবাতোকৈ ৰাষ্ট্ৰ প্ৰথম মন্ত্ৰকে প্ৰতিফলিত আৰু প্ৰমাণিত কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথা কেন্দ্ৰৰ খণ্ডই দেশত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থা, কুলিং প্ৰযুক্তি, স্মাৰ্ট গ্ৰীড, নৱীকৰণযোগ্য শক্তি আৰু উন্নত ডিজিটেল আন্তঃগাঁথনি খণ্ডত প্ৰায় 1 লাখ অভিযান্ত্ৰিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজিকালি আমেৰিকাৰ চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা বাৰ্ষিক নেতৃত্ব সন্মিলনক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তৈল খণ্ডৰ অৰ্থনীতিৰ পিছতে ডাটা কেন্দ্ৰসমূহক অধিক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ডাটা নিয়ন্ত্ৰণ, ডিজিটেল আন্তঃগাঁথনি আৰু সুৰক্ষিত প্ৰযুক্তি ব্যৱস্থাৰ সৈতে ভৱিষ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। তেওঁ কয় যে ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য'ত ডাটা কেন্দ্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিয়ে ভৱিষ্যতৰ গোলকীয় অৰ্থনৈতিক দিশ নিৰ্ণয় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে তথ্য অৰ্থনীতিৰ এটা কৌশলগত ৰাষ্ট্ৰীয় সুযোগ হিচাপে বিবেচনা কৰে যিয়ে বিনিয়োগ, নিয়োগ, শক্তি ব্যৱস্থা আৰু দশক পূৰ্বৰ ভৌগোলিক প্ৰত্যাহ্বানসমূহক প্ৰভাৱিত কৰিব। তেওঁ লগতে কয় যে ভাৰত বৰ্তমান প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে একে শাৰীতে থিয় হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: শ্বেক্সপিয়াৰে কৈছিল, কোনো এটা কাম সুচাৰুৰূপে কৰাটোৱেই হ'ল সেই কামৰ পুৰস্কাৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব কাচ দিৱস। প্ৰতিবছৰে মে মাহৰ 23 তাৰিখে বিশ্ব কাচ দিৱস পালন কৰা হয়। 2000 চনত আমেৰিকাৰ কাচ উদ্ধাৰকাৰী সংগঠন আমেৰিকান টৰ্টইজ ৰেস্কিউৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল। সাম্প্ৰতিক সময়ত কাচ প্ৰজাতিৰ প্ৰতি সংকট নামি অহাৰ লগতে কাচৰ প্ৰাকৃতিক বাসস্থানসমূহ ক্ৰমান্বয়ে লোপ পাই আহিছে। কাচৰ সংৰক্ষণ আৰু প্ৰাকৃতিক বাসস্থানসমূহৰ সুৰক্ষাৰ বিষয়ে সমাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই দিৱস পালন কৰি অহা হৈছে। জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশ, নৈ বিল জান জুৰিত কীটনাশক দ্ৰব্যৰ প্ৰয়োভৰ, সংৰক্ষণৰ ক্ষেত্ৰত অনীহা, জলাশয়সমূহত সহনশীল পৰিৱেশৰ অভাৱ আদিৰ কাৰণে কাছৰ বিভিন্ন প্ৰজাতি লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰিছে। পৃথিৱীৰ প্ৰাচীন প্ৰাণীসমূহৰ অন্যতম কাছৰ প্ৰায় 5 শতাধিক প্ৰজাতিৰ পৰা হ্ৰাস পাই বৰ্তমান ইয়াৰ সংখ্যা 300ৰো কম হোৱা পৰিলক্ষিত হৈছে। প্ৰিয় শ্ৰোতা, আজি হৈছে আন্তৰ্জাতিক প্ৰসূতি ফিষ্টুলা নিৰ্মূলকৰণ দিৱস। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আজি আমাক কৈছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰ্পণা দাসে।
1: আজি প্ৰসূতি ফিষ্টুলা নিৰ্মূলকৰণৰ আন্তৰ্জাতিক দিৱস উপলক্ষে সকলো শ্ৰোতাকে আন্তৰিক শুভেচ্ছা জনাইছো। প্ৰতি বছৰে 23 মে তাৰিখে এই দিৱস পালন কৰা হয় যাতে সমাজত মাতৃস্বাস্থ্য, নিৰাপদ প্ৰসৱ আৰু প্ৰসূতি ফিষ্টুলা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব পৰা যায়। আৰু এই দিৱসৰ এই বছৰৰ থিম হৈছে তেওঁৰ স্বাস্থ্য তেওঁৰ অধিকাৰ, ফিষ্টুলামুক্ত ভৱিষ্যত গঢ়োৱা হওক। এতিয়া প্ৰথমে আমি জানিব লাগিব প্ৰসূতি ফিষ্টুলানো হয় কি। ই হৈছে এটি গুৰুতৰ কিন্তু প্ৰতিৰোধযোগ্য স্বাস্থ্য সমস্যা। সাধাৰণতে দীঘলীয়া আৰু জটিল প্ৰসৱৰ ফলত শিশুৰ মূৰটোৱে যেতিয়া মাকৰ বাৰ্থ কেনেল বা প্ৰসৱ পথৰ ওপৰত বহু সময়লৈকে বহু প্ৰেছাৰ দি থাকে তেতিয়া প্ৰসৱ পথ আৰু মূত্ৰথলী অৰ্থাৎ প্ৰসৱ পথ আৰু পায়খানা পথৰ মাজত এটা অস্বাভাৱিক ছিদ্ৰৰ সৃষ্টি হয় আৰু এই ছিদ্ৰটোৰে মহিলাগৰাকীৰ অনিয়ন্ত্ৰিতভাৱে মূত্ৰ বা পায়খানা ওলাই থাকে আৰু এই সমস্যা সেইকাৰণে মহিলাগৰাকীক শাৰীৰিক কষ্টই নিদিয়ে মানসিক, সামাজিক আৰু আৰ্থিক সমস্যাৰো সৃষ্টি কৰে। বহু সময়ত মহিলাগৰাকীৰ সমাজত লাজ বা অপমানৰ সন্মুখীন হ'ব লগা হয় আৰু এই লাজ বা অপমানৰ কাৰণে মহিলাগৰাকীয়ে ভালকৈ চিকিৎসা নলয়। কিন্তু মই আকৌ এবাৰ কৈছোঁ যে এইটো হৈছে সম্পূৰ্ণভাৱে প্ৰতিৰোধযোগ্য বেমাৰ আৰু যদি কিবা কাৰণ হয়ো এই বেমাৰটো সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰি অস্ত্ৰোপচাৰৰ দ্বাৰা। গতিকে এই সমস্যাৰ মূল কাৰণসমূহ হ'ল অতি কম সময়ত গৰ্ভধাৰণ, পুষ্টিহীনতা বা মাতৃস্বাস্থ্যৰ অৱহেলা, ঘৰত অনিৰাপদ প্ৰসৱ, দীৰ্ঘ সময় ধৰি চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ সহায় নোলোৱাকৈ হোৱা প্ৰসৱ ইত্যাদি। ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? প্ৰথমতে কিশোৰী বিবাহ আৰু অতি কম বয়সত গৰ্ভধাৰণ বন্ধ কৰিব লাগিব। গৰ্ভৱতী মহিলাই নিয়মিত এণ্টিনেটেল চেকআপ কৰিব লাগিব। প্ৰসৱৰ সময়ত প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী বা চিকিৎসকৰ তত্ত্বাৱধানত স্বাস্থ্যকেন্দ্ৰতহে প্ৰসৱ কৰিব লাগিব আৰু যদি প্ৰসৱ দীঘলীয়া হয় বা জটিলতাই দেখা দিয়ে তেন্তে তৎক্ষণাত উন্নত চিকিৎসা কেন্দ্ৰলৈ ৰেফাৰ কৰিব লাগিব যাতে চিজাৰিয়ান চেকচন কৰি ডেলিভাৰী কৰিব পৰা যায়। গতিকে আজিৰ এই দিৱসত মই পৰিয়াল, সমাজ আৰু স্বাস্থ্যকৰ্মীক আহ্বান জনাম, মাতৃস্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক, 100% ডেলিভাৰী যাতে স্বাস্থ্যকেন্দ্ৰত হয় তাৰ ওপৰত গুৰুত্ব দিয়ক। সচেতনতা, সময়মতে চিকিৎসা আৰু সামাজিক সহানুভূতিয়ে প্ৰসূতি ফিষ্টুলামুক্ত সমাজ এখন গঢ়ি তুলিব পাৰে। ধন্যবাদ।
0: সেয়া আছিল স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰ্পণা দাস।

এগৰাকী ভাৰতীয় সংস্কৃত পণ্ডিত ধীৰেশ্বৰ আচাৰ্যৰ আজি উপজা দিন। সুগভীৰ পাণ্ডিত্যৰ বাবে তেওঁক কামৰূপৰ কালিদাস বুলিও আখ্যা দিছিল। 1851 চনত কামৰূপ জিলাৰ আঠঘৰীয়া গাঁৱত তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল পণ্ডিত কেশৱাচাৰ্য আৰু মাতৃ চন্দ্ৰপ্ৰভা। সংস্কৃত সাহিত্যত তেখেতৰ ব্যুৎপত্তিৰ বাবে কবিৰত্ন উপাধি লাভ কৰিছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছ ভাৰত চৰকাৰে তেওঁক সন্মানীয় মহামহোপাধ্যায় উপাধিৰে বিভূষিত কৰে। প্ৰাৰম্ভিক শিক্ষা ঘৰতে পিতৃৰ তত্বাৱধানত আৰু পিছলৈ মোমায়েকৰ টোলত লাভ কৰে। তেখেতে কোচবিহাৰৰ স্বৰ্গীয় সিদ্ধনাথ বিদ্যাবাগীশৰ ওচৰত ব্যাকৰণ আৰু কাব্যশাস্ত্ৰ অধ্যয়ন কৰে। নগাঁও হাইস্কুলত সংস্কৃত শিক্ষক হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে। তেখেতে সংস্কৃত ভাষাত একাধিক উল্লেখযোগ্য পুথি ৰচনা কৰিছিল, তাৰ ভিতৰত বৃত্তমঞ্জৰী, ৰাধা কলংক ভঞ্জন, কৰ্ণখাদক আদি। প্ৰিয় শ্ৰোতা, এভাৰেষ্ট শৃংগ বিজয় কৰা প্ৰথম ভাৰতীয় মহিলা আছিল বাসেন্দ্ৰী পাল। গাৰোৱাল জিলাৰ নাকুৰি গাঁৱত 1954 চনৰ 24 মে'ত বাসেন্দ্ৰী পালৰ জন্ম হয়। হাঞ্চা দেৱী আৰু শ্ৰী কিষাণ সিং পালৰ 7টি সন্তানৰ মাজৰ 1টি সন্তান আছিল বাসেন্দ্ৰী পাল। সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰে। 12 বছৰ বয়সতেই তেওঁ পৰ্বতাৰোহণৰ কাম আৰম্ভ কৰে। তেওঁটোৰ বন্ধুসকলৰ সৈতে বনভোজৰ বাবে গৈ প্ৰায় 13,123 ফুট উচ্চতাৰ পৰ্বত আৰোহণ কৰিছিল। 1984 চনত ভাৰতে নিজৰ 4ৰ্থ এভাৰেষ্ট অভিযানৰ বাবে বাসেন্দ্ৰীকে ধৰি 6গৰাকী মহিলা আৰোহণকাৰীসহ এটা অভিযাত্ৰী দল নিৰ্বাচন কৰে। এই অভিযানৰ নাম আছিল এভাৰেষ্ট 84। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা এই দলটোৱে বহুতো বাধা বিঘিনি আৰু দুৰ্ঘটনাৰ সন্মুখীন হয়। বাসেন্দ্ৰী পালেও মূৰত আঘাত পায় যদিও সকলো বাধা নেওচি 23 মে'ৰ দিনা দুপৰীয়া 1:07 মিনিটত এভাৰেষ্ট শৃংগৰ শিখৰত পদাৰ্পণ কৰে। তেখেতে 43 মিনিট সময় শিখৰত কটায় আৰু ভাৰতৰ প্ৰথম তথা বিশ্বৰ 5ম মহিলা এভাৰেষ্ট বিজয়ীৰূপে পৰিগণিত হয়। এভাৰেষ্ট শৃংগৰ বাদেও তেখেতে গংগোত্ৰী, ৰুদ্ৰগৰীয়া আদি শৃংগ সফলতাৰে আৰোহণ কৰিছিল। তেখেতক 1985 চনত পদ্মশ্ৰী, 1986 চনত অৰ্জুন বঁটা আৰু 2019 চনত ভাৰত চৰকাৰৰ পদ্মভূষণ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আজি গায়ত্ৰী দেৱীৰ উপজা দিন। 1919 চনৰ 23 মে'ত কোচবিহাৰত জন্মগ্ৰহণ কৰা গায়ত্ৰী দেৱী আছিল কোচবিহাৰৰ মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু বৰোদাৰ ৰাজকুমাৰী ইন্দিৰা ৰাজেৰ কন্যা। 1940 চনত জয়পুৰৰ মহাৰাজা ছাৱাই মানসিং দ্বিতীয়ৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁ জয়পুৰৰ তৃতীয় মহাৰাণী হিচাপে পৰিগণিত হয়। গায়ত্ৰী দেৱীয়ে লণ্ডনৰ গ্লেণ্ডাৱাৰ প্ৰিপাৰেটৰী স্কুলত, শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আৰু ছুইজাৰলেণ্ডত পঢ়া শুনা কৰিছিল। পাছত লণ্ডন স্কুল অৱ ছেক্ৰেটাৰিজ, ব্ৰিলিয়ামণ্ট এণ্ড মাংকি ক্লাব লণ্ডনৰ পৰা ছেক্ৰেটাৰিয়েল স্কিল সম্পৰ্কে অধ্যয়ন কৰে। 1962 চনত গায়ত্ৰী দেৱীয়ে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে স্থাপন কৰা স্বতন্ত্ৰ পাৰ্টীৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি 1967 আৰু 1971 চনৰ লোকসভা নিৰ্বাচনতো জয়ৰ ধাৰা অব্যাহত ৰাখিছিল। গায়ত্ৰী দেৱীৰ নাম এবাৰ লণ্ডনৰ ভয়েজ আলোচনীত বিশ্বৰ 10গৰাকী সুন্দৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। তেওঁ 1943 চনত জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ পাব্লিক স্কুলৰ আৰম্ভণি কৰে। তেখেতে জয়পুৰৰ মৃতপ্ৰায় নীলা মৃৎশিল্পৰ পুনৰুদ্ধাৰৰ বাবেও কাম কৰিছিল। এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী কল্পনা দাসৰ আজি স্মৃতি দিৱস। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা উৰিষ্যাৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী আছিল কল্পনা দাস। আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোৰ প্ৰায় 5,895 মিটাৰ উচ্চতা তেওঁ 2014 চনৰ 9 অক্টোবৰ তাৰিখে সফলতাৰে সম্পূৰ্ণ কৰিছিল। 2015 চনৰ 16 জানুৱাৰী তাৰিখে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুয়াৰ 6,962 মিটাৰ উচ্চতালৈকে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি একেটা বৰ্ষৰে 31 জুলাই তাৰিখে ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছৰ 5,642 মিটাৰ উচ্চতা আৰু 3 ডিচেম্বৰ তাৰিখে অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কাছিউস্কোৰ 2,228 মিটাৰ উচ্চতাৰ আৰোহণ কাৰ্য সফলতাৰে সম্পূৰ্ণ কৰিছিল। আজি হেনৰিক ইবছেনৰ স্মৃতি দিৱস। বাস্তৱবাদৰ

0: শাস্ত্ৰীয় আৰু আধুনিক নাট্য জগতৰ অন্যতম প্ৰভাৱশালী ব্যক্তিৰূপে পৰিগণিত হেনৰিক ইপচেনৰ জন্ম হৈছিল 1828 চনৰ 20 মাৰ্চ তাৰিখে নৰৱেৰ স্কেনত। তেখেত আছিল এগৰাকী নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক, যাক আধুনিক নাটকৰ বাটকটীয়া বুলি কোৱা হয়। তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ হ'ল এ ডলচ হাউচ, হেড্ডা গেবলাৰ, পিয়েৰ জিণ্ট, খোষ্ট, দ্য ৱাইল্ড ডাক, ব্ৰেণ্ড, এন এনিমি অৱ দ্য পিপুল আদি। ইপচেনৰ নাটকসমূহে ইউৰোপীয় নাট্যধাৰাত এক নতুন যুগৰ সূচনা কৰিছিল। তেখেতৰ এ ডলচ হাউচ নামৰ নাটকখনে 2006 চনত বিশ্বৰ সৰ্বাধিক মঞ্চস্থ হোৱা নাটকৰ খ্যাতি লাভ কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰা।

0: এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাহো আমেরিকান রাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চশমা আবিষ্কাৰ কৰিছিল 1785 চনত। সুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী, চিকিৎসক আৰু প্ৰাণী বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ আজি উপজা দিন। মাওচেটুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কাৰ্যসূচী আৰম্ভ হৈছিল 1951 চনত। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া জাৰ্মান পাইলট অটো লিলিয়ানথালৰ জন্ম হয় 1848 চনত। স্কটিছ নাবিক উইলিয়াম কিডৰ মৃত্যু হয় 1801 চনত। ফরাসি গণিতজ্ঞ আগাস্টিন লুইকোসির মৃত্যু হয় 1857 চনত।
2: সকলোৰে বাবে সামাজিক সুরক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। মহানগৰীত শ্যামাপ্ৰসাদ মুখাৰ্জী উড়নসেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। 16 বিধানসভাৰ অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অভিভাষণ। ৰাজ্যপালৰ অভিভাষণত উদ্ভাসিত ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নৰ ছবি। 2028-29 বিত্তীয় বৰ্ষত অসমৰ অৰ্থনীতি 10,00,000 টকালৈ বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ। অসমীয়া শিশু সাহিত্যলৈ গৌৰৱৰ বতৰা। শান্তনু তামুলীৰ 34-বছৰীয়া যাত্ৰালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষিত হ'ল শিশু আলোচনী মৌচাকৰ সকলো সংখ্যা। অনুপ্ৰৱেশ ৰোধৰ বাবে অসম, পশ্চিমবংগ, ত্ৰিপুৰাক সামৰি হ'ব উমৈহতীয়া নীতি। 3খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে শক্তিশালী ব্যৱস্থা সন্দৰ্ভত শীঘ্ৰেই বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 18 জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ 26খন আসনৰ নিৰ্বাচন। 1 জুনৰ পৰা মনোনয়ন পত্ৰ দাখিল আৰু 8 জুনত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত 12 বছৰ। দেশবাসীৰ মাজত চৰকাৰে দাঙি ধৰিব কেন্দ্ৰৰ 22টা বৃহৎ সাফল্য। অপৰিৱৰ্তিত হৈ আছে পশ্চিম এছিয়াৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। বিশ্বজুৰি ব্যাপকভাৱে প্ৰভাৱিত ইন্ধনৰ যোগান শৃংখল। $16.3 বিলিয়ন ব্যয়েৰে 20.1 নিযুত টন খাৰুৱা তেল ক্ৰয় ভাৰতৰ। এতিয়া আহিছো খেলৰ বাতৰিলৈ। IPLৰ এখন গুৰুত্বপূৰ্ণ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে 55 ৰাণত জয়ী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ঈশান কিষাণলৈ মেন অব দ্য মেচৰ সন্মান। আজিৰ খেল পাঞ্জাব কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আজি পুৱা অনুষ্ঠানটিৰ পৰা মই শশাংকদি ভালৈয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটী। আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচুই।

0: দিজেন বীৰেন সোণমইনাহঁতে সিহঁতৰ গাঁৱৰ আলিবাটটোতে টাংগুটি খেলি আছিল। মনা দেনা টেনা চাৰা মাছা চৈ গৈ সিহঁতৰ লগৰ দুটামানে মুখত আঙুলি ভৰাই নতুনকৈ সুহুৰি মাৰিবলৈ শিকিছে। সোণমইনাহঁতে খেলি থাকোঁতেই দূৰত কেনিবা কোনোবাই সুহুৰি মৰা শুনিলে। সিহঁতে খেলাৰ লাঠি ধৰি থাকি সেই সুহুৰি ক'ৰ পৰা আহিছে ইফালে সিফালে চাই ৰ'ল। তাৰপাছত আটাইকেইটা ল'ৰাই আলিটোৱেদি দৌৰ দিলে। আলিবাটটোৰ অলপ আগলৈ সিহঁতৰ লগৰ অনিমা হিমলতা ৰামেশ্বৰীহঁতে হয়গুদু খেলি আছিল। হয়গুদু মালী ভুৱনৰ পোৱালী, এহাতেৰে হাফ পেণ্ট টানি আনখন হাতেৰে নাকৰ সেঙুন মোহাৰি সিহঁতকেইটা যেতিয়া ছোৱালীজাকৰ মাজত সোমাই পৰিল, এজনী ছোৱালীয়ে বুঢ়ী মানুহৰ দৰে কোজা হৈ আঙুলি টোৱাই সুধিলে,
1: তোৰ মাৰ কোনজনী মুখ পাৰে গালি? হয়গুদু মালী ভুৱনৰ পোৱালী, তোৰ মাৰ কোনজনী মুখ পাৰে গালি?
0: সমস্যৰে গাই গাই আটাইকেইজনী ছোৱালীয়ে সিহঁতক জোকালে। ছোৱালীজাকে খিলখিলাই হাঁহি সিহঁতক আগুৰি ধৰিলে। সিহঁতৰ বেহু ভাঙি ল'ৰাকেইটা ওলাই লৰ মাৰি দূৰৰ পৰা উভতি চাই জিভা উলিয়াই হিয়াৰি থৈ লগৰ আনকেইটা ল'ৰাক লগ ধৰিলেগৈ। তাৰপাছত পথাৰৰ পোন বাটেৰে নৈকান ওলালেগৈ ব্ৰহ্মপুত্ৰৰ পাৰ। এইখিনিতে তাহানিৰ মৰিয়াহোলা গাঁওখন আছিল। এতিয়া গাঁওখনৰ শেষ চিহ্ন হিচাপে শিলগুটি দিয়া বাটটোৰ এচোৱাত এটা পকী কালভাৰ্ট, দূৰে দূৰে দুই তিনিটা কাঠৰ ফাৰলঙৰ খুঁটি আৰু ভৰতবুঢ়াৰ এৰাবাৰীখন আছে। বাৰীত এতিয়াও কেইজোপামান নাৰিকল, আম, বগীজামু, এজোপা ঔটেঙা আৰু লতা গোলাপ দুজোপামান আছেগৈ। কোনোবা এঘৰৰ পদূলিমুখৰ বকুল গছ এজোপাও নৈৰ প্ৰায় গৰাৰ ফালে থিয় হৈ আছে। 1954 চনৰ পৰাই খহনীয়া আৰম্ভ হৈ ব্ৰহ্মপুত্ৰ ইতিমধ্যে পলাশগুৰি, চাৰুগাঁও, বিহিয়া, তেলিয়া, বেলগুৰি, বেঙেনাআটি, দেৱীগাঁও, বামুণগাঁও আৰু গোহাঁইসকলৰ পুৰণি খাত বিলতীয়া নিঃচিহ্ন কৰি 1960 চনত পুৰণি মৰিয়াহোলা গাঁওখন বুকুত সুমুৱাই ল'লে। এই গাঁওবিলাকৰ প্ৰায়বিলাক মানুহেই জোনাই, শদিয়া, মেৰাপানী, কানাইঘাট, গমাৰিগুৰিৰ উপৰি কিছুসংখ্যক মানুহ কাজিৰঙাৰ ফালে উঠি গ'লগৈ। মৰিয়াহোলাৰ কেইঘৰমান মানুহ মটং হাউতি বিলৰ পাৰলৈ উঠি গৈ নতুন মৰিয়াহোলা গাঁও পাতিলেগৈ। দিজেন বীৰেন সোণমইনাহঁতৰ দলটো গৈ ভৰতবুঢ়াৰ এৰাবাৰী পালেগৈ। সিহঁতৰ এই অভিযানৰ মূল আকৰ্ষণ বাৰীৰ গছৰ গুটি সৰোৱা আৰু দিনাই বুঢ়াৰ মুখৰ পৰা সাধুকথা শুনা। নিতৌ একোটা সাধুকথা শুনাই দিনাই বুঢ়াই এজাক গৰুৰে সৈতে মানুহজনে ইয়াতে বহা পাতি গৰু খুঁটিটো চায়। সপোন যেতিয়া শেষ হৈ যায় তেতিয়াই মানুহে সোঁৱৰণিৰ টোপোলা খুলি এপদ এপদকৈ সাঁচতীয়া সম্পদ উলিয়াই লয়। স্মৃতিৰ এই সম্পদ বৰ আপুৰুগীয়া, মহামূল্যৱান। উৰিয়াম গছজোপাৰ তলৰ ছায়াত ল'ৰাহঁত গোলকৈ বহিছে, কাষত দিনাই বুঢ়া। ডাঙৰৰ পৰা সৰুলৈকে সকলোৰে পেহা দিনাই বুঢ়া। বুঢ়াই গামোচাৰ আগত বান্ধি অনা তামোলৰ টেমাটো খুলি তামোল পাণ আৰু চুন্ধপাত অকণ উলিয়াই মুখত দি কালি আধা দুখৰতে এৰা কথা আকৌ আৰম্ভ কৰিলে।
2: সত্ৰৰ নামঘৰ ভাগ আৰু এলা পেচা নামঘৰ নাছিল নহয়, একেবাৰে পদুম ফুলৰ আৰ্হিৰে সজা। বাট চোৰাৰ দুফালে দুজোপা বকুল গছ, পশ্চিম দিশলৈ তিনি কি চাৰিজোপা অশোক গছ, মণিকুটৰ ফিৰালিত কলীয়া তুলসীৰ শাৰী, সিফালে লানি লানিকৈ পানী পিয়লি ফুলৰ গছ। বকুলৰ আমোল মোল গোন্ধ মোলান পৰিলে আহিনমহীয়া পানী পিয়লি ফুল ফুলি গোটেই নিশা দূৰ দূৰণিলৈ গোন বিয়পাই দিয়ে। দিনত অশোকৰ ৰঙা ফুলে চকু ছাত মাৰি ধৰে,

0: নামঘৰৰ মণিকুটৰ সিংহাসনখনি স্বয়ং বহুমতীয়ে কাঁচ এজনী হৈ ধৰি ৰাখে। কাঁচৰ ওপৰত পাপী অহংকাৰী মদমত্ত হাতীয়ে বহুমতীক হেঁচা মাৰি ধৰে। তেনেতে হাতীক বশ কৰিবলৈ চৌ মাৰি আহি নাম সিংহজনা হাতীৰ পিঠিত বহি লয়। সিংহৰ ওপৰত আকৌ মৌৰা চৰাই উঠি পিৰিক পাৰাকৈ স্বৰ্গ মৰ্ত পাতালৰ চৌ দিশলৈকে চাই থাকে। সিংহাসনৰ চাৰি স্তম্ভত এনেকৈয়ে কাঁচ হাতী নাম সিংহ আৰু মৌৰাটিয়ে যুগ যুগ ধৰি থাকি গোটেই জগতখনক ৰখি থাকে। নামঘৰৰ খুঁটাবোৰো আকৌ আছিল একো একোটা প্ৰকাণ্ড খুঁটা, যেন অহংকাৰী হিৰণ্যকশিপুৱে গৌৰ এটা মাৰিলেই খুঁটা ভেদ কৰি ওলাই আহিব স্বয়ং নৰসিংহৰূপী বিষ্ণু। তাৰ পাছত সেইজনা অৱতাৰীয়ে যেন ফুপাই জোপাই মূৰৰ কেশৰ কপাই প্ৰকাণ্ড সিংহৰ মুখখন মেলি চকু পকাই কোলাত হিৰণ্যকশিপুৰক বৌৱাই লৈ হাতোৰাৰে পেট ফালি নাৰী ভুৰু উলিয়াই পেলাব।
1: বুঢ়াৰ মুখৰ পৰা এনে ভয়ংকৰ বৰ্ণনা শুনি ল'ৰাহঁত ভীতিগ্ৰস্ত হৈ কোচমোচ খাই লাহে লাহে বুঢ়াৰ ওচৰ চাপিল। সিহঁতে বৰাহকল্পৰ এই বৰ্ণনাৰ পৰা নিজৰ মনতে এখন ভয় লগা ছবি আঁকি পেলালে।
0: নামঘৰৰ ভিতৰত আকৌ ভাগে ভাগে খোল তাল শাৰী শাৰীকৈ বহিবলৈ বাঁহৰ ধৰা, গোসাঁই প্ৰভু বহিবলৈ মেৰ ধৰা, চাকি বন্তি জ্বলাবলৈ ওখ ওখ গছা, ভকতসকলে পুৱাৰ পৰা গধূলিলৈকে পৰে পৰে নাম প্ৰসংগ কৰে। বৰগীতৰ ৰমীয়া সুৰত সত্ৰৰ চাৰি হাতী নিতৌ পবিত্ৰ হৈ পৰে। বিধুতি গাৰে নামঘৰৰ সেইফালে কোনো নাযায় দেই, গ'লেও গা বচাইহে যাব লাগে। নিশা ওচৰৰ বাসুদেউ থানৰ পৰা হুঠ বগা সাজ পিন্ধি মূৰত শুকুলা পাগ মাৰি মাজে মাজে বুঢ়া ডাঙৰীয়াই হেনো নামঘৰটি দৰ্শন কৰি যোৱা খেনুৱে দেখা পাইছিল। বৰ গহীন গম্ভীৰ আছিল সেই নামঘৰ ভাগ। পাছে এনে এটি নামঘৰতে এদিন বোপাইহঁত মানহঁত সোমাই একেবাৰে অধৰ্মীৰ কাম ফেৰা কৰিলে নহয়, তহঁতৰ দেশত আমিয়েই ৰজা সেইবুলি আমাৰ ৰজাক বুঢ়া আঙুলি দেখুৱাই মানহঁত উত্তৰ পাৰত কোঠ মাৰি আছিল। এদিন তাৰে এভাগে বৰনাৱত উঠি ব্ৰহ্মপুত্ৰইদি আহি ধনশিৰিয়েদি উজাই সোমাই আহি ঘাটত নাও বান্ধি হাতে হাতে বৰ বৰ খাপৰ বৰ বৰ হেংদাং লৈ চিধাই নামঘৰৰ ভিতৰ সোমাল। ভকতসকলে দেখি বিচুৰ্তি খালে, বোলে সাক্ষাৎ যমদূত, এই সব বা কোন? লগে লগে মানহঁতে হাতৰ খাপৰ দাঙি চৌপাক লওঁ বুলি ভকতসকলক তাতে ঠানি খুচি খেদিবলৈ ধৰিলে। মানৰ সেনাপতিটোৱেও কৈ পঠিয়াইছিল বোলে, চোকা কুকুৰেহে আগতে ভুকে, এতেকে পহিলাতে যি আমাৰ দ্ৰোহ আচৰিব তাকে ধৰিবি হওক। তাৰ পাছতে মানহঁতে নামঘৰৰ ভিতৰতে টৌ খুটি মাৰি ভিতৰতে গৰু কাটি তাৰ মঙহেৰে ভোজ ভাত খালে। গৰুৰ তেজেৰে নামঘৰৰ মজিয়া মচি ৰাঙলী কৰি থলে। কথাটো যেতিয়া ইখনৰ পাছত সিখন গাঁও ৰাষ্ট্ৰ হৈ পৰিল, তেতিয়াহে হাঁহ পিত থকা ডেকা ল'ৰাই মখাই হাতে হাতে দা কোঠাৰ লৈ মানকো এসেকা দিওঁ বুলি মানুহলৈ চোঁচা ল'লে। এভাগে ভয়ত ঘৰৰ বাতি কাঁহী টৌ কেৰাহী যি য'ত আছিল পুখুৰীত পেলাই পলাবলৈ ধৰিলে। পাছে অধৰ্মী মানে কাকো সুদাই নেৰিলেও কাকো হতকাই যাবলৈ নিদিলে। হাতলৈ নিয়া দমৰা গৰুৰ লেখিয়াকৈ ডেকাহঁতক য'ত বান্ধি ধৰি ৰাখিলে। বুঢ়া বুঢ়ীবোৰক পহু মৰা দি টঙনিয়াই মাৰি কেঁচুৱাবোৰ আম কথা

গছলৈ ফৰ্মতিয়াই মাৰিবলৈ ধৰিলে। সিহঁতে জীয়াৰী বোৱাৰীহঁতৰ কোনো চিন চাপ নেৰাখিলেও, হেৰি নহয় অ সোণমইনা, তহঁতৰ মোমায়েৰৰ বংশৰ কোনোবা এজনী জীয়ৰী ছোৱালীক মান সেনাপতি এটাই গৰু মৰা চাপৰিৰ পৰা ধৰি নিছিল নহয়। আয়ো কমনো কান্দিছিল নে চাগে তাই শিয়ালি জিয়ালিকৈ বোলে।

নাই, কোনো নগ'ল, কোনো নগ'ল তাইক উদ্ধাৰ কৰিবলৈ। একেবাৰে শুকুলা ঘোঁৰাত তুলি মান দেশ পোৱালেগৈ। যাওঁতে বাটত তাইৰ বুকুত শুকটোৱে খুন্দা মাৰি ধৰিছিল, বুকুত ধান বনাদি বান্ধিছিল। যিমানে মান দেশৰ ফালে আগুৱাই গৈ আছে সিমানে নৈৰ চেঙেলীয়া সুতে গঢ়াত খুন্দা মৰাৰ দৰে তাইৰ বুকুত শোকে খুন্দা মাৰে। চকুৰ পানী আচলেৰে মচি মাজে মাজে তাই দূৰ দূৰণিলৈ চাই পঠিয়ায়। মাজে মাজে বুকু খামি ডাঠ কৰি সাৰি অহাৰ বুদ্ধি পাঙে। এনেকৈ এদিন যেতিয়া তাই মান দেশ সোমালগৈ, লাহে লাহে সেই ঠাইৰ পথাৰ সমাৰ ঘৰ দুৱাৰ দেখি মনটো যেনিবা অকণমান কোমলিল। একেই খেতি পথাৰ, মাজে মাজে চাংঘৰ, গছ গছনি, চৰাই চিৰিকটি সকলোবোৰ আমাৰ নিচিনাই লাগিল। তাতে মানেও হোতা মাতেৰি চেনেহৰ মাতেৰে তাইক মন ভুলাবলৈ লাগিল। জীয়ৰী ছোৱালী, মন কোমলিল। তাতে তাইও ভাবিবলৈ ধৰিলে, বোলে এটাই আনিলেই যেতিয়া ঘূৰি যামনো কলৈ। সহি সামৰি এইখন দেশতে ঘৰ পতাই ভাল। তাৰ পাছত মানহত নিজৰ দেশলৈ উভতি যোৱাৰ ভালে দিনৰ পিছত তাইৰ ভায়েক নে ককায়েক এহালে ছোৱালীজনী বিচাৰি মান দেশ সোমালগৈ। সেইখন দেশ পায়েই বাটতে যেনিবা কোনোবা এজনী তিৰোতা মানুহক লগ পাই সুধিলে, বোলে কেনে ধৰা দেশ, এইখন আইদেউ কাৰনো দেশ। তিৰোতাজনীয়েও সিহঁতাল নতুন মানুহ বুলি জানিব পাৰি উত্তৰ দিলে, বোলে আহিছা নদীৰ কোলে, এইখন বোপাইদেউ মান দেশ বোলে। তাৰ পাছত সিহঁত দুটাই ঠিক ঠাইত পালোহি বুলি মনত খুকুৰি নেৰাখি আক সুধি তাক সুধি যেনিবা ভনীয়েকৰ ঘৰ ওলালগৈ। মানহঁতেও সিহঁতক পাই বৰ আলৌ আধৌ কৰি আতৌ পিতৌকৈ ৰাখি খুৱাই বোৱাই সোণৰ শৰাই ৰূপৰ বঁটা একোখনকৈ দুয়োটাকে দি মিতিৰ পাতিলে। জীয়ৰীগৰাকীৰ বোলে তেতিয়ালৈ ল'ৰা ছোৱালী অকণো হৈছিল দেই। মোমায়েকহঁত গৈ পোৱাৰ দিনাই ল'ৰাকণৰ মূৰত জ্বৰ উঠিছিল বোলে। মোমায়েক এটাইহে বোলে, হে ল'ৰা ল'ৰিকৈ লাই জাবৰি এমুঠি খুন্দি মূৰত লেও দিলে। জ্বৰ নামিল। কেইদিনমানৰ মূৰত সিহঁত ঠাল আহিবলৈ ওলাল। ভনীয়েকে বোলে, ইয়াত আহি মাক হলোৱেই যেতিয়া ঘূৰি নাযাওঁ। পাছে মাক বাপেকক চাবৰ নিবিত্তেহে হেঁপাহটো থাকিল বুলি ক'লে। তিৰোতা মানুহৰ কথা, দেশ চাই ভেষ ধৰিবও জানে। তাতে জীয়ৰী ছোৱালীৰ জীৱনটোত কিটো আছে? বিহু নামত গাইছে নহয়, চিনা মৰা বাগানৰ এছে হাতি ওলালে, ও চেৰাপ খাই পেলালে চিচা, ভাবি চালে লিলি।

0: মাই জীৱনত একো নাই, ছোৱালী জীৱনটো মিছা।
1: তাইও গৈ সেইকাৰণে শাহুৱেকক আমেই আৰু শহুৰেকক আফেই বুলি পুনতেই মাত লগাই ঘৰখনত মুহিয়েই পেলালেগৈ নহয়।
2: এজাক জোৰ বতাহ বৈ গ'ল, গছৰ ছাঁ লাহে লাহে দীঘল হৈ আহিল, বেলি লহি আহিছে, দূৰৰ পাহাৰৰ ৰং গাঢ় হৈ আহিল। বুঢ়াই আৰু এখন তামোল উলিয়াই ল'লে, তাৰ পাছত এটা দীঘল হুমুনিয়া হেৰি কিবা এটা মনত পৰাৰ দৰে আকৌ কথা জুৰিলে।
1: এই কি কৈছিলোঁ মই নাহত, হাতলৈ নিয়া গৰুৰ দৰে জোঁট মাৰি ৰখা সেই কথা। মানহঁতে কৰিলে কি, বান্ধি ৰখা ল'ৰাহঁতৰ মূৰৰ ওপৰত চোকা চোকা হেংদাং থৈ বোলে তুৰি মুৰি কৰিবি, পেট ফালি নাড়ী ভুৰু উৰিয়াই কাউৰী সগুণক খুৱাম, ঠাৱনি নোপোৱা পানীত জুবুৰিয়াই জুবুৰিয়াই মাৰিম, এতেকে আমি যি কওঁ তাকে মানি চলিবি, এইবুলি গোটেই মুখাকে ধৰি বান্ধি বৰনাৱত ভৰাই ভটিয়নি পানীত নাও এৰিলে। মাজে মাজে কোনোবা ঠাইত ৰখাই ৰাতি ওচৰৰ গাঁৱলৈ যায়, মানে শিকোৱা মতেই আমাৰ ল'ৰাহঁতে গৃহস্থক মাত লগায়, এই গৃহস্থ ঘৰত আছেনে, গৃহস্থৰো এই নিশাখন কোননো ওলালেহি বুলি দুৱাৰ দাংডাল খোলোতেই হুৰ হুৰাই মানহঁত ভিতৰলৈ সোমাই মানুহ কাটি মাৰি বয় বস্তু লুটপাত কৰি আমাৰ ল'ৰাহঁতৰ হতুৱাই ভাৰ পাচি কৰি নাৱত বোজাই কৰে। এনেকৈয়ে গৈ গৈ এদিন সিহঁত নগাঁৱৰ ফালে ৰুলগৈ। ইফালে আকৌ আমাৰ ৰজাই ব্ৰিটিছ ৰজালৈ আৰ্জি পেছ কৰিলে, বোলে মানহঁতে আমাৰ মানুহ দুনুহ মাৰি যি নগুৰ নাকতি কৰিছে তোমালোকেও গা বচাই চলিবা, আৰু যদি পাৰা ইহঁতক হুৰাই খেদি আমাৰ ৰাইজখনক বচোৱা, পাছে বঙালৰ দেশত খোপনি ফুটা ব্ৰিটিছ ৰজাৰ আমাৰ ৰজাৰ কথা শুনি গা চেবালে। ইফালে স্কট চেহাব মেৰকন চেহাবৰ লগ হৈ গুণা গথা কৰিবলৈ কথাটো হয়চোন, এই যাকে আমাৰো সান্দহ খোৱা বালি তল নিয়াব যেন পাওঁ। তাতে ৰিচাং চেহাবকো কথাটো কাণ চুৱাই এজাক সৈন্য সামন্তলৈ মানক খেদাবলৈ দিহা কৰিলে। ইফালে আকৌ মানহঁতে কাষৰী গাঁৱত আমাৰ ল'ৰাহঁতৰ হতুৱাই খেৰ বাঁহ কটাই বৰ দীঘল ঘৰ এটা সজোৱাই ভিতৰত থাক থাককৈ চাং পটুৱাই বোলে, বোপাইহঁত সাজ সাজ, এইবোৰ তহঁতৰ কাৰণেই সাজিছোঁ অ' বোপাইহঁত। মাজে মাজে আকৌ মানহঁতে আমাৰ ল'ৰাহঁতৰ লগত ৰং তামচাও নকৰা নহয় দেই, সিহঁতে হাঁহি হাঁহি গাঁৱৰ পৰা ধৰি অনা হাঁহ ছাগলী মাৰি ভোজ ভাত খুৱাই লৈ কয়, ঘৰ দুৱাৰ বোপাইহঁত তহঁতলৈ বুলিয়েই সজাইছোঁ, শুৱনিচাই ছোৱালীয়েকো যদি ধৰি আনি তহঁতক বিয়া বাৰু পাতি দিম, চাঙত শুবি হওক, খালি কেতিয়াবা পলোৱাৰ বুদ্ধি পাঙিলেহে গা দুচুৱা কৰিম। কোনো কোনোৱে মানহঁতৰ কথাত পতিয়ন গ'ল, কোনো কোনোৱে কথাটো বিশ্বাসত ল'ব নোৱাৰিলে। পাছে এদিন হয় হয় মানুহ ধৰি আনি আমাৰ ইয়াৰ পৰা ধৰি নিয়া ল'ৰাহঁতকো ঘৰটোত সোমোৱাই দুৱাৰ জপাই সকলোকে চাঙত শুবলৈ হুকুম কৰি সিহঁতে মদ ভাত খাই ঘৰটোত চৌদিশৰ পৰা জুই লগাই দিলে। চিঞৰ বাখৰ ধোঁৱাৰ কোবত কাঁহী পাদি দেদাউৰিয়াই দেদাউৰিয়াই গোটেইবোৰ মানুহ কেইটামান পৰতে ছাই হৈ গ'ল। আকাশ জুয়ে ছানি ধৰিলে, ভেকেটা ভেকেট পোৰা মানুহৰ গোন্ধ বিয়পি গ'ল। জীয়াই জীয়াই পুৰি মাৰিলে ঔ সদৌতিকে

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। খেলি থকা ছোৱালী আৰু দিনাই বুঢ়াৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে সংজ্ঞা ধ্ৰুপদী গগৈ আৰু কৌস্তুভমণি শইকীয়াই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
9: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47 স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন

0: আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছদাৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। ব্ৰাহ্মণ মহাসভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কৃষি বিভাগৰ সহযোগত কালি জিলাখনত ফুল আৰু ফুলনি শীৰ্ষক উদ্যান শস্যৰ এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা কৃষি বিষয়া অমৃত শইকীয়াই শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ সহকাৰী কৃষি সঞ্চালক, অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। 70 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক বিশেষকৈ ঘৰৰ ছাদত কৰিব পৰা ফুলৰ খেতি, ফুলৰ যত্ন আৰু শাক পাচলিৰ খেতি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। পথ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে কালি মাজুলী জিলাৰ সকলো পেট্ৰল পাম্পত ব্যাপক সজাগতা অভিযান চলোৱা হয়। এই বিশেষ অভিযানৰ অধীনত হেলমেট নাথাকিলে পেট্ৰল দিয়া নহয়, এই নিয়মটো জিলাখনৰ প্ৰতিটো পেট্ৰল পাম্পতে কঠোৰভাৱে বলবৎ কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুচকীয়া বাহন চালক আৰু আৰোহী উভয়ৰে সুৰক্ষা নিশ্চিত কৰিবলৈ দায়বদ্ধতাৰে কাম কৰি যাব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁওসভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানি কাৰ্যসূচীও সফলতাৰে সম্পন্ন কৰা হয়। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপো, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
1: আপনি পিএম সূর্য ঘর মুফত বিজলী যোজনা কে বারে মে সুনা হে?
2: ভারত সরকার কা লক্ষ সোলার পাওয়ার সে বিজলী বিল জিরো করনে কা ভি হে।
1: इससे आपका घर सूर्य घर बन जाता है, माने बिजली बिल जीरो। और अतिरिक्त बिजली पैदा हुई तो बिजली ग्रिड को बेचकर पैसे भी कमा सकते हैं। तो बैठे क्यों हो, अभी रजिस्टर करो pmsuryaghar.gov.in पर।
3: हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। प्रधानमंत्री नरेंद्र मोदी आज 19वें रोजगार मेले में 51,000 से अधिक चयनित युवाओं को नियुक्ति पत्र वितरित करेंगे। रिजर्व बैंक ने वित्त वर्ष 2025-26 के लिए केंद्र सरकार को 2,86,000 करोड़ रुपए के अधिशेष हस्तांतरण को मंजूरी दी। अमेरिका के विदेश मंत्री मार्को रूबियो भारत की 4 दिन की यात्रा पर कोलकाता पहुंचे, आज नई दिल्ली में प्रधानमंत्री मोदी से मुलाकात करेंगे।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুপম শইকীয়া, ৰচনা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক নলিনী বালাদেৱী ৰচিত এটি গীত তৰালী শৰ্মাৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নিত্যা দত্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ শুনোৱা হওক কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰেটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: স্থান ভেটাপাড়া গুৱাহাটী।
1: আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক চিত্ৰালী গোস্বামীৰ কণ্ঠৰেটি গীত, ৰচনা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: অনুষ্ঠানৰ শেষত শুনোৱা হওক দ্বিজেন কোঁৱৰৰ কণ্ঠৰতি গীত। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত, বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰং ভৱন

প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰি ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত মতা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উৎকোচলৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কালি 1,17,00,000 টকা জব্দ কৰে। ইয়াৰ পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযুক্ত দাসৰ বাসগৃহৰ পৰা 48,38,150 টকা মূল্যৰ নগদ ধন জব্দ কৰিছিল।

0: ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা নটা বেংক একাউণ্টত জমা ৰখা 80 লাখ টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় 500 গ্ৰাম ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে কালি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত 4 জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপচী নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লাল গণেশত নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কালিৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰব। 2.8 কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনে হাজাৰ হাজাৰ লোকক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উৰণ সেতুখন বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যথেষ্ট অৰিহণা আছে। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে ডঃ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতেও সম্পৰ্ক আছিল অতি সুগভীৰ। তেওঁ এগৰাকী অসম প্ৰেমী আছিল। আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু তেখেতৰ পিতৃৰে সৈতে লগ লাগি অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত পুৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছো।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁও সভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানী কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলাতো জনভাগিদাৰী কাৰ্যসূচীৰ অংশ হিচাপে কালি জিলাখনৰ চাবুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰংচুঙি গাঁও পঞ্চায়তত জনভাগিদাৰী ছেচুৰেচন কেম্প অনুষ্ঠিত হয়। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত চৰকাৰী কল্যাণমূলক আঁচনি তথা ৰাজহুৱা সেৱা সঠিকভাৱে প্ৰদান কৰাৰ নিশ্চিতি দিয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।

0: দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো বিস্তৃতভাৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লাল গণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতুখন উদ্বোধন কৰাৰ বাতৰিটো অসমীয়া খবৰ নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিশু সাহিত্যিক শান্তনু তামুলীৰ সম্পাদনাত শিশু আলোচনী মৌচাকৰ 43 বছৰৰ আটাইকেইটা সংখ্যা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰযুক্তিচালিত সীমান্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া ইবোলা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত শুনানি গ্ৰহণৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ডিব্ৰুগড়ত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুদিনীয়া সন্মিলন সপ্তাহ হেতু আজি আৰম্ভ হ'ব। মোহনবাৰীৰ ডঃ ভূপেন হাজৰিকা বিমানবন্দৰৰ সমীপৰ মনোহাৰী টি ৰিজৰ্টত হ'বলগীয়া এই সন্মিলনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 300তকৈও অধিক চাৰ্টাৰ্ড একাউণ্ট বা CA, উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত। বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ডিব্ৰুগড় জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ডিব্ৰুগড়ৰ পৰা সংবাদদাতা যাদৱ গগৈয়ে। এইবাৰৰ অসম মন্ত্ৰীসভাত প্ৰথম পৰ্যায়তে ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে মন্ত্ৰিত্ব লাভ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।
2: এইবাৰ অসম চৰকাৰৰ সম্পূৰ্ণ মন্ত্ৰীসভা গঠন হোৱা নাই যদিও ডিব্ৰুগড় জিলাৰ পৰা পৰৱৰ্তী সময়ত কেইগৰাকী বিধায়কে মন্ত্ৰিত্ব পদ লাভ কৰে সেয়া সময়ে ক'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডিব্ৰুগড় জিলাৰ ছটাকৈ বিধানসভা সমষ্টিত শাসকীয় ভাৰতীয় জনতা পাৰ্টী দলে বিৰোধী ঐক্যমঞ্চক ধূলিচাত কৰি এইবাৰৰ নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰে। 88 নম্বৰ চাবুৱালাহল বিধানসভা সমষ্টিৰ বিজেপিৰ বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল খাটোৱাৰক 50,914 ভোটত পৰাজিত কৰি তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। 88 নম্বৰ

0: ডিব্ৰুগড় বিধানসভা সমষ্টিত প্ৰশান্ত ফুকনে পাঁচবাৰৰ বাবে নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ মন্যাক পাত্ৰক 72,043 ভোটত পৰাজিত কৰে। 89 নম্বৰ খোৱাং বিধানসভা সমষ্টিৰ তৃতীয়বাৰৰ বাবে বিজেপিৰ চক্ৰধৰ গগৈ নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি লুইণজ্যোতি গগৈক 9,986 ভোটত পৰাজিত কৰে। 90 নম্বৰ দুলীয়াজান সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ ধ্ৰুৱজ্যোতি গগৈক 10,459 ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়। 51 নম্বৰ টিংখাং বিধানসভাৰ সমষ্টিত বিজেপিৰ বিমল বৰাই তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ বিপুল গগৈ 49,026 ভোটত পৰাজিত কৰে। আনহাতে 92 নম্বৰ নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপিৰ তৰংগ গগৈ দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক 62,282 ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
1: ডিব্ৰুগড় জিলাৰ জ্যোতিনগৰৰ নিবাসী দেৱীপ্ৰসাদ বাগৰুদিয়ালৈ চলিত বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতি বিশেষ বঁটা প্ৰদান কৰা হয়। এই বিষয়ে বিতংভাৱে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: অসমীয়া অনুবাদ সাহিত্য জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচিত এইগৰাকী সাহিত্যিকে ইতিমধ্যে অনুবাদৰ ক্ষেত্ৰত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ তেখেতে জাকিৰ নাহিকে উপামৰ, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ৰূপমৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমস্ত ৰচনা ভাণ্ডাৰ আৰু অসমীয়া সাহিত্য জগতৰ অন্যতম ভোটাতৰা স্বৰূপ ডক্টৰ নগেন শইকীয়াৰ অমূল্য কৃতি মৃতভাগ হিন্দী ভাষালৈ অনুবাদ কৰাৰ উপৰিও বহু হিন্দী গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি এক অভিলেখ সৃষ্টি কৰি বহু দিশৰ পৰা ইতিমধ্যে পুৰস্কৃত আৰু প্ৰশংসিত হৈছে। ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পদাংক অনুসৰণ কৰি দেৱীপ্ৰসাদ বাগৰুদিয়াই শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা বৰগীত, মাধৱদেৱৰ নামঘোষা, জ্যোতিপ্ৰসাদৰ ৰচনাবলীকে ধৰি অনেক মহত্বপূৰ্ণ ৰচনা হিন্দীলৈ অনুবাদ কৰি ভাৰতৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজৰ জীৱন উৎসৰ্গা কৰিছে।
1: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰত ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় আৰু লেখিকা শিক্ষাবিদ ডক্টৰ মামণি বৰগোহাঁইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: এই বুজাবুজি চুক্তি অনুসৰি শিক্ষাবিদ ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ স্মৃতি ৰক্ষাতে শৈক্ষিক তথা সাহিত্যিক কাম কাজ, গৱেষণা আৰু চৰ্চাৰ উদ্দেশ্যে 5,00,000 টকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতান হাজৰিকাৰ পঞ্জক ডক্টৰ পৰমানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। এই বুজাবুজি চুক্তিৰ জৰিয়তে স্মাৰক বক্তৃতানুষ্ঠান, আলোচনা সত্ৰ, ছাত্ৰ ছাত্ৰী সহায়ক আৰু জনহিতৈষীমূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মৃতি তথা কৰ্মজীৱন চিৰজুমীয়া কৰি এই ৰখাৰ প্ৰয়াস কৰা হ'ব। উল্লেখযোগ্য যে পূৰ্বেও ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়াল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত আন এক বুজাবুজি চুক্তি সম্পন্ন হৈছিল আৰু সেই চুক্তি অনুসৰি প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ শিক্ষাতত্ব বিভাগৰ স্বৰ্ণ পদক প্ৰাপ্ত শিক্ষাৰ্থীগৰাকীক ডক্টৰ কমলাকান্ত বৰগোহাঁই স্কলাৰশ্বিপ প্ৰদান কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত ডক্টৰ কমলাকান্ত বৰগোহাঁই মেমৰিয়েল কনফাৰেন্স হল নিৰ্মাণ কৰা হৈছে।
1: জিলাৰ ৰেখ ৰূপত আজিলৈ ইমানেই। সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেখ ৰূপ। নমস্কাৰ। জিলাৰ ৰেখ ৰূপ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ ৰেখ ৰূপ শুনিলে। আমাক সংগ দিলে ডিব্ৰুগড় জিলাৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ'?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও।

0: স্বাস্থ্য সর্বাধিক গুরুত্বপূর্ণ।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো বিশেষ প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানৰ বিষয় ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা। অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ ইন্দ্ৰজিৎ দাস। আগ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
7: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ডৰ সৈতে মই ইন্দ্ৰজিৎ দাস আপোনালোকৰ সৈতে। শ্ৰোতাসকল, আজি শনিবাৰ। সাধাৰণতে আপোনালোকে ভাবিছে যে বুধবাৰ আৰু শুকুৰবাৰেহে প্ৰভাতী তৰংগ প্ৰচাৰ কৰা হয়, কিন্তু কালি যিহেতু আমাৰ অসম বিধানসভাৰ পৰা, ষোড়শ অসম বিধানসভাৰ কালি দ্বিতীয় দিনটোত আমাৰ ৰাজ্যৰ মাননীয় ৰাজ্যপাল মহোদয়ে সকলোকে উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল, সেই ভাষণ আমি পোনপটীয়াকৈ প্ৰচাৰ কৰিছিলোঁ। সেয়েহে আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি আজি শনিবাৰে প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে সংগীতা দেৱীয়ে কৈছে যে এই অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আজি মোক ষ্টুডিঅ'ত সহযোগ কৰিব সংগীতা দেৱীয়ে। ছ'চিয়েল মিডিয়াত অনুষ্ঠানটি একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, ডিউটি ৰুমত আছে পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আছে লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, তিলক চন্দ্ৰ দাস, মায়ামণি শৰ্মা আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। গতিকে আপোনালোকৰ সৈতে আমি থাকিম এঘণ্টা পাঁচ মিনিট সময়। এই সময়খিনিত আজি আমি সাধাৰণতে ৰোগ, আমি যদি ৰোগত আক্ৰান্ত হওঁ তেতিয়াহ'লে চিকিৎসকৰ ওচৰলৈ যাওঁ, কিন্তু নিৰোগী হৈ থাকিবলৈ, ৰোগত আক্ৰান্ত হোৱাৰ আগতেই যাতে তাক চিনাক্ত কৰিব পাৰি, এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। এই সম্পৰ্কে আমি কথা পাতিম। আৰু এই অনুষ্ঠানটি আজি বিশ্ব ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। আৰু ইতিমধ্যে

0: ঘোষিকাই আপোনালোকক জনাইছে যে আমাৰ যিগৰাকী অতিথি, আৰম্ভণিৰে পৰা সকলোৱে আচলতে ভাবিছিল যে কোনে আজি সাক্ষাৎকাৰ ল'ব আৰু কাৰ সাক্ষাৎকাৰ ল'ব, কাৰণ দুয়োগৰাকী হৈছে ইন্দ্ৰজিৎ দাস। অৱশ্যে মই ইন্দ্ৰজিৎ দাস, আনগৰাকী হৈছে ডাক্তৰ ইন্দ্ৰজিৎ দাস। আপোনাক আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: আমি ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ সৈতে কথা পাতিম ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বেই ৰোগ চিনাক্তকৰণৰ কি প্ৰয়োজন আছে, থাইৰয়ডত আক্ৰান্ত হোৱাৰ সম্পৰ্কে আমি উচ্চ ৰক্তচাপৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, ইয়াক কিয় ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ লগতে আমাৰ যি জীৱনশৈলী, আমি এই জীৱনশৈলীক আমি কিদৰে শুধৰণি কৰিব লাগে, এই সকলোখিনি কথা আচলতে আমি বিশেষভাৱে আজি এই অনুষ্ঠানটিত পাতিম। শ্ৰোতাসকল, আমি 9:30 বজাৰ পৰা আমি এই বাৰ্তালাপ আৰম্ভ কৰিম। তাৰ পূৰ্বে আপোনালোকক জনাব বিচাৰিছোঁ যে আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে

0: এই বাৰ্তালাপ আৰম্ভ কৰিম। তাৰ পূৰ্বে আপোনালোকক জনাব বিচাৰিছো যে আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে দিনৰ 10 বজাত কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ'ব। তাৰ বাবে পুৱা 9 বজাত আপোনালোক কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক ব্লকত উপস্থিত হ'ব লাগিব। কটন বিশ্ববিদ্যালয়ৰ যিটো মূল প্ৰশাসনিক ভৱন, তাৰ কাষেৰে যদি আপুনি মূল প্ৰৱেশদ্বাৰেৰে সোমায় তেতিয়াহ'লে তাত আছে সূৰ্য কুমাৰ ভূঞা লাইব্ৰেৰী, এছ কে ভূঞা লাইব্ৰেৰী। এই লাইব্ৰেৰীৰ কাষতে এতিয়া নতুনকৈ শৈক্ষিক ব্লক এইটো আৰম্ভ কৰা হৈছে। তাত আমি এই পৰীক্ষা আয়োজন কৰিছোঁ, গতিকে আপোনালোক সকলো আহিব। ইতিমধ্যে আপোনালোকলৈ ইমেইল যোগে আপোনালোকৰ প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হৈছে, কিন্তু বহুতৰে হয়তো ইমেইল আইডিত অসুবিধা হ'ব, কাৰোবাৰ ইমেইল ইনবক্স ফুল হৈ থাকে তাত আৰু নতুনকৈ ইমেইল নাযায়, ফেইল হৈ যায়। গতিকে এই সকলোখিনি কথাৰ বাবে আপোনালোকক জনাওঁ, যদি কিবা কাৰণত আপোনালোকে 25 তাৰিখৰ ভিতৰত যদি আপোনালোকে এই ইমেইল নাপায়, তেতিয়াহ'লে আমাৰ কাৰ্যালয়লৈ আহি আমাৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিব। আমাৰ কাৰ্যালয়ৰ এগৰাকী সহায়কাৰী ৰত্না, তেখেতক আপোনালোকে লগ কৰিব। তেখেতক লগ কৰি আপোনালোকে প্ৰৱেশ পত্ৰ ল'ব পাৰিব, যদিহে 25 তাৰিখলৈকে আপোনালোকে ইমেইলত আপোনালোকৰ প্ৰৱেশ পত্ৰ নাপায় তেতিয়াহে। গতিকে 25 তাৰিখলৈ অপেক্ষা কৰক, 26-27 আপোনালোকে দুদিন আহি ল'ব পাৰিব। এনেকুৱা নহয় যে 25 তাৰিখে পুৱাৰ পৰাই আপোনালোকে আহি প্ৰৱেশ পত্ৰ বিচাৰিব, কিজানি আপোনালোকৰ 25 তাৰিখে আপুনি পায় ইমেইলখন। গতিকে অপেক্ষা কৰক 25 তাৰিখলৈ। শ্ৰোতাসকল, ইতিমধ্যে বংকিম চন্দ্ৰ দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে। সকলো অনাতাঁৰ কৰ্মকৰ্তালৈ তেখেতে শুভেচ্ছা জনাই আমাৰ সৈতে সংযুক্ত হৈছে। আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। আৰু এটি ঘোষণা আছে, এই ঘোষণাটি আপোনালোকক জনাব বিচাৰিছোঁ, কিন্তু পুনৰ কৈছোঁ যে আপোনালোকৰ যিসকলে আবেদন কৰিছে লিখিত পৰীক্ষা আকাশবাণীৰ অংশকালীন ঘোষক ঘোষিকাৰ বাবে, ইতিমধ্যে আমি কৈছোঁ সেয়া অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক ব্লকত। আৰু এটি ঘোষণা আছে, বিশেষ লোক আদালত সমাধান সমাৰোহ সম্পৰ্কে মহামান্য উচ্চতম ন্যায়ালয়ত বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰীয়া পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে। এতিয়া 9:30 বজাৰ পৰা এঘণ্টা সময় আমি কথা পাতিম, বিশেষকৈ প্ৰিভেণ্টিভ মেডিচিন, প্ৰিভেণ্টিভ হেল্থ চেকআপ, এই সম্পৰ্কে আপোনালোকৰ সৈতে আমি আপোনালোকৰ যিখিনি চিন্তা সেইখিনিও আমাক অৱগত কৰিব, কাৰণ আমি ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰিছোঁ, তাত আপোনালোকে নিজৰ মন্তব্য লিখিবলৈ সুবিধা পাব। আৰু ইতিমধ্যে আমাৰ ফোন লাইন খুলি দিয়া আছে, আমি নিয়ন্ত্ৰণ কক্ষৰ পৰা জানিব বিচাৰিছোঁ যি দুটা ফোন নম্বৰ তেওঁলোকে দিছে, তেওঁলোকে আমাক যদি লিখিতভাৱে দি দিয়ে তেতিয়া আমি ঘোষণা কৰি দিম, আৰু আপোনালোকে পোনপটীয়াকৈ চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব আপোনালোকৰ সেই বিশেষ সমস্যা সম্পৰ্কে। এইটো কথা নহয় যে আজি যিটো বিষয়ত আমি কথা পতা নাই সেই বিষয়ত আপোনালোকে প্ৰশ্ন যদি নকৰে তেতিয়াহ'লে ভাল হ'ব। এপ'লো প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, এই সম্পৰ্কে আমি বিতংকৈ কথা পাতিম বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱসৰ সৈতে সংগতি ৰাখি। ডাঃ ইন্দ্ৰজিৎ দাসৰ সৈতে আমি কথা পাতিম, উদ্দীপ্ত শৰ্মা, মামু মাইনা ৰশ্মিৰেখা, দাদা ছেত্ৰী, উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আপোনালোক সংযুক্ত হৈছে, আৰু শ্ৰোতা সংযুক্ত হ'ব, সেইকাৰণে আমি কিছু সময় ললোঁ। এতিয়া আমি পোনে পোনে কথা পাতিবলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি ডাঃ ইন্দ্ৰজিৎ দাসৰ ওচৰলৈ আহিছোঁ যে আমি বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱস ইয়াৰ সৈতে সংগতি ৰাখি আচলতে আমি অনুষ্ঠানে প্ৰচাৰ কৰিছোঁ। বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱস, এই যে উচ্চ ৰক্তচাপৰ সমস্যা বা থাইৰয়ডৰ যিটো সমস্যা, অধিক চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত, আৰু সকলোৱে এই কথাটোৰ সৈতে তেওঁলোকৰ সম্পৰ্কতা বিচাৰি পাব, বহুতে হয়তো বিভিন্ন সমস্যাত তেনেকৈ ভুগি আছে। গতিকে প্ৰথমে এই যে এটা চিন্তনীয় বিষয় হৈ পৰিছে, আপোনাৰ পৰা কিছু কথা আৰম্ভণিতে শুনিব বিচাৰিছোঁ।
1: আচলতে উচ্চ ৰক্তচাপ বা থাইৰয়ড, বিশেষকৈ যিটো উচ্চ ৰক্তচাপ, সেইটো যদি আমি কওঁ, আজিকালি এনেকুৱা নহয় যে বহুত আগতে যিটো দেখা গৈছিল যে বয়সীয়াল মানুহৰ উচ্চ ৰক্তচাপ হোৱা দেখা যায়, কিন্তু আজিকালি দেখা গৈছে যে খুব কম বয়সীয়া ল'ৰা ছোৱালীৰো হাই ব্লাড প্ৰেছাৰ, যেনেকৈ উচ্চ ৰক্তচাপত ভোগা দেখা যায়। আৰু সেইটোৰ এটা

0: প্ৰধান কাৰণ হৈছে আমাৰ যিখিনি লাইফষ্টাইল, দৈনন্দিন যিখিনি আমাৰ খাদ্য অভ্যাস বা তাৰ লগতে যিখিনি আমাৰ ষ্ট্ৰেছ, বিশেষকৈ মানসিক যিখিনি চাপ, সেইটোৱে এটা বহুত বেছি প্ৰভাৱ পেলায় উচ্চ ৰক্তচাপৰ ওপৰত। তাৰ লগতে আমাৰ যিখিনি ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ ৰেগুলাৰ, সেইখিনি আমাৰ আজিকালি দেখা যায় যে বহুত কম, মেক্সিমামৰ ছিটিং জব হয়। সেইখিনিৰ কাৰণেও উচ্চ ৰক্তচাপৰ পৰিমাণটো আজিকালি আগৰ তুলনাত বহুতখিনি বেছি হোৱা দেখা গৈছে। লগতে আমাৰ যিখিনি আমাৰ ফাষ্টফুড বা জাংক ফুড, যিখিনি অইলি ফেটি ফুড হয়, সেইখিনিও আমাৰ উচ্চ ৰক্তচাপ হোৱাত বহুত বিশেষ প্ৰভাৱ পেলায়। আৰু লগতে যদি কাৰোবাৰ কিছুমান ফেমিলি ৰিলেটেড কণ্ডিশ্যন আছে, জেনেটিকেল কণ্ডিশ্যন, তাৰ ফলতো উচ্চ ৰক্তচাপ হোৱাৰ সমস্যাটো আজিকালিৰ ক্ষেত্ৰত বহুত গুণে বৃদ্ধি পাইছে আগৰ তুলনাত।
1: হয়, এতিয়া উচ্চ ৰক্তচাপ বা হাইপাৰ টেনচন আমি সদায় শুনি থকা এটা শব্দ, আৰু সকলোৱে হয়তো, বহুতে হয়তো ইয়াৰ উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছেও। এতিয়া উচ্চ ৰক্তচাপ বা হাইপাৰ টেনচন বুলি ক'লে আচলতে আমি সহজ ভাষাত কি বুলি বুজো?
0: উচ্চ ৰক্তচাপ বা হাইপাৰ টেনচন বুলি ক'লে যিটো আমাৰ নৰ্মেল প্ৰেছাৰ যিখিনি থাকিব লাগে, আমাৰ ছিষ্টলিক বা ডায়েষ্টলিক বুলি ক'লে যিখিনি 120 ছিষ্টলিক আৰু ডায়েষ্টলিক 80, তাৰে ওপৰত যেতিয়া যায় সেইটোৰ কিছুমান ক্লাছিফিকেশ্যন আছে গ্ৰেডিং ৱাইজ, সেই হিচাপত উচ্চ ৰক্তচাপটোক আমি মানে নৰ্মেল ব্লাড প্ৰেছাৰতকৈ আমি অলপ বেছি থকা বুলি কওঁ, বা তাকেই আমি উচ্চ ৰক্তচাপ বুলি কওঁ। যদি কোনো ব্যক্তিৰ যদি ছিষ্টলিক ব্লাড প্ৰেছাৰটো যদি 130-139 হৈ আছে, 130-139, লগতে যদি ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো 80-89 হৈ আছে, সেইখিনিক আমি ধৰক প্ৰি হাইপাৰটেনচিভ ষ্টেজ যিটো আছে সেইখিনিত আমি ধৰিব পাৰোঁ। সেইখিনি ধৰক আমাৰ যিখিনি লাইফষ্টাইল অভ্যাস আছে, সেইখিনি যদি আমি চেঞ্জ কৰোঁ, আমি সুফল পাব পাৰোঁ। আমাৰ খাদ্য অভ্যাসেই হওক বা ৰেগুলাৰ এক্সাৰচাইজেই হওক বা মানসিক যিখিনি চাপ আছে, সেইখিনি যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া বহুত গুণে আমি তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। কিন্তু যদি কোনো ব্যক্তিৰ অলৰেডি কিছুমান ডিজিজ হৈ আছে, যেনেকুৱা কিডনি ডিজিজ যদি হৈ আছে, তেওঁৰ হাৰ্টৰ বেমাৰ হৈ আছে, তাৰ লগত যদি তেওঁৰ বিপিটো হাই হৈ আছে, তেতিয়া তেওঁক মেডিচিনৰ দৰকাৰ। আৰু অকল যে মেডিচিন তেনেকুৱাও নহয়, মেডিচিনৰ লগতে তেওঁ যিখিনি লাইফষ্টাইল যিখিনি, সেইখিনি যদি তেওঁ মানি চলে, তেতিয়া হয়তো বহুতখিনি প্ৰকাৰে লাভ পাব, তেওঁ বেনিফিট পাব। কাৰণ অকল যদি তেওঁ মেডিচিনৰ ওপৰতে কেতিয়াবা ডিপেণ্ডেণ্ট হয়, তেতিয়া হয়তো মেডিচিনৰ পৰিমাণটো হয়তো বা যিখিনি ড'জেজ আছে সেইখিনি হয়তো বাঢ়ি গৈ থকা দেখা যায় মেক্সিমাম টাইমত। যদি তেওঁ মেডিচিনৰ লগতে যিখিনি ডক্টৰে তেওঁক মেডিচিন দিছে তাৰ লগতে যদি তেওঁ নিয়মীয়া লাইফষ্টাইলটো মেইনটেইন কৰে, তেতিয়া তেওঁ যিখিনি কম ড'জ বা যিখিনি দিছিলে হয়তো ডক্টৰে, সেইখিনিতে তেওঁৰ ৰক্তচাপটো কণ্ট্ৰল হৈ থকা দেখা যায় বহুতখিনি পৰিমাণ।
1: হয়, উচ্চ ৰক্তচাপ বা হাইপাৰ টেনচনৰ বিষয়ে তেখেতে কৈছে ডাক্তৰ ইন্দ্ৰজিৎ দাসে। আপোনালোকক কৈছোঁ, আজি দুগৰাকী ইন্দ্ৰজিৎ দাস আছে আপোনালোকৰ সন্মুখত ষ্টুডিঅ'ত, আপোনালোকে শুনি আছে। ডাক্তৰ ইন্দ্ৰজিৎ দাস এগৰাকী অভিজ্ঞ চিকিৎসক, তেখেত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজি অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে, আৰু তেখেতে আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে সুন্দৰকৈ বুজাই ক'ব। আৰু আপোনালোকে যদি ফোন কৰিব পাৰে, ফোন কৰিব বিচাৰে, তেতিয়াহ'লে ফোন নম্বৰটো মই কৈ দিছোঁ, 94354-05223, 04354-05223, 03-61-266-2325, 03-61-266-2325। এই দুটা নম্বৰ আপোনালোকে কিছু সময় পাছত ফোন কৰিব, এতিয়াই নালাগে, আমি অলপ আলোচনা আগবঢ়াই লৈ যাওঁ, তাৰ পাছত আপোনালোকে যদি ফোন কৰে তেতিয়াহ'লে ভাল হ'ব। ইতিমধ্যে মৃদুল বৰা অতি সুন্দৰ অনুষ্ঠান এটি প্ৰভাতী তৰংগৰ যোগেদি শুনিবলৈ পাইছোঁ বুলি কৈছে। মইনা কলিতা, আপুনি অনুষ্ঠানলৈ আহিছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা ডাক্তৰ ইন্দ্ৰজিৎ দাসদেৱলৈ শ্ৰদ্ধা নিবেদি তেওঁ বাৰ্তা প্ৰেৰণ কৰিছে। আৰু আমি শ্ৰোতাসকলক পাই থাকিম, বহুতো শ্ৰোতাই আমাৰ এপত শুনি থাকে, নিউজ অন AIR আৰু AIR ৰেডিঅ' এপত, আৰু বহুতে হয়তো ৰেডিঅ' ছেটত শুনি আছে, অতি আপোন ৰেডিঅ' ছেটত। বুলমণি হাজৰিকা আমাৰ ফেচবুক পেজলৈ আহিছে। আমি ফেচবুকত থকাসকলক আচলতে গম পাওঁ, কিন্তু বহুতো শ্ৰোতাই যে ৰেডিঅ' ছেটত বা কোনোবাই এতিয়া নিজৰ গন্তব্যস্থানলৈ গৈ আছে, কোনোবাই কাৰ্যালয়লৈ গৈ আছে, গাড়ীত তেওঁলোকে এইখিনি সময়ত প্ৰভাতী তৰংগ অনুষ্ঠানী শুনি খুব ভাল পায়, সেই শ্ৰোতাসকলকো আমি আদৰিছোঁ। এগৰাকী অতি অভিজ্ঞ চিকিৎসক ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ সৈতে আমি আজি কথা পাতি আছোঁ। এই যে উচ্চ ৰক্তচাপৰ কথাটো আমি কৈছোঁ, উচ্চ ৰক্তচাপক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়, এইটো আমি প্ৰায়ে কৈ থাকোঁ, কিন্তু কিয় কোৱা হয় উচ্চ ৰক্তচাপক, কিয়নো ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়, সেই সম্পৰ্কে অলপ কওকচোন।
0: কাৰণ উচ্চ ৰক্তচাপক ছাইলেণ্ট কিলাৰ

0: বা এই এই কারণ এইটো
1: নিরোগঘাতক
0: কাৰণতে
1: যিটো,
0: কোৱা হয়,
1: হয়
0: এইটো কাৰণতে কোৱা হয়, কাৰণ হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপটো হৈছে এটা বিভিন্ন বেমাৰৰ ৰিস্ক ফেক্টৰ বা কজ এটা। যেনেকুৱা আমাৰ হাৰ্ট ৰিলেটেড যিখিনি হাৰ্টৰ ডিজিজ আছে, যিকোনো হাৰ্ট এটেকে হওক বা ষ্ট্ৰোকে হওক বা ব্ৰেইন যিখিনি ষ্ট্ৰোক হওক, ব্ৰেইনৰ ষ্ট্ৰোক বা যিখিনি আপোনাৰ হাই কলেষ্টেৰল, লিপিড প্ৰফাইল বা যিকোনো কিডনি ৰিলেটেড কিছুমান সমস্যা, ক্ৰনিক কিডনি ডিজিজ যিখিনি আছে, সেই গোটেইখিনিৰে এটা ৰিস্ক ফেক্টৰ হৈছে হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ। গতিকে যদি কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ হৈ আছে, তেওঁ যদি গম পাই আছে আৰু তেওঁ যদি কণ্ট্ৰল কৰা নাই, হয়তো সেইটোৱে তেওঁক কম সময়তে কোনো একো প্ৰভাৱ নেপেলাব, কিন্তু যেতিয়া বহুত দিন বা বহুত বছৰলৈ সেইটো যেতিয়া চলি থাকিব, তেতিয়া সি গম নোপোৱাকৈ যিখিনি ভিতৰৰ আমাৰ অংগ আছে, অৰ্গেনছ আছে, কিডনি হওক, হাৰ্ট হওক, ব্ৰেইন বা চকুত, সেই গোটেইখিনিতে প্ৰভাৱ পেলোৱা দেখা যায়। গতিকে সেইটো কাৰণতেই উচ্চ ৰক্তচাপক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। আৰু তেনেকুৱা ক্ষেত্ৰত ব্যক্তিয়ে যদি কোনোবাই গম পাইছে যে তেওঁৰ প্ৰেছাৰ আছে, বহুত ক্ষেত্ৰত দেখা যায় যে বিপি বা হাই ব্লাড প্ৰেছাৰ থকা বুলি গম পায় ব্যক্তিজনে, কিন্তু কোনো মেডিচিন নলয়, তেনেকুৱা আচলতে কৰিব নালাগে। নিয়মীয়া যদি তেওঁ গম পাইছে, নিয়মীয়া ডক্তৰৰ পৰামৰ্শ অনুসৰি মেডিচিন গ্ৰহণ কৰিব লাগে আৰু যিখিনি তেওঁৰ লাইফষ্টাইল আছে সেইখিনি চেঞ্জ কৰা উচিত।
1: আৰু আজিকালি যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপৰ যিটো সমস্যা বৃদ্ধি পোৱা এটা পৰিলক্ষিত হৈছে, যে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত, ইয়াৰ মুখ্য কাৰণসমূহ কি হ'ব পাৰে?
0: যুৱ প্ৰজন্মৰ মাজত বুলি ক'লে আগৰ তুলনাত বহুতখিনিয়ে বৃদ্ধি পাইছে, আৰু ইয়াৰ প্ৰধান কাৰণ বুলি ক'লে আমাৰ দৈনন্দিন যিখিনি মানে জীৱনশৈলী, যিখিনি লাইফষ্টাইল, যিখিনি আমাৰ যিখিনি অস্বাস্থ্যকৰ খাদ্যাভ্যাস, যিখিনিত আমাৰ তেলজাতীয় বা চৰ্বিজাতীয় বা ফাষ্টফুড, জাংক ফুডজাতীয় খাদ্যখিনি বহুত বেছি পৰিমাণে বৃদ্ধি হৈছে, নিমখৰ পৰিমাণ বৃদ্ধি হৈছে, যিমানখিনি প্ৰচেছিং ফুড আছে, পেকেজিং ফুড আছে আজিকালি পোৱা যায় মাৰ্কেটত, চবতে এক্সেচিভ এমাউণ্টত ছল্ট থাকে, যিটোৱে উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। লগতে এলকহল কনজামশ্যনছ বা ৰেড মিট, সেইবোৰেও উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। লগতে ৰেগুলাৰ যিকোনো শৰীৰ চৰ্চা বা ব্যায়াম নথকা, সেইখিনিৰ কাৰণেও দেহত যিখিনি কলেষ্টেৰল বা লিপিড প্ৰফাইলৰ যিটো খেলি মেলি ঘটে, তাৰ লগতে শৰীৰৰ ওজন বৃদ্ধি হয়, এই গোটেইখিনি লগ হৈ উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। সেইকাৰণে আজিকালি যিখিনি নিউ জেনেৰেশ্যন বা নতুন প্ৰজন্ম, সেইখিনিত আগৰ তুলনাত বহুতখিনি পৰিমাণে উচ্চ ৰক্তচাপৰ পৰিমাণটো বৃদ্ধি পাইছে।
1: ৰোগৰ আগতেই সাৱধান হওক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এপ'ল' প্ৰ' হেল্থৰ সৈতে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আমি আকৌ আলোচনাৰ মাজলৈ উভতি আহিছো। আমি উচ্চ ৰক্তচাপৰ বিষয়ে কথা পাতি আছো। কল্পনা কলিতা, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে। আপোনালোকে যদি কিবা তেনেধৰণৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে সেই মন্তব্যসমূহ যদি আমি পাওঁ, তেতিয়াহ'লে আমাৰ চিকিৎসক এগৰাকী অভিজ্ঞ চিকিৎসকক আপোনালোকে পাইছে, দিলীপ ডেকা, ভেৰুৱা, দুনি, দৰঙৰ পৰা আপুনি অনুষ্ঠানটি শুনি আছে, কাহিলীপাৰাৰ পৰা কল্পনা কলিতা। তেতিয়াহ'লে সেই কথাখিনিও আমি আলোচনাৰ মাজলৈ আনিবলৈ সক্ষম হ'ম, কাৰণ উচ্চ ৰক্তচাপ, থাইৰয়ড এইবিলাক সমস্যা সাধাৰণতে বহু মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, আপোনাৰ পৰিয়ালত হ'লেও আছে। গতিকে তেনেকুৱা কথা যদি আপোনালোকে ইয়াত উল্লেখ কৰে, তেতিয়াহ'লে সেই কথাখিনি আমি আলোচনা কৰিবলৈ ইয়াত আমি আলোচনাত অন্তৰ্ভুক্ত কৰিব পাৰিম। বিজন দাস, আপুনি বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা লিখিছে, উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলে কেনেধৰণৰ শাৰীৰিক ব্যায়াম নকৰা উচিত, লগতে থাইৰয়ড ৰোগীসকলে কেনেধৰণৰ খাদ্য খোৱা অনুচিত, সেই বিষয়ে আপোনাৰ পৰা অলপ জানিব বিচাৰিছে বিজন দাস। তেখেত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা তেখেতে জানিব বিচাৰে যে যদি উচ্চ ৰক্তচাপ হয় তেতিয়াহ'লে কেনেধৰণৰ এক্সাৰচাইজ কৰিব নালাগে, সেই কথাটো জানিব, আৰু থাইৰয়ডৰ সমস্যাত ভোগাসকলে কেনেধৰণৰ খাদ্য খোৱা অনুচিত।
0: উচ্চ ৰক্তচাপত ভোগাসকলে যদি তেওঁৰ বয়স যদি বেছি বা লগতে যদি তেওঁৰ কিছুমান অন্যান্য যদি ডিজিজ আছে, কিডনি ডিজিজ তেনেকুৱা।

0: তেওঁ বহুত বেছি যিখিনি ভিগৰাছ এক্সাৰচাইজ, যিখিনি আমাৰ যিখিনি এৰ'বিক এক্সাৰচাইজ, বহুত বেছি ৰানিং কৰা বা জাম্পিং, কাৰ্ডিঅ'ভাস্কুলাৰ, সেইখিনিৰ পৰা অলপ বিৰত থকা দৰকাৰ, আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰিহে সেইখিনি লাহে লাহে আগবাঢ়িব লাগে। আৰু একৰ্ডিং টু গাইডলাইন মতে আমাৰ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ যিখিনিৰ কাৰণে আমাক যিখিনি দৈনন্দিন যিখিনি আমাৰ এক্সাৰচাইজত দৰকাৰ, সেইখিনি আমি ক'লে দৈনিক যদি আমি 5 দিনত ভগাই লওঁ সপ্তাহত, তেতিয়া দৈনন্দিন আপোনাৰ 30 মিনিট কৰি, মানে সপ্তাহত 150 মিনিট এক্সাৰচাইজ কৰিলে হৈ যায়। সেইটো আপোনাৰ ব্ৰিক্স ৱাকিং, চুইমিং, যিকোনো হ'ব পাৰে। বহুত বেছি যে একদম এক্সেচিভ কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ, ৰানিং, জাম্পিং, হাই ইণ্টেনচিটি ট্ৰেইনিং কৰিব লাগিব তেনেকুৱা নহয়। ব্ৰিক্স ৱাকিং কৰিলে মিনিটত ধৰক 100ৰ পৰা 110 ষ্টেপ তেনেকৈ যদি খোজকাঢ়ে, তাৰ পৰাও বহুতখিনি সুফল পাব পাৰে। আৰু যদি কোনো ব্যক্তিৰ যদি কোনো তেওঁ যদি ইয়ং এজ হয়, লেছ দেন 40 ইয়াৰ্ছ, 50 ইয়াৰ্ছ এজ হয়, কোনো ৰিলেটেড কোনো যদি তেওঁৰ বেমাৰ নাই হাইপাৰটেনছন, ব্লাড উচ্চ ৰক্তচাপৰ লগত, তেতিয়া তেওঁ যদি 15 মিনিটছ যদি হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং বুলি যিটো কয়, সেইটো যদি 15 মিনিটছকৈ যদি 3 দিন বা 4 দিনো কৰে, টোটেল সপ্তাহত 75 মিনিটছ, তেতিয়াও তেওঁ তাৰ পৰা বেনিফিট পাব পাৰে। গতিকে সেইটো ডক্টৰৰ পৰামৰ্শ লৈ কৰা উচিত। যদি কোনো ব্যক্তিৰ অলৰেডি কিছুমান ডিজিজ আছে, তাৰ লগত তেওঁৰ হাই ব্লাড প্ৰেছাৰ আছে, বয়স তেওঁৰ বেছি হয়, গতিকে তেওঁ বহুত বেছি কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ, যাৰ ফলত আমাৰ আমাৰ উশাহ নিশাহ বেছি ঘন হৈ যায়, সেই তেনেকুৱা এক্সাৰচাইজৰ পৰা অলপ বিৰত থাকিব লাগে। তেওঁ নৰ্মেল ৱাকিং কৰিলে তেনেকুৱাতে তেওঁ সুফল লাভ কৰিব।
1: হয়, আৰু কৈছে যে থাইৰয়ডত ভোগা যিসকল ৰোগী আছে, থাইৰয়ডৰ সমস্যা থকা,
0: হয়,
1: কেনেধৰণৰ খাদ্য খাব নালাগে সেই কথাটো
0: থাইৰয়ডত আচলতে খাব নলগা বুলি তেনেকুৱা বহুত বেছি নাই। আমাৰ যিখিনি গাইট্ৰজেনিক যিখিনি ফুড বুলি কয়, যেনেকুৱা ফুলকবি, বন্ধাকবি, তেনেকুৱা সেইখিনি এভইড কৰিব লাগে বুলি কয়, কিন্তু তেনেকুৱা বহুত বেছি নাই। আপুনি যদি মেডিকেশ্যনত আছে, থাইৰয়ড লেভেল যদি আপোনাৰ কণ্ট্ৰলত আছে, তেতিয়া আপুনি ইয়াৰলি এবাৰকৈ থাইৰয়ড ফাংচন টেষ্টটো কৰিলেও হয়। কিন্তু প্ৰথম অৱস্থাত যেতিয়া ধৰা পৰে, তেতিয়া আপোনাৰ এভৰি 6 উইক বা 8 উইক, 2 মাহৰ মূৰত কৰিলে ভাল। কিন্তু এনেকুৱা একদম খাদ্য নাই যে যিখিনি আমাৰ এভইড কৰিব লাগে আৰু যাৰ ফলত আমি কিছু সুফল পাম, তেনেকুৱা বহুত বিশেষ খাদ্য নাই। কিন্তু যিখিনি আমাৰ বেড হেবিট, যদি কোনোবাই এলকহল লৈছে, ৰেড মিট খায়, সেইখিনি নিশ্চয়কৈ তেওঁ এভইড কৰিব লাগে। কিন্তু আমাৰ যিখিনি ঘৰুৱা খাদ্য বা যিখিনি আমাৰ শাক পাচলি, ফল মূল, সেইখিনি সেৱন কৰিব পাৰে, সেইখিনিৰ পৰা বহুত বিশেষ প্ৰভাৱ পৰে বুলি মই নাভাবোঁ।
1: ধুনীয়াকৈ কথাখিনি বুজাই দিছে ডাক্তৰ ইন্দ্ৰজিৎ দাসে। কল্পনামিন শৰ্মা, দেৱজানী চহৰী, আপোনালোকৰ সমস্যাসমূহ থাইৰয়ড সম্পৰ্কে এই কথাখিনি আমি খন্তেক পাছত পাতিম আৰু তেতিয়া এই প্ৰশ্নৰ কথাও তেখেতক জনাম আমাৰ অতিথিক। আমি উচ্চ ৰক্তচাপৰ কথা পাতি আছো, বহুতে গমেই নাপায় যে উচ্চ ৰক্তচাপত ভুগি আছে। গতিকে কি ধৰণৰ লক্ষণৰ পৰা আমি বুজি পাওঁ যে আমাৰ উচ্চ ৰক্তচাপত ভুগি আছো, এই কথাটো অলপ জানিব বিচাৰে, কাৰণ বহুতে গমেই নাপায় যে তেনেকুৱা এটা সমস্যাত ভুগি আছে।
0: হয়, আচলতে উচ্চ ৰক্তচাপৰ বহুত ক্ষেত্ৰত কিছুমানৰ একো লক্ষণ নাথাকে। কিছুমান মানুহক দেখা যায় যেতিয়া চেকআপত আহে, বেলেগ কাৰণত যেতিয়া আহে, কিছুমান বেলেগ কণ্ডিশ্যন লৈ যেতিয়া আহে, যেতিয়া তোৰ বিপিটো চোৱা যায়, বিপিটো দেখা যায় 180, কেতিয়াবা 200 পৰ্যন্ত দেখা যায়, কিন্তু তেওঁৰ কোনো ধৰণৰ একো লক্ষণ বা কোনো চিম্পটমছ নাথাকে। গতিকে বহুত ক্ষেত্ৰত এনেকুৱা নহয় যে উচ্চ ৰক্তচাপ অলপ যদি বাঢ়ি গৈছে, 140 হৈছে বিপি, 150 হৈছে, তেতিয়াই যে কিবা লক্ষণ দেখা দিব শৰীৰত, তেনেকুৱা নহয়। কিছুমানে কয়, কিছুমান মানুহৰ কিছুমান লক্ষণ থাকে, কিছুমান সেইখিনি নন স্পেচিফিক, যেনেকুৱা ডিঙিৰ পিছফালে বেয়া লগা বুলি কয়, মূৰটো অলপ গধুৰ লগা বুলি ক'ব পাৰে, বা কেতিয়াবা দেখাত অলপ অসুবিধা হোৱা বুলি কয়, তেনেকুৱা ক্ষেত্ৰত তেওঁৰ বিপিটো চালে যদি বেছি হৈ আছে, গতিকে তেওঁ সাৱধান হোৱা উচিত। বা যদি কোনো ব্যক্তিয়ে গমো নাপায়, তেওঁ যদি প্ৰথম গৈছে ডক্তৰৰ তাত বা চেকআপৰ কাৰণে গৈছে, তেওঁ যদি বিপিটো বহুত বেছি পৰিমাণে পাইছে, তেতিয়াৰ পৰাই তেওঁ সাৱধান হোৱাটো দৰকাৰ। বিশেষকৈ তেওঁ নিমখৰ পৰিমাণটো কমাই দিব লাগে, আৰু তেওঁ ৰেগুলাৰলি এটলিষ্ট 2-3 দিনৰ মূৰে মূৰে এটলিষ্ট বিপিটো বা ব্লাড প্ৰেছাৰটো চেক কৰিব লাগে। আৰু যদি তেওঁ বেছিয়ে পাই আছে কণ্টিনিউৱাছলি, বা বহুত বেছি আপ ডাউন হৈ আছে ব্লাড প্ৰেছাৰটো, তেতিয়া তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈ আগবঢ়া উচিত।
1: হয়, আমি উচ্চ ৰক্তচাপৰ বিষয়ে পাতি আছো আৰু এই সম্পৰ্কীয় আৰু কিছু আমি প্ৰশ্ন অৱতাৰণা কৰিম। আপোনালোকৰ বহুতৰে প্ৰশ্ন আহিছে উচ্চ ৰক্তচাপ। শিৰোমণি বৰুৱা ডেকাই কৈছে যে অনুষ্ঠানটি শুনি আছো, যিহেতু উচ্চ ৰক্তচাপত ভুগিছো,

0: কিছুদিনৰ পৰা তেওঁ ভুগি আছে, গতিকে অতিথিগৰাকী চিকিৎসকগৰাকীক আপোনাক নমস্কাৰ জনাইছে আৰু তেখেতে নিজেও এই সমস্যাত ভুগি আছো বুলি কৈছে। বহু বছৰ ধৰি উচ্চ ৰক্তচাপত ভুগি আছো, ডাক্তৰক দেখুৱাই নিয়মিতভাৱে দৰৱ খাই আছো, আগৰ দৰৱটো বদলাই দিছে, কি কৰিলে ভাল হ'ব কওকচোন ছাৰ, কিমান বেমাৰ লৈ থাকিম আৰু, খঙো উঠে লাজো লাগে, কল্পনা কলিতাই কৈছে। কিমান বেমাৰ লৈ থাকিম আৰু, তেওঁ কৈছে দৰৱ খাইছো, মাজে মাজে দৰৱ সলায়ো দিয়ে চিকিৎসকে, কেনেকৈনো ভাল হ'ব এই সমস্যাৰ পৰা, এই কথাটো কল্পনা কলিতাই জানিব বিচাৰিছে।
1: দৰৱ যদি আপোনাক সলাই দিছে মানে হয়তো আগৰ দৰৱখিনিত আপোনাৰ ভালকৈ কণ্ট্ৰল হোৱা নাছিল বিপিটো, গতিকে যিখিনি ডক্টৰে আপোনাক সলাই দিছে সেইখিনি আপুনি কণ্টিনিউ কৰি চাওক। তাৰ লগতে অকল যে দৰৱখিনিয়ে, মই যেনেকৈ আগতে ক'লোঁ অকল যে দৰৱৰ ওপৰতে ডিপেণ্ডেণ্ট হ'ব তেনেকুৱা নহয়, দৰৱৰ লগতে যদি আপোনাৰ কোনো অন্য বেমাৰ যদি নাই হাই ব্লাড প্ৰেছাৰৰ লগত, তেতিয়া আপুনি ৰেগুলাৰ যিখিনি দৈনন্দিন আমাৰ লাইফষ্টাইল চেঞ্জ আছে ৰেগুলাৰ অলপ খোজকাঢ়ক এটলিষ্ট, বা খোৱা লোৱাখিনি অলপ চেঞ্জ কৰক, বেছি অইলি বা বেছি চৰ্বিজাতীয় বস্তুখিনিৰ পৰা অলপ নিজকে আঁতৰাই ৰাখক, নিমখৰ পৰিমাণ কমাওক, সেইখিনি কৰিলে বা টোপনিটো ঠিক হ'ব লাগে, এটলিষ্ট 6-7 ঘণ্টা ৰেগুলাৰ শ্লিপ যদি হয়, হাইড্ৰেশ্যন লিকুইডৰ পৰিমাণটো যদি বাঢ়ে আপোনাৰ, সেইখিনি আপুনি কৰিলে নিশ্চয় সুফল পাব। তাৰপিছতো যদি পোৱা নাই তেতিয়া নিশ্চয়কৈ আপুনি কিছুমান টেষ্ট কৰা উচিত আৰু তাৰ কাৰণে আপুনি ডক্টৰৰ ওচৰ চপা উচিত।
0: হয়, প্ৰতিৰোধী হৈছে উত্তম চিকিৎসা। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে প্ৰতিৰোধেই উত্তম চিকিৎসা। আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি মই আগবঢ়াইছো এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আমি উচ্চ ৰক্তচাপৰ কথা কৈ আছো, যেতিয়া উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণহীন উচ্চ ৰক্তচাপ ই আমাৰ দেহত কি ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে, এই কথাটো খুব প্ৰয়োজনীয়, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো।
1: যদি নিয়ন্ত্ৰণহীন উচ্চ ৰক্তচাপ হৈছে, যদি বহুত বেছি ব্লাড প্ৰেছাৰটো বাঢ়ি আছে কোনো ব্যক্তি, তেতিয়া সি বহুত দিনলৈ যদি কণ্টিনিউ হৈ আছে, তেওঁ যদি কোনো তাৰ কাৰণে চিকিৎসা একো লোৱা নাই, তেতিয়া সি দেহৰ বিভিন্ন অংগত ইফেক্ট কৰিব পাৰে, যেনেকুৱা কিডনিত, ধৰক কিডনিত লাহে লাহে আপোনাৰ প্ৰটিন লিক হ'ব পাৰে, ব্লাড ওলাব পাৰে, মাইক্ৰস্কোপিক যিটো ব্লাড ওলাব পাৰে, তাৰ ফলত লাহে লাহে তেওঁৰ যিটো কিডনিৰ ফিল্ট্ৰেশ্যন কেপাচিটি সেইটো কমি গৈ অৱশেষত তেওঁৰ ক্ৰনিক কিডনি ডিজিজ হ'ব পাৰে, কিডনিৰ কেইটাই কাম কৰাটো অলপ পৰিমাণে কমি যোৱা দেখা যায়, কিডনিৰ যিটো কাম আছে, তাৰ লগতে হাৰ্ট এটেকৰ পৰিমাণ বাঢ়ি যায়, লগতে যিখিনি ব্ৰেইন ষ্ট্ৰোক সেইখিনিৰো এটা মুখ্য কাৰণ উচ্চ ৰক্তচাপ, তাৰ লগতে দেহৰ বিভিন্ন চকুৰ ভিতৰত যিখিনি ব্লিডিং হয়, হেমৰেজ যিখিনি, সেইখিনিও উচ্চ ৰক্তচাপৰ পৰা হয়, গতিকে উচ্চ ৰক্তচাপ যদি কোনো ব্যক্তিৰ আছে, তেওঁ যদি কণ্ট্ৰল কৰা নাই, সেইটো এটা যেনেকৈ আগতে ক'লোঁ এইটো এটা ছাইলেণ্ট কিলাৰ, গতিকে সেইটোৱে এটা সময়ত গৈ দেহৰ বিভিন্ন অংগত প্ৰভাৱ পেলোৱা দেখা যায়, গতিকে সেইটোক কণ্ট্ৰল কৰা অত্যন্ত আৱশ্যকীয়
0: হয়। আৰু আপুনি এটা কথা কৈছে, বহুতে সাধাৰণতে আমি এনেকুৱা চাকৰি ধৰি বেছি সময় আমি বহিয়ে থাকিব লাগে, আমাৰ এক্সাৰচাইজ কম, আমাৰ জীৱনশৈলীয়ে বৰ বেলেগ ধৰণৰ হৈ গৈছে, তাৰ কাৰণে উচ্চ ৰক্তচাপৰ সমস্যাটোত আমি ভুগি থাকোঁ, গতিকে যদি জীৱনশৈলী আমি সলনি কৰোঁ তেতিয়াহ'লে এই সমস্যাটোৰ পৰা আমি ওলাই আহিব পাৰোঁনে?
1: হয়, নিশ্চয়কৈ, যদি আমি জীৱনশৈলী পৰি চেঞ্জ কৰোঁ আমাৰ, যদি কোনো ব্যক্তি বৰ্তমান সুস্থ হৈ আছে, তাৰ তেওঁৰ কোনো বেমাৰ নাই, তেওঁ নিশ্চয়কৈ জীৱনশৈলী চেঞ্জ কৰা উচিত, যদিও তেওঁ কৰা নাই, আৰু যদি কাৰোবাৰ আছেও কিছুমান বেমাৰত ভুগিও আছে তেওঁ, তেওঁ নিশ্চয়কৈ ৰেগুলাৰ এক্সাৰচাইজ হওক, খাদ্যখিনি হওক, বা যিখিনি খাই আছিলে তেওঁ, যিখিনি খাব নলগা, যিখিনি আমাৰ পেকেজিঙৰ ফুড, বিশেষকৈ ময়দাজাতীয় বস্তু বা ৰিফাইণ্ড চুগাৰ, সেইবোৰৰ পৰা আঁতৰত থকাটো উচিত, আৰু তেনেকুৱা কৰিলে বহুতখিনি তেওঁ নিজৰ যিখিনি বেমাৰ হৈ আছে তাৰ পৰা তেওঁ আঁতৰত থাকিব পাৰিব, বা বহুতখিনি পৰিমাণে হ্ৰাস পাব পাৰিব সেই বেমাৰখিনিৰ পৰা।
0: হয়, আৰু নিয়মীয়াকৈ যদি আমি স্বাস্থ্য পৰীক্ষা কৰোঁ, তেতিয়া উচ্চ ৰক্তচাপ যদি আমি আগতীয়াকৈ পৰীক্ষা কৰি ধৰা পেলাব পাৰোঁ, সেইটো কিমান গুৰুত্বপূৰ্ণ?
1: সেইটো বহুতেই গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ যিটো আমাৰ প্ৰিভেণ্টিভ হেল্থ চেকআপ আছে, প্ৰিভেণ্টিভ হেল্থ চেকআপত আমাৰ যিখিনি ৰেগুলাৰ চেকআপ হয়, তাৰ লগতে ব্লাড প্ৰেছাৰ, ব্লাড চুগাৰ, সেইখিনি গোটেইখিনিয়ে হয়, গতিকে সেইখিনি ধৰা পেলালে যদি তেওঁ কোনো ব্যক্তিত ধৰা পৰিছে, তেতিয়া তেওঁ সেই গোটেইখিনি ব্যৱস্থা ল'ব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ, আৰু যাৰ ফলত তেওঁ ভৱিষ্যতে যিখিনি উচ্চ ৰক্তচাপৰ পৰা হ'ব লগা কমপ্লিকেশ্যনছ, সেইখিনিৰ পৰা তেওঁ নিজকে বচাই ৰাখিব পাৰিব।
0: হয়, আমি উচ্চ ৰক্তচাপ সম্পৰ্কে বহুখিনি কথা পাতিছোঁ, আৰু ইতিমধ্যে আপোনালোকৰ মনতো হয়তো প্ৰশ্ন উদয় হৈছে, আমি থাইৰয়ডৰ সমস্যাৰ কথাও পাতিব লাগিব, আমি কেইটামান বাৰ্তা লৈছোঁ। কল্পনা আমিন শৰ্মা মঙলদৈ।

পৰা তেখেতে কৈছে শুই উঠাৰ পাছতো টোপনি টোপনি লাগি থকা বা অনবৰতে ভাগৰুৱা অনুভৱ কৰি থকা অৱস্থা থাইৰয়ডৰ বাবে হ'ব পাৰে নেকি ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ পৰা তেখেতে জানিবলৈ বিচাৰিছে টোপনি টোপনি লাগি থকা ভাৱটো। অজয় চক্ৰৱৰ্তী, কমল কিশোৰ শৰ্মা আপোনালোক অনুষ্ঠানলৈ আহিছে। দেৱজনী চহৰীয়ে থাইৰয়ড ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধ কৰিব পৰা যায়নে বা এয়া বংশগত নেকি এইখিনি কথা জানিব বিচাৰিছে। ইতিমধ্যে কল্পনা কলিতা বাৰ্তাটি আমি পঢ়িলোঁ উচ্চ ৰক্তচাপৰ সম্পৰ্কীয়। অপৰাজিতা গোস্বামীক যে থাইৰয়ডৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰিনে ইয়াৰ পথ্য আৰু অপথ্য সম্পৰ্কে তেওঁ জানিব বিচাৰিছে ডাক্তৰ দাসৰ পৰা। কিৰুমণি বৰুৱা ডেকা, আপোনাৰ উচ্চ ৰক্তচাপ সম্পৰ্কীয় বাৰ্তাটি ইতিমধ্যে পঢ়িছোঁ। ৰিণিমা শৰ্মা, আপুনি আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিয়েই ডাঙৰ হৈছে। আপোনালোকে আমাক আকৌ আকাশ শৈশৱৰ কথাবোৰ মনত পেলাই দিয়াৰ বাবে আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছে ৰিণিমা শৰ্মাই। শৈশৱৰ পৰাই ৰেডিঅ' শুনি ডাঙৰ হৈছে, আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শুনি ডাঙৰ হৈছে, এতিয়াও আকাশবাণী অনুষ্ঠান শুনি সেই শৈশৱৰ সময়খিনি তেখেতৰ মনলৈ আহিছে, ভাল পাইছে। ধন্যবাদ জনাইছোঁ ৰিণিমা শৰ্মা আপুনি এই কথাখিনি উল্লেখ কৰাৰ বাবে। আমি থাইৰয়ডৰ কথা পাতিম, আমি বহুখিনি কথা পাতিছোঁ ইতিমধ্যে। খন্তেক সময়ৰ বাবে আমি আমাৰ যিগৰাকী অতিথি ডাক্তৰ ইন্দ্ৰজিৎ দাস, তেখেতে জুবিন গাৰ্গৰ কণ্ঠৰ গীত খুব ভাল পায়। আমি জুবিন গাৰ্গৰ কণ্ঠৰ গীতৰ কিছু অংশ আমি শুনি লৈছোঁ, তাৰ পাছত আমি থাইৰয়ড সম্পৰ্কে বিতংভাৱে কথা পাতিম। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে উচ্চ ৰক্তচাপ সম্পৰ্কে, ইতিমধ্যে আমি নম্বৰকেইটি কৈ দিছোঁ, আপোনালোকে আমাৰ গীতৰ অনুৰোধৰ অনুষ্ঠানৰ লগত যাতে আপোনালোকৰ এই কথাটো কনফিউজন নহয় তাৰ বাবে আকৌ এবাৰ নম্বৰ দি কৈ দিছোঁ 9435405223 0361266235। এই দুটি নম্বৰ নিয়ন্ত্ৰণ কক্ষৰ ফালৰ পৰা দিয়া হৈছে। আপোনালোকে যদি পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰে তেতিয়াহ'লে ফোন কৰিব পাৰিব। আমি জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি কিছু অংশ শুনো, তাৰপাছতে আমি থাইৰয়ড সম্পৰ্কে কথা পাতিম। আৰু আপোনালোকে এইটো কথা নহয় যে আমি থাইৰয়ডৰ কথা পাতি আছোঁ, উচ্চ ৰক্তচাপ সম্পৰ্কে কিবা সমস্যা থাকিলে সেই কথা আপুনি লিখিব পাৰিব।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি কিছু অংশ আপোনালোকে শুনিলে। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এপ'ল' প্ৰ' হেল্থৰ সৈতে সাধাৰণ চেকআপৰ দিশত বিশেষ যত্ন, স্মাৰ্ট স্বাস্থ্যৰ আৰম্ভণি এপ'ল'

0: হাইপাৰথাইৰয়ড বা হাইপ'থাইৰয়ড বুলি যদি কওঁ, দুয়োবিধতে লক্ষণখিনি বেলেগ বেলেগ। যদি আমি একেলগ কৰি কওঁ, তেতিয়া থাইৰয়ডৰ লক্ষণত প্ৰথমতে ধৰক খুব ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে। যদি হাইপ'থাইৰয়ড হৈছে কোনো ব্যক্তিৰ, ভাগৰুৱা অনুভৱৰ লগত তেওঁৰ অত্যাধিক গৰম বা ঠাণ্ডা অনুভৱ হোৱা, তেনেকুৱা হ'ব পাৰে শৰীৰত। লগতে ওজনৰ পৰিমাণ কেতিয়াবা হ্ৰাস পায় ওজন, আৰু কিছুমান এটা কণ্ডিশ্যনত ওজন কেতিয়াবা বৃদ্ধিও হ'ব পাৰে। তেওঁৰ এপেটাইট বা ভোক লগাটো কমি যাব পাৰে, কিন্তু ওজন বৃদ্ধি হ'ব পাৰে। কেতিয়াবা কনষ্টিপেশ্যনো হ'ব পাৰে, আৰু কেতিয়াবা লুজ টুলু হ'ব পাৰে, পাতলা পায়খানাও হৈ থাকিব পাৰে, স্কিনবোৰ শুকান হৈ যাব পাৰে, ড্ৰাই স্কিন হ'ব পাৰে। আৰু হাৰ্ট ৰেট যদি আমি এক্সামিনেশ্যন কৰি চাওঁ, কেতিয়াবা হাৰ্ট ৰেটটো থাইৰটক্সিকচিছ মানে হাইপাৰথাইৰয়ড যিটোক কয়, সেইটোত হাৰ্ট ৰেটটো অলপ বেছি হৈ থাকে, ইনক্ৰিজ হৈ থাকে, আৰু হাইপ'থাইৰয়ডিজিমত হাৰ্ট ৰেটটো কম হৈ থাকে। আৰু কেতিয়াবা ব্লাড প্ৰেছাৰতো, যিটো আমাৰ তলৰ ব্লাড প্ৰেছাৰ, ডায়েষ্টলিক ব্লাড প্ৰেছাৰ, সেইটো কেতিয়াবা কম হৈ থকা দেখা যায় হাইপ'থাইৰয়ড হৈ থকা লোকৰ। গতিকে তেনেকুৱা বিভিন্ন সমস্যা আছে, কিন্তু কোনো স্পেচিফিক নহয়, সেই গোটেইখিনি বেলেগ বেলেগ বেমাৰতো দেখা যায়। এতিয়া ভাগৰ লগাটো যিকোনো ভাইৰেল ফিভাৰতো হ'ব পাৰে, কোনো এজন ব্যক্তিৰ গোটেই দিনটো ভাগৰ লাগি থাকিব পাৰে, স্কিনত কিবা প্ৰব্লেম হ'ব পাৰে, চুলি সৰিব পাৰে, বেলেগ কাৰণতো সৰিব পাৰে। সেই গোটেইখিনি যে হ'লে থাইৰয়ডে হৈছে তেনেকুৱা নহয়, আৰু সেইটো মেক্সিমাম টাইমত কোনো চিম্পটম নাথাকে, গমে নাপায় মানুহে থাইৰয়ড যে হৈ আছে বা কিবা হৈ আছে, তেনেকুৱা হাইপ' বা হাইপাৰ, সেইখিনি চেকআপ কৰিলেহে বহুতৰে গম পোৱা যায় যে থাইৰয়ড লেভেলটো কম বা বেছি হৈ আছে।
1: এই কথাখিনি আমি পাতিম। শ্ৰোতাসকলৰ ফালৰ পৰা বহুকেইটা প্ৰশ্ন আহিছে, মই প্ৰশ্নকেইটাৰ মাজলৈ যাব বিচাৰিছো। থাইৰয়ড সম্পৰ্কে কল্পনা আমিন শৰ্মাই এটা কথা কৈছিল, শুই উঠাৰ পিছতো টোপনি টোপনি লাগি থকা বা অনবৰতে ভাগৰুৱা অনুভৱ কৰি থকা অৱস্থা থাইৰয়ডৰ বাবে হ'ব পাৰে নেকি? যিটো কথা আপুনি,
0: হয় হ'ব পাৰে, সেইটো থাইৰয়ডৰ কাৰণে হ'ব পাৰে, কিন্তু সেইটো একদম কনফাৰ্ম নহয় যে এইটো থাইৰয়ডৰ কাৰণে হৈছে, বেলেগ কণ্ডিশ্যনতো হ'ব পাৰে। যদি ভালকৈ দিনটোত যদি মানে টোপনিৰ যদি অভাৱ হৈ আছে বহুত দিনৰ পৰা, কিবা ষ্ট্ৰেছ হৈ আছে, তেনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে। অকল যে থাইৰয়ডৰ পৰাই হ'ব, ভাগৰ লাগি থাকিব পাৰে, তেনেকুৱা নহয়। গতিকে সেইটো যদি বেছিকৈ ভাগৰ লাগি থাকে গোটেই দিনটো, যদি সেইটো বহুত দিনৰ পৰা চলি আছে, সেইটো নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
1: হয়, দেৱজনী চহৰীয়া মংগলদৈৰ পৰা তেখেতে জানিব বিচাৰিছিল থাইৰয়ড ৰোগৰ লক্ষণ, ইতিমধ্যে লক্ষণৰ কথা আমি পাতিলোঁ, প্ৰতিৰোধ কৰিব পাৰিনে আৰু ই বংশগত নেকি, সেই কথাটো জানিব বিচাৰিছে।
0: হয়, ফেমিলি হিষ্ট্ৰি এটা আছে, বংশগত হয় বাৰু, এটা কাৰণ কণ্ডিশ্যন বংশগত আছে, কিন্তু প্ৰিভেণ্টিভ বুলি ক'লে আমাৰ এতিয়া প্ৰিভেনশ্যনত কিমানখিনি হ'ব, যিহেতু ই এটা অটো ইমিউন ফেক্টৰ এটা আছে থাইৰয়ডৰ, অকল প্ৰিভেণ্টিভ ছাইডটোৱে নহয়, অটো ইমিউন যিটো আছে সেইটো বডিত আমাৰ যিখিনি ইমিউনিটিৰ লগত খেলি মেলি হৈ হয়, গতিকে গোটেইখিনি যদি আমি মিলাই চাওঁ, প্ৰিভেণ্টিভ বুলি ক'লে আমি যিখিনি চব যিখিনি আমাৰ মেটাবলিক ডিজিজখিনিৰ লগত, ব্লাড প্ৰেছাৰে হওক বা অতিৰিক্ত মেদবহুলতা বা অবেচিটি, কলেষ্টেৰল হাইজ, সেইখিনি গোটেইখিনিৰ কাৰণে যিখিনি আমাৰ লাইফষ্টাইল, যেনেকৈ এক্সাৰচাইজ, খাদ্য, শ্লীপ, টোপনি, পানী, সেই গোটেইখিনিয়ে থাইৰয়ডতো এফেক্ট কৰা দেখা যায়, সেইখিনিয়ে প্ৰতিৰোধ থাইৰয়ডতো যিখিনি থাইৰয়ডৰ ৰোগ আছে সেইখিনিও প্ৰতিৰোধ কৰাত সহায় কৰে। কোনো ডেফিনিট বেলেগ একো ষ্টেপ নাই যে এইখিনি কৰিলে থাইৰয়ড ডিজিজখিনি নহ'ব, যিহেতু কজবোৰ মাল্টিফেক্টৰিয়েল, বহুত হয় কজ, গতিকে আপুনি এটা তেনেকুৱা প্ৰিভেনশ্যন বুলি নাই, যিখিনি অভাৰঅল লাইফষ্টাইল মডিফিকেশ্যন সেইখিনি কৰিলেই বেনিফিট পোৱা যায় বা সেইটো প্ৰিভেণ্ট কৰিব পাৰি।
1: হয়, আমি সুধিব বিচাৰিছোঁ যে থাইৰয়ডৰ সমস্যা আজীৱন চলি থাকে নেকি, কিন্তু ইয়াৰ লগত সম্পৰ্ক থকা কেইটামান প্ৰশ্ন আহিছে। অপৰাজিতা গোস্বামীয়ে কৈছে, থাইৰয়ডৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰিনে, ইয়াৰ পথ্য আৰু অপথ্য সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছে তেখেতে। থাইৰয়ডৰ কাৰণে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে সেই কথাটোও তেওঁ জানিব বিচাৰিছে। আৰু এটা নিভাৰাণী হাজৰিকা, তেওঁ কৈছে যে থাইৰয়ডৰ এই ইয়াৰ পৰা মুক্ত হৈ থাকিবলৈ সাৱধান কেনেদৰে হৈ থাকিব লাগে সেই বিষয়ে তেখেতে জানিব বিচাৰিছে।
0: যিটো মই আগতে কৈ আহিলোঁ, থাইৰয়ডৰ যেনেকৈ ডেফিনিট কোনো কণ্ডিশ্যন কজ নাই যে ডেফিনিট এইটো কজতে হ'ব, তেনেকুৱা যিহেতু নাই, গতিকে থাইৰয়ডৰ যদি কোনো ব্যক্তিৰ থাইৰয়ড বেমাৰ ধৰা পৰিছে, তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে আৰু ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিব লাগে। এনেকুৱা নহয় যে বহুত ক্ষেত্ৰতে দেখা যায় যে থাইৰয়ডৰ তিনিমাহ চাৰিমাহ মেডিচিন খোৱাৰ পিছত যেতিয়া টেষ্ট কৰে থাইৰয়ডৰ লেভেলটো নৰ্মেল পায়, বহুতে ট্ৰিটমেণ্টটো ষ্টপ কৰি দিয়ে। তেনেকুৱা আচলতে কৰিব নালাগে, কাৰণ তাৰপিছত দেখা যায় যে তেওঁ যেতিয়া পিছত আৰু টেষ্ট কৰি চায় ছয়মাহ এক বছৰ পিছত থাইৰয়ড লেভেলটো বহুত বেছি বাঢ়ি থকা দেখা যায়। হয়তো প্ৰথম অৱস্থাত তেওঁক মেডিচিনটো কম খালেই হৈছিলে, কম ড'জৰ, নেক্সট যেতিয়া তেওঁ টেষ্ট কৰি আহিব

0: বহুত বেছি যেতিয়া থাইৰয়ড লেভেলটো বৃদ্ধি পায় তেতিয়া হয়তো তেওঁক বহুত বেছি পৰিমাণে মেডিচিনৰ সেইটো ড'জটো বৃদ্ধি কৰিব লগা হয়। গতিকে নিয়মমতে চালে আমি থাইৰয়ডৰ যদি কণ্ডিশ্যন কাৰোবাত দেখা দিছে হাইপ'থাইৰয়ড, তেতিয়া লাইফ লং মেডিকেশ্যন খাব লাগে বুলিয়ে ধৰিব পাৰি। কিন্তু যদি আমি দৈনন্দিন আমাৰ যিখিনি আমাৰ মানে লাইফষ্টাইল সেইখিনি যদি আমি চেঞ্জ কৰোঁ, হয়তো আমি পিছত গৈ হয়তো আমি থাইৰয়ডত যদি আমি ড'জ আজি বহুত বেছি পৰিমাণ হৈ আছে, হয়তো আমাৰ 3-4 বছৰ পিছত হয়তো সেইটো তাৰে 1/4 ভাগ থাকিব, বা কেতিয়াবা হয়তো আমি ষ্টপ কৰিও চাব পাৰোঁ যদি বহুত দিনলৈ সেইটো কণ্ট্ৰল হৈ থাকে। গতিকে ডেফিনিট এনেকুৱা নহয় যে থাইৰয়ডৰ হ'লে মানে কি কি কৰিব লাগিব তেনেকুৱা নহয়, যিহেতু এইটো এটা মাল্টিফেক্টৰিয়েল। গতিকে এইটো ট্ৰিটমেণ্টটো ডক্তৰৰ পৰামৰ্শ লৈ কৰি থকা উচিত, নিজাকৈ মেডিচিনখিনি বন্ধ কৰিব নালাগে।
1: হয়, মধুচন্দা শইকীয়াই অৱশ্যে সোণাৰীৰ পৰা কৈছে যে পুৱা শুই উঠাৰ পাছত দিনটো টোপনি টোপনি লাগি থাকে, বহিলে হঠাৎ টোপনি আহি যায়, কেতিয়াবা পৰিও যাওঁ। আপোনাৰ পৰা সেইটো পৰামৰ্শ বিচাৰিছে কি কৰিলে ভাল। ক্ষীৰোদ কুমাৰ শৰ্মা অনুষ্ঠান শুনি ভাল পাইছে। বকুলি বৈশ্যই কৈছে যে কেইদিনমান ধৰি ৰেডিঅ' নিয়মীয়াকৈ শুনিব পৰা নাই, হাস্পতালত ব্যস্ত হৈ আছো, মই হাইপ'থাইৰয়ডত ভুগি আছো। যোৱা সংখ্যাৰ প্ৰভাতী তৰংগটো আমি যোৱা খণ্ডত উল্লেখ কৰিছিলো, মোৰ ভৰিৰ পতা দুখন অনবৰতে জ্বলা পোৰা কৰি থাকে, কিবা উপায় আছে নেকি জানিব বিচাৰিছে। হাইপ'থাইৰয়ডত ভুগি আছে।
0: থাইৰয়ড থাকিলে কেতিয়াবা হয় আপোনাৰ নিউৰ'পেথী কেতিয়াবা হ'ব পাৰে, আৰু সেইটোত যদি আপোনাৰ বহুত বেছি, লগতে আপুনি চুগাৰ লেভেলটো আপোনাৰ চাব লাগে, যদি নাই ঠিক আছে, যদি আছে বা লগতে চুগাৰৰ লগতে ভিটামিন B12 যিটো আছে সেইটো টেষ্ট কৰা উচিত। যদি ভিটামিন B12ৰ অভাৱ হৈছে তেতিয়াও ভৰি জ্বলা পোৰা হৈ থাকিব পাৰে, তাৰ কাৰণে মেডিকেশ্যন আছে, সেইখিনি ল'লে আপুনি সুফল পাব। বা যদি গম নোপোৱাকৈ বহুত দিনৰ পৰা প্ৰি ডায়েবেটিক ষ্টেজত আছে তেতিয়া আপুনি সেইখিনি কণ্ট্ৰল কৰিব লাগিব, লাইফষ্টাইল মডিফিকেশ্যন, এক্সাৰচাইজ এইখিনি ষ্টাৰ্ট কৰিব লাগিব, আৰু লগতে মেডিকেশ্যন ল'ব লাগিব। এইটো ভৰি জ্বলা পোৰাটো তেতিয়া নিশ্চয়কৈ আপুনি তাৰ পৰা পৰিত্ৰাণ পাব।
1: হয়, মধুচন্দা শইকীয়া অৱশ্যে কৈছিল যে শুই উঠাৰ পাছত দিনটো টোপনি টোপনি লাগি থাকে, বহিলে হঠাৎ টোপনি আহি যায়, কেতিয়াবা পৰি যায় তেওঁ।
0: সেইটো কেতিয়াবা আপোনাৰ যদি আপোনাৰ ৱেইটটো এতিয়া যিহেতু গম পোৱা নাই, ওজন যদি বেছি হয় কোনো ব্যক্তিৰ অবেচিটি, তেতিয়া কিছুমান কণ্ডিশ্যনত তেনেকুৱা হয় বাৰু, টোপনি য'তে তেওঁ মানে ৰেষ্ট লোৱাৰ নিচিনা হয় তাতে টোপনি আহে, শ্লিপ এপনিয়া টাইপৰ হয়, অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া। সেইটো যদি তেওঁ আপোনাৰ তেওঁ যদি ওজন বেছি হয় তেতিয়া তেওঁ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, আৰু যদি তেওঁৰ ৱেইট ঠিকে আছে তেনেকুৱা যদি তেওঁ পৰি যায়, যদি গম নোপোৱা হৈ যায়, তেতিয়া তেওঁ নিশ্চয়কৈ যিখিনি আমাৰ হাৰ্ট ৰিলেটেড টেষ্ট আছে, ৰুটিন টেষ্ট, ECG বা যিটো এটলিষ্ট ইকো এখন কৰাই চাব লাগে, বা হল্টাৰ মনিটৰিং এটা কৰি চাব লাগে।
1: ৰিণিমা শৰ্মাই কৈছে যে আমি জানো যে নৰ্মেল ৰেঞ্জ আমাৰ যিটো প্ৰেচাৰৰ 120/80, কিন্তু যদি 130/50 বা 140/60 এনেধৰণৰ ৰেঞ্জ দেখুৱাই থাকে তেতিয়াহ'লে কি বুজায় এই কথাটোৱে? 80 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত এই কথাটো জানিব বিচাৰিছে।
0: তেনেকুৱা ক্ষেত্ৰত 80+ যদি হৈছে বৰ বিশেষ একো নাই, কিন্তু থাইৰয়ডৰ সমস্যাত যিটো হাইপ'থাইৰয়ড ক'লো মই, তেতিয়া ডায়েষ্টলিক প্ৰেছাৰ যিটো তলত ব্লাড প্ৰেছাৰ থাকে সেইটো আমাৰ কমি থকা দেখা যায়। চিষ্টলিক ব্লাড প্ৰেছাৰটো অলপ হাই হৈয়ে থাকে, কিন্তু ডায়েষ্টলিকটো কমি থকা দেখা যায়। গতিকে এবাৰ আপুনি যিখিনি থাইৰয়ড ফাংচন টেষ্ট আছে TSH T3 T4 সেইখিনি এবাৰ কৰাই চাব পাৰে, যদি বহুত দিনৰ পৰা তেনেকুৱা যদি তলৰ প্ৰেছাৰটো যদি সংখ্যাটো যদি কমি আছে।
1: হয়, শ্ৰোতাসকল, আমি থাইৰয়ডৰ কথা পাতি আছো, প্ৰিভেণ্টিভ হেল্থ চেকআপৰ কথাও আমি পাতিম এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে, আগতেই চিনাক্ত কৰক, সম্পূৰ্ণ জীৱন উপভোগ কৰক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে, আপোনাৰ সম্পূৰ্ণ স্বাস্থ্য লগৰী এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে।
2: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আপোনালোকৰ ফালৰ পৰা বহুতো মন্তব্য আহিছে। কল্পনা কলিতাই কৈছে যে অনাতাঁৰ কেন্দ্ৰক যিমান ধন্যবাদ দিলেও কম হ'ব, সেইবাবেই চিৰকৃতজ্ঞ, ইমান সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰি আমাৰ জীৱন জীয়াব শিকাইছে। অনুষ্ঠান।

0: সমূহ শুনি বা দেখি এনে অনুভৱ হয় যে মোৰ বাবেহে যেন আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ কৰিছে। আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছো, ধন্যবাদ জনাইছো, খুব ভাল লাগিল, আপোনালোকে অনুষ্ঠানটো ভাল পাইছে আৰু এনেকুৱা হয়তো বহুতৰে অনুভৱ হৈছে যি হয়তো ৰেডিঅ'ত শুনি আছে তেওঁলোকে ইয়াত লিখিব পৰা নাই, কিন্তু সকলোকে আমি ধন্যবাদ জনাইছো। আমি এপল' এক্সেল কেয়াৰ হাস্পাতালকো ধন্যবাদ জনাইছো যে তেওঁলোকে ইমান সুন্দৰকৈ ৰাইজক সজাগ কৰাৰ বাবে আকাশবাণীৰ সৈতে জড়িত হৈ এনেদৰে কামটো কৰিছে। পুলিন দত্তই কৈছে সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত এটি সুন্দৰ অনুষ্ঠান, বহুতৰে উপকাৰ হ'ব বুলি তেখেতে উল্লেখ কৰিছে। এতিয়া আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ বিষয়ে পাতিম আৰু আমি যি এপল' এক্সেল কেয়াৰ হাস্পাতালত যি পেকেজৰ কথা কৈ আছো সেই সম্পৰ্কেও জানিম, কিন্তু এটা কথা জানি লওঁ যে আগতীয়াকৈ যদি থাইৰয়ডৰ সমস্যা আমি ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে চিকিৎসাত ই কিমান ধৰণে সহযোগ কৰে, কি ধৰণে সহযোগ কৰে?
1: আগতীয়াকৈ যদি আমি ধৰা পেলাব পাৰোঁ আগতীয়া তেতিয়া আমি চিকিৎসা মানে যদি ধৰক টি এছ এইচ লেভেলটো বহুত বেছি বাঢ়ি থকা নাই তেতিয়া মেডিচিনৰ পৰিমাণটো আচলতে খুব কমৰ পৰাই আমি ষ্টাৰ্ট কৰিব পাৰোঁ আৰু যদি ব্যক্তিজনে সেই মেডিচিনখিনি যদি কণ্টিনিউ কৰি থাকে লগতে যদি ফ'ল' আপ কৰি থাকে ডক্টৰৰ পৰামৰ্শ লৈ তেতিয়া তেওঁ খুব সোনকালেই তাৰ উইদিন টু মান্থছমানতে যদি তেওঁ যেতিয়া ৰিপিট কৰে নেক্সট টেষ্ট কৰে তেতিয়াই তেওঁ থাইৰয়ড লেভেলটো কণ্ট্ৰললৈ অহা দেখা যায়। কিন্তু কিছুমানৰ ক্ষেত্ৰত এইটো দেখা যায় যে মেডিচিনখিনি তেওঁ যেতিয়া নৰ্মেল ৰিজাল্ট পায় তেওঁ ডক্টৰৰ ওচৰত নাযায় বা মেডিচিনটো নিজে ষ্টপ কৰি থৈ দিয়ে, বন্ধ কৰি থৈ দিয়ে, যাৰ ফলত পিছত যেতিয়া তেওঁ টেষ্ট কৰে ছমাহ এক বছৰ পিছত তেতিয়া থাইৰয়ডৰ লেভেলটো টি এছ এইচ লেভেলটো বহুত বেছি পৰিমাণে বৃদ্ধি হোৱা দেখা যায় যাৰ ফলত মেডিচিনৰ পৰিমাণবোৰ বঢ়াব লগা হয় আৰু তেতিয়াই তেওঁৰ কণ্ট্ৰল হোৱাত তেতিয়া অলপ অসুবিধাৰ সৃষ্টি হয় বা অলপ সেইটো দীঘলীয়া হৈ যায়। গতিকে প্ৰথম অৱস্থাত ধৰা পৰিলে ডক্তৰৰ পৰামৰ্শ লৈ যিখিনি যেনেকৈ ডক্তৰে মেডিচিন ষ্টাৰ্ট কৰিছে সেইখিনি মতে ষ্টাৰ্ট কৰিব লাগে মেডিচিনখিনি আৰু লগতে এটা কণ্টিনিউ ফ'ল' আপ ৰাখিব লাগে।
0: শ্ৰোতাসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে, ডাক্তৰ ইন্দ্ৰজিৎ দাসে তেখেতে এগৰাকী অভিজ্ঞ চিকিৎসক আৰু অতি সুন্দৰকৈ আপোনালোকৰ সহজ ভাষাত সকলোৱে বুজি পোৱাকৈ কথাখিনি বুজাই দিছে আৰু আকাশবাণীয়ে সদায় প্ৰয়াস কৰি আহিছোঁ আমি যে জনসাধাৰণক আমি সজাগ কৰিবলৈ এপল' এক্সেল কেয়াৰ হাস্পাতাল আমাৰ সৈতে জড়িত হৈছে। এই প্ৰিভেণ্টিভ হেল্থ কেয়াৰৰ কথা কৈছোঁ আমি ইতিমধ্যে আমাৰ বিভিন্ন ঘোষণাত আমি উল্লেখ কৰিছিলোঁ যে আগতীয়াকৈ যিটো স্বাস্থ্য পৰীক্ষা কৰা, স্বাস্থ্য যতন, ইয়াৰ কিমান প্ৰয়োজনীয়তা আছে। সাধাৰণতে আমি কি হয়, আমি সদায় যেতিয়া কিবা ৰোগত আক্ৰান্ত হওঁ তেতিয়া আমি চিকিৎসালয়লৈ যাওঁ, কিন্তু নিয়মীয়াকৈ যিটো স্বাস্থ্য পৰীক্ষা কৰাটো আমাৰ বাবে কিমান প্ৰয়োজন সেই কথাটো আমি অনুভৱ নকৰোঁ। আচলতে আগতীয়াকৈ স্বাস্থ্য সুৰক্ষা, যিটো স্বাস্থ্য যতন, ইয়াৰ অৰ্থটো আমি কি বুজিম আৰু আজিৰ সময়ত ই কিয় অত্যন্ত জৰুৰী, এই কথাটো অলপ বুজাই কওকচোন।
1: হয়, যিটো প্ৰিভেণ্টিভ হেল্থ চেকআপ সেইটো এবিধ এনেকুৱা যে যাৰ ফলত আমাৰ দেহত যদি কিছুমান বেমাৰৰ লক্ষণ চলি আছে যিটো আমাৰ বাহিৰত প্ৰকাশ হোৱা নাই সেইখিনি আমি যিখিনি আমাৰ প্ৰিভেণ্টিভ হেল্থ চেকআপত ৰুটিন টেষ্ট থাকে তাৰ ফলত আমি তাত ধৰা পেলাব পাৰোঁ বা সেইখিনি আমি প্ৰতিৰোধ কৰিব পাৰোঁ। যেনেকৈ আজিকালি যিখিনি এটা কমন হৈছে ফেটি লিভাৰ, যদি আমি 10 পেচেণ্টৰ আল্ট্ৰাচাউণ্ড কৰোঁ তেতিয়া এটলিষ্ট 7-8 আমি গ্ৰেড 1 গ্ৰেড 2 ফেটি লিভাৰ ধৰা পৰে আৰু তাৰ ফলত যিখিনি হ'ব লগা কমপ্লিকেশ্যন ভৱিষ্যতে সেইখিনি আমি প্ৰিভেণ্টিভ হেল্থ চেকআপ কৰিলে তাৰ পৰা আমি সেই কমপ্লিকেশ্যনখিনি ৰোধ কৰিব পাৰোঁ যদি আমি তাৰ কাৰণে যিখিনি ট্ৰিটমেণ্ট আছে সেইখিনি যদি ষ্টাৰ্ট কৰোঁ বা যিখিনি আমাৰ লাইফষ্টাইল চেঞ্জ আছে সেইখিনি যদি কৰোঁ। কিন্তু যদি প্ৰিভেণ্টিভ হেল্থ চেকআপ কৰা নহয়, ফেটি লিভাৰ হৈ আছে কোনো ব্যক্তিয়ে গম নাপায় আৰু তেওঁ যদি লাইফষ্টাইলটো বেয়া হয় তেওঁ যদি তেনেকেই চলি থাকে হয়তো সেইটো কিছু বছৰ পিছত সেইটো বহুত বেছি আগবাঢ়ি যাব পাৰে বা যিটো ক্ৰনিক লিভাৰ ডিজিজ তেনেকুৱালৈ আগবাঢ়ি যাব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত অকল লিভাৰৰ ক্ষেত্ৰতে নহয় বাকী গোটেইখিনি যেনেকুৱা হাই ব্লাড প্ৰেছাৰ হওক বা এইটো ডিৰেঞ্চ লিপিড প্ৰফাইল, লিপিড প্ৰফাইলত যদি কলেষ্টেৰল ট্ৰাইগ্লিচেৰিড এইবোৰৰ খেলিমেলি হৈ আছে সেই গোটেইখিনি আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ যিখিনি টেষ্ট আছে ৰুটিন টেষ্ট সেইখিনিৰ সহায়ত আমি গম পাওঁ আৰু তাৰ ফলত আমি যদি সঠিক সময়ত তাৰ ব্যৱস্থা লওঁ বা ট্ৰিটমেণ্ট লওঁ তেতিয়া আমি তাৰ পৰা হ'ব পৰা কমপ্লিকেশ্যনবোৰ আমি ৰোধ কৰিব পাৰোঁ।
0: হয়, নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ কথাটো আমি কৈছোঁ আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত কিমান বয়সৰ পৰা এই স্বাস্থ্য পৰীক্ষা আচলতে আমি আৰম্ভ কৰিব লাগে আৰু কিমান সময়ৰ মূৰে মূৰে আমি ফুল যিটো বডি হেল্থ চেকআপ সম্পূৰ্ণৰূপে আমাৰ স্বাস্থ্যৰ পৰীক্ষা কিমান সময়ৰ মূৰে মূৰে আমি কৰি থাকিব লাগে?
1: আমি বয়স হিচাপত ক'লে এটলিষ্ট 30-35 বা 40 ইয়াৰ্ছৰ মেক্সিমাম 40 ইয়াৰ্ছৰ পৰা আমি ইয়াৰলি বছৰত এবাৰকৈ

0: আমি প্ৰিভেণ্টিভ হেল্থ চেকআপ কৰিব লাগে যদিহে কোনো ব্যক্তি সম্পূৰ্ণৰূপে নিৰোগী হৈ আছে। যদি কাৰোবাৰ ফেমিলি হিষ্ট্ৰী আছে কিছুমান ডিজিজৰ, যেনেকুৱা হাৰ্ট ডিজিজ হওক, কেঞ্চাৰ হওক, বা কোনো ব্যক্তি যদি নিজাকৈ হৈ আছে তেনেকুৱা, তেতিয়া তেওঁ পৰামৰ্শ লৈ অলপ কম সময়ৰ মূৰে মূৰে ঘনে ঘনে, বা কিডনী ডিজিজ যদি আছে তেওঁ অলপ এবছৰ নহয় তেতিয়া 6 মান্থ 4 মান্থ তেনেকুৱাটো তেওঁ ডক্তৰৰ পৰামৰ্শ লৈ প্ৰিভেণ্টিভ হেল্থ চেকআপ বা যিখিনি ৰেগুলাৰ চেকআপ সেইখিনি কৰা উচিত।
1: হয়, আৰু নিয়মীয়াকৈ যদি আমি স্বাস্থ্য পৰীক্ষা কৰি থাকোঁ তেতিয়াহ'লে সাধাৰণতে আমি কি কি ধৰণৰ ৰোগ আগতীয়াকৈ আমি গম পাই যাওঁ?
0: ৰোগ আগতীয়াকৈ গম পোৱাৰ ক্ষেত্ৰত যদি কওঁ, আমি প্ৰথমতে হৈছে যিটো আমাৰ ব্লাড প্ৰেছাৰ। যদি কোনো ব্যক্তিয়ে কোনোদিনে টেষ্টো কৰা নাই, যদি সেইদিনা তেওঁ হঠাৎ ব্লাড প্ৰেছাৰটো বেছি পালে, তেওঁ আগতীয়াকৈ অলপ সাৱধান হ'ব পাৰে। তেওঁ ৰেগুলাৰ ব্লাড চেকআপ কৰিব পাৰে আৰু লগতে যে যিখিনি লাইফষ্টাইল আছে সেইখিনি চেঞ্জ কৰিব পাৰে। হাই ব্লাড প্ৰেছাৰৰ লগতে আমাৰ যিখিনি ব্লাড ৰিলেটেড ডিজিজ যদি কওঁ, আমি এনিমিয়া, যিটো আমাৰ হিমগ্ল'বিনৰ অভাৱ দেহত, সেইটো আমি গম পাওঁ ৰুটিন হেল্থ চেকআপৰ সহায়ত। তাৰ লগতে আমাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচেৰিডত যদি খেলি মেলি হৈ আছে সেইখিনি গম পাওঁ। লগতে আমাৰ কিডনীৰ যিখিনি আছে, কিডনীৰ কেপাচিটি কেনেকুৱা, ক্ৰিয়েটিনিন হওক বা ছ'ডিয়াম পটেছিয়ামৰ বেলেঞ্চ কেনেকুৱা আছে আমাৰ বডিত, সেইখিনি গম পাওঁ। লিভাৰৰ আমি হেল্থৰ বিষয়ে গম পাওঁ আল্ট্ৰাচাউণ্ডৰ সহায়ত, বা আমাৰ যিখিনি লিভাৰ এনজাইমছ আছে ব্লাড টেষ্টৰ। গতিকে গোটেইখিনিয়ে আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ সহায়ত আমাৰ দেহটোৰ মেক্সিমাম আমাৰ যিখিনি অংগ পতংগ বা অৰ্গেনছখিনি আছে তাৰ কেনেকুৱা আছে সেইটোৰ বিষয়ে আমি এটা অনুমান বা ধাৰণা লগাব কৰিব পাৰোঁ।
1: হয়, আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ কথা পাতিছোঁ। এপ'ল' প্ৰ' হেল্থ যিটো পেকেজ, এই সম্পৰ্কে আমাৰ হাতত আৰু 10 মিনিট সময় আছে, গতিকে এই বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ, শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে যি এপ'ল' প্ৰ' হেল্থ পেকেজ আগবঢ়াইছে এই সম্পৰ্কে অলপ কওকচোন শ্ৰোতাসকলক।
0: প্ৰ' হেল্থ পেকেজত এপ'ল' যিখিনি প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ আছে তাতে বিভিন্ন পেকেজ ইনক্লুড কৰা আছে। যেনেকুৱা মহিলাৰ কাৰণে বেলেগ আছে, ফিমেল ছিনিয়ৰ চিটিজেনৰ কাৰণে বেলেগ আছে, বা ছিনিয়ৰ যিখিনি আমাৰ আগতীয়াকৈ যদি কিছুমানৰ যেনেকুৱা ফেমিলি হিষ্ট্ৰী যদি আছে, কেঞ্চাৰ স্ক্ৰিনিং কৰিব বিচাৰে তেওঁলোকৰ কাৰণে বেলেগ আছে, বা যিখিনি আমাৰ কম বয়সীয়া ল'ৰা ছোৱালী হওক, বা যিখিনি লেছ দেন 40 ইয়াৰ্ছ বা 25 to 35 ইয়াৰ্ছৰ যিখিনি আছে এটা মাষ্টাৰ হেল্থ চেকআপ পেকেজ, সেইখিনি বেলেগ আছে। গতিকে প্ৰত্যেকটো পেকেজৰে যিখিনি টেষ্ট আছে সেইখিনি বেচিক টেষ্টখিনি প্ৰায় একে হয়, কিন্তু যিখিনি অলপ ছিনিয়ৰ চিটিজেন হওক বা ফিমেলৰ ক্ষেত্ৰত হওক সেইখিনি টেষ্টখিনি কিছু পৰিমাণে অলপ অলপ বেলেগ টেষ্ট ইনক্লুড হৈ আছে তাতে। কিন্তু অভাৰঅল যিখিনি বেচিক টেষ্ট আছে সেইখিনি গোটেইবোৰ পেকেজতে ইনক্লুডেড আছে, যিখিনিৰ পৰা আমি গোটেইখিনি আমাৰ দেহটোৰ কেনেকুৱা ষ্টেজত আছে আজি সেইখিনি আমি ধাৰণা কৰিব পাৰোঁ।
1: আমি সাধাৰণ যিটো স্বাস্থ্য পৰীক্ষা
0: হয়,
1: আৰু যদি কওঁ আমি যে এপ'ল' প্ৰ' হেল্থ, এই দুটাৰ মাজত সাধাৰণতে এই দুটা কেনেকৈ পৃথক?
0: সাধাৰণ হেল্থ পৰীক্ষা বা প্ৰ' হেল্থ, প্ৰ' হেল্থৰ ক্ষেত্ৰতো হৈছে মেক্সিমাম টেষ্ট আমাৰ ইনক্লুড কৰা আছে তাতে এপ'ল' প্ৰ' হেল্থ পেকেজটোত। যিটোক আমি যদি এটা প্ৰাইচ ফেক্টৰ কওঁ সেইটোতো এটা আছে, যিখিনি আমাৰ বহুতখিনি কম, যিটো আমাৰ বহুত মানুহৰ কি হয়, আমাৰ প্ৰাইচ ফেক্টৰ এটা আছে, পইচাটোৰো কথা আছে, সেইটোৰ কাৰণে বহুতে ৰেগুলাৰ হেল্থ চেকআপ এটা কৰিব নিবিচাৰে, বহুতখিনি খৰচ হ'ব বুলি, তেনেকুৱাও এটা আছে বহুতৰে। কিন্তু প্ৰ' হেল্থ পেকেজটোত মেক্সিমাম টেষ্ট বহুতখিনি কম, যিখিনি ৰেগুলাৰ মানে সাধাৰণ আমাৰ মানুহ এজনেও সচৰাচৰ তেওঁ যদি ভাবে আমি বছৰত এবাৰ কৰিম বুলি তেওঁ মানে নিশ্চয়কৈ তেওঁ কৰিব পাৰে। গতিকে সেইটোৱে মই বেনিফিট বুলি ভাবোঁ। আৰু টেষ্ট বহুতখিনি আছে ইনক্লুডেড হৈ, হাৰ্ট ৰিলেটেড, কিডনী, থাইৰয়ড, আমাৰ কলেষ্টেৰল হওক, লিভাৰ ৰিলেটেড হওক, বা কিছুমান বয়সীয়াল মানুহখিনিৰ প্ৰষ্টেট স্পেচিফিক যিটো প্ৰষ্টেট হেল্থ আছে সেই গোটেইখিনি টেষ্টে এইটো প্ৰ' হেল্থ পেকেজটোত ইনক্লুড হৈ আছে।
1: হয়, আৰু এপ'ল' প্ৰ' হেল্থে আধুনিক প্ৰযুক্তি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায়ত কেনেদৰে পাৰ্চনেলাইজড প্ৰিভেণ্টিভ হেল্থ কেয়াৰ আগবঢ়ায় সেই বিষয়ে অকণমান কওকচোন।
0: আপোনাৰ হেল্থ চেকআপৰ যিখিনি টেষ্ট আছে সেইখিনি টেষ্টৰ পিছত এপ'ল' যিখিনি আমাৰ হস্পিটেল, এপ'ল' হস্পিটেলত এজন আমাৰ যিখিনি বিভিন্ন ডিপাৰ্টমেণ্ট আছে, যেনেকুৱা কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্ট বা এণ্ডক্ৰাইনলজি বা মেডিচিন ডিপাৰ্টমেণ্ট, এণ্ডক্ৰাইন আপোনাৰ এইটো নিউৰলজি ডিপাৰ্টমেণ্ট, সেই গোটেইখিনিৰ অভিজ্ঞ চিকিৎসকে ব্যক্তিজনক পরীক্ষা করে সেই হেলথ চেক আপখিনির উপর টেস্টর উপর ডিপেন্ড করে, যদিহে কিছু যদি সমস্যা দেখা দিছে টেস্টখিনির উপর।

0: গতিকে তাৰ পৰা তেওঁ বহুতখিনি সেইটো পেকেজতে তেওঁ যিখিনি কনচালটেশ্যন আছে সেইখিনিও তেওঁ বিনামূলীয়াকৈ উপলব্ধ কৰিব পাৰে সেই পেকেজটোৰ আণ্ডাৰতে। যেনেকুৱা ফিমেলৰ কাৰণে অপচেন গাইনী যিখিনি কনচালটেশ্যন আছে সেই গোটেইখিনি তেওঁ প্ৰিভেণ্টিভ হেলথ চেকআপৰ যিটো পেকেজ আছে তাতেই গোটেইখিনি ইনক্লুড হৈ থাকে। গতিকে বিভিন্ন ডিপাৰ্টমেণ্টৰ যিখিনি অভিজ্ঞ চিকিৎসক আছে সেইখিনিয়ে সেইখিনিৰ পৰা তেওঁ পৰামৰ্শ লাভ কৰিব পাৰে।
1: মানে পৰীক্ষাও কৰে আৰু লগতে
0: পৰামৰ্শ হয় হয় হয় একেলগে।
1: আৰু যদি কৰ্পৰেট কৰ্মচাৰীসকলৰ কাৰণে কিবা বিশেষ সুবিধা আছে নেকি পেকেজত আপোনালোকৰ?
0: হয়, কৰ্পৰেট কৰ্মচাৰীখিনিৰ কাৰণেও সেই সুবিধাখিনি তেনেকুৱাই, তেওঁলোকৰ কাৰণেও যিখিনি পেকেজত যিখিনি সুবিধা অন্যান্য আমাৰ সাধাৰণ লোকখিনিৰ কাৰণে আছে তেওঁলোকৰ কাৰণেও আছে, সেই একেখিনিয়ে সুবিধা আছে। আৰু তেওঁলোকৰ কৰ্পৰেটৰ যিখিনি কিছুমান টি পি এ যিখিনি টাই আপ হৈ আছে লিংক আপ হৈ আছে সেইখিনিৰ পৰা তেওঁলোকৰ অলপ বা এডমিশ্যনৰ ক্ষেত্ৰতে হওক প্ৰিভেণ্টিভ হেলথ চেকআপৰ পিছত যদি কিছুমানৰ দেখা যায় বহুত বেছি হাই ব্লাড চুগাৰ হৈ আছে যিটো আনকণ্ট্ৰোল মানে মেডিচিন বা অৰেল ড্ৰাগ বা ইনচুলিন দি তেতিয়া তেওঁ এডমিশ্যন কৰিব লগা হয় কেতিয়াবা দুদিন এদিনৰ কাৰণে। তেনে ক্ষেত্ৰতো টি পি এৰ ফালৰ পৰা কৰ্পৰেটখিনিৰ কাৰণে বিশেষ সুবিধা উপলব্ধ আছে।
1: হয়, আমি প্ৰ' হেল্থৰ বিষয়ে জানিলোঁ যে এয়া কি ধৰণে পৃথক, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আপোনালোকে লাভ কৰিব, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ড, হৃদৰোগ, লাইফষ্টাইল ডিজিজ আগতীয়াকৈ চিনাক্ত কৰা আদি সহায় কৰে। আৰু এপ'লো প্ৰ' হেল্থ কিদৰে পৃথক এই সম্পৰ্কে ডাক্তৰ দাসে বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে। পুৰুষ, মহিলা, জ্যেষ্ঠ নাগৰিক, কৰ্পৰেট কৰ্মচাৰী, তেওঁলোকৰ প্ৰত্যেকৰে বাবে বিশেষ পেকেজ আছে, কি কি ধৰণে সুবিধা হ'ব সেই কথাখিনি কৈছে। গতিকে এই কথাখিনিৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আমি সেয়াই আশা কৰিছোঁ, যে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু প্ৰিভেণ্টিভ হেলথ কেয়াৰে বহু জটিল ৰোগ আগতীয়াকৈ ধৰা পেলাই জীৱন ৰক্ষা কৰিব পাৰে। সেইকাৰণে এপ'লো প্ৰ' হেল্থ পেকেজৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে এপ'লো এক্সেল কেয়াৰ হাস্পতাল বৰাগাঁও, পশ্চিম বৰাগাঁও, গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আমি নম্বৰটো কৈছোঁ, আকৌ এবাৰ কৈ দিছোঁ, 9957568450। শ্ৰোতাসকল, আমাৰ হাতত আৰু 6 মিনিট সময় আছে। কবিতা ডেকা এটা কথা কৈছে যে বৰ্তমান জীৱনশৈলীত হাই ব্লাড প্ৰেছাৰ আৰু থাইৰয়ড সকলোৰে যেন জীৱনৰ লগৰী হৈ পৰিছে। বহুত ধন্যবাদ জনাইছোঁ অতি দৰকাৰী আলোচনাৰ বাবে। হাই প্ৰেছাৰ হ'লে জালুকৰ গুড়ি আৰু ক'লা নিমখ খোৱা অনুচিত নেকি, তেওঁ জানিব বিচাৰিছে।
0: জালুকৰ গুড়ি অনুচিত বুলি নকওঁ মই, কিন্তু ক'লা নিমখ যিকোনো চল্টে হওক সেইটো অনুচিতে হয়। সেইটো চল্ট যেনেকুৱাই হওক সেইটো চল্টৰ এমাউণ্টটো কম কৰা উচিত যদি হাই ব্লাড প্ৰেছাৰ আছে।
1: হয়, দুলেশ্বৰ বেজবৰুৱাই খুব ভাল পাইছে অনুষ্ঠানে। সবিতা কলিতাই কৈছে যে মোৰ ছোৱালীজনী ভৰি পতা দুখন ৰাতি শুবৰ সময়ত বিষ হয়, মই সদায় পিটিকি দিব লাগে, ডাক্তৰৰ দেখুৱাই মেডিচিন খাইছিল, বৰ্তমান ভাল পোৱা নাই। থাইৰয়ড হ'লে মাহেকীয়া প্ৰব্লেম হয় নেকি, সেই কথাটো জানিব বিচাৰিছে।
0: হয়, কেতিয়াবা হ'ব পাৰে, থাইৰয়ড হ'লে মাহেকীয়া যিখিনি মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটি কেতিয়াবা দেখা যায় কিন্তু খুব ৰেয়াৰলি হয়। গতিকে যদি ভৰিত তেনেকুৱা বিষ হৈ আছে, যদি ভৰিত বিষৰ লগত কেতিয়াবা ফুলিও গৈছে গাঁঠি, তেতিয়া নিশ্চয় ওচৰত ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
1: হয়, আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, পপী চন্দ, FM ট্ৰান্সমিটাৰ নিখিল শৰ্মা, ট্ৰান্সমিটাৰ অজয় আনন্দ আৰু বিজিত শৰ্মা। ডিউটিৰ মই এতিয়া পৰিণীতা শইকীয়াৰ পাছতে দায়িত্ব ল'ব উৎপল বৰাই। মোক সহযোগ কৰিছে সংগীতা দেৱীয়ে আৰু ডিম্পুল বৰগোহাঁই ছ'চিয়েল মিডিয়া পোনপটীয়া প্ৰচাৰৰ দায়িত্বত। শেষত আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব যে সুস্থ জীৱন যাপনৰ বাবে দৈনন্দিন জীৱনত আমি কি অভ্যাস কৰিব লাগে? 3টা মুখ্য অভ্যাস আৰু বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱস উপলক্ষে আচলতে শ্ৰোতাসকলক শেষত আপুনি কি ক'ব বিচাৰিব?
0: মই সকলোকে যিবোৰে এইটো অনুষ্ঠান শুনি আছে বা চাই আছে তেওঁলোকক মই এইটোৱে অনুৰোধ জনাব বিচাৰিম যে প্ৰিভেণ্টিভ হেলথ চেকআপ বা যিখিনি আমাৰ ইয়াৰলি যিটো হেলথ চেকআপ হয় সকলোৰে কাৰণে সেইটো সকলোৱে কৰা দৰকাৰ। কাৰণ বহুতখিনি যেনেকৈ কৈ আহিলোঁ বহুতখিনি বেমাৰে আমাৰ প্ৰাৰম্ভিক অৱস্থাত লক্ষণবোৰ আমাক দেখা নিদিয়ে, যিখিনি আমি হেলথ চেকআপ কৰিলেহে ৰুটিন আমি গম পোৱাব পাৰোঁ আৰু তাৰ ফলত তাৰ পৰা ভৱিষ্যতে যিখিনি হ'ব লগা কমপ্লিকেশ্যন সেইখিনি আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু সেইখিনিতে আমাৰ যিখিনি খৰচৰ যদি কওঁ ব্যয়বহুলতাটো যিটো আমি প্ৰিভেণ্টিভ প্ৰিভেনশ্যনত আমাৰ ব্যয়বহুলতাটো বহুত কম। যদিহে সি ডিজিজলৈ কনভাৰ্ট নহয়, যদি সি ডিজিজ হৈছে কমপ্লিকেশ্যন হৈছে তেতিয়া তাৰ ব্যয়বহুলতাটো বহুতখিনি পৰিমাণে বৃদ্ধি হয়। গতিকে মোৰ এইটোৱে অনুৰোধ সকলোকে, সকলোৱে প্ৰিভেণ্টিভ হেলথ চেকআপ কৰক এটলিষ্ট ইয়াৰলি এবাৰ, লগতে সুস্থ যিখিনি জীৱনশৈলী যেনেকুৱা ৰেগুলাৰ এক্সাৰচাইজ, খাদ্য অভ্যাস, টোপনি, ষ্ট্ৰেছ কমোৱা সেইখিনি সকলোৱে মানি চলক। হয়, ধন্যবাদ
1: ডাক্টৰ ইন্দ্ৰজিৎ গোস্বামী, ধন্যবাদ জনাইছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্য।

0: আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হল প্ৰভাতী তৰংগ অনুষ্ঠানটি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। ধন্যবাদ শ্রোতাসকল, আপোনালোক সকলোৱে আজিৰ এই অনুষ্ঠানে উপভোগ করলে। আপোনালোক কৃতজ্ঞতা জানাইছো। ডাক্তর ইন্দ্রজিৎ দাসক আমি বিশেষভাবে কৃতজ্ঞতা জানাইছো, ইমানখিনি সময় তেওঁ আমাৰ সৈতে থাকিল আৰু শ্রোতাসকলক তেওঁলোকৰ সমস্যা সম্পর্কে ইমান ধুনীয়াকৈ বুজাই কলে। আপোনালোকে ভাগ ললে সক্রিয়ভাবে, সকলোকে ধন্যবাদ জানাইছো। আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত সময়তো আমি কিছু বিশেষ সজাগতামূলক আমাৰ অনুষ্ঠানৰ মাজেৰে

শ্ৰোতাসকলক তেওঁলোকৰ সমস্যা সম্পৰ্কে ইমান ধুনীয়াকৈ বুজাই ক'লে, আপোনালোকে ভাগ ল'লে সক্ৰিয়ভাৱে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এপল' এক্সেল কেয়াৰ হাস্পাতালক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত সময়তো আমি কিছু বিশেষ সজাগতামূলক আমাৰ অনুষ্ঠানৰ মাজেৰে আমি প্ৰভাতী তৰংগ আপোনালোকলৈ আগবঢ়াম। আপোনালোক সকলো ভালে কুশলে থাকক, সেয়াই কামনা কৰি মই ইন্দ্ৰজিৎ দাসে, ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ সৈতে আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ জনাইছোঁ ডিম্পুল বৰগোহাঁই।

বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, এই অনুষ্ঠানৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আন ভাষালৈ অনুবাদ হোৱা ভূপেন হাজৰিকাৰ দুটিমান গীত শুনাব খুজিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কমলাকান্ত বড়োৱে বড়ো ভাষালৈ অনুবাদ কৰা ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীতটি গাইছে জে ডি বড়োৱে।

মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লওঁ, নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। যাযাবৰ ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতটি উৰিয়া ভাষালৈ অনুবাদ কৰিছে অধ্যাপক অনন্ত চৰণ শুক্লাই। এই উৰিয়া সংস্কৰণটি কণ্ঠত লৈ এয়া ইতিশ্ৰী বেহৰা আৰু নম্ৰতা মহান্তি।

আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিত আজি আন ভাষালৈ অনুবাদ হোৱা ডক্টৰ ভূপেন হাজৰিকাৰ দুটিমান গীত প্ৰচাৰ কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ ভালে সংখ্যক গীত হিন্দী ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী দেশৰ প্ৰসিদ্ধ কবি গুলজাৰে। এইবাৰ গুলজাৰ চাহাবে অনুবাদ কৰা এটি গীত।

0: অনুষ্ঠানত এবাৰ আগবঢ়াইছো ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতৰ তামিল সংস্কৰণ। গীতটি তামিল ভাষালৈ অনুবাদ কৰিছে আয়াথুৰাই সান্থানে, গীতটি গাইছে ডক্টৰ আৰুনান্থি আৰুৰানে।
1: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে

এইবাৰ আগবঢ়াইছো মণিপুৰী ভাষালৈ অনুদিত হোৱা ভূপেন হাজৰিকাৰ এটি গীত। গীতটিৰ অনুবাদক আৰু শিল্পীগৰাকী সম্পৰ্কে কোনো তথ্য পোৱা নগ'ল, কিন্তু গীতটিৰ মাধুৰ্যই এই গীতটি আপোনালোকলৈ বুলি আগবঢ়োৱাত আমাক অনুপ্ৰাণিত কৰিলে।

আদৰৰ শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ আজিৰ খণ্ডটি সামৰিবৰ সময় হ'ল। অনুষ্ঠানৰ সামৰণিত আগবঢ়াইছো অঞ্জুদেৱীৰ সৈতে ভূপেন হাজৰিকাই গোৱা নিজৰেই এটি গীতৰ নেপালী অনুবাদ।

एउटा भोटो आँखी झरे पनि मनलाई पाँ।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, এই অনুষ্ঠানটিৰ শীৰ্ষ গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। সমান্তৰালভাৱে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব। আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান আৰু পপী চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী আই অ' চি এল, বি পি চি এল আৰু এইচ পি চি এলে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, এল পি জি বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত তিনিদিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষা

খণ্ডৰ কাৰচুৱাবুৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বৰাইল আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে আজি অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়াই জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: श्रोताओं, पहला प्यार जिंदगी का सबसे खूबसूरत हिस्सा ना सही लेकिन सबसे यादगार एहसास जरूर होता है। इसी के साथ आज का परागमाला लाइव कार्यक्रम यहीं समाप्त होता है।
1: परागमाला परागमाला
2: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ পৰৱৰ্তী অনুষ্ঠান।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক অলপ উভতি চাওঁ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড।
4: নমস্কাৰ আৰু স্বাগতম। মই নীলিম, আমাৰ বিদ্যালয়ৰ অনাতাঁৰ বিজ্ঞান সংঘৰ যুটীয়া সচিব, আৰু এয়া অনন্যা, আন এগৰাকী যুটীয়া সচিব।
5: নমস্কাৰ আৰু স্বাগতম।
6: অভিনন্দন নীলিম আৰু অনন্যা, তোমাকো অভিনন্দন।
4: আজি আমাৰ অনাতাঁৰ বিজ্ঞান সংঘৰ এয়া এক বিশেষ মুকলি আলোচনা। আশা কৰোঁ আগৰবোৰৰ দৰে এইবাৰো আপোনালোকে ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰি ইয়াক সফল কৰি তুলিব।
5: ইতিমধ্যে আমি যোৱা 49 সপ্তাহ ধৰি প্ৰতি শনিবাৰেই একেলগে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অনাতাঁৰ বিজ্ঞান ধাৰাবাহিকখন শুনি আহিছোঁ। দৰকাৰী কথাবোৰ লগে লগে আলোচনাও কৰিছোঁ, লগতে যিবোৰ দিহা পৰামৰ্শ আমি আমাৰ সীমিত সামৰ্থ্যৰে পাৰোঁ সেইবোৰ ৰূপায়িতও কৰিছোঁ।
4: আজি আমি যোৱা প্ৰায় এবছৰ ধৰি শুনি অহা জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই ধাৰাবাহিকখনৰ থূলমূলভাৱে এতিয়া আলোচনা কৰিম আৰু কথাবোৰ জুকিয়াই চাম।
5: এই কামত আমাক সহায় কৰিব বিজ্ঞান সংঘৰ সভাপতি মাধুৰ্য ছাৰ আৰু পৰিৱেশ বিজ্ঞানৰ অন্তৰা বাইদেৱে।
6: ধন্যবাদ জনাইছো।
5: নমস্কাৰ বাইদেউ। নমস্কাৰ ছাৰ। নমস্কাৰ।
6: নমস্কাৰ।
4: এতিয়া আমি আলোচনা আৰম্ভ কৰিছোঁ, শুভাৰম্ভ কৰিছোঁ অষ্টম শ্ৰেণীৰ ছাত্ৰী মন্দাকিনীৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিজ্ঞানভিত্তিক এটি কবিতাৰে। মন্দাকিনী,
7: নমস্কাৰ ছাৰ বাইদেউসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। কবিতাটোৰ নাম জলবায়ু, পৃথিৱী আৰু আমি। জলবায়ু জলবায়ু, তুমিয়েই জীৱনৰেখা, তুমিয়েই আয়ু। পৃথিৱীৰ মানুহৰ আৰু যত চৰাচৰ, তোমাৰ দয়াতে পাই দীঘলীয়া আয়ু। জলবায়ু ভাল হলে মানুহৰে ভাল, পৃথিৱীও হ'ব নিৰাপদ। আমাৰ দুখতেই নষ্ট প্ৰদূষিত জলবায়ু, আহি আছে তাৰ সতে অজস্ৰ বিপদ। পৃথিৱী আমাৰ আৰু আমি পৃথিৱীৰ, নিৰ্মল জলবায়ু সঞ্জীৱনী তাৰ, বুজি বাজি লৈ তাৰ ভাৰসাম্য ৰাখি, সকলোৱে মিলিজুলি আৰু লগ লাগি, নিকা নিৰাপদ কৰি ৰাখিব লাগিব অহৰহ চিৰকাল এই জলবায়ু। জলবায়ু জলবায়ু, তুমিয়ে জীৱন ৰেখা, তুমিয়ে আয়ু। কবিতাটোৰ ৰচনা শ্যামাপ্ৰসাদ শৰ্মাৰ।
4: অতি সুন্দৰ, অতি অৰ্থৱহ,
7: অতি সুন্দৰ,
6: বৰ সুন্দৰ আবৃত্তি মন্দাকিনী। কবিতাটোই থোৰতে ধাৰাবাহিকখনৰ বহুতো গুৰুত্বপূৰ্ণ দিশেই সামৰি লৈছে আৰু আমি এতিয়া

0: ধাৰাবাহিকখনৰ মূল বক্তব্যবোৰলৈ আহোঁ। নীলিম, অনন্যা,
1: হয় ছাৰ,
2: 52টা খণ্ডৰ এই ধাৰাবাহিকখনৰ মুঠতে 7টা পৰ্ব। প্ৰথম পৰ্বৰ 8টা খণ্ডত মূল বিষয়টোৰ আগকথা, বতৰ আৰু জলবায়ু সম্পৰ্কীয় ভৌগোলিক আৰু বৈজ্ঞানিক জ্ঞান আৰু জলবায়ু কেনেদৰে সলনি হয় সেইবোৰ কথা আলোচনা কৰা হৈছে।
1: আচলতে পৃথিৱীৰ জন্মলগ্নৰে পৰাই সুদীৰ্ঘকালৰ অন্তৰে অন্তৰে জলবায়ুৰ পৰিৱৰ্তন হৈয়ে আহিছে আৰু সেইবোৰৰ বেছিভাগেই প্ৰকৃতি আৰু জীৱকুলৰ উপকাৰী।
2: আচলতে যোৱা প্ৰায় 200-250 বছৰমানৰ পৰাই কিছুমান পৰিৱৰ্তন অতি খৰতকীয়াকৈ হৈছে আৰু এইবোৰে প্ৰকৃতি আৰু জীৱকুলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাই আহিছে।
1: ইয়াৰ বাবে ঘাইকৈ দায়ী হৈছে ঔদ্যোগিক বিপ্লৱ আৰু তাৰ অবাধ সম্প্ৰসাৰণ। এইবোৰৰ ফলতেই সৃষ্টি হৈছে
2: গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ ফলতে সৃষ্টি হৈছে জলবায়ুৰ বিৰূপ পৰিৱৰ্তন আৰু তাৰ ফলতে বিশ্বৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ আৰু প্ৰলয়ৰ সৃষ্টি হৈছে।
3: কিন্তু নীলিম দাদা, আৰম্ভণিৰে পৰা কেইবা দশক জুৰি বিজ্ঞানী প্ৰযুক্তিবিদসকলৰ বহুতেই গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাটোৱে মানি লোৱা নাছিল আৰু ইয়াক অপপ্ৰচাৰ, ৰাজনৈতিক চাল বা কেৱল ভয়ংকৰ পৰিসংখ্যাৰে বিশ্ববাসীক আতংকিত কৰাৰ কৌশল বুলিহে উৰাই দিছিল।
2: এৰা মন্দাকিনি, তুমি ঠিকেই কৈছা। প্ৰথম পৰ্বৰ 2টা খণ্ডত বিশদভাৱে এই কথাবোৰেই আলোচনা কৰা হৈছিল আৰু খাটাংকৈ জনোৱা হৈছিল যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা আৰু হ'ব পৰা বিপদসমূহ, দুৰ্যোগবোৰ দৰাচলতে এৰাব নোৱাৰা বাস্তৱতা আৰু
1: ইয়াক ওলাই কৰি হাত সাৱটি বহি থকা মানে
2: এক ভয়ংকৰ দুৰ্যোগ আৰু মহাপ্ৰলয়ৰ আমন্ত্ৰণ জনোৱা।
4: সুন্দৰ কৈছা, অতি সুন্দৰ আৰম্ভণি কৰিছা তোমালোকে। অভিনন্দন নীলিম, অনন্যা আৰু ছাত্ৰ ছাত্ৰীসকল। এতিয়া শুনা, দ্বিতীয় পৰ্বটোত ভালেমান কাৰিকৰী কথা সহজভাৱে আলোচনা কৰা হৈছে 5টা খণ্ডত। এই পৰ্বত জলবায়ুৰ ওপৰত জীৱ জগতৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছে, লগতে অতীজৰে পৰা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ ঐতিহাসিক আৰু নৃতাত্বিক প্ৰমাণসমূহৰ কথাও আলোচনা কৰা হৈছে।
0: হেৰা অন্তৰা, ইপিনে চতুৰ্থ পৰ্বটোত এনেবোৰ তথ্য প্ৰমাণৰ ভিন্ন সুৰি উৎসবোৰৰ কথা আলোচনা কৰা হৈছে।
4: হয় ছাৰ, এইবোৰৰ পৰা আমি খাটাংকৈ জানিব পাৰিছো যে জলবায়ুৰ পৰিৱৰ্তন অতীজৰে পৰাই হৈ আহিছে, এতিয়াও হৈ আছে আৰু আগলৈও হৈয়েই থাকিব। হোৱাৰ প্ৰমাণবোৰে এনে পৰিৱৰ্তনো সাঁচি থয় আৰু উপযুক্ত প্ৰযুক্তিৰে সেইবোৰ উদ্ধাৰ কৰি হৈ যোৱা পৰিৱৰ্তনৰ ধৰণ, কৰণ, ব্যাপকতা আৰু কাৰণ আদি বিশ্লেষণ কৰা হয়।
2: আৰু বাইদেউ, এনেবোৰ অধ্যয়ন, বিশ্লেষণ, গৱেষণাই দুই ধৰণৰ আৰ্হি প্ৰস্তুত কৰাত সহায় কৰে। প্ৰথমটো হ'লগৈ হ'বলগীয়া জলবায়ু পৰিৱৰ্তনৰ আৰ্হি আৰু দ্বিতীয়টো হ'লগৈ দুৰ্যোগৰ ধৰণকৰণৰ আৰ্হিৰ লগতে তাৰ পৰা ৰক্ষা পৰাৰ বাবে দুৰ্যোগ প্ৰশমন আৰ্হি।
0: ঠিকেই কৈছা নীলিম, চতুৰ্থটো পৰ্বত জলবায়ু পৰিৱৰ্তনৰ দেখা পোৱা কুপ্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত অন্যান্য কুপ্ৰভাৱৰ লগতে পুৰণি বেমাৰৰ পুনৰুত্থান আৰু নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে সজাগ কৰি দিয়া হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাধাৰণতে ঠাণ্ডা দেশবোৰত আগতে নোহোৱা বেমাৰ আজাৰবোৰো আজিকালি হ'বলৈ ধৰিছে।
3: হয়, লগতে আগতে নাম নুশুনা নতুন নতুন বীজাণু, বিষাণুৰ বংশবৃদ্ধি হৈছে আৰু মহামাৰী, অতিমাৰী আদিও বাঢ়িব ধৰিছে।
1: এৰা মন্দাকিনী, গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰু এটা ডাঙৰ সমস্যা, ডাঙৰ প্ৰত্যাহ্বান হৈছে জলবায়ু পৰিৱৰ্তনৰ বাবে সৃষ্টি হোৱা শৰণাৰ্থী সমস্যা। গোটেই বিশ্বতে ই এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান।
4: ঠিকেই কৈছা অনন্যা, এই শৰণাৰ্থী সমস্যাটোৰ সৈতে পাৰিপাৰ্শ্বিক আৰ্থসামাজিক আৰু ৰাজনৈতিক কথাবোৰো জড়িত হৈ আছে, সেয়ে ইয়াৰ সমাধান সহজ নহয়। যদিহে পৰিৱেশ বিনষ্ট কৰাৰ সকলো প্ৰক্ৰিয়া আন্তৰ্জাতিকভাৱে এতিয়াই সম্পূৰ্ণ কৰা নহয়, এই সমস্যাৰ আনুষংগিক আৰু যিবোৰ সমস্যা সেইবোৰ পঞ্চম পৰ্বত 6টা খণ্ডত উপস্থাপন কৰা হৈছে।
2: হয় বাইদেউ, খেতি বাতিত পৰা বিৰূপ প্ৰভাৱৰ বাবে খাদ্যৰ নাটনি আৰু জনস্বাস্থ্যৰ অৱনতি, এই ধৰণৰ 2টা বিৰূপ প্ৰভাৱ, এইবোৰ ইতিমধ্যে বহু দেশতে আৰম্ভ হৈ গৈছে। পিছে ইমানবোৰ বেয়াৰ মাজতো জলবায়ু পৰিৱৰ্তনৰ 2 ভাল প্ৰভাৱো নোহোৱা নহয়। এই বিষয়ে 5ম পৰ্বৰে এটা খণ্ডত বহলাই আলোচনা কৰা হৈছে।
3: পিছে জলবায়ু পৰিৱৰ্তনৰ ভাল প্ৰভাৱ তেনেই কম, এপাচি শাকত এটা জালুকৰ দৰেই। এই পৰ্বতেই বিভিন্ন জলবায়ুমণ্ডলত হোৱা আৰু হ'ব পৰা ক্ষয় ক্ষতিৰ অনুমানৰ কথাও আঙুলিয়াই দিয়া হৈছে। এইবোৰে আমাক বুজাই দিছে এই জলবায়ু পৰিৱৰ্তনৰ কুফলবোৰ কিমান ভয়াৱহ হ'ব পাৰে।
1: এৰা, পৰিস্থিতি সঁচাকৈয়ে ভয়াৱহ হৈ আহি আছে।

0: এই সমস্যা আজিৰ নহয়, কেইবা দশকজুৰি অলপ অলপকৈ বাঢ়ি বাঢ়ি আহি আছে। আৰম্ভণিতে এইবোৰ দিশত যথাযথ মনোযোগ দিয়া হ'লে আজিৰ এই ভয়াৱহ পৰিস্থিতি নিশ্চয় নহ'লহেঁতেন।
1: অনন্যাই ঠিক কথা কি কৈছা, বিজ্ঞানী প্ৰযুক্তিবিদৰ একো একো চামে সময়ে সময়ে সকীয়াই আহিছে আৰু ইয়াক ৰোধ কৰিবৰ বাবে দিহা পৰামৰ্শ আৰু আঁচনি আদিও আগবঢ়াইছিল। পিছে এই দিশত কাম কাজ আৰম্ভ হ'বৰ বেছিদিন হোৱা নাই।
2: বাৰু, জলবায়ু পৰিৱৰ্তন বোলা শব্দযোৰা আৰু ধাৰণাটো পোনপ্ৰথমে কোনে আৰম্ভ কৰিলে মনত আছেনে তোমালোকৰ?
3: আছে।
4: ৱাল স্মিথ ব্ৰোকাৰ। ব্ৰোকাৰৰ জন্ম 1931 চনত আৰু মৃত্যু 2019 চনত 88 বছৰ বয়সত। তেওঁ 1959 চনৰে পৰাই কলম্বিয়া বিশ্ববিদ্যালয়ত পৰিৱেশ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ কাম আগবঢ়াই নিয়ে।
2: এৰা, ঠিকেই কৈছা অনিন্দিতা।
4: তেওঁ 1975 চনত জলবায়ুৰ পৰিৱৰ্তন শব্দযোৰা ব্যৱহাৰ কৰে আৰু এই সন্দৰ্ভতে তেওঁ গোলকীয় উষ্ণতা বৃদ্ধি বাক্যাংশও জনপ্ৰিয় আৰু বহুল চৰ্চিত কৰি তুলিছিল।
5: এৰা অনিন্দিতা, এই 1975 চনৰ পৰা এতিয়ালৈকে প্ৰায় 50 বছৰেই হ'বৰ হ'ল, তথাপিও সমস্যাটোৰ সমাধান নহ'ল। হেৰা, ইমান জ্বলন্ত প্ৰত্যাহ্বানমূলক সমস্যা যিমান পাৰে সোনকালে সমাধান কৰিলেহে পৃথিৱীৰ ভৱিষ্যত, মানুহৰ ভৱিষ্যত নিৰাপদ হ'ব। অথচ
0: যোৱা প্ৰায় 5 দশক জুৰি আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন আলোচনা, সংসদ কৰ্ম আঁচনি আদি অনুষ্ঠিত কৰি থকা স্বত্তেও জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো সমাধানেই হোৱা নাই, বৰং জটিলৰ পৰা বেছি জটিলহে হৈ গৈ আছে। ঠিক এইবোৰ কথাকেই ষষ্ঠ পৰ্বত খৰচি মাৰি আলোচনা কৰা হৈছে।
5: এনেবোৰ আন্তৰ্জাতিক আলোচনা, চুক্তি আৰু কাৰ্যপন্থা সম্পৰ্কে এই প্ৰজেকশ্যনটো চাওকচোন অনিন্দিতা আৰু মন্দাকিনী, তোমালোক দুয়ো কথাখিনি বুজাই দিয়াচোন।
6: ভাল নীলিম দাদা,
4: এয়া চাওক। প্ৰথমতে 1972 চনত হোৱা ষ্টকহোম আন্তৰ্জাতিক অধিৱেশন, ইয়াৰ বিষয় আছিল পৰিৱেশ। এই অধিৱেশনতেই পৰিৱেশ সুৰক্ষাই প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক গুৰুত্ব লাভ কৰে। ইয়াতেই প্ৰতি বছৰে 5 জুনৰ দিনটো
5: বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।
6: সেই হিচাপত 2022ৰ বিশ্ব পৰিৱেশ দিৱস দৰাচলতে
5: বিশ্ব পৰিৱেশ দিৱসৰ সোণালী জয়ন্তী।
1: কথাটো মনত পেলাই দিয়াৰ বাবে তোমালোকক অশেষ ধন্যবাদ। আমি ঠিক কৰিছো, এইবাৰৰ এই সোণালী জয়ন্তী আমি বিশেষ অৰ্থপূৰ্ণভাৱেই বিদ্যালয়তে পালন কৰিম।
5: বৰ ভাল হ'ব ছাৰ, বৰ ভাল হ'ব।
6: দ্বিতীয়টো ৰাষ্ট্ৰসংঘৰ নাইৰবী অধিৱেশন 1982। ইয়াতেই বিগত 10 বছৰৰ সমীক্ষা প্ৰতিবেদন গ্ৰহণ কৰা হয়। ইয়াৰ নাম আছিল
5: বিশ্ব পৰিৱেশ 1972-ৰ পৰা 1982-লৈ।
4: তৃতীয়তে হেলচিংকি অধিৱেশন 1982। ইয়াতে বায়ুমণ্ডলৰ অজন গেছ আৱৰণ সংৰক্ষণ কৰি নিৰাপদে ৰখাৰ সিদ্ধান্ত লোৱা হয়। লগতে
6: উন্নত দেশবোৰত বহুলভাৱে ব্যৱহাৰ হোৱা CFC গেছ পৰ্যায়ক্ৰমে কমায়নৰো সিদ্ধান্ত লোৱা হয়।
4: চতুৰ্থতে 1992 চনত ৰিঅ' ডি জেনেৰিঅ'ত হোৱা আন্তৰ্জাতিক ৰিঅ' শিখৰ সন্মিলন, এইখন বহু দিশৰ পৰাই অতি গুৰুত্বপূৰ্ণ। ইয়াতেই সেউজ গৃহ গেছ নিৰ্গমন, অৰণ্য সংৰক্ষণ, যথাযথ প্ৰযুক্তিৰ হস্তান্তৰ আদি বিষয় লৈ আলোচনা হয় আৰু কাৰ্যসূচী প্ৰস্তুত কৰা হয়।
6: পঞ্চমতে 1997 চনত হোৱা কিয়োটো শিখৰ সন্মিলন, ইয়াতে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ বাবে পৰৱৰ্তী 10 বছৰৰ বাবে এখন আন্তৰ্জাতিক কাৰ্যসূচী প্ৰস্তুত কৰা হয়।
4: ষষ্ঠ, 2002 চনত জোহান্সবাৰ্গত হোৱা শিখৰ সন্মিলনত বহনক্ষম বিকাশৰ ধাৰণাটোক আধাৰ কৰি কাৰ্যসূচী প্ৰস্তুত কৰা হয়।
5: ধন্যবাদ অনিন্দিতা আৰু মন্দাকিনী। গতিকে দেখা যায় 1972 চনৰ পৰাই এতিয়ালৈকে যোৱা প্ৰায় 5 দশক জুৰি গোলকীয় উষ্ণতাৰোধৰ আন্তৰ্জাতিক প্ৰচেষ্টা চলিয়েই আছে।
0: তথাপিও কিয় সমাধান হোৱা নাই?
2: আচলতে এইটোৱেই আজি গোটেই বিশ্বজুৰি সকলোৰেই প্ৰশ্ন। আচলতে আন্তৰ্জাতিক অধিৱেশনত কাৰ্যপন্থাবোৰ নীতিগতভাৱে মানি লোৱা হয়, কিন্তু এইবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেশে দেশে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে আৰু
5: ৰাজনীতিও তাৰেই অংগ নেকি বাইদেউ?
2: এৰা, বহুতো দেশে ৰাজনৈতিক লাভালাভৰ ভিত্তিতহে এই সিদ্ধান্তবোৰ কাৰ্যকৰী কৰা বা নকৰাৰ সিদ্ধান্ত লয়। ষষ্ঠ পৰ্বৰ

0: এটা খণ্ডত এই বিষয়ে বিভিন্ন দিশ সামৰি আলোচনা কৰা হৈছে।
1: আৰু সপ্তম তথা শেষ পৰ্বত আমাৰ দেশৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰায় সকলো দিশ সামৰি আলোচনা কৰা হৈছে। এই আলোচনা মুঠতে 16টা খণ্ডত কৰা হৈছে।
2: আমাৰ দেশখন বহুত বিশাল। ইয়াত পৃথিৱীৰ প্ৰায় সকলো ধৰণৰেই জলবায়ু পোৱা যায়। সেইবাবে ভিন ভিন জলবায়ুমণ্ডলৰ ক্ষেত্ৰত সমস্যা তথা প্ৰত্যাহ্বানবোৰো বেলেগ বেলেগ ধৰণৰ।
1: অৱশ্যে এই আটাইবোৰ বিচিত্ৰতাৰ মাজত দুই এটা কথা সকলো অঞ্চলৰ বাবে, সকলো জলবায়ুমণ্ডলৰ বাবে একে। সেইকাৰণে আৰম্ভণিৰে পৰাই গোটেই দেশৰ বাবে কিছুমান উমৈহতীয়া কাৰ্যসূচী লোৱা হৈছে। তাৰে ভিতৰত এটা হ'লগৈ সামাজিক বনানীকৰণ, লগতে জীৱাশ্ম ইন্ধন শক্তিৰ বিকল্প সন্ধান।
2: উমৈহতীয়া এই আঁচনিবোৰৰ সমানে সমানে জলবায়ুভেদে ভিন্ন অঞ্চলবোৰৰ বাবে নিৰ্দিষ্ট আঁচনিও লোৱা হৈছে। এইবোৰৰ ভালেমানে বেছ ভাল ফল দিছে।
3: জলবায়ু পৰিৱৰ্তনৰ এটা দুৰ্যোগেই হৈছে প্ৰাকৃতিক বান, ধুমুহা, সাগৰীয় ঘূৰ্ণি, চুনামি আদি। বতৰ বিজ্ঞানত আধুনিক উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলে সময় থাকোঁতেই এইবোৰৰ প্ৰশমন বেছ ভালদৰে কৰিব পাৰি। উপকূল অঞ্চলত এনে দুৰ্যোগৰ আগজাননী পোৱাৰ লগে লগেই বিপদসংকুল অঞ্চলবোৰ খালী কৰি পেলোৱাৰ ব্যৱস্থা হোৱাৰে পৰাই ক্ষয় ক্ষতিৰ পৰিমাণ ভালেখিনি কমি গৈছে।
1: এৰা অনিন্দিতা, আগৰ তুলনাত এইটো এক বৃহৎ সফলতা।
2: আচলতে আমাৰ দেশৰ জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা সমস্যা আৰু দুৰ্যোগবোৰ বহুমুখী আৰু বহুমাত্ৰিক। সেইবাবে খণ্ডিত দৃষ্টিভংগী বা আঁচনিৰে এইবোৰ সমাধান কৰিব নোৱাৰি, দুৰ্যোগো প্ৰশমন কৰিব নোৱাৰি। তাৰ বাবে এক সংহত সমন্বিত আঁচনি আৰু কাৰ্যপন্থাৰ প্ৰয়োজন। কেৱল উদ্যোগৰ আৱৰ্জনাক লৈয়ে ব্যস্ত থাকিলে কৃষি ক্ষেত্ৰৰ প্ৰদূষণে ভয়াৱহ আকাৰ ধাৰণ কৰিব।
3: আৰু কেৱল চহৰ নগৰৰ বৰ্ধিত প্ৰদূষণ লৈ মূৰ্ঘমাই থাকিলে গাঁও আৰু পাহাৰীয়া অঞ্চলবোৰৰ প্ৰদূষণ গা কৰি উঠে।
1: ঠিকেই কৈছা অনিন্দিতা, আৰু ঠিক সেইবাবেই এই সকলোবোৰ সামৰি বিভিন্ন ক্ষেত্ৰৰ আন্তঃবিক্ৰিয়া আদিৰ প্ৰতি লক্ষ্য ৰাখি এক সংহত বহনক্ষম বিকাশক প্ৰাধান্য দিয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ বাবে 2008 চনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্যসূচী নামৰ অভিযান এটা আৰম্ভ কৰা হয়।
2: এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত মুঠতে 8টা অভিযান অন্তৰ্ভুক্ত কৰা হৈছে।
1: ইয়াৰে 4টাই হৈছে কৃষি ক্ষেত্ৰৰ, মানে জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষি ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱন সম্পৰ্কীয়। এই দিশত যোৱা 1.5 দশক জুৰি ভালেমান শুভ পৰিৱৰ্তন দেখা গৈছে আৰু সমস্যাও ভালেখিনি পৰিমাণে সমাধান হৈছে। অৱশ্যে এতিয়াও বহুত কৰিবলৈ বাকী আছে।
3: আন এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে শক্তি আৰু ইন্ধন। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰাৰ বাবে আৰু তাৰ বিকল্পৰ বাবেও ভালেখিনি উদ্ভাৱন আৰু প্ৰযুক্তি প্ৰস্তুত কৰা হৈছে।
4: সৌৰশক্তি আৰু পুনৰ নবীকৰণ শক্তি।
0: এৰা, এই ক্ষেত্ৰত আৰু বেছি সফলতা লাভ কৰিব পাৰিলে গোলকীয় উষ্ণতা বৃদ্ধি কমাই ৰাখিব পৰা যাব।
1: জল ব্যৱস্থাপনা মানে পানীৰ অপচয় ৰোধ কৰি যথাযথ ব্যৱহাৰ আৰু পানীৰ উৎস বঢ়োৱাৰ ক্ষেত্ৰতো এই কাৰ্যসূচীয়ে ব্যাপক কাম আৰম্ভ কৰিছে।
2: আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ইতিমধ্যে হোৱা আৰু হ'ব পৰা বেমাৰ আজাৰৰ পুনৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা আদিৰ ক্ষেত্ৰতো এই ৰাষ্ট্ৰীয় আঁচনিত বহুতো কাম হাতত লোৱা হৈছে।
3: সন্দেহ নাই, এনে সামগ্ৰিক আঁচনিয়েই দৰাচলতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ মুখামুখি হোৱাত আমাক বহু ধৰণেই সহায় কৰিব ধৰিছে। জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱবোৰৰ পৰা ৰক্ষা পাবৰ বাবে পৰিস্থিতি সাপেক্ষে তাল মিলাই খাপ খুৱাই চলাৰ ধ্যান ধাৰণাৰ বাবেও সচেতনতা সৃষ্টি কৰা হৈছে আৰু তাৰ বাবে
4: যথাযথ প্ৰযুক্তিও উদ্ভাৱন কৰা হৈছে।
3: গতিকে এই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এই ধাৰাবাহিকখনৰ পৰা আদিৰে পৰাই এতিয়ালৈকে প্ৰায় আটাইবোৰ কথাই জানিব পাৰিলোঁ, আটাইবোৰ দিশৰ সৈতে পৰিচিত হলোঁ।
0: এৰা, তোমালোকে অতি নিয়াৰিকৈ কথাবোৰ জুকিয়াই আলোচনা আগবঢ়াই নিছা। এনে চিন্তা চৰ্চা আৰু অংশগ্ৰহণেও ন পুৰণি উভয় প্ৰজন্মকে এই দিশত কাম কৰিবলৈ অলপ হ'লেও নিশ্চয় সহায় কৰিব। আচলতে জলবায়ুৰ বিৰূপ পৰিৱৰ্তন ৰোধ কৰাৰ কামটো প্ৰতিগৰাকী ব্যক্তিৰ পৰাই, প্ৰতিখন ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে। আৰু আমি দেখিছোঁ ঠায়ে ঠায়ে এই কাম ব্যাপকভাৱে নিষ্ঠা সহকাৰে আৰম্ভ হৈছে।
4: হেৰা অন্তৰা বাইদেউ ঠিক কথাকেই কৈছে, সঠিক দিগদৰ্শনেই কৰিছে। ব্যক্তি আৰু ঘৰৰ এই উদ্যম দৰাচলতে সমাজলৈ

0: প্ৰচাৰিত হয় আৰু তাৰ পৰাই একো একোটা বৃহৎ এলেকাজুৰি নতুন প্ৰযুক্তি নতুন উদ্ভাৱনৰ জৰিয়তে বহুতো ভাল কাম হয়। এনে সঞ্চাৰণ নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ শৃংখল বিক্ৰিয়াৰ দৰে একো একোটা এলেকাৰ পৰা
1: জিলালৈ আৰু জিলাৰ পৰা গোটেই ৰাজ্যখনলৈ, ৰাজ্যৰ পৰা গোটেই দেশলৈ বিয়পি যায়। সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ তুলনা নাই।
0: ঠিকেই কৈছা অন্তৰা, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ বাবে ব্যাপক সচেতনতা আৰু ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণ অপৰিহাৰ্য, কিন্তু ই মাত্ৰ এটা উপাংশহে, ই সকলো নহয়।
1: হয় মাধুৰ্য ছাৰ, ইয়াৰ বাবে নতুন প্ৰযুক্তি, নতুন উদ্ভাৱনৰ প্ৰয়োজন আৰু সেইবোৰ বিজ্ঞান প্ৰযুক্তিৰ বিভিন্ন শাখাৰ সমন্বয়তহে সম্ভৱ। এই দিশত ইতিমধ্যে ভালেখিনি কাম কৰা হৈছে আৰু হৈ আছে। সেইবোৰে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সহায়ো কৰিছে বহুত।
0: অন্তৰা, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। এইখিনিতে কথা এটা মোৰ মনলৈ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ নতুন তথা আন্তঃবৈষয়িক বিজ্ঞান প্ৰযুক্তিৰ শাখাবোৰৰ প্ৰতি যদি আগ্ৰহী হয় তেন্তে বৰ ভাল হয়।
2: হয় ছাৰ,
3: জলবায়ু পৰিৱৰ্তনৰ এই প্ৰত্যাহ্বান ভৱিষ্যতলৈ কেইবা দশকলৈ থাকিব। অৱশ্যে তাৰ তীব্ৰতা হ্ৰাস হ'ব পাৰে, কিন্তু নতুন ৰূপত নতুন সাজত এইবোৰে ভুমুকি মাৰিয়েই থাকিব, বিজ্ঞানী প্ৰযুক্তিবিদসকলক বিমূৰত পেলাই থাকিব।
2: সেইকাৰণে কেৰিয়াৰ হিচাপে এনেবোৰ নতুন তথা উদ্ভাৱনী বিষয়ৰ অধ্যয়ন গৱেষণা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য হোৱা উচিত।
3: একদম সঁচা কথা, একদম সঁচা কথা।
0: আমি বাৰু পিছলৈ এনেবোৰ দিশৰ কথা আলোচনা কৰিবলৈ এদিন কেইগৰাকীমান বিশেষজ্ঞ মাতি আলোচনা কৰিম। আজিৰ এই মুকলি আলোচনা সামৰাৰ আগতে মই মাত্ৰ আৰু এটা কথাই যোগ দিব খোজো। জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ প্ৰতিহত কৰিবলৈ সেউজ গৃহ গেছ নিৰ্গমন সীমাৰ ভিতৰলৈ আনিবই লাগিব। তদুপৰি বিনাশবিহীন বিকাশৰ আঁচনিৰো কোনো বিকল্প নাই। এই আটাইবোৰৰ বাবে উপযুক্ত প্ৰযুক্তিৰ অভাৱ নাই। সময়ে সময়ে সুলভ আৰু সুবিধাজনক প্ৰযুক্তি উদ্ভাৱন হৈয়েই আছে আৰু ন ন দিশত কাম কাজো হৈ আছে। পিছে এইবোৰৰ সাৰ্থক ৰূপায়ণৰ দায়িত্ব তথা অধিকাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ ওপৰতহে ন্যস্ত থাকে। এই কামবোৰ বিজ্ঞানী প্ৰযুক্তিবিদ বা সচেতন জনতাই কৰিব নোৱাৰে, কৰিব লাগিব ৰাজ্য আৰু ৰাষ্ট্ৰই। গতিকে এনেবোৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা আৰু দৃঢ়তাৰ কোনো বিকল্প নাই। আমি আশা কৰোঁ এতিয়ালৈকে যিখিনি কৰা হৈছে তাৰ আধাৰত আপোচবিহীনভাৱে দৃঢ়তাৰে এই আঁচনিবোৰ আগুৱাই লৈ যোৱা হ'ব আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ সৈতে আমি আৰু বেছি আত্মবিশ্বাসেৰে আৰু বেছি প্ৰত্যয়েৰে মোকাবিলা কৰিব পাৰিম। এইখিনি কথাৰ লগতে আৰম্ভণিতে গোৱা কবিতাটোৰ এটা অংশৰে আজিৰ এই আলোচনা সামৰিব খুজিছো। পৃথিৱী আমাৰ আৰু আমি পৃথিৱীৰ,
4: নিৰ্মল জলবায়ু সঞ্জীৱনী তাৰ, বুজি বাজি লৈ তাৰ ভাৰসাম্য ৰাখি সকলোৱে মিলিজুলি আৰু লগ লাগি অহৰহ চিৰকাল এই জলবায়ু, জলবায়ু জলবায়ু তুমিয়ে জীৱন ৰেখা তুমিয়ে আয়ু।
2: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল প্ৰবাল কুমাৰ শৰ্মা, কৃতাঞ্জলি বৰ্মন, অশোক ভট্টাচাৰ্য, চন্দ্ৰিমা শৰ্মা, চুম্পী দেৱী আৰু চয়নিকা ডেকা। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক

বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি আধুনিক গীত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছৰ খেল। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৰ্বৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু পাইপলাইন LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱৰ ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ ৰখাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। কাজিৰঙা হোটেল আৰু ৰিজৰ্ট সংস্থাই পৰ্যটন বৰ্ষৰ সময়সীমা বৃদ্ধিৰ বাবে দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই

অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। ষোড়শ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰ পৰিদৰ্শন কৰি শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। তেওঁ লগতে সত্ৰৰ ভূমি দখল ৰোধ কৰাৰ বাবে কঠোৰ আইন হ'ব লাগে বুলি মন্তব্য কৰে। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইপ আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয় ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বৰাইৰ আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়া মইনুল হকে জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। তেওঁ কয় যে মাটিৰ উৰ্বৰতা অটুট ৰখাৰ বাবে জৈৱ সাৰৰ প্ৰয়োগ বৃদ্ধি কৰাটো প্ৰয়োজন। গুৱাহাটী মহানগৰত 26 ডাল দুষ্প্ৰাপ্য কেকশাপ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে গোপন তথ্যৰ পমখেদি আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা এই সাপকেইডাল উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সাপকেইডালৰ বজাৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল, ডিজেল আৰু

0: ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু পঞ্জাব কিংছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে প্ৰাণজিৎ প্ৰীতম কলিতাই।
1: ইতিহাসৰ হাত ধৰিয়েই আচলতে নতুনৰ ভেটিগড় লয়। ইতিহাসৰ সকলো বৈচিত্ৰ উন্মাদনাক সামৰিয়েই নতুনে গায় নতুন দিনৰ গান, নতুনে কয় নতুন দিনৰ কথা। ইতিহাসে দিয়া সুৰৰ সমল সামৰি শিকি বুজি ন ন সৃষ্টিৰে চহকী কৰি তোলে নতুন দিনক। আৰু এই শিকি বুজি নতুন গঢ়াৰ সাধনাত ব্ৰতী হৈ থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান ন প্ৰতিভা। এই অনুষ্ঠানত আমি যুৱ প্ৰজন্মৰ বিভিন্ন দিশত দক্ষতা থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীৰ সৈতে কথা পাতোঁ। মত বিনিময়ৰ মাজেৰে তেওঁলোকৰ বিভিন্ন দিশ, বিভিন্ন চিন্তাক আমি বুজিবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ উমান আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আজিও ব্যতিক্ৰম নহয়, আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, এগৰাকী সুগায়িকা ফ্লৰিনা বৈশ্য। অনুষ্ঠানলৈ তোমাক আদৰণি জনাইছোঁ। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যিদিনা মই তোমাক আচলতে ফোন কৰিছোঁ যে আমাৰ অনুষ্ঠানত তোমাক বিচৰা হৈছে, সেই সময়ত নিশ্চয় তুমি আকাশবাণী গুৱাহাটীক নিজৰ মনেৰে কল্পনা কৰিছা।
2: নিশ্চয়।
1: আৰু এতিয়া তুমি আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত উপস্থিত আছা। সেই তোমাৰ কল্পনাত সেই সময় আৰু এই সময়ৰ মাজত কি তাৰতম্য দেখিছা? তোমাৰ অনুভৱৰ ফালৰ পৰাও, তোমাৰ দৃষ্টিৰে যি দেখিছা, ইয়াৰ যিটো কায়িক অৱয়ব, সেই অৱয়বটোৰ সৈতেও কি তাৰতম্য দেখিছা?
2: পোনপ্ৰথমতে আপোনাক বহুত ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। আৰু যেতিয়া আপুনি মোক কল কৰিছিলে তেতিয়া মই ভাবিছিলোঁ যে এটা মই বহুত ভাল সুবিধা পাইছোঁ নিজৰ টেলেণ্টখিনি দেখাবৰ কাৰণে, সকলোৱে জানক যে আজিও এনেকুৱা প্ৰতিভা আছে যিবোৰ আগবাঢ়ি যাব লাগে। ভাবিছিলোঁ ইয়াত আহিম, আগৰ পৰাই ইচ্ছা আছিলে আৰু এয়া সপোন আজি দিঠক হৈছে। আহি ভাল লাগিছে ইয়াত, ইয়াৰ পৰিৱেশ বহুত সুন্দৰ, যিদৰে ভাবিছিলোঁ তেনেদৰে ইয়াত আজি আছোঁ। ভাল লাগিছে আপোনাকো লগ পাই।
1: হয়, ধন্যবাদ আজি আমন্ত্ৰণ ৰক্ষা কৰি যে কষ্ট কৰি আহিছে। মই এটা বিশেষ কথাৰ মাজলৈ লৈ যাবলৈ বিচাৰিছোঁ। ফ্লৰিনা, এতিয়া বয়স খুব কম, এতিয়াও বহুত শিকিবলৈ বুজিবলৈ এই সমাজখনৰ পৰা, এই জীৱনটোৰ পৰা আৰু বহুত বাকী আছে। কিন্তু যদি মই ফ্লৰিনাৰ যদি শৈশৱলৈ অকণ ঘূৰি যাবলৈ চেষ্টা কৰোঁ, ফ্লৰিনাৰ শৈশৱটো কেনেকুৱা আছিল?
2: শৈশৱ বুলি ক'বলৈ গ'লে এতিয়া মোৰ ঘৰত মোৰ মা দেউতা বা সকলোখিনি মানে কালচাৰেলৰ লগত জড়িত। মানে মোৰ মায়ে গান গায়, বিহু নাচে, মোৰ দেউতাই নাটক কৰে আৰু সৰুৰে পৰা যেতিয়া সেইবোৰ দেখি আহি আছোঁ তেতিয়া মোৰো এটা আগ্ৰহ আহিল কালচাৰেল লাইনটোৰ প্ৰতি আৰু ভাল লাগে। ভাবিছিলোঁ ডাঙৰ হয় ময়ো এনেকৈ গান গাম। এটা বেয়া মাইক আনি দিছিলে দেউতাই মোক দোকানৰ পৰা, মই হাহাকাৰ কৰিছিলোঁ ঘৰত যে এটা মোক মাইক লাগে, মই ঘৰত গাম। সেইটোকে আনি পেলাই হাতত লৈ সেই তেতিয়া যে হাতত মাইক ললোঁ, এতিয়ালৈকে এইটো প্ৰচেষ্টা চলাই ৰাখিছোঁ।
1: তেতিয়াৰ পৰা মাইকৰ আকৰ্ষণ এতিয়ালৈকে যোৱা নাই। স্কুলীয়া কালৰ পৰা সংগীতৰ পৰিৱেশন কৰি আহিছা। মই যদি সোধোঁ তোমাক যে তোমাৰ স্কুলীয়া সময়ত তোমাৰ আটাইতকৈ মধুৰ সময় অকণ যদি তুমি মনত পেলাব পৰা, তোমাৰ মনত থকা, য'ত তুমি নিজৰ ফালৰ পৰা নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছা নিজৰ কলাৰ মাধ্যমেৰে আৰু মানুহে তোমাক খুব আঁকোৱালি লৈছে, তেনে এটা সময়ত তোমাৰ একেবাৰে আন্তৰিক অনুভৱ, সেই সময়খিনিক যদি তুমি ক'বলৈ বিচাৰা।
2: ক্লাছ মানে মই দুবছৰ বাহিৰত থাকিলোঁ। মই ক্লাছ এতিয়া ফাইভৰ পৰা, মই যোনখন স্কুলত পৰা মেট্ৰিক পাছ কৰিছোঁ সেইখন স্কুলত মই ক্লাছ ফাইভৰ পৰা আছোঁ আৰু ক্লাছ ফাইভৰ পৰা ক্লাছ টেনলৈকে মই এজ এ বেষ্ট ছিংগাৰ আৰু এজ এ বেষ্ট ডেন্সাৰ মই পাবলৈ সক্ষম হৈছোঁ। আৰু স্কুলৰ মানুহখিনিয়ে মোক যেনেকৈ এটা ছাপোৰ্ট কৰিছে সেইখিনি মই তেওঁলোকলৈ বহুত থেংকফুল। আৰু এইখিনি সকলোৱে পাব লাগে, মই বুলি নহয়, আগবাঢ়ি অহা সকলোৱে পাব লাগে এইখিনি, এইখিনি ছাপোৰ্ট সদায় পাব লাগে। আৰু ভাল লগা মুহূৰ্ত বুলি ক'বলৈ গ'লে সকলোৱে মানে মোক কোনেও তাত বেয়া নোপোৱা নাই, সৰুৰ পৰা ডাঙৰলৈকে মানে।

0: সকলোৱে চিনি পায় যে ফ্লৰিণা বৈশ্য, এইখিনি নাম উপাৰ্জন কৰিছোঁ মই নিজৰ টেলেণ্টেদি, আৰু সকলোৱে কৰক টো বিচাৰোঁ। স্কুলৰ প্ৰিন্সিপাল ছাৰ, টিচাৰ্ছ সকলোখিনিয়ে মোক বহুত ভালদৰে আঁকোৱালি লয় আৰু মোক ছাপোৰ্ট কৰিছে প্ৰত্যেকটো ক্ষেত্ৰতে।
1: তোমাৰ যাত্ৰাটো আচলতে তোমাৰ কথাৰ মাজৰ পৰা ধৰিব পাৰিছোঁ যে খুব ধুনীয়াকৈ আগবাঢ়ি আহিছে। এইটো মুহূৰ্তত মই তোমাৰ প্ৰতিভাৰ উমান আমাৰ শ্ৰোতাসকলক দিবলৈ বিচাৰিছোঁ, ময়ো ল'বলৈ বিচাৰিছোঁ, কি শুনাবা?
0: মই প্ৰথম আমাৰ শ্ৰদ্ধাৰ সকলোৰে মৰমৰ জুবিন দাৰ যিটো গীত আছিলে, এতিয়াতো গোটেই অসমবাসীৰ কাৰণে এইটো এটা প্ৰাৰ্থনা হৈছে আৰু মই সেইটোৰে মোৰ আৰম্ভণি কৰিব লৈছোঁ।

0: খুব ধুনীয়াকৈ বুজাইছে। জুবিন গাৰ্গ বুলি ক'লে আচলতে এতিয়ানো কি ক'ম, অসমৰ এনেকুৱা এটা সত্তা যি মানুহৰ ভিতৰে ভিতৰে শিপাই আছে। তুমি যিহেতু প্ৰথমেই এই জুবিন গাৰ্গৰ এই গীতটি বাহিৰত উঠালা বা বাহিৰে বজালা, মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ তোমাৰ কাৰণে কি হয়।
1: আচলতে জুবিন গাৰ্গ মোৰ বাবে নহয়, অসমৰ বুলিও নহয়, বিশ্বৰ প্ৰত্যেকজনে মানুহৰ মনৰ আমঠু, হিয়াৰ আমঠু। তেওঁ এতিয়া ভগৱান হৈ পৰিছে সকলোৰে বাবে, আৰু তেওঁ হয়, তেওঁৰ কামবোৰ, তেওঁৰ গীতবোৰ, যিবোৰ গীত আগতে শুনি ফূৰ্তি লাগিছিলে, এতিয়া সেইবোৰ গীত শুনি মনত দুখ লাগে। আৰু এনেকুৱা লাগে যে তেওঁ গীতবোৰ এনেকুৱাকৈ লিখিছিলে যেন তেওঁ হেৰাই যোৱাৰ পিছতহে আমি সেই গীতবোৰৰ মিনিংবোৰ আমি বুজি পাম,
0: উপলব্ধি হ'ব।
1: হয়, তেওঁক বিৱৰণ কৰিবলৈ বেলেগ একো ভাষা নাই, তেওঁ আমাৰ কাৰণে সদায় যে আছিলে, এতিয়া তেওঁ হেৰাই যোৱা নাই, যিহেতু তেওঁ আমাৰ মাজত নাই, কিন্তু আমি তেওঁক এতিয়াও জীয়াই ৰাখিব লাগিব,
0: তেওঁৰ গানবোৰে আমাক জীয়াই ৰাখিব। মই আৰু এটা কথা সংযোগ কৰিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ কেৱল গায়ক হৈ থকা নাই, জুবিন গাৰ্গ অসমৰ মানুহৰ মনত, মানুহৰ অন্তৰৰ এটা বিশেষ ধৰণৰ এটা অনুভৱ হিচাপে তেওঁ ৰৈ গৈছে। অসমীয়া মানুহৰ চাগে দিনটোৰ এটা সময় জুবিন গাৰ্গক চাগে স্মৰণ নকৰাকৈ নাযায়, এবাৰ হ'লেও জুবিন গাৰ্গক স্মৰণ কৰিব। জুবিন গাৰ্গ এগৰাকী গীতিকাৰ, সংগীত পৰিচালক হিচাপে, আৰু জুবিন গাৰ্গ এজন গায়ক, আৰু জুবিন গাৰ্গৰ ব্যক্তিত্বটো, এই গোটেইকেইটা কথাক তুমি কিদৰে চোৱা? খুব টান হৈছে নেকি বাৰু কথাটো? তোমাৰ বয়স বহুত কম এতিয়া, তো আমি মানি ল'ব লাগিব, তথাপিও তুমি এইখিনি বয়সত, এইখিনি সময়ত তুমি জুবিন গাৰ্গক কিদৰে চাইছা?
1: আচলতে তেওঁৰ গীতবোৰ অকল এটা এজ লিমিটৰ মানুহৰ কাৰণে নহয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বুজি পোৱা ধৰণৰ তেওঁ কম্প'জ কৰিছে।

0: গাইছিলে গীতবোৰ। আৰু চাবলৈ গ'লে তেওঁৰ গীতবোৰ প্ৰেমৰ হয়, তেওঁ নিজৰ মাকক লৈও গীত লিখিছে, তেওঁ গৰিমা বৌৰ কাৰণেও গীত লিখিছে, আৰু তেওঁ নিজৰ ল'ৰালি কালৰ কাৰণেও এটা গীত লিখিছে, মনলৈ উভতি অহা ল'ৰালি গানটো, হয় পাখি পাখি ইমন। মানে তেওঁ মানে তেওঁৰ কম্পজিশ্যনবোৰত সকলোৱে বুজি পোৱাকৈ এটা গুণ সোমাই থৈ গৈছে, যিটো এটা সৰু ল'ৰা ছোৱালীৰ পৰাও বৃদ্ধ মানুহ এজনলৈকেও সকলোৱে বুজি পাব পাৰে। আৰু সেইটো হিচাপত চাব গ'লে মই তেওঁৰ গীতবোৰ ভাল লাগে, মানে তেওঁৰ গীতে সকলোকে আগবঢ়াই লৈ যাব পাৰে আৰু তেওঁৰ গীতবোৰৰ পৰা সকলোৱে শিকিবও পাৰে, বহুত শিকিব লগা বস্তু আছে।
1: জুবিন গাৰ্গৰ যি চিন্তা, সেই চিন্তাক মানুহে শলাগিব লাগে। তাৰ উপৰিও জুবিন গাৰ্গৰ যি ভাষাৰ ওপৰত দখল, খুব শুদ্ধকৈ ভাষাটো ক'ব পাৰে, সেইটো এটা ডাঙৰ কথা। আৰু ঈশ্বৰ প্ৰদত্ত এটা কণ্ঠ, সেই কণ্ঠটোক আমি মানি ল'বই লাগিব। ফ্লৰিনা স্কুলৰ সময়লৈ যাবলৈ বিচাৰিছোঁ। ফ্লৰিনাই ক'ত পঢ়িছিল, ফ্লৰিনাই স্কুলত কি কৰিছিল, আৰু স্কুলৰ পৰাই মেট্ৰিক পাছ কৰি ফ্লৰিনাই কটন বিশ্ববিদ্যালয়ত এতিয়া উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰি আছে। কটনত আহি তোমাৰ জীৱনটো কিদৰে সলনি হ'ল আৰু স্কুলৰ পৰা এই যাত্ৰাটো মই জানিবলৈ বিচাৰিম।
0: এতিয়া স্কুলৰ কথা ক'বলৈ গ'লে মই সৰুৰ পৰাই গান গাওঁ আৰু স্কুলত আপোনাক যিহেতু আগতে ক'লোঁ, স্কুলত মই নিজৰ পাৰদৰ্শিতা দেখুৱাইছিলোঁ, সকলোৱে মোক ছাপোৰ্ট কৰিছিলে আৰু সেনেকৈ মই আজি আগবাঢ়ি আহিছোঁ। সৰুৰ পৰাই গান গাওঁ, নৃত্য কৰোঁ, বাদ্যযন্ত্ৰী মই ক'বলৈ গ'লে বাঁহীটো মই এতিয়া লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ, সৰুতে নবজাইছিলোঁ। লকডাউন যেতিয়া আমাৰ সকলোখিনি বন্ধ আছিলে তেতিয়া এখন টিভিত এখন চিৰিয়েল দিছিলে ৰাধা কৃষ্ণ বুলি, তাৰ যোনটো বাঁহীৰ টিউন, সেইটো শুনি পেলাই মই মানে ইনস্পায়াৰ হৈছিলোঁ আৰু মই দেউতাক কৈছিলোঁ, দেউতা আমাৰ ঘৰততো বাঁহ গছ আছে, মোক বাঁহ এডাল বনাই দিবাচোন কাটি আনি। দেউতাই দোকানৰ পৰা মোক বাঁহী এটা কিনি আনি দিলে আৰু মোৰ বাঁহীৰ যাত্ৰা তেতিয়াৰ পৰা আৰম্ভ হ'ল। সেনেকৈ বজাওঁ, বজাই পেলাই দীপক শৰ্মা ছাৰ, আমাৰ মোৰ গুৰু দীপক শৰ্মা ছাৰৰ তাত মই গ'লোঁ প্ৰশিক্ষণ ল'বলৈ। ছাৰক মই বেছি দিন নাপালোঁ, এমাহ দুমাহ পালোঁ, আৰু ছাৰ তেনেকৈ অসুস্থ হোৱা বাবে ছাৰ হস্পিটেলাইজ হ'ব লগা হ'ল, সেইকাৰণে ছাৰৰ লগত বেছি সময় নাপালোঁ। যিখন সময় পাইছোঁ সেইখিনি মোক ছাৰে মোক সেইখন সময়তে বহুতখিনি দি থৈ গৈছে আৰু মই আজি বজোৱা বাঁহীটোও মোক ছাৰে দি উপহাৰ দিয়া।
1: এইটো খুব ধুনীয়া কথা আছে। ফ্লৰিনাই এতিয়া এই মুহূৰ্তত যিটো বাঁহী বজাই আছে সেইটো দীপক শৰ্মা,
0: দীপক শৰ্মা ছাৰে মোক উপহাৰ
1: হিচাপে দিছে।
0: হয় ছাৰ, অসুস্থ হওঁতে আমি শুৱালকুছিৰ গোটেইখিনি মানুহ ওলাই আমি ৰাজপথত নামিছিলোঁ, ছাৰৰ কাৰণে আমি প্ৰাৰ্থনা খুজিছিলোঁ। সেনেকৈ ছাৰ আমাৰ মাজত ঘূৰি আহিছিলে, ছাৰ আমাৰ ঘৰতো আহিলে, সেনেকৈ ছাৰৰ লগত বহুত সময় কটালোঁ, ছাৰে মোক বহুতখিনি দিলে। যেতিয়া মই যোনখিনি সেইখিনি মই ছাৰৰ কাৰণে হয় বুলি মই ছাৰক ক'ব খুজিম, যিহেতু আমাৰ মাজত ছাৰ নাই আৰু ছাৰ য'তে আছে ত'তে থাকক। সেইখিনিয়ে মোৰ বাহিৰ যাত্ৰা লকডাউনৰ পৰা আৰম্ভ হ'ল আৰু এতিয়া মই সেইটো প্ৰচেষ্টা চলাই আছোঁ। আৰু মই মেট্ৰিক দি উঠি কটনত পালোঁ আৰু মোৰ কটন ইউনিভাৰ্চিটি মোৰ সপোন আছিলে, যেতিয়াই ৰাস্তাদি যাওঁ পাপাক কওঁ মই পাপা ইয়াত মই পঢ়িম, আৰু ভগৱানৰ কৃপাত মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ। হয়, চেষ্টাও কৰিছিলোঁ, নিজৰ চেষ্টাও লাগিব, ভগৱানৰ কৃপাও লাগিব, সকলোৰে ছাপোৰ্ট লাগিব, মা দেউতাৰ ছাপোৰ্ট, বহুতখিনি ছাপোৰ্ট কৰে মোক সৰুৰ পৰাই, মিউজিকত, ডান্সত, কালচাৰেল লাইনতো ছাপোৰ্ট কৰি আহিছে আৰু ষ্টাডিজতো মোক বহুত হেল্প কৰে, মোৰ বায়ে মোক হেল্প কৰে। তেনেকৈ মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ। মই যি প্ৰকাৰে ভাবিছিলোঁ কটনত আহিম, মই গান গাম, মই বাঁহী বজাম, আৰু তেনেদৰে মই কৰি আছোঁ, ভগৱানে আগবঢ়াই লৈ গৈ আছে, ভাল লাগে। মই কটনত ছিট নাপাওঁতে কটনৰ অৰ্কেষ্ট্ৰা চাইছিলোঁ টিভিত আৰু সৌভাগ্যক্ৰমে মই এইবাৰ ভাৰ্চিটি উইকত অৰ্কেষ্ট্ৰাত বজাই আৰু প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আমি SNBC-ৰ
1: পৰা। খুব ধুনীয়া, আচলতে এয়াই প্ৰতিভা আছিলে, প্ৰতিভা থাকিলে সি এদিন স্থান পাবই, তাৰ যি পাবলগীয়া উপহাৰ সেই পাবই, সেই মৰম পাবই। আমি অকণমান গানৰ মাজলৈ ঘূৰি যাওঁ, কি শুনাবা এতিয়া?
0: মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত সোঁৱৰাই দিবলৈ লৈছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবা।
1: কোনটো গান শুনাবা? ভূপেন হাজৰিকা
0: দেৱৰ অষ্ট আকাশৰে গানটো। হয়,

0: এই গীতটো তুমি কিয় বাছি ল'লা? এনেই বাছি ল'লা আচলতে, তুমি গীতটো গাই ভাল পোৱা চাগে?
1: হয়, ভাল লাগে।
0: ভূপেন হাজৰিকা আচলতে কি হয় তোমাৰ কাৰণে, কিদৰে চোৱা তুমি? অসমৰ এটা বহুত ডাঙৰ সত্তা ভূপেন হাজৰিকা বুলি ক'লে আচলতে সংগীতৰ এজন এনেকুৱা পুৰুধা ব্যক্তি যাক চুই নোযোৱাকৈ কোনেও মানে সংগীতৰ দিশত পাৰ হৈ নাযায়, সকলোৱে এবাৰ হ'লেও চুই যায়। ভূপেন হাজৰিকাৰ গীতৰ কথাই বিশ্বক সামৰি লয়। তুমি যিহেতু সংগীতৰ শিক্ষা লৈছা, সেই শিক্ষা লোৱাৰ মাজত তুমি ভূপেন হাজৰিকাক কিদৰে চাইছা?
1: আমাৰ ভূপেন হাজৰিকাদেৱ অকল এজন গায়কে নহয়, তেওঁ সাহিত্যিক, তেওঁ সাহিত্যৰ চৰ্চা কৰিছে, তেওঁ এজন শিল্পী, তেওঁ ছবি নিৰ্মাতা, গীতিকাৰ, লেখক হয়। তেওঁ আমাক সকলোকে আচলতে সৰুৰ পৰা ডাঙৰলৈকে, যেনেকৈ মই জুবিন দাৰ ক্ষেত্ৰত ঘূৰোঁ, তেনেকৈ আমাৰ কাৰণে ভূপেন হাজৰিকাদেৱ, তেওঁ আমাৰ কাৰণে বহুত গীত লিখি থৈ গৈছে, বহুত সাহিত্য চৰ্চা কৰি থৈ গৈছে, যিবোৰৰ পৰা আমি বহুত শিকিব পাৰোঁ।
0: আচলতে সেই ভূপেন হাজৰিকাই ইমানখিনি কাম কৰিছে যে আমাৰ কাৰণে বহুতখিনি কাম
1: সহজ কৰি থৈ গৈছে।
0: আমি আৰু নতুন নতুন চিন্তা কৰিবলৈ এটা বাট পাইছোঁ, যিহেতু কিছু চিন্তা তেওঁ আগতে কৰি আমাৰ বাবে এটা সমল তৈয়াৰ কৰি থৈ গৈছে, হয়নে? এইখিনি সময়ত মই ফ্লৰিনাৰ পৰা জানিব বিচাৰিছোঁ, সংগীতক লৈ ভৱিষ্যত কল্পনা কি, কিদৰে চাইছে নিজৰ ভৱিষ্যতটো, সংগীতক কিদৰে আগুৱাই লৈ যাব?
1: সৰুৰ পৰা এটা ৰাপ আছিলে সংগীতক লৈ, ডান্সক লৈ। মই ডান্স তেনেকৈ নকৰোঁ, মই বিহু ডান্সটো মই কৰোঁ, আৰু সংগীত সৰুৰ পৰাই চৰ্চা কৰিছোঁ। মই বৰগীত গাওঁ, লোকগীত গাওঁ, ভূপেন্দ্ৰ সংগীত গোটেইখিনি গাবলৈ চেষ্টা কৰোঁ, আচলতে শিকি আছোঁ। এনেকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। সৰুৰ পৰা মই প্ৰশিক্ষণ লৈছোঁ, ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰিছে, সেইকাৰণে আজি এইখিনি আগবাঢ়ি আহিব পাৰিছোঁ। আৰু পাছলৈ নিজকে এজনী ভাল গায়িকা, এজনী বাঁহী বাদক হিচাপে দেখোঁ।
0: ফ্লৰিনা গীতিকাৰ হ'বলৈ মন নাযায় নেকি?
1: গীতিকাৰ হ'বলে
0: তেনেকুৱা চৰ্চা কৰি থকা হোৱা নাই চাগে?
1: হয়, যিটো এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়াৰ ফালেও, মানে সকলোফালে আমি চাব লাগিব, অকল এটাতে মনোযোগ দিলে নহ'ব। যিহেতু মই এতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কটন ইউনিভাৰ্চিটিত কৰি আছোঁ, আৰু এখন ডিগ্ৰী দে, মোক ভাল এখন কলেজ লাগিবলৈ হ'লে মই পঢ়াটো ভালদৰে ৰাখিব লাগিব, মই মোৰ কালচাৰেল লাইনটো ভালদৰে ৰাখিব লাগিব, আৰু দুয়োটা একেলগে সমান্তৰভাৱে চলালৈ যোৱাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ আৰু।
0: তুমি এইখিনি কথা যেতিয়া ক'লা যে পঢ়াৰ সমান্তৰালভাৱে তোমাৰ সংগীতৰ যি চৰ্চা তাক আগুৱাই লৈ যাব লাগিব, সংগীত সাধনাৰ বাবে পঢ়াৰ কিমান আৱশ্যক?
1: পঢ়াটো জীৱনত লাগিব, সৰুৰে পৰা মৃত্যুলৈকে, জন্মৰ পৰা মৃত্যুলৈকে পঢ়াৰ, মানে শিক্ষাৰ শেষ নাই বুলি যে কয়। আৰু যদি মই এখন আজি ভাল প্লেটফৰ্ম এখন পাইছোঁ, মই কটন ইউনিভাৰ্চিটিত ভাল এখন প্লেটফৰ্ম পাইছোঁ, সেইটো মই পাইছোঁ মোৰ শিক্ষাৰ বাবে। যদি মই মেট্ৰিকৰ সময়ত ভালকৈ নপঢ়িলোঁ হয়, মই হয়তো কটন ইউনিভাৰ্চিটিত ছিট নাপালোঁ হয়, আৰু মই এনেকুৱা প্লেটফৰ্ম এখন নাপালোঁ হয়। সেইটো কাৰণে মই ভাবোঁ

0: মানুহৰ কালচাৰেল লাইনটোৰ লগতে এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট।
1: যিকোনো এখন মঞ্চত থিয় দিবৰ কাৰণে আচলতে শিক্ষাই তোমাক
0: সহায় কৰে,
1: সহায় কৰিব, তাৰপিছতহে তোমাৰ প্ৰতিভা তুমি দেখুৱাবলৈ সক্ষম হ'বা। মানে সেই সাহসকণ শিক্ষাৰ পৰা
0: পায়।
1: গীতৰ মাজলৈ যাওঁ।
0: এতিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ দেহা কোলাহলে গীতটি গাবলৈ লৈছোঁ। তেওঁৰ লগত মই সংগত কৰিম হাৰমনিয়াম।

0: ফ্লৰিনালৈ এটা প্ৰশ্ন লৈ আহিছোঁ হা, খুব ধুনীয়াকৈ গীত শিকালা। তোমাৰ সংগীতৰ আদৰ্শ কোন, বা কাক অনুসৰণ বা অনুকৰণ কৰি তুমি সংগীতৰ মাজলৈ সোমাই গৈছা বা সংগীতৰ শিক্ষা ল'বলৈ আগ্ৰহী হৈছা?
1: সৰু থকাৰে পৰা ভূপেন হাজৰিকাদেৱৰ, খগেন মহন্তদেৱৰ আৰু জুবিন দা সকলোকে সামৰি মই শিক্ষাখিনি লৈছোঁ। কোনো এজনক ক'ব নোৱাৰি, কাৰণ সকলোৰে পৰা যিমানখিনি শিকিছোঁ অলপ অলপ কৰি শিকিছোঁ আৰু সকলোৰে পৰা মই ইনস্পায়াৰ হৈছোঁ। আৰু যেতিয়া সৰুতে তেওঁলোকৰ গীতবোৰ শুনিছিলোঁ, ভাবিছিলোঁ ময়ো এনেকৈ এদিন গাম, তেনেকৈ প্ৰচেষ্টা চলাই আছোঁ।
0: এই যে বাদ্যবোৰ বজোৱাৰ যিটো তোমাৰ হাবিয়াস, বাঁহীটোৰ ক্ষেত্ৰত গম পালোঁ যে সেই কৃষ্ণৰ দৰে তুমি এটা বাঁহী বজাবলৈ ইচ্ছা কৰিয়ে তুমি দেউতাক এটা বাঁহী খুজিলা।
1: হয়,

0: হাৰমনিয়ামটো ধৰি লোৱা সংগীতৰ চৰ্চা কৰোঁতে হাৰমনিয়ামটো এটা প্ৰয়োজনীয় আহিলে, যি গীতৰ শিক্ষা লয় তেওঁ হাৰমনিয়ামটো বজাবলৈ জানে। তাৰ বাহিৰে যিবোৰ বাদ্য তুমি বজাই আছা বা বজাবলৈ এতিয়া নিজৰ আয়ত্তত আনিবলৈ কচৰত কৰি আছা, সেই ধাৰণাটো তোমাৰ কেনেকৈ আহিল? মই হাৰমনিয়াম আৰু বাঁহীটোৰ কথা এতিয়া বাদ দিছোঁ।
1: যেতিয়া মই সৰুতে কম্পিটিশ্যনচ কৰিছিলোঁ স্কুলত, তেতিয়াতো সকলোখিনি বাদ্যযন্ত্ৰীয়ে থাকে ষ্টেজত। তেতিয়া আৰু মানে কম্পিটিশ্যনৰ আগদিনা আমাৰ প্ৰেক্টিচ হৈছিলে, তেতিয়া হওঁতে হাৰমনিয়ামটোতো মই আগৰ পৰা ৰেহাৰ্চ কৰিছিলোঁ, এনেকৈ ঘৰতে আছিলে। বাঁহীটো আপোনাক ক'লোঁ আৰু তেনেকৈ প্ৰেক্টিচত গ'লে মোৰ যেতিয়া মানে সকলোৱে যেতিয়া প্ৰেক্টিচ কৰি থাকে, যেতিয়া মোৰ নাম্বাৰ নাহে, তেতিয়া মই সকলোৰে বাদ্যযন্ত্ৰীবোৰ যাই যাই বজাই থাকোঁ। যেনেকৈ গীটাৰটোৱে বজালোঁ, পাৰ্কাশ্যনছবোৰ বজাওঁ, মানে এটা আগ্ৰহ আছে। মানে দেখি যেতিয়া মোৰ চকুৰ আগত বজাই থাকিব, তেতিয়া মোৰ দেখি মোৰ বজাবলৈ মন যায়। তেনেকৈ বজাব মন গ'ল, তেনেকৈ গীটাৰটো দেখিলোঁ সৰুতে ষ্টেজত এনেকৈ বজাই আছিলে। তেতিয়া মই দেখি পেলাই এনেকুৱা লাগিল ময়ো বজাম, তেতিয়া মই গীটাৰটো কিনিলোঁ। তাৰপিছত মই এতিয়া বৰ্তমান ঢোল শিকি আছোঁ, তাৰপিছত পেঁপা, মৌৰ শিঙৰ পেঁপা, সেইটো বজাওঁ, তেনেকৈ সৰু সুৰা কিবা কিবি।
0: আৰু ভৱিষ্যতলৈ কি কি বাদ্য বজাম বুলি ভাবিছে?
1: ভৱিষ্যতলৈ মোৰ এতিয়া বৰ্তমান ভায়লিনটো শিকা হোৱা নাই, সেইটো শিকিম বুলি ভাবিছোঁ। ঢোলটো শিকি আছোঁ, যি যি আৰু আহে।
0: আচলতে মই ক'ৰবাত শুনিছোঁ যে যিসকলে খুব ভালকৈ বাদ্য বজাবলৈ জানে, তেওঁলোকৰ সংগীতৰ পৰা যিটো দখল, সেই দখলটো খুব ভাল হয়। শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে মোৰ সন্মুখত এতিয়া গগনা আছে আৰু ফ্লৰিনাই খুব ভালকৈ গগনা বজায়, আৰু মই শ্ৰোতাসকলৰ বাবে তেওঁক অনুৰোধ কৰিছোঁ যে গগনাটো এবাৰ বজাই শুনাব।
1: নিশ্চয় মই এটি গগনাৰ নাম গাই গগনাৰ ফাঁকি বজাই দিম।

0: ধন্যবাদ,
1: খুব ধুনীয়াকৈ বজাইছে,
0: ধন্যবাদ,
1: আৰু খুব ধুনীয়াকৈ গাইছে, আৰু গীটাৰ সংগত যি কৰিছে তোমাৰ মানদীপ মোদক খুব ধুনীয়াকৈ বজাইছে। মই অকণমান তোমাৰ সংগীতৰ কথালৈ আহিছোঁ, তোমাৰ দৈনন্দিন জীৱনত সংগীত চৰ্চাক তুমি কেনেকৈ লৈ যোৱা?
0: হয়, যিহেতু মই এতিয়া কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ আৰু মোৰ ঘৰ শুৱালকুছি, মই অহা যোৱা কৰোঁ, বাছে দি অহা যোৱা কৰোঁ। মই ৰাতিপুৱা যাওঁ কলেজলৈ, তাৰপিছত ক্লাছ হওঁতে 4:30 বাজে, ঘৰ আহি পাওঁতে 5:30 বাজি যায়। তাৰপিছত আহি মই অলপ ৰেষ্ট লৈ, মই ইভিনিং সদায় ৰেগুলাৰ ৰিহাৰ্চখিনি কৰোঁ, আৰু গানৰ চৰ্চাটো ৰাখিবলৈ হ'লে ৰিহাৰ্চখিনি কৰিব লাগিব, আৰু ৰিহাৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট, আৰু গলাটো খোলা ৰাখিবৰ কাৰণে ৰিহাৰ্চটো সদায় কৰিব লাগে বুলি মই ভাবোঁ। আৰু তাৰ লগতে মই মানে ৰিহাৰ্চখিনি কৰি উঠি মই যোনখিনি কলেজৰ কাম আছে, পঢ়া শুনা সেইখিনি কৰোঁ, সেইখিনি কৰি উঠি ৰাতি ভাত খাবলৈ হয়। ভাত খাই উঠি মই বাঁহীটো সদায় ৰাতি সময়ত বজাওঁ, যিহেতু ৰাতিৰ সময়খিনি সদায় নিৰলিস্তব্ধ হয়, আৰু ৰাতি বেলকনিত ধুনীয়াকৈ ৰাতি বাঁহীটো প্ৰেক্টিচ কৰোঁ, আৰু শুনি ভাল লাগে, আৰু আমাৰ ঘৰৰ কাষৰ মানুহবোৰেও শুনি ভাল পায়। মানে কেতিয়াবা মনটো বেয়া লাগি থাকিলে, খং উঠি থাকিলে কিবা কথাৰ ওপৰত, মই বাঁহীটো লওঁ নহ'লে গীটাৰখন লওঁ, আৰু সেইটো মানে এটা মানে শান্তি দিয়ে মনত, কিয় নাজানো কিবা হৈ থাকিলে মই বাঁহীটো বজাওঁ, নিজে নিজে ভাল হৈ যায়।
1: আচলতে সংগীত যিমানখিনি আমি মনোৰঞ্জনৰ এটা আহিলা হিচাপে লওঁ, খুব এটা আধ্যাত্মিক এটা ধাৰা এটাও বহন কৰি ফুৰে। মানে মই এইটো কথালৈ আহিবলৈ বিচাৰিছিলোঁ যে সংগীতে আচলতে মানুহৰ জীৱনটো কি ধৰণে সলনি কৰে, ওচৰ পাজৰৰ মানুহে তোমাক কি ধৰণে লয়, বা তুমি যে বাঁহীটো বজাই থাকা তেওঁলোকে ওচৰত আহি কয় নে কেতিয়াবা?
0: কয়, মানে যদি মই এদিনো বাঁহীটো স্কিপ কৰোঁ, ধৰা নবজাওঁ, মই ধৰা ঘৰত নাই, তেতিয়া মোৰ কাষৰ ওচৰ পাজৰৰ মানুহবিলাকে সোধে গুণগুণ কি হ'ল, এইকেইদিন যোন বাঁহী বজোৱা নাই। মানে এদিন নবজালে মানে মানুহখিনিয়ে ভাবে যে গুণগুণৰ কি হ'ল, মানে মোৰ ঘৰত পতা নাম গুণগুণ হা, কাৰণে মানুহখিনিয়ে মোক গুণগুণ বুলিয়ে জানে, আৰু মোক সোধে কাষৰ খুৰা খুৰীহঁতে যে গুণগুণ আজিচোন বাঁহী বজোৱা নাই কি হ'ল। মানে কাষৰ মানুহখিনিও মানে মোক লৈ সেইটোৱে মানে গৌৰৱান্বিত ফিল কৰে চাগে,

0: তো ভাবো।
1: হয়
0: তেওঁলোকেও বহুত সাপোর্ট করে, কাষৰ চুবুৰীয়াখিনি বহুত সাপোর্টিভ হয় আৰু মোক তেওঁলোকেও বহুত আগবঢ়াই লৈ গৈছে, বহুত সাপোর্ট করে ঘৰ মানুহখিনিৰ লগতে।
1: তোমাৰ ঘৰ বাগিচা আছে?
0: আছে আছে, মায়ে ভাল পায়,
1: খেলি মেলি ভাল পায়।
0: হয়,
1: তুমি যতন লোৱা নে বাগিচা?
0: মই ইমান নলও, আমাৰ মায়ে বহুত সখিন হয় ফুল, বাৰাণ্ডাত ফুল সক সব, আপুনি আমাৰ ঘৰলৈ গ'লে সবতে ফুলে পাব।
1: এটা খুব ধুনীয়া গীতলৈ যাব বিচাৰিছো, কি শুনাবা?
0: ফুলৰ কথা যিহেতু হৈ আছে, আমাৰ শ্ৰদ্ধাৰ অলিন্দিতা পলে গোৱা এটি গীত, বকুল ফুলৰ দৰে গীতটি। হয়,

0: হিৰণ ভট্টাচাৰ্য কথা আৰু অনিন্দিতা পলৰ কণ্ঠৰে টিকি খুব ধুনীয়াকৈ তুমি গাইছা। এই গীতটোৰ লগত সংগতি ৰাখি মই এটা বেলেগ কথালৈ আহিবলৈ বিচাৰিছোঁ। ইতিমধ্যে আমি ভূপেন হাজৰিকাৰ কথা কৈছে, খগেন মহন্তৰ কথা কৈছে, জুবিন গাৰ্গৰ কথা পতা হৈছে, নাৰী কণ্ঠশিল্পীৰ কথা আমি পতা নাই। তোমাৰ মনটো ভাল লগোৱা, তোমাৰ খুব ভাল পোৱা এগৰাকী নাৰী কণ্ঠশিল্পীৰ যদি কথা সোধোঁ, তুমি কাৰ কথা ক'বা আৰু কিয়? কাৰণ প্ৰত্যেকটো ভাল পোৱাৰ এটা কাৰণ থাকে, সেই কাৰণটো আমি জানিবলৈ ইচ্ছা কৰিছোঁ।
1: আমাৰ সকলোৰে শ্ৰদ্ধাৰ লতা মংগেশকৰ মেম, তেওঁৰ গানবোৰ মোৰ খুব ভাল লাগে, সৰুৰ পৰাই শুনো আৰু এতিয়াও শুনো। আচলতে তেওঁৰ গীতবোৰ বহুত মিনিংফুল হয়, শুনি ভাল লাগে। আৰু চাবলৈ গ'লে নাইণ্টিছৰ গীতবোৰৰ আচলতে মিনিংবোৰ বেছি ধুনীয়া আছিলে আমাৰ এতিয়া জেনেৰেশ্যনতকৈ, মই ভাবোঁ। কিছুমানে এতিয়া জেনেৰেশ্যনত কিছুমান গান বনায় ন, মিনিং কিছুমান নাথাকে, উল্টা উল্টা মিনিং কিছুমান দি দিয়ে। কিন্তু যদি আমি আগলৈ চাব যাওঁ, নাইণ্টিছৰ গানলৈ চাব যাওঁ, তেতিয়াৰ গানবোৰৰ মিনিংবোৰ বহুত ধুনীয়া আছিলে আৰু নিজৰ জীৱনৰ লগতো খাপ খায় কিছুমান গান।
0: আচলতে সংগীতত মানুহে জীৱন বিচাৰি পায় কাৰণে সংগীতৰ
1: হয়,

0: হয়নে নহয়? তাৰপিছত আমাৰ মনৰ ভাল লগা গীতবোৰ সেইবোৰ হয় যিবিলাক গীতক আমি সোনকালে নিজৰ লগত সংযোগ কৰিব পাৰোঁ, নিজৰ লগত তাক ৰিজাই চাব পাৰোঁ, আৰু যিবিলাক গান খুব সহজে আমাক অন্তৰত সোমাই যায়, বুজি পাবলৈ সহজ, শুনিবলৈ সহজ। এতিয়াৰ প্ৰজন্মৰ কোনো নাৰী কণ্ঠশিল্পীৰ জৰিয়তে কথা সোধো, তোমাৰ কোন প্ৰিয় আৰু কিয়?
1: মই সকলোৰে চিনাকি শ্ৰেয়া ঘোষাল বাইদেউৰ কথা ক'ম। তেওঁ লতা মংগেশকৰ মেমৰ পিছতে মই তেওঁক ভাবোঁ মানে।
0: আচ্ছা, তুমি এতিয়াৰ প্ৰজন্মৰ পৰা শ্ৰেয়া ঘোষালক ভাল পোৱা আৰু আগৰ প্ৰজন্মৰ তুমি লতা মংগেশকৰক ভাল পোৱা, এনেকে কব পাৰো মই?
1: হয়, কব পাৰে।
0: এতিয়া গীতৰ মাজলৈ যদি আহিব বিচাৰো, তুমি লতা মংগেশকৰৰ গান শুনাবা নে শ্ৰেয়া ঘোষালৰ গান শুনাবা?
1: মই লতা মংগেশকৰ মেমৰ গানেতেই শুনো। মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা আৰু লতা মংগেশকৰ মেমে গোৱা গানেতেই গাবলৈ লৈছিলো কপি উঠে কিয় তাজমহলটো।

0: মই এটা কথা জানিবলৈ বিচাৰিছিলোঁ যে তুমি কি ভাবা, ভাষা জ্ঞান থকাটো বা ভাষাৰ ওপৰত দখল থকাটো সংগীত শিল্পী এগৰাকীৰ বাবে কিমান প্ৰয়োজনীয়, কিমান গুৰুত্বপূৰ্ণ?
1: ফৰ এক্সাম্পল

0: আমাৰ জুবিন দাক ল'ম আৰু আমাৰ যাৰ মই এটি গীত গালোঁ শ্ৰেয়া ঘোষাল আৰু লতা মংগেশকাৰ ভূপেন হাজৰিকাদেৱ সকলোৱে তেওঁলোক এজন ছিংগাৰ তেওঁলোকে অকল অসমৰ মানুহখিনিয়ে নহয় তেওঁলোকক গোটেই বিশ্বৰ মানুহখিনি চিনি পায় কাৰণ তেওঁলোকে বহুত বিভিন্ন ধৰণৰ ভাষাত গান গাইছে আৰু বিভিন্ন জেগাৰ মানুহে তেওঁলোকৰ গানবোৰ শুনিবলৈ বুজিবলৈ সক্ষম হৈছে আৰু মই সেইকাৰণে ভাবোঁ যে ভাষাৰ জ্ঞান এইকাৰণে থাকিব লাগে যাতে অকল অসমৰ মানুহখিনি মই এটা অসমীয়া গান গালে মোক অসমৰ মানুহখিনিয়ে মোক চিনি পাব যদি মই হিন্দী গান গাওঁ বেংগলী গান গাওঁ আমাৰ হিন্দী সম্প্ৰদায়ৰ মানুহখিনিয়েও মোৰ গানটো বুজি পালে বেংগলী সম্প্ৰদায়ৰ মানুহখিনিও বুজি পালে তেনেকৈ গোটেইখিনি যদি মই লেংগুৱেজৰ জ্ঞান থাকে মোৰ ওচৰত আৰু যদি মই সেনেকুৱা ধৰণৰ গান কম্প'জ কৰোঁ মই ভাবোঁ অকল অসমৰে নহয় বিশ্বৰ সকলোৱে মোক চিনি পাবলৈ সক্ষম হ'ব
1: সংগীতৰ তোমাৰ কোনটো ধাৰা আটাইতকৈ ভাল লাগে মানে জোনৰ বুলি ক'লে কোনটো আটাইতকৈ প্ৰিয়
0: গোৱালপৰীয়া লোকগীত খুব ভাল পাওঁ
1: গোৱালপৰীয়া লোকগীতৰ যিটো আচলতে প্ৰসাৰ সেই প্ৰসাৰটোৰ ক্ষেত্ৰত এটা নাম ল'ব লাগিব সেই নামটো হৈছে
0: প্ৰতিভা পাণ্ডে বৰুৱা বাইদেউ
1: তুমি কাৰ গীত শুনাবা এতিয়া প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত শুনাবা
0: হয় নিশ্চয়

0: খুব ভাল লাগিলে। মোৰ প্ৰতিভাখিনি আপোনালোকে আগবঢ়াই লৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। উঠি অহা সকলো প্ৰজন্মকে এনেকৈ আপোনালোকে আগবঢ়াই লৈ যাওক, যাতে গোটেই বিশ্ববাসীয়ে তেওঁলোকৰ প্ৰতিভাসমূহৰ বিষয়ে জানিব পাৰে, তেওঁলোকে এনেকৈ আগবাঢ়ি আহিব পাৰে।
1: ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ফ্লৰিনা বৈশ্যৰ সৈতে প্ৰাণজিৎ প্ৰীতম কলিতাৰ কথোপকথন শুনিলে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: একাকপানী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই সুকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত আধুনিক গীত শুনিছে।

সুকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বসুন্ধৰা কোমকালীৰ কণ্ঠত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত খেয়াল, ৰাগ শুদ্ধ সাৰংগ।

0: ইমান পৰে শ্ৰোতাসকলে সাংস্কৃত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বসুন্ধৰা কোমকালীৰ কণ্ঠত খেয়াল শুনিলে। ক্ষতেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পৰা দেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব।
1: कर्मयोगी प्रारंभ जैसे मॉड्यूल से आपको अपनी जिम्मेदारियां समझने में बहुत सहूलियत होगी। मेरा आपसे आग्रह है इसका ज्यादा से ज्यादा लाभ उठाएं। आज भारत का युवा दुनिया के हर क्षेत्र में अपनी पहचान बना रहा है। यही स्पिरिट यही ऊर्जा पब्लिक सर्विस में भी दिखाई देनी चाहिए। विकसित भारत ऐसे ही युवाओं के प्रयास से बनेगा जो अपने काम को देश सेवा का माध्यम मानते हैं।
0: श्री मोदी कोई जे समग्र विश्वय देशर उन्नयन यात्रार अंश लबलै आग्रहे बाट चाय आसे। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
1: दुनिया भारत के युवाओं और भारत की टेक्नोलॉजिकल प्रोग्रेस को लेकर बहुत उत्साहित है। आज दुनिया भारत की विकास यात्रा का हिस्सा बनना चाहती है। भारत भी दुनिया के अलग अलग देशों के साथ पार्टनरशिप कर रहा है। इसका उद्देश्य यही है कि भारत के युवाओं को अवसर मिले, रोजगार मिले, उनका सामर्थ्य खिल उठे। साथ साथ मैं चाहता हूं मेरे देश के नौजवानों को ग्लोबल एक्सपोजर भी मिले।
0: प्रधानमंत्री कोई যে প্ৰতিগৰাকী ভাৰতীয়ই 2047 চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি আহিছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে দেশে ভালেমান খণ্ডত বিনিয়োগ কৰিছে। দেশৰ যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি কৰা হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক আই গোট কৰ্মযোগী মঞ্চৰ সৰ্বাধিক উপকাৰ গ্ৰহণ কৰিবলৈ আহান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কৰিলে তেওঁলোকে অতি সহজে নিজৰ দায়িত্ব পালন কৰিব পাৰিব। তেওঁ লগতে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে দেশৰ প্ৰগতিৰ প্ৰতি অৱদান আগবঢ়াব তথা নিজৰ কাম আৰু সিদ্ধান্তৰে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিও উপস্থিত থাকে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ অধীনত নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলৰ মাজত 51,000+ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। দেশৰ 47টা স্থানত আয়োজন কৰা

এই মেলাৰ জৰিয়তে নিযুক্তিপত্ৰ লাভ কৰা প্ৰাৰ্থীসকলে ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰবিঅ'ই 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীৰবিঅ'ই কাইলৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক তেওঁৰ জন্মদিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীনবীনৰ উদ্ভাৱনী চিন্তা, সক্ৰিয় নেতৃত্বৰ লগতে সাংগঠনিক আৰু প্ৰশাসনিক কামৰ গভীৰ জ্ঞানে তেওঁক সকলোতে সন্মানৰ যোগ্য কৰি তুলিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক গতিশীল নেতা হিচাপে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শ্ৰীনবীনে দলৰ সংগঠন শক্তিশালী কৰা আৰু কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাত আত্মনিয়োগ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে নীতিন নবীনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় যে শ্ৰীনবীনৰ কৰ্মৰাজিয়ে সেৱাৰ আদৰ্শ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলন কৰে। সংক্ষিপ্ত প্ৰাকৃতিক গেছ CNGৰ আজি প্ৰতি কিলোগ্ৰামত এটকাকৈ মূল্য বৃদ্ধি কৰা হৈছে। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে এই সিদ্ধান্ত লোৱাৰ পাছতে দিল্লীত প্ৰতি কিলোগ্ৰাম CNGৰ মূল্য 81.09 টকালৈ বৃদ্ধি হয়। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মে'ৰ পৰা 22 মে'লৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। শক্তিপীঠ কামাখ্যাত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:43 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াত এটা বিমান নিৰ্মাণ কাৰখানাত বিস্ফোৰণ হোৱাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাষৰীয়া প্ৰায় 40,000 বাসিন্দাক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰখানাটোৰ এটা টেংকৰ পৰা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ পৰা গাৰ্ডেন গ্ৰভত থকা কাৰখানাটোত ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ আছে। এই অতি উষ্ণ টেংকটোত মিথাইল মেথাক্ৰাইলেট মজুত ৰখা হৈছে। এই ৰাসায়নিক পদাৰ্থ এক্ৰিলিক অৰ্থাৎ বিশেষ স্বচ্ছ প্লাষ্টিক প্ৰস্তুতত ব্যৱহাৰ কৰা হয়। চীনৰ হুনান প্ৰদেশৰ চিমেন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি হৈছে আৰু 14 জন লোক সন্ধানহীন হৈ আছে। দেওবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অঞ্চলটোৰ 23খন চহৰ আৰু জিলা ক্ষতিগ্ৰস্ত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰানত পৰাস্ত কৰে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰান কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰানহে কৰিবলৈ সমৰ্থ হয়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে এয়া নমিতা ভট্টাচাৰ্য্য়।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য

0: শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ এয়া দীপেন বৰুৱা।

0: ইমান পৰে শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানত নমিতা ভট্টাচাৰ্য আৰু দীপেন বৰুৱাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত শুনিলে।
1: Frequent headaches, allergies, joint pain, recurrent cold? Looking for a natural way to restore your health? Discover the benefits of homeopathy at Regional Research Institute for Homeopathy, Guwahati. With personalized treatment, gentle medicines, and a holistic approach, we care for acute and chronic conditions for all age groups. For affordable healthcare solutions without side effects, visit RRIH Bhetapara, Guwahati.
2: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজন ভট্টাচাৰ্য। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ ল'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈকে কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি শপতনিক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজেই সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
1: কোনো যাতে সত্ৰ মাটি বেদখল কৰি নাথাকে, স্বেচ্ছাই যাতে এৰি দি পেলাই যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। সত্ৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছো আৰু চৰকাৰক সেইটো আহ্বান জনাইছো।
0: অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী কাউলিৰ পূব চন্দ্ৰনগৰ গাঁৱত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱকে প্ৰাণ হেৰুৱায়। মৃত যুৱকজন ৰিজয় দে বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি 27 বছৰীয়া যুৱকজনে গাঁৱৰ পথেৰে গৈ থকা সময়ত এটা অকলশৰীয়া হাতীৰ মুখামুখি হয় আৰু হাতীটোৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায়। জাকৰ পৰা ফালৰি কাটি অহা হাতীটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে। শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰি সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। তদুপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড

0: গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দুটি আধুনিক গীত, আজিৰ শিল্পী শান্তাউজীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাই আধুনিক গীত শুনিছে শান্তা উজীৰৰ কণ্ঠত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা, এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। লখিমপুৰৰ ৰূপামণি কৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি কৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমংপিলৈ অভিনন্দন জ্ঞাপন।

0: স্থাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তিমেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12,00,000 প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
1: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰো, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
0: দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
2: কোনো যাতে সত্ৰৰ মাটি বেদখল কৰি নাথাকে, স্বেচ্ছাই যাতে এৰি দি পেলায়, যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। সত্ৰৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছো আৰু চৰকাৰক সেইটোৱে আহ্বান জনাইছো।
0: অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটা উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষীয়ে BSFৰ সহযোগত কালি পুৱতি নিশা 10 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বেই উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। সুৰক্ষিত অসম গঢ়াৰ এই অভিযানত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি তেওঁ মন্তব্য কৰে। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈও অধিক নগদ ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ

0: সম্পত্তি নথিপত্ৰ জব্দ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰহিলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অভিযোগবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। এইচ পি ভি প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰা মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ টিঙুঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি জনসাধাৰণক ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰাবাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলম জ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইণ্টনী তালুকদাৰ আৰু কাইবনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিনা নিডেকাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে জুমি জুমি শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা মিতালী চৌধুৰীৰ কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতে অৰ্থাৎ 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ পাঠ যোগতে আগবঢ়াব বৰ্ণালী মালাকাৰে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ড্ৰিপ বা টোপাল জলসিঞ্চনৰ উপকাৰিতা এই বিষয়ক এটি আলোচনাত অংশ ল'ব নিপমজ্যোতি দত্ত আৰু ডক্টৰ বিনীতা বৰাই। আঠ ধৰিব মেলডী পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 6:40 কৃষ্ণা দাসগুপ্তাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 অসমীয়া আধুনিক শ্ৰব্য এলবামৰ গীত। সাত বাজি 35 পূবালীৰ সুৰ অনুষ্ঠানত আনন্দ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত, 7:45 আধুনিক গীতৰ অনুষ্ঠানত চিউকি সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠৰ গীত শুনিবলৈ পাব। নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, 8:02 দৃষ্টিপাত। এই অনুষ্ঠানত সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ এই বিষয়ক এটি আলোচনাত অংশ ল'ব কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্দিৰাণী ডেকাই। নিশা 9:30 আলাপ অনুৰাগ। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, আৰু নিশা

0: বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিচিতি। কাইলৈ সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত অংশ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। আঁত ধৰিব কমল দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত এখনি আলেখ্য চাহ জনগোষ্ঠীৰ জনজীৱনত গ্ৰাম পূজা, ৰচনা আৰু প্ৰযোজনা নিপা গোৱালাৰ। কাইলৈ পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। কাইলৈ পুৱা 7:30 নিদান অনুষ্ঠানত মধুমেহ ৰোগ আৰু ইয়াৰ চিকিৎসা পদ্ধতি, এই বিষয়ে ডাক্তৰ মিৰাজুদ্দিন আহমেদৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। কাইলৈ পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী মাধুৰী ভৰালী, জ্যোতিপ্ৰকাশ দাস, দীপালী বৰদলৈ, তৰুণ দাস, কল্পনা দত্ত আৰু পণ্ডিতৰ কণ্ঠৰ গীত। অকণিৰ মেল পুৱা 9:15, 9:45 হিন্দী ছবিৰ গীত। কাইলৈ পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 নাটশালা অনুষ্ঠানত মাজনিশাৰ চিঞৰ নাটখন প্ৰচাৰ কৰা হ'ব, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী, এতিয়া শুনক হিন্দী ভাষা শিক্ষা পাঠৰ পৰৱৰ্তী খণ্ড।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া 6 বজাৰ বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা, এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, যোৰহাটৰ তিতাবৰ সমজিলাৰ বৰহলাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। লখিমপুৰৰ ৰূপামণি কৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মা টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহীৰ সদস্য আছিল। ৰূপামণিগৰাকীৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
2: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথাৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে। তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি। অশেষ ভাল লাগিছে আৰু।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

0: দিয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগে উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰ অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিকত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহান জনায়। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী হৰমন্ত সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12,00,000 প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
1: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশ মাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰো, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰহুৱালা অঞ্চলত প্ৰশাসনে আজি পদপথ আৰু পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ কৰে। জনসাধাৰণৰ যাতায়াতৰ সুচলতালৈ লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনে লোক নিৰ্মাণ বিভাগ আৰু আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলায়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱাপানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। অসম আৰক্ষীয়ে BSFৰ সহযোগত কালি পুৱতি নিশা 10 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা।

বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনি খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰৰ লক্ষীপুৰত বৰাক নদীৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱৰে এটা অনা নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ ভিতৰত 10,000 ইয়াবা টেবলেট আৰু 21 গ্ৰাম হেৰইন আছে। এই নিচাযুক্ত দ্ৰব্যখিনিৰ বজাৰ মূল্য 3 কোটি টকাৰ অধিক হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মণিপুৰৰ ফেৰজৱাল জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহীয়া সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 55 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান প্ৰতিযোগিতা আকৌ এবাৰ পঢ়ি দিছো। লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। যোৰহাটৰ তিতাবৰ সমজিলাৰ বৰহলাত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব। নমস্কাৰ।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোদী পাটগিৰিয়ে শ্ৰোতাক আদৰিছো। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে ড্ৰিপ জলসিঞ্চন বা টোপাল জলসিঞ্চন আৰু আধুনিক কৃষিত ইয়াৰ উপকাৰিতা। এই বিষয়ে আজি আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো কৃষি উন্নয়ন বিষয়া নিপমজ্যোতি দত্ত,
2: নমস্কাৰ,
1: আৰু প্ৰকল্প বিষয়া ডক্টৰ বিনীতা বৰা,
3: নমস্কাৰ।
1: আপোনালোকক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমাৰ আলোচনাৰ বিষয়বস্তু আপোনালোকে গম পাইছে, এটা নতুন বিষয়। প্ৰথমে মই নিপমজ্যোতি দত্তক সুধিব বিচাৰিছো, ড্ৰিপ জলসিঞ্চন বুলি ক'লে আমি কি বুজি পাম, বা ড্ৰিপ জলসিঞ্চনৰ মূল উদ্দেশ্যসমূহ কি, আৰু ড্ৰিপ জলসিঞ্চনত কিমান পানী সঞ্চয় হয়?
2: হয়, ড্ৰিপ জলসিঞ্চন বুলি কয় সাধাৰণতে আমি অসমীয়াত টোপাল জলসিঞ্চন বুলি ক'ব পাৰোঁ। আৰু টোপাল বা ড্ৰিপ এটা দুইটাই সমসাময়িক শব্দই, আৰু ড্ৰিপৰ জৰিয়তে আমি প্ৰথমতেই কওঁ আমি 70-80% পানী আমি বচাব পাৰোঁ। আৰু ড্ৰিপ পদ্ধতিটো আধুনিক কৃষিৰ এটা মূল উপাদান বুলি মই ক'ব বিচাৰোঁ, কাৰণ বৰ্তমান কৃষি জগতখনত আমাৰ উৎপাদনৰ ক্ষেত্ৰতে হওক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিবলৈ বহুত ধৰণৰ পদ্ধতি অৱলম্বন কৰি থকা হৈছে, আৰু এই পদ্ধতিটো ড্ৰিপ ইৰিগেশ্যনে মূল কাৰ্যকৰ্তা হিচাপে কাম কৰে। এই ক্ষেত্ৰত পানী বচোৱাৰ উপৰিও গছ এজোপাক বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিবলৈ সাৰ দিয়া, অনুসাৰ দিয়া, তাৰ উপৰঞ্চি আপোনাৰ কিছুমান বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে যিবোৰ আমি দৰৱ ব্যৱহাৰ কৰোঁ ড্ৰিপৰ জৰিয়তে দিব পাৰোঁ। আৰু ড্ৰিপ ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্যটো হৈছে মানুহজনৰ সময় আৰু খৰচ বচোৱা। গতিকে মূলতে ড্ৰিপ বুলি ক'লে আমাৰ টোপাল জলসিঞ্চন আৰু মূল উদ্দেশ্যটো হৈছে পানী আৰু খৰচো বচোৱা।
1: যিটো আপুনি ক'লে টোপাল জলসিঞ্চন, ইয়াৰ প্ৰয়োগ কিদৰে কৰা হয়?
2: হয়, টোপাল জলসিঞ্চনটো আপুনি সচৰাচৰ আজিকালি আমাৰ

0: কৃষি জগতত দেখিবই কৃষকসকলে কিছুমান আজিকালি পাইপ কিনি লৈ যায় আৰু টোপাল টোপালকৈ আমাৰ গছৰ গুৰিত টোপাল টোপালকৈ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পানী পৰি থাকে আৰু নিৰ্দিষ্ট টোপাল টোপালকৈ পৰাৰ ক্ষেত্ৰত কি হয় গছজোপাক যিমানখিনি সাৰ লাগে সিমানখিনি সাৰ সময়তে পাই যায় আৰু পানী নষ্ট বিনষ্ট হোৱাৰ উপৰি নষ্টৰ পৰা বচোৱাৰ পৰা উপৰিও তাত যিবোৰ পোক পৰুৱাৰ উপদ্ৰৱ হয় সেইখিনি যথেষ্টখিনি কমি যায় গতিকে ড্ৰিপৰ সুবিধা বহুতখিনি
1: হয় এই বিষয়ে আমি গম পালো এবাৰ ডক্টৰ বিনীতা বৰা সুধিব বিচাৰিছো কোন কোন ফসলত ড্ৰিপ জলসিঞ্চন উপযোগী হ'ব বাৰু
2: হয় ড্ৰিপ পদ্ধতি বহুত ফসলৰ বাবেই উপযোগী যেনেকৈ আমি যদি শাক পাচলিৰ বিষয়ে কওঁ তেতিয়াহ'লে বিলাহী বেঙেনা বান্ধাকবি বা এতিয়া বহুত জনপ্ৰিয় হৈ থকা যিটো লেটাছ বুলি কয় আৰু জলকীয়া এনেকুৱা শাক পাচলিত আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু যদি ফল মূল বুলি কওঁ আম লিচু আঙুৰতো ব্যৱহাৰ কৰে আৰু নাৰিকল কল এইবিলাকতো বহুত এতিয়া মানে ড্ৰিপ জলসিঞ্চনটো বহুত জনপ্ৰিয় হৈ গৈছে
1: ড্ৰিপ জলসিঞ্চনৰ মুখ্য অংশসমূহ কি কি বাৰু
0: এতিয়া ড্ৰিপ জলসিঞ্চন বুলি ক'লে আমি সাধাৰণতে আমাৰ কেইবাটাও অংশ এটা লাগি আহে এটা ষ্টেট হিচাপে আমি ক'ব পাৰোঁ সাধাৰণতে তাত আপোনাৰ মেইন অংশটোৱেই হৈছে তাৰ কৃষি পথাৰখনত যোৱা পাইপখিনি সেই পাইপখিনিক আমি লেটাৰেল লাইন বুলি কওঁ আমাৰ সাধাৰণতে যেতিয়া আমাৰ বজাৰত কিনিবলৈ যাব বা চৰকাৰৰ পৰা যেতিয়া আপোনালোকে ল'ব সেই ক্ষেত্ৰত এটা আপোনাৰ পানীৰ সাৰ মিলোৱা এটা মিশ্ৰণৰ টেংকি আপোনাৰ ডাঙৰ পানী যোৱা পাইপ আৰু কিছুমান কৃষি পথাৰলৈ মানে গছৰ গুৰিলৈ লৈ যোৱা কিছুমান পাইপ আমাৰ বিভাগৰ ফালৰ পৰা প্ৰদান কৰিব গতিকে তাৰ ওপৰঞ্চি এই পাইপখিনিৰ লগত কিছুমান ফিল্টাৰ লাগি থাকে যাতে আমাৰ বহু ক্ষেত্ৰত দেখা পোৱা যায় পথাৰত চফা পানী পোৱা নাযায় গতিকে কৃষকে মনত এটা চিন্তা কৰিব যে মোৰ পথাৰত পুখুৰী পানীখিনি লেতেৰা মই পানীখিনি কেনেকৈ দিম সেই ক্ষেত্ৰতো কৃষকসকলে চিন্তা কৰিবলৈ বিষয় নহয় কাৰণ তাৰ লগত বিভিন্ন ধৰণৰ ফিল্টাৰ লাগি আহে হাইড্ৰ'চাইক্লন ফিল্টাৰ আহে বিভিন্ন ধৰণৰ বালি ফিল্টাৰ তাৰ লগত সংযুক্ত হৈ থাকে গতিকে আপোনাৰ মূল অংশ বুলি ক'লে ফিল্টাৰখিনি লেটাৰেল পাইপ আৰু যিখিনি আমাৰ ডাঙৰ পাইপখিনি এইখিনি আমাৰ মূল অংশটো ইয়াৰ লগতো মই কওঁ যে কৃষকসকলৰ কাৰণে এটা পাম্পো তাত লাগি থাকিব য'ত ড্ৰিপৰ জৰিয়তে পানী টোপালকৈ গৈ থাকিব সেই পাম্পটোৰ লগতে অংশ হিচাপে আমি পাম
1: হয় আপুনি মাত্ৰ ফিল্টাৰৰ কথা ক'লে ইয়াৰ ফিল্টাৰৰ কাম কেনেকুৱা ধৰণৰ
0: হয় মই কৈছোঁ ইতিমধ্যে যে আমাৰ পুখুৰীত এতিয়া গাঁৱতে কৈছোঁ আমাৰ কিছুমান পুখুৰী নলা নৰ্দমাই হওক বা কিছুমান বোৱতী নদীয়ে হওক তাত কেতিয়াবা কিছুমান বালি আহে তাৰ পৰঞ্চি আপোনাৰ হেলৈ থাকিব পাৰে আৰু হেলৈখিনি আমি যেতিয়া পাইপেৰে পঠাই দিম ব্লক হৈ যোৱাৰ চান্স থাকে আৰু তাৰ ওপৰঞ্চি কিছুমান আপোনাৰ এনেকুৱা কিছুমান পানী থাকে ক্ষাৰক মৌল থাকে ধৰক গছত দি দিয়াৰ লগে লগে হয়তো গছজোপা মৰি যাব পাৰে সেইকাৰণে গছজোপাৰ শ্ৰীবৃদ্ধিৰ কাৰণে যিখিনি বেয়া বস্তু এই ফিল্টাৰখনে আৰম্ভণিতেই স্ক্ৰীণ কৰি দিয়ে আপোনাৰ হেলুৱৈ হওক আপোনাৰ শিলগুটি হওক আপোনাৰ তাৰ ওপৰঞ্চি কিছুমান মৰা আপোনাৰ পোক পৰুৱা যদি থাকে সেইখিনি ফিল্টাৰখনে চফা কৰি দিয়ে
1: আৰু সকলো নতুন পদ্ধতিৰ কিছুমান সুবিধা অসুবিধা থাকে নহয় জানো এতিয়া ড্ৰিপ জলসিঞ্চনৰ সুবিধা কি কি বাৰু আৰু এইটো পদ্ধতি প্ৰয়োগ কৰাৰ পিছত যিখিনি উৎপাদন হয় উৎপাদনখিনি কেনেকুৱা হয়
0: অঁ এইটো ভালেই প্ৰশ্ন কৰিছে আপোনাৰ উৎপাদনৰ ক্ষেত্ৰত যদি আহোঁ আমাৰ পৰীক্ষামূলকভাৱেই আমি পাইছোঁ আৰু আমাৰ এখন নিজৰ চৰকাৰী ফাৰ্ম আছে আমি দেখা পাইছোঁ যে ড্ৰিপ ব্যৱহাৰ কৰা আৰু ব্যৱহাৰ নকৰাৰ ওপৰত এজোপা বিলাহী গছৰ পৰা প্ৰায় 30-40 কেজি উৎপাদনৰ পাৰ্থক্য দেখা পায় আৰু যিটো এটা কৃষকৰ কাৰণে বহুতখিনি এটা কি কম মানে আপোনাৰ বজাৰত যেতিয়া 30-40 কেজি এটা পাৰ্থক্য হৈছে তেওঁ বজাৰ মূল্যও অধিক পোৱাৰ সুবিধা পায় গতিকে আমাৰ সচৰাচৰ আমাৰ মনত এটাই আহে যে আমি পানী বেছি দিলে উৎপাদন বেছি হৈ যাব আমাৰ মনত সৰুৰ পৰা এটাই আমি শুনি আহিছোঁ যে আপোনাৰ গছত বেছি পানী দিয়াৰ লগে লগে উৎপাদন বেছি কিন্তু আচলতে কণ্ডিশ্যনটো উল্টা গছত যেতিয়া বেছি পানী পৰি যায় উৎপাদনটো কমি গুচি যায় যেতিয়া ড্ৰিপেদি আপোনাৰ বিৰাট হিচাপত পানীটো গুচি যায় তাৰ শ্ৰীবৃদ্ধি আপোনাৰ 80% বেছি হোৱাৰো আমাৰ ৰেকৰ্ড আমাৰ হাতত তথ্য আমাৰ হাতত আছে আৰু সুবিধা বুলি যদি কওঁ আপোনালোকক মই কৈছোঁ যে আমাৰ কৃষকৰ এটুকুৰা মাটিত 15-20 বিঘা মাটিত পিঠিত এটা ডাঙৰ স্প্ৰেয়াৰ মেচিন লৈ গোটেই পথাৰখন দুপৰীয়া ৰ'দত বা ৰাতিপুৱাৰ পৰা গধূলিলৈকে খোজকাঢ়ি স্প্ৰে কৰাটো খুবেই কষ্টজনিত কাম কাৰণ 16 কেজিৰ ওজন বা 15 কেজি ওজনৰ পিঠিত লৈ যৈ তেওঁৰ খুব কষ্ট হয় গতিকে সেই কষ্টখিনি কমি যাব ড্ৰিপ লাইনেদি আমি গোটেই হাড়েই হওক আপোনাৰ পানী হওক একেলগে যেতিয়া পঠিয়াই দিওঁ লেবাৰো কমি যাব আৰু আপোনাৰ যিটো আমাৰ খৰচ টোটেল খৰচ আমাৰ কমি আহিব এইটোৱে আমাৰ মূল সুবিধা আৰু প্ৰথমতে মই কৈছোঁ পানী যিটো আপোনাৰ ৱাটাৰ ছেভিং মানে পানী যেতিয়া সঞ্চয় হয় গতিকে সেইটো এটা মেইন সুবিধা
1: ইয়াৰ বিপৰীতে তাৰ অসুবিধাও নিশ্চয় কিছুমান আছে অসুবিধাবোৰ
0: হয় অসুবিধা বুলি ক'লে সুবিধাৰ জৰিয়তে অসুবিধাটো আমি নিশ্চয় পাম অসুবিধাটো হৈছে আচলতে ইয়াৰ ইনিচিয়েল ইনভেষ্টমেণ্ট প্ৰথমতে যদি আমি ড্ৰিপটো কিনিবলৈ যাওঁ, এটা এটা ড্ৰিপ ছেট যদি কিনিবলৈ যাওঁ আমি এক হেক্টৰৰ কাৰণে,

0: প্রায় 60-70 হাজাৰ টকা পৰি যাব। এতিয়া কৃষকজনে হয়তো অকণমান ভয় খাব পাৰে যে 60-70 টকা দি মই কিনি আনিম, ঠিকে চলিবনে নাই, আপোনাৰ পানীখিনি দিব পাৰিম নে নাই, অলপ মনত এটা ভাব আহিব পাৰে। কিন্তু সেই ক্ষেত্ৰত সেই অসুবিধাটো সুবিধালৈ চৰকাৰে সলনি কৰি দিছে। কেনেকৈ ড্ৰিপ পদ্ধতিত আপোনাৰ চৰকাৰে কিছুমান সুবিধা আগবঢ়াইছে, এই বিষয়ে আমি আলোচনা কৰিম।
1: ইয়াৰ আগতে মই বিনীতা বৰাক সুধিব বিচাৰিছো, ড্ৰিপ জলসিঞ্চন কোন ঋতুত অধিক উপকাৰী হিচাপে প্ৰমাণিত হৈছে?
2: হয়, ড্ৰিপ জলসিঞ্চন বুলি ক'লে আমি এইটো অল ছিজন ইৰিগেশ্যন ছিষ্টেম হয়, তো এনেকুৱা এটা আমাৰ এটা ভুল ধাৰণা আছে যে বৰষুণ দিলে গছজোপাত পানী কম লাগে, কিন্তু সেনেকুৱা এইটো এটা আচলতে এটা আমাৰ ভুল ধাৰণাহে হয়, তেনেকুৱা বুলি একো বস্তু নাই। আমি যিহেতু এইটো টোপালকে গছৰ গুৰিত পৰে, সেইটো কাৰণে আমি যিয়ে ছিজন হওক, ইৰেস্পেক্টিভ অফ ছিজন, আমি দিবই লাগে মানে। আৰু নহ'লে আমি যিটো গৰম আৰু খৰাং যিটো সময় হয়, সেইটো সময়ত আচলতে ড্ৰিপ ইৰিগেশ্যনটো বেছি উপযোগী হয়।
1: আৰু ইয়াত সাৰ নিশ্চয় দিয়া হয়, কিদৰে দিয়া হয় সাৰ?
2: আমি এইটো ফৰ্টিগেশ্যন ছিষ্টেম বুলি কওঁ, য'ত সাৰ আৰু পানী একেলগে ড্ৰিপ লাইনেদি শাক পাচলিত দিয়া হয়।
1: আৰু এই সাৰ কিদৰে দিয়া হয়?
0: এই সাৰটো এতিয়া আপোনাৰ আগৰ বক্তাই কৈছে আপোনাক যে আমাৰ ড্ৰিপৰ জৰিয়তে আমি সাৰো দিব পাৰোঁ, এইটো আমাৰ বহুত আটাইতকৈ ডাঙৰ সুবিধা এইখিনিতেই, যে আমি ড্ৰিপৰ লগত আমাৰ যিখন সচৰাচৰ বজাৰতে উপলব্ধ হৈ থকা সাৰখিনি, খেতিয়কে আপোনাৰ খেতিপথাৰখনৰ মাজলৈ নগৈ স্প্ৰে মেচিনতো নিদি আপুনি ড্ৰিপৰ যিটো আমাৰ টেংকীৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিলোঁ, তাতে সাৰখিনি মিলাই দিব পাৰোঁ। ইউৰিয়াই হওক, তেওঁলোকে পটাছ সাৰেই হওক, বা বজাৰত উপলব্ধ NPK সাৰ আজিকালি উপলব্ধ হৈছে, সেইখিনি আমি ড্ৰিপৰ যিটো টেংকী আছে টেংকীটোত মিলাই আমি ড্ৰিপৰ লাইনে লাইনে দি দিব পাৰোঁ। আৰু ইমান সুবিধাজনক ব্যৱস্থা আছে, আপুনি সময় এটা দি থ'ব পাৰে বোলে মই ৰাতিপুৱা সময়তে সাৰটো দিওঁ, তাতে এটা চুইচ এটা টিপি দিলে আপোনাৰ ৰাতিপুৱাই গুচি যাব, বা আপুনি গধূলি দিব বিচাৰিছে গধূলি সময়তো দিয়াৰ ব্যৱস্থা আছে। এনেকুৱা নহয় যে আপুনি দুপৰীয়াই দিব লাগিব ৰাতিপুৱাই দিব লাগিব, আমি অট'মেশ্যন ছিষ্টেম মানে আপুনি যেতিয়াই মন যায় সাৰটো তেতিয়াই পঠাব পাৰে। আৰু ইয়াত মেইন এডভান্টেজটো হৈছে যিটো আমাৰ পেকেজ অফ প্ৰেক্টিচেছে কয় যে আমাৰ সাৰটো বা পানী সদায় গধূলি আৰু আবেলি সময়ত দিব লাগে, এই ক্ষেত্ৰত আমাৰ ড্ৰিপটো আমি গধূলি আৰু আবেলি সময়ত চলাওঁ বিশেষকৈ সাৰ দিবৰ কাৰণে।
1: এতিয়া ফাৰ্টিগেশ্যন বুলি ক'লে আমি কি
0: বুজিম? এই তথ্যটোৱে আমি যেতিয়া সাৰৰ লগত আমি পানীৰ লগত আমি সাৰখিনি পঠাই দিওঁ তাকে আমি ফাৰ্টিগেশ্যন কওঁ। ইৰিগেশ্যন আৰু ফাৰ্টিলাইজাৰ দুটা শব্দ মিক্স কৰি ফাৰ্টিগেশ্যন কৰিছে। ফাৰ্টিলাইজাৰ মানে সাৰ, ইৰিগেশ্যন মানে পানী দিয়া। ফাৰ্টিলাইজাৰ আৰু ইৰিগেশ্যন মিলাই দিলোঁ, ফাৰ্টিগেশ্যন হৈ গ'ল। গতিকে যিটো মই আমি আলোচনা কৰিলোঁ, সাৰখিনি আমি টেংকিত মিক্স কৰি ড্ৰিপ লাইনেদি পঠিয়াই দিওঁ তাকে আমি ফাৰ্টিগেশ্যন বুলি কওঁ। আৰু বজাৰত আচলতে ফাৰ্টিগেশ্যন শব্দটোৱে আজিকালি সচৰাচৰ চলি আছে।
1: আৰু যিটো টোপাল হিচাপে আপোনালোকে পানীটো প্ৰয়োগ কৰে খেতিপথাৰত, সেইটো গোটেই দিনটো সেইটো চলি থাকেনে, সেই কাম দিনটো চলি থাকেনে বা সময় কিবা আছে?
0: এইটো ভাল প্ৰশ্ন কৰিলে একচুৱেলি। আচলতে আমাৰ প্ৰগতি যিটো এগ্ৰিকালচাৰটো ডেভেলপ হৈ গৈ আছে তাতে আমি আজিকালি গছজোপা কিমান পানী লাগে হিচাপ কৰি ল'ব পাৰোঁ। এজোপা গছত এটা কল হ'বলৈ বা এঠোক কল হ'বলৈ আমি কিমান পানী লাগে হিচাপ কৰিব পাৰোঁ। আপোনাৰ ধানখিনি আপোনাৰ হওঁতে, ধানৰ পৰা চাউল হওঁতে কিমান পানী লাগে আমি আজিকালি হিচাপ কৰিব পাৰোঁ। আৰু ইভেন আপোনাৰ মাটিত কিমান পানী আছে সকলোখিনি আমি হিচাপ ৰাখিব পাৰোঁ। বেজন সেইখিনি কেলকুলেশ্যনৰ ওপৰত বেজ কৰি আমি অংক কৰি ল'ব পাৰোঁ যে কিমান লিটাৰ পানী আমি ধৰক এতিয়া নেমু খেতি কৰিছোঁ, নেমু খেতিডৰাত আমি কিমান সময়ৰ কাৰণে আমি কিমান দেৰিৰ কাৰণে সাৰটো দিব পাৰোঁ অংক কৰি ল'ব পাৰোঁ। কিন্তু একদম যদি চিম্পলি কওঁ, একদম সহজ অৰ্থত যদি কওঁ, যদি আমি যিটো কৰি আছোঁ, আমি ৰাতিপুৱা ড্ৰিপ লাইনটো এঘণ্টা খুব বেছি সাৰ আৰু পানী দিবলৈ ব্যৱস্থা কৰোঁ, যদি তাৰ পানী বেছি জোৰে যায় কেৱল আমি আধা ঘণ্টা চালে পানী দিয়াটো শেষ কৰিব পাৰোঁ। সেইটো ডিপেণ্ড কৰে কিমানখিনি পানী গৈ আছে, গতিকে খুব কম সময়তে আপুনি পানী দিব পাৰে।
1: হয়, আৰু এই পানী দিয়াৰ সময়ত যিডাল পাইপ ব্যৱহাৰ কৰা হয় কিমান দিনলৈকে?
0: এইটোৰ মেইন এডভান্টেজটোৱে হৈছে যে আপোনাৰ ড্ৰিপ লাইনৰ কোৱালিটি আজিকালি বহুত ভাল পায় বজাৰত। আৰু যিখিনি আপুনি পাইপ দেখিব, যিহেতু অল ৱেডাৰ মানে প্ৰতিকূল বতৰতো ড্ৰিপৰ লাইনডাল ভাল হৈ থাকে, প্ৰায় 5-7 বছৰ আমাৰ এডাল ড্ৰিপ লাইনে যদি ভালকৈ কৃষকজনে মেইনটেইন কৰি ৰাখে, 5-7 বছৰলৈকে আমি ভালদৰে ৰাখিব পাৰোঁ।
1: আমি ড্ৰিপ জলসিঞ্চনৰ বিষয়ে বহুখিনি কথা পাতি আছোঁ, আৰু এটা প্ৰশ্ন আহিছে মনলৈ যে ড্ৰিপ জলসিঞ্চন পদ্ধতি কেনেকৈ উদ্ভাৱন হৈছিল বাৰু?
0: হয়, আচলতে ড্ৰিপ বা যিটো টোপাল জলসিঞ্চন পদ্ধতি, এইটো আমাৰ বহুত অতীজৰ পৰাই আহি আছে, এনেকুৱা নহয় হঠাৎ আমি আজি দেখা পাইছোঁ। উদাহৰণস্বৰূপে আপোনালোকে হয়তো আমাৰ ককাদেউতাৰ সময়ৰ পৰা আমাৰ ঘৰত দেখা পাই আছোঁ, ঘৰত পাণ খেতি কৰে, পাণ খেতিৰ তলতে আমাৰ সৰু এটা কলহ থৈ দিয়ে, কলহটোত তলফালে সৰুকৈ এটা ফুটা কৰি থ'ব পাৰে নথ'বও পাৰে, ইয়াৰ উদ্দেশ্যটো হৈছে তাৰপৰা টোপাল

0: লগে পানীটো পৰি থাকে। তাৰ পৰঞ্চি আমাৰ যিসকল ট্ৰাইবেল এৰিয়া আছে তেওঁলোকে বহুত এক্সপাৰ্টলি খেতিখিনি কৰে, কেনেদৰে পাহাৰৰ ওপৰৰ পৰা পানীটো বাঁহৰ আপোনাৰ কামি বনাই তাত পানীটো লৈ অহাৰ প্ৰমাণ আমি পাইছোঁ। তাৰ ওপৰঞ্চি এনেকুৱা ধৰণৰ উদাহৰণ আছে আপোনাৰ যিবোৰ আপোনাৰ বাঁহৰ কামি ব্যৱহাৰ কৰিছে তাতে আপোনাৰ নতুন নতুন পদ্ধতি, তেওঁলোকে আপোনাৰ খেতিখিনি কৰোঁতে বাঁহৰ কামি দি পানী লৈ যোৱাৰ আমাৰ প্ৰমাণ আমাৰ বিভিন্ন জেগাত আমি পাইছোঁ। উত্তৰ পূৰ্ব অসমৰ কথা কৈ আছোঁ। আৰু সেই পদ্ধতিটোকে বৰ্তমান আপোনাৰ নতুন টেকন'লজি হিচাপে ইজৰাইলৰ দেশত উদ্ভাৱন হৈছিল টোপাল টোপালকৈ। ইয়াৰ আচলতে উদ্ভাৱনৰ মূল কাহিনীটো এনেকুৱাই, কোনো ডাঙৰ ছাইণ্টিষ্টে এনেকুৱা ফৰ্ম কৰা নহয়, কাৰণ এই বস্তুটো এবাৰ যেতিয়া ইজৰাইলৰ নিচিনা দেশত পানীৰ আকাল হৈছিল, এজন কৃষকৰ ঘৰত গছ এজোপা হৈছিল, আপেল গছ এজোপা এজোপা হৈছিল, তাতে আপোনাৰ ওচৰতে পানীৰ নেউৰাৰ পৰা টোপালকৈ পানী পৰি আছিল। পানী পৰি থাকোঁতে কৃষকজনে দেখিলে যে য'ত পানী টোপাল পৰি আছিলে সেইখিনি অঞ্চলত গছজোপা বেছি ডাঙৰ হ'ল, আৰু যিখিনি অঞ্চলত আপোনাৰ বেছিকৈ পানীৰ গছজোপা পৰি আছিল তাত ডাঙৰ নহয়। তাৰ পৰাই ড্ৰিপৰ আইডিয়াটো আৰম্ভ হৈ গ'ল। আৰু এই বস্তুটো আমাৰ অতীজৰ পৰাই আমাৰ অসমত বা উত্তৰ পূৰ্ব অসমত আছে, যেনেকৈ মই ক'লো কলহৰ তলেদি আপোনাৰ পানী দিয়া। গতিকে এইটো আমাৰ নতুন উদ্ভাৱন বুলি নকওঁ, কিন্তু আমাৰ কিন্তু অতীজৰ পৰা চলি অহা এটা পদ্ধতি।
1: সেই উদ্ভাৱন পদ্ধতি জানি খুব ভাল লাগিলে। এই ড্ৰিপ জলসিঞ্চন পদ্ধতিৰ যিটো কাম চলি আছে ইয়াত নিশ্চয় চৰকাৰী সা সুবিধা আছে বহুতো।
0: হয়, চৰকাৰী সা সুবিধাৰ কথা ক্ষেত্ৰত আমি ইতিমধ্যে আলোচনাও কৰিছোঁ, মই ডিটেইলছ আপোনাক এবাৰ জনাই দিওঁ। আমাৰ জিলা কৃষি বিভাগত যিসকল কৃষি উন্নয়ন বিষয়া কাম কৰি আছে ক্ষেত্ৰ অঞ্চলত, তেওঁলোকৰ ওচৰলৈ কৃষকজনে গৈ তেওঁলোকৰ মাটিৰ কাগজ হওক, বেংকৰ পাছবুক হওক, যিখিনি নেচেচেৰী ডকুমেণ্টছ লৈ যাব পাৰে, গৈ পেলাই আমাৰ যিজন এডিঅ' বুলি কওঁ বা কৃষি উন্নয়ন বিষয়া বা কৃষি সহায়কো আছে, তেওঁলোকে কৃষকৰ ঘৰত গৈ ছাৰ্ভে কৰিব যে কিমান অঞ্চলত তেওঁলোকে ড্ৰিপ ইৰিগেশ্যন লগাব পাৰিব, কেনেকুৱা ধৰণৰ ড্ৰিপ ডিজাইন কৰিব, সেই সম্পূৰ্ণ তথ্যখিনি তেওঁলোকে কৰি আনি আমাৰ অফিচত জমা দিব। কেৱল কৃষকজন, আমাৰ ক্ষেত্ৰৰ যিজন বিষয়া থাকে তেওঁৰ ওচৰলৈ গ'লে গোটেই কামখিনি সুকলমে হৈ যাব। তাৰ ওপৰঞ্চি আমাৰ যিখিনি মেচিন লাগিব, যন্ত্ৰ লাগিব, পাইপ লাগিব, সেইখিনিৰ কাৰণেও মোৰ দেন 85% ছাবচিডি চৰকাৰে দি আছে। গতিকে যদি একদম সহজ অৰ্থত ক'ব যাওঁ, এক বিঘা বা এক হেক্টৰ যদি অংক কৰোঁ, 7.5 বিঘা মাটিৰ কাৰণে যদি এজন কৃষকৰ 60-70 হাজাৰ টকা লাগে বজাৰৰ পৰা কিনি আনোতে, সেই বস্তুটো কেৱল 6-7 হাজাৰ টকাতে এজন কৃষকে তেওঁৰ ঘৰতে লাভ কৰিব। কাৰণ ইমান ছিষ্টেমেটিককে বনোৱা আছে পদ্ধতিটো, কোম্পানী আহি আপোনালোকৰ ঘৰত লগাই ফিটিং কৰি দেখুৱাই থৈ যাব, ইমানলৈকে ছিষ্টেমখিনি বনোৱা আছে।
1: কি কি সা সঁজুলি প্ৰদান কৰা হয়
0: সেই ক্ষেত্ৰত? আমাৰ মই কৈছোঁ ইতিমধ্যে আমাৰ মেইন আমাৰ ড্ৰিপ লাইনখিনি দিয়া হয়, তাৰ ওপৰঞ্চি আপোনাৰ ফিল্টাৰটো থাকে, ভেঞ্চুৰি ছিষ্টেমটো থাকে, এটা আপোনাৰ লেটাৰেল পাইপ থাকে, তাৰ ওপৰঞ্চি এটা পাম্প দিয়া হয়, যিটো পাম্পেদি আপোনাৰ ধৰক মানুহজনৰ ঘৰত যদি পুখুৰী আছে, যদি কুঁৱা আছে বা বৰিং আছে, সেই বৰিঙত ফিটিং কৰি দিয়ে। কিন্তু কৃষকৰ থাকিব লাগিব নিজাৰ পানীৰ চ'ৰ্চ এটা, পথাৰখনৰ মাজত আইডাৰ তেওঁৰ আইডাৰ বৰিং এটা থাকিব লাগিব বা পুখুৰী এটা থাকিব লাগিব বা য'ৰ পৰা পানীটো উঠাব পাৰোঁ। এই ক্ষেত্ৰত আপোনাৰ চৰকাৰে পাম্পটো দি পানীৰ উঠোৱাত সহায় কৰি দিব।
1: ড্ৰিপ জলসিঞ্চনৰ লগত আনুষংগিক আৰু কি কি সা সুবিধা পাব পাৰে বাৰু?
0: আমাৰ কিছুমান স্কিম আছে, কৃষকজনে যদি আমাৰ ওচৰলৈ আগবাঢ়ি আহে আমি সহায় কৰিব পাৰোঁ। একদম সূক্ষ্ম এটা উদাহৰণ হৈছে, আমি ড্ৰিপ লগোৱাৰ লগে লগে আবতৰত খেতি কৰিবলৈ তেওঁলোকক কিছুমান বাঁহৰ পলি হাউচ আমি তৈয়াৰ কৰি দিয়াৰ সুবিধা আছে। তাৰ কাৰণে যি আনুষংগিক বস্তুখিনি লাগে, পলিথিন হওক, শ্বেডনেট হওক, মালচিং হওক, সেইখিনি চৰকাৰে বিনা পইচাতে কৃষকজনক দিয়াৰ সুবিধা কৰা হৈছে। আমাৰ টাৰ্গেট এইটোৱে কৰা হৈছে যাতে আবতৰ সময়ত যেতিয়া ড্ৰিপ ইৰিগেশ্যনটো তেওঁলোকৰ পৰি থাকিব বুলি যদি কৃষকজনে ভাবে, সেই আবতৰত এটা পলি হাউচৰ ভিতৰতে খেতিখিনি আপুনি কৰি পেলাই উৎপাদন বৃদ্ধি কৰিব পাৰে। কাৰণ আজিকালি এনেকুৱা ধৰণৰ বিলাহীৰো জাত আমি এতিয়া কৰি আছোঁ, নিজে প্ৰমাণ পাইছোঁ, গৰমত উৎপাদন হৈ আছে। গতিকে এই জাতখিনি আপোনাৰ ড্ৰিপৰ লগত সংযোগ কৰি পেলাই কৰিলে তেওঁৰ ডাবল ইনকাম হোৱাৰ চান্স আছে। আৰু লগতে আনুষংগিকভাৱে মই কৈ থওঁ, যেতিয়া কৃষকজনৰ এটা মনত চিন্তা হ'ব পাৰে যে মোৰ যদি পথাৰখনত পানীৰ চ'ৰ্চটো নাই, বৰিংটো নাই, তেতিয়া কিন্তু আমাৰ RIDF স্কিম আছে, যিটো স্কিমৰ আণ্ডাৰত ছ'লাৰ পাম্প বহাই দিয়ে, ছ'লাৰ ডাঙৰ প্লেট লগাই দিয়ে য'ত আপোনাৰ বৰিং কৰি দিয়ে বিভাগৰ ফালৰ পৰাই, ছাবচিডাইজ ৰেটত আমাৰ এভেইলেবল হয়। বৰিং কৰি দিয়াৰ লগে লগে সেই বৰিঙৰ লগত আমাৰ ড্ৰিপ কানেকশ্যনটো লগাই দিব পাৰোঁ। আৰু বৰিংটো আচলতে ইউজুৱেলি কমিউনিটি এপ্ৰ'চ হয়, কাৰণ তাত বহুত ডাঙৰ বৰিং বহাই দিয়ে, বহুত ডাঙৰ পথাৰ আমি সংলগ্ন কৰিব পাৰোঁ, কিন্তু তাৰ ক্ষেত্ৰতো আমি তাতে ড্ৰিপ ইৰিগেশ্যনটো কানেকশ্যনটো কৰাই দিব পাৰোঁ। আৰু এইখিনি যিখিনি আমাৰ টেকন'লজি আছে সকলোখিনিৰ ওপৰত আমাৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আছে, তেওঁ এবাৰ কৈ দিব পাৰিব।
2: হয়, যিটো আমাৰ খেত্ৰীত অৱস্থিত যিটো চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ভেজিটেবলছ, তাতে আমাৰ বিভিন্ন ধৰণৰ পলি হাউচ আছে, আৰু এটা হাইটেক নাৰ্চাৰী আছে য'ত আমি উন্নত মানৰ শাক পাচলি যেনেকৈ বিলাতী

0: বিলাহী, বেঙেনা, যিবোৰ আমি গৰম দিনতো আৱতৰীয়া বতৰতো আমি যাতে উৎপাদন কৰিব পাৰোঁ তেনেধৰণৰ এটা পদ্ধতি আছে। আৰু এতিয়া আমি বিলাহী খেতি তেনেকৈ আমি তাৰ জাত আমি ভালদৰে পৰীক্ষণ কৰি লৈছোঁ, কৰি লৈ আমি তেনেধৰণে আমি তাতে খেতি কৰিছোঁ। খেতি কৰি এতিয়া আমি এইবাৰ যিটো আমি ছিজনত আমি যিটো খেতি কৰিলোঁ তাত আমি 15-20 কুইণ্টেললৈকে আমি বিলাহী এটা পলিহাউচৰ পৰা পাবলৈ সক্ষম হৈছোঁ। আৰু তেনেধৰণে আমি বেঙেনা খেতিও কৰি আছোঁ। আৰু এইবিলাক যিবোৰ জাত আমি খেতি কৰি আছোঁ সেই শাক পাচলিবিলাকৰ পুলি আচলতে আমাৰ চেণ্টাৰ অফ এক্সেলেঞ্চৰ পৰা যিসকল ফাৰ্মাৰ্ছ আছে তেওঁলোকে নিব পাৰে। আৰু তেওঁলোকেও যদি এটা পলি হাউচ, যিটো লো কষ্ট বেম্বো পলি হাউচ বুলি কয়, তেওঁলোকে যদি সেইটোৰ কাৰণেও ছাবচিডি পায়, যিখন ওপৰৰ যিখন পলি নেট থাকে সেইখন আমাৰ যিটো কৃষি উন্নয়ন বিষয়ৰ তাৰ পৰা ছাবচিডিত পোৱা যায়, তেনেকৈ যদি বাঁহেৰে তৈয়াৰ কৰে কৰি পেলাই তাতেও শাক পাচলি যদি উৎপাদন কৰে তেতিয়াহ'লে বহুত মানে উপকাৰ হয়।
1: আপুনি উল্লেখ কৰিলে মাত্ৰ খেত্ৰীত থকা শাক পাচলি উৎকৰ্ষ সাধন কেন্দ্ৰৰ কথা। এই কেন্দ্ৰৰ পৰা যদি কোনো লোকে প্ৰশিক্ষণ ল'ব বিচাৰে আপোনালোকৰ সেইখিনি সুবিধা আছে?
0: হয় হয় হয়, আমাৰ তেনেকুৱা সুবিধা আছে। আমি আগৰ বছৰে 1000তকৈ ওপৰ কৃষক আমি প্ৰশিক্ষণ দিছোঁ। বিভিন্ন ধৰণৰ এনেকুৱা বিষয়ে আমি আলোচনা কৰা হয়। তেনেকৈ বেলেগ বেলেগ জিলাৰ পৰা আহে কৃষকসকল আৰু আমাৰ 3 বা 4 দিনীয়া এটা প্ৰগ্ৰেম হয় য'ত কৃষকসকল আমাৰ তাতেই ইনহাউচ ট্ৰেইনিং হয়, তাতেই থাকি লয়। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে হেণ্ডচ অন ট্ৰেইনিঙো হয় য'ত তেওঁলোকক আমি কৰি মেলি দেখাই দিওঁ, তেওঁলোকে নিজেও আমাৰ লগত কৰে, কৰি পেলাই যাতে তেওঁলোকে সেইটো টপিকৰ ওপৰত যাতে এটা মানে এক্সেলেঞ্চ হয় সেইটোৰ ওপৰত আমি মানে গুৰুত্ব দিওঁ।
1: আজিৰ যিটো আমাৰ বিষয়বস্তু ড্ৰিপ জলসিঞ্চন, এই বিষয়ে বহু কথাই আমি জানিলোঁ। তাৰ উপৰিও আপুনি এই বিষয়টোলৈ গোটেই সামগ্ৰিকভাৱে কৃষকসকলক কিদৰে আহ্বান জনাব বা তেওঁলোক কিদৰে অৱগত হ'ব এই বিষয়ে আপুনি কি ক'ব বিচাৰিব?
2: হয়, যিহেতু ড্ৰিপ বা টোপাল জলসিঞ্চনটো সামগ্ৰিকভাৱে আমাৰ অসমত এটা নতুন পদ্ধতি আৰু কৃষকৰ মাজলৈ লৈ যোৱাটো আমাৰ এটা দায়িত্ব। গতিকে সেই হিচাপে আমি কামৰূপ মহানগৰতে হওক বা আপোনাৰ বিভিন্ন জিলাসকলত বিভিন্ন কৃষি বিষয়াসকল কামত লাগি আছে, তেওঁলোকৰ ওচৰলৈ আপোনালোক আহক। আৰু চৰকাৰেও বহুতো নিযুক্তি বৰ্তমান দিছে যাতে আমাৰ কৃষকসকল তেওঁলোকক ওচৰতে পায়। যিসকল কৃষক সম্প্ৰসাৰণ সহায়ক, কৃষি সম্প্ৰসাৰণ সহায়ক এতিয়া সম্পূৰ্ণ অসমৰ সম্পূৰ্ণ এই এলেকা সম্পূৰ্ণ ফুল হৈ আছে। গতিকে কৃষকজনে তেওঁলোকৰ নিজৰ ঘৰৰ পঞ্চায়ত অফিচতে বা যিটো আপোনাৰ অফিচ ওচৰতে আছে তেওঁৰ ওচৰতে আপোনাৰ কৃষক অফিচাৰ হওক বা এছিষ্টেণ্টসকল পাই যাব। গতিকে কৃষকসকল আগবাঢ়ি আহক, আগবাঢ়ি আমাৰ যিটো স্কিম আছে সুবিধা লওক। কাৰণ আমাৰ এই ক্ষেত্ৰত আমি এটা বস্তু দেখা পাইছোঁ যে কৃষকসকলে এৱেৰনেছটো নাই কাৰণে আমাৰ ল'ব পৰা নাই। গতিকে আমি এই ক্ষেত্ৰত আমি প্ৰচেষ্টা কৰি আছোঁ কৃষকসকলৰ মাজলৈ বস্তুখিনি লৈ যোৱা।
1: আৰু যিকোনো কিদৰে আপোনালোকে আগবাঢ়িছে?
2: হয়, আমি প্ৰত্যেকটো এই এলেকা বা এডিও চাৰ্কেল আমি এৱেৰনেছৰ ব্যৱস্থা কৰা হৈছে। আমি পঞ্চায়তে পঞ্চায়তে ট্ৰেইনিঙৰ ব্যৱস্থা কৰি আছোঁ কেনেকৈ আপোনাৰ পাইপডাল ল'ব পাৰি, ক'ত এপ্লাই কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব। ইভেন আপোনালোকে আচৰিত হ'ব যে আজি চৰকাৰে ডিজিটেল এগ্ৰিকালচাৰত গৈ আছে। গতিকে আমাৰ প্ৰত্যেককে আমাৰ মোবাইলত লেপটপ আছে, আমাৰ স্কিমবিলাকৰ সৈতে আমি যোগাযোগ কৰিলে কৃষকবিলাকক আমাৰ অফিচবিলাকত আপোনাৰ কিছুমান কম্পিউটাৰ দিয়া হৈছে বা লেপটপ প্ৰদান কৰা হৈছে যাৰ জৰিয়তে আমি ফিল্ডত গৈ ডাটাবিলাক লৈ আহিছোঁ। কৃষকজন আহিলেও পথাৰলৈ গৈছোঁ, ডাটাখিনি লৈছোঁ, এণ্ট্ৰি কৰি দিছোঁ, তেওঁলোকৰ তাতে GPS ফটো লৈছোঁ, অফিচলৈ পঠাই দিছোঁ। গতিকে কৃষকজন নহাকৈ বহুতখিনি কাম হৈ আছে। গতিকে কৃষকজনে মানে নিৰাশ হ'ব নালাগে যে মই বহুত দূৰলৈ কেনেকৈ যাম। গতিকে আপোনালোকৰ ওচৰতে আমাৰ চৰকাৰ আহি আছে, চৰকাৰে গোটেইখিনি তথ্য আপোনালোকৰ পৰা ল'ব, যি যি বস্তু আপোনালোকৰ পৰা ল'ব সেইখিনি আপোনালোকৰ সুকলমে কৰি আনি আপোনালোকৰ ঘৰতেই সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব বুলি আমাৰ কৃষি বিভাগৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।
1: এইখিনিতে মই জানিব বিচাৰিছোঁ, যদি কোনো লোক, কৃষক বা নতুন প্ৰজন্মৰ কোনো ল'ৰা ছোৱালী যদি আগবাঢ়ি আহিব বিচাৰিছে, এই বিষয়ে জানিব যদি বিচাৰিছে, কাক যোগাযোগ কৰিব প্ৰথমতে? আপোনালোকৰ যদি কিবা তেনেকুৱা নম্বৰ আছে, ফোন নম্বৰ আছে বা যোগাযোগ কৰিব সুবিধা আছে সেইখিনি জনাব নেকি?
2: হয়, প্ৰথম অৱস্থাত যোগাযোগ কৰিবলৈ আমাৰ প্ৰত্যেক অঞ্চলতে কৃষি বিষয়াসকল আছে, জিলা কৃষি বিষয়া আছে, এই এলেকাসকলত আমাৰ বিষয়াসকলো আছে। যদি কোনো অৱস্থাত তেওঁলোকক লগ নাপালেও সেই ক্ষেত্ৰত আমাৰ যিটো কিষাণ কনচাল্টাৰৰ আপোনাৰ নম্বৰ আছে, আপোনাৰ 1800-180-1551 বা কেৱল 1551 ডাইল কৰিলেও সেই নম্বৰটোৰ পৰা আমালৈ ডিটেইলছখিনি গুচি আহিব। কৃষকজনে ক'ৰ পৰা কৈছে, কি প্ৰব্লেম হৈছে আৰু কি লাগে, গোটেই ডিটেইলছখিনি আমাৰ কনচাৰ্ণ এগ্ৰিকালচাৰ অফিচাৰ যিজন কৃষি বিষয়া আছে তেওঁলোকলৈ গুচি আহিব। গতিকে

0: গ্ৰাহকজনক আপোনাৰ বিষয়াজনে বিচাৰি যাব। গতিকে 1551 নম্বৰত ডাইল কৰিলে আমাৰ গোটেই তথ্যখিনি পাই যাব।
1: হয়, ফোন নম্বৰটো আকৌ এবাৰ কৈ দিব নেকি?
0: হয়, মই ফোন নম্বৰটো মই আকৌ এবাৰ কৈ দিছোঁ, 1800 180 1551। আৰু একদম মোবাইলত যদি 1551 ডাইল কৰিলেও এইটো আমালৈ ফোনটো গুচি আহিব।
1: আপোনালোকৰ পৰা আজি ড্ৰিপ জলসিঞ্চন বা টোপাল জলসিঞ্চনৰ বিষয়ে বহু কথাই জানিলোঁ, নতুন এটা বিষয়। আৰু আপোনালোকে এইখিনি অৱগত কৰালে যে কোনো লোক যদি আগবাঢ়ি আহিব বিচাৰিছে এই পদ্ধতিৰ বিষয়ে জানিবলৈ, তেওঁলোকে প্ৰথম খোজটো পেলাব লাগিব। তেতিয়া আপোনালোকে যিখিনি সা সুবিধা আছে সেইখিনি তেওঁলোকৰ বাবে কৰি দিব। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি

0: নতুন এটা বিষয়, আৰু আপোনালোকে এইখিনি অৱগত কৰালে যে কোনো লোক যদি আগবাঢ়ি আহিব বিচাৰিছে এই পদ্ধতিৰ বিষয়ে জানিবলৈ, তেওঁলোকে প্ৰথম খোজটো পেলাব লাগিব, তেতিয়া আপোনালোকে যিখিনি সা সুবিধা আছে সেইখিনি তেওঁলোকৰ বাবে কৰি দিব। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপোনালোক ষ্টুডিঅ'লৈ আহিলে, আগলৈ কেতিয়াবা আৰু এনেকুৱা বিষয় লৈ আকৌ কথা পাতিম। আজিলৈ আপোনালোকক অশেষ ধন্যবাদ।
1: কৃষিজগত অনুষ্ঠানত আজি শ্ৰোতাসকলে শুনিলে ড্ৰিপ জলসিঞ্চন বা টোপাল জলসিঞ্চন আৰু আধুনিক কৃষিত ইয়াৰ উপকাৰিতা, এই বিষয়ক এটি আলোচনা। আলোচনাটিত ভাগ ললে কৃষি উন্নয়ন বিষয়া নিপমজ্যোতি দত্ত আৰু প্ৰকল্প বিষয়া ডক্টৰ বিনীতা বৰাই। আলোচনাটিৰ আঁত ধৰিলে মেলোডি পাটগিৰিয়ে।

0: কচু এবিধ আলুজাতীয় শস্য। গছৰ পাত হালধীয়া পৰি মৰহি যোৱাৰ পিছত মাটিৰ তলৰ কচু আৰু কচুপেটাবোৰ খোৱা হয় যদিও কিছুমান কচুৰ কোমলীয়া পাত আৰু থোৰবোৰ আঞ্জা হিচাপে ৰান্ধি খোৱা হয়। সাধাৰণতে যেতিয়া সচৰাচৰ ব্যৱহৃত শাক পাচলিবোৰৰ উৎপাদন কমি আহে সেই সময়ত কচুৰ চাহিদা বৃদ্ধি পায়। পশুধনৰ খাদ্য হিচাপেও কচুৰ যথেষ্ট গুৰুত্ব আছে। কচুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণ থাকে। কচুৰ থুৰত যথেষ্ট পৰিমাণে বিটা কেৰাটিন, কেলছিয়াম, ভিটামিন চি আৰু আইৰণ থাকে। কচু খেতিৰ বাবে যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা ওখ বালিচহীয়া মাটি উত্তম। সেইবাবে কচু ৰোপণৰ আগতে যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ আৰু ফুটছাই দিলে সুফল পোৱা যায়। অসমৰ বাবে অনুমোদিত কচুৰ প্ৰধান জাতবোৰ হৈছে আহিনীয়া কচু, কাকো কচু, পাঁচমুখীয়া কচু, কণী কচু, হোৱাইট গৰিয়া, বিধান চৈতন্য ইত্যাদি। কচু খেতিৰ উপযুক্ত ৰোপণ সামগ্ৰী হৈছে ঘাই কচুৰ লগত থকা সৰু সৰু পেটা কচুবোৰ। অৱশ্যে ডাঙৰ কচুবোৰ কাটি কাটি টুকুৰা কৰি ৰোপণ কৰিব পৰা যায়, কিন্তু প্ৰতিটো টুকুৰাত এটা বা দুটা চকু থকা দৰকাৰ। ৰোপণৰ বাবে উপযুক্ত সময় হৈছে ফাগুন মাহৰ পৰা জেঠ মাহলৈ। কচু খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই লৈ 60 চেণ্টিমিটাৰ ব্যৱধানত নাঙলেৰে শিৰলু টানি 45 চেণ্টিমিটাৰ ব্যৱধানত প্ৰতিটো শাৰীত ৰোপণ কৰিব লাগে। ৰোপণৰ গভীৰতা 10-15 চেণ্টিমিটাৰ হোৱা উচিত। কচু খেতিৰ বাবে বিঘাই প্ৰতি 1.5 টন পচন সাৰ, 23 কিলোগ্ৰাম ইউৰিয়া, 50 কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু 27 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ প্ৰয়োজন। অনুমোদিত সাৰখিনি কচু ৰোপণৰ এসপ্তাহমান আগতে মাটিত ভালদৰে মিহলি কৰি ল'ব লাগে। কচুবোৰ এফুটমান ওখ হ'লে ঘাঁহ বনবোৰ ভালদৰে চিকুণাই মাটিখিনি ঢিলা কৰি গছৰ গুৰিত পানী চপাই দিব লাগে। গোটেই শস্যকালত আৱশ্যক অনুযায়ী 2-4 বাৰ বনবাদবোৰ চিকুণাই দিব লাগে আৰু মাজে সময়ে মৰহি যোৱা কচুপাতবোৰ গুচাই পেলাব লাগে। বাণিজ্যিক ভিত্তিত কৰা কচু খেতিত বেমাৰ আজাৰৰ পৰা শস্যডৰা ৰক্ষা কৰিব নোৱাৰিলে অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে উপযুক্ত সময়ত শস্য ৰক্ষা কৰাটো অতি আৱশ্যক। কচু খেতিত ৰঙা পৰুৱা আৰু উই পোকে খৰাং বতৰত আক্ৰমণ কৰা দেখা যায়। এই দুইবিধ পোকৰ পৰা ৰক্ষা পাবৰ বাবে বিঘাই প্ৰতি 2 কিলোগ্ৰাম মালাথিয়ন পাউডাৰ নাইবা ক্লোৰোপাইৰিফছ নামৰ দৰৱবিধ 150-200 মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বেমাৰৰ ভিতৰত কচুৰ ব্লাইট বেমাৰেই প্ৰধান। এই ক্ষেত্ৰত বেমাৰ দেখা দিয়াৰ পিছত ৰিডমিল নামৰ ভেঁকুৰনাশক ঔষধবিধ 2 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপে মিহলাই গছত স্প্ৰে কৰিব লাগে। কচু ৰোপণৰ 2 মাহমান পিছৰে পৰাই ইণ্ডোফিল M45 নামৰ ঔষধবিধ 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীৰ অনুপাতত মিহলাই 10-15 দিনৰ ব্যৱধানত স্প্ৰে কৰি থাকিলে এই বেমাৰৰ পৰা হাত সাৰিব পৰা যায়।
1: কৃষি জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডী পাটগিৰিৰ সহযোগত

0: অনুষ্ঠানটি প্রযোজনা করিলে উৎপল বরাই।
1: সকলের বাবে সামাজিক সুরক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: কম সময়তে বেছি লাভ, মাত্র এটা ক্লিকত, বঢ়িয়া।
4: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছো কৃষ্ণা দাসগুপ্তাৰ কণ্ঠত এটি ৰবীন্দ্ৰসংগীত।

0: কৃষ্ণা দাসগুপ্তাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণিগড়ৰ ইতিহাস ৰচনা, ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা, এখন একত্ৰিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, এতিয়া শুনক বিতং বাতৰি। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতা তেওঁৰ গৃহ জিলাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
2: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে। তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি। অশেষ ভাল লাগিছে আৰু।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণিগড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে

0: উন্নত পানী যোগান ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি বিনিয়োগ উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। ষোড়শ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁচৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰৰ কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় প্ৰযুক্তিভিত্তিকতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাব পাৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
2: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
1: শক্তিবিদ কামাখ্যা দেৱালয়ত অহা

0: 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰ অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। এইচ পি ভি প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰাৰ মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ টিবুঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰা বাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত শ্ৰীটিবুঙে এইদৰে কয়।
1: স্কুল প্ৰচাৰত যাব নালাগে। আজিকালি সকলোৰ ঘৰতে মোবাইল আইফোন আছে বা ইণ্টাৰনেট এক্সেচিবল হয়। হিউমেন ডেভেলপমেণ্ট ভাইৰাছৰ ওপৰত নিজে অলপ ষ্টাডি কৰি ল'ব লাগে। ডেট বা যদি ক'ব লগা থাকে বা কাৰোবাৰ যদি আশংকা থাকে বা যদি ডাউট থাকে তেতিয়া আমাৰ ওচৰত আহিব লাগে। আমি আপোনালোকক বুজাই দিম ভালকৈ, কিন্তু কথাখিনি ভালকৈ বুজি ল'ব লাগে। এনে মানুহে আগতে কৈছে কিবা কৈছে, ছ'চিয়েল মিডিয়াত কিবা এটা ওলাই দিছে কথাবিলাক, এইটো বেয়া, আমুক হ'ব, কিবা হ'ব, এইবিলাক বস্তুত যাব নালাগে। কাৰণ আমি জানি শুনি কেতিয়াও আমাৰ সমাজখনক আমি ধ্বংস কৰিব নিবিচাৰোঁ। আমাৰ সমাজখনক সদায় সুৰক্ষিত কৰিব বিচাৰিছোঁ, আমাৰ আই মাতৃসকলক সদায় সুৰক্ষিত আৰু হেল্ডি কৰিব বিচাৰোঁ। গতিকে এই কথাখিনি ভালকৈ বুজি ল'ব।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি পৰহিলৈ গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000 অধিক ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথি পত্ৰও জব্দ কৰা হৈছে। পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
2: অসম আৰক্ষীয়ে বি এছ এফৰ সহযোগত কালি পুৱতি নিশা 10 জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰীৰ পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা 2 জন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে অনা এটা নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত

0: কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনী তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তু ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহিক সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ হোমবিদ চলিহাই কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাত বৈজ্ঞানিক ভিত্তিত ক্ষুদ্ৰ মীন পালনৰ যোগেদি আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত নগাঁও মীন মহাবিদ্যালয়ৰ জল সংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সংগীত প্ৰাণ বৈশ্য আৰু ডঃ অবিনাশ তালুকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত আজিৰ পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। তৃতীয় ৰাউণ্ডৰ শেষত ল'ৰা শাখাত 3টা শীৰ্ষ বাছনিৰ মৈত্ৰ বৰুৱা, দ্বিতীয় ৰিয়ান ৰবিছ, শ্ৰীহান কুমাৰ হোৰ, ঋদ্ধিমান ভূঞা আৰু গৌৰৱ শৰ্মাই 3 পইণ্টকৈ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিছে। ছোৱালী শাখাত আদিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ শেষত 3 পইণ্ট সংগ্ৰহ কৰি একক শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি কৰৰ ইতিহাস ৰচনা। ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট

indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 739 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি বৃন্দগান, ৰচনা কীৰ্তিকমল ভূঞাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি ঊনবিংশ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ট আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নাগপুৰৰ ঊনবিংশ ৰোজগাৰ মেলাত নতুনকৈ নিযুক্তি লাভ কৰাসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। নাগপুৰৰ ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী অৰ্থাৎ NFSC কলেজত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰা নতুনকৈ নিযুক্তি পোৱাসকলক দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোকৰ ওপৰত ন্যস্ত থকা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰুবিঅ'ই 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীৰুবিঅ'ই কাইলৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যমৰ এক পোষ্টযোগে সচিব ৰুবিঅ'ই প্ৰধানমন্ত্ৰী

মোদীক প্ৰতিৰক্ষা কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, সংযোগ, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ ধাৰাবাহিক অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। ৰুবিঅই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত আমেৰিকাৰ দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক সমৰ্থন পুনৰ দৃঢ় কৰি শ্ৰীমোদীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতসমূহৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনায়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত এখন বৈঠকৰ অন্তত আজি কলকাতাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা ঘোষণা কৰে। ৰাজ্যখনৰ স্বাস্থ্য সাথী আঁচনিৰ অধীনত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। আনহাতে জুন মাহত আয়ুষ্মান ভাৰত আৰোগ্য মন্দিৰৰ সৈতে জড়িত বুজাবুজিৰ চুক্তি নতুন দিল্লীত স্বাক্ষৰিত কৰা হ'ব। শ্ৰীঅধিকাৰীয়ে কয় যে পশ্চিমবংগত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ 117টাৰ পৰা 459টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত 2,103 কোটি টকা আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 976 কোটি টকা কেন্দ্ৰই আবণ্টন দিছে। ইতিমধ্যে 500 কোটি টকা লাভ কৰা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আলিপুৰদুৱাৰ, কালিম্পং আৰু দক্ষিণ দিনাজপুৰ জিলাত নতুন মেডিকেল কলেজ আৰু উত্তৰবংগৰ বাবে নতুন এইমছ স্থাপনৰ প্ৰস্তাৱো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 27 মেলৈকে কেৰালামৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে। আজি ৰাজ্যখনৰ 9খন জিলাত য়েল্ল এলাৰ্ট জাৰি কৰিছে। কাইলৈ 6খন জিলা আৰু সোমবাৰে 9খন জিলাত য়েল্ল সতৰ্কতা অব্যাহত থাকিব। দক্ষিণ পশ্চিম আৰব সাগৰৰ কিছু অংশ, দক্ষিণ পূব আৰব সাগৰৰ অধিকাংশ, কমৰিন অঞ্চল, দক্ষিণ পশ্চিম, দক্ষিণ পূব আৰু পূব মধ্য বংগোপসাগৰ আৰু আজি আন্দামান মহাসাগৰৰ অধিক অংশলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ বলিছে বুলি বিভাগটোৱে জানিবলৈ দিছে। কেৰালাম কৰ্ণাটক লাক্ষাদ্বীপ উপকূলৰ মাছমৰীয়াসকলক চলিত মাহৰ 27 তাৰিখলৈকে সাগৰত প্ৰৱেশ নকৰিবলৈ বিভাগটোৱে পৰামৰ্শ প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। এই অবিশ্বাস্য কৃতিত্বত জম্মু কাশ্মীৰৰ কাঠুৱাৰৰ অঞ্জলি দেৱীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে লক্ষীমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুং পীৰ নেতৃত্বত যোৱা এটা ভাৰতীয় তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুদুন্তু, কপিল দেৱ, ষ্টেনজিন কৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডৰ উত্তৰকাশীত উপস্থিত হয়। ভ্ৰমণকালত তেওঁ ভাৰত চীন সীমান্তৰ সমীপৰ হাৰচিল অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী তালিকাৰ SIRৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আয়ুক্তগৰাকী হাৰচিলত বুথ পৰ্যায়ৰ বিষয়া মিণ্টু দেৱীৰ সৈতে মত বিনিময় কৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম কাজ আৰু এই প্ৰক্ৰিয়াত বিয়লো এপৰ ব্যৱহাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে। তেওঁ কয় যে বিয়লো এপৰ জৰিয়তে শুদ্ধ ৰূপত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা, অনুপস্থিত, স্থানান্তৰিত, মৃত, নকল আৰু বিদেশী ভোটাৰক চিনাক্ত কৰা আৰু নতুনকৈ যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল

0: ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকু লগা ধৰণে বৃদ্ধি পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জয়ী হৈ পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে দুটা ৰূপৰ পদক অৰ্জন কৰাৰ আশ্বাস প্ৰদান কৰে। 60 কেজি শাখাত সুৰজ বশিষ্ঠই কিৰ্গিস্তানৰ নুৰিস্তান চুইৰৰ কুলভক 3-2 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে 68 কেজি শাখাত সাগৰ সিঙে ছৌদি আৰবৰ মুন্থিৰ আব্দুল্লায়ে জান্দুৰৰ বিৰুদ্ধে 4-0 গ'লত জয়লাভ কৰে। ফাইনেলত সুৰজ বশিষ্ঠই কাজাখাস্তানৰ আইবেক আইটেবেকক বিৰুদ্ধে আৰু সাগৰ সিঙে উজবেকিস্তানৰ আয়তজান খালমা খানভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি 19 ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পৰিণীতা শ্ৰব্য এলবামটিৰ পৰা কেইটিমান গীত পৰিণীতাৰ কণ্ঠত।

ইমানপুৰে শ্ৰোতাসকলে পৰিণীতা শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা কেইটিমান গীত কণ্ঠশিল্পী পৰিণীতাৰ কণ্ঠত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে আনন্দ ইংতি আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দুটি ৰাভা গীতেৰে, ক্ষমা কৰিব, দুটি কাৰ্বি গীতেৰে, সেয়া আছিল আনন্দ ইংতি আৰু সংগীবৃন্দ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী চিউকী সুকন্যা বুঢ়াগোহাঁই। অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, ৰচনা হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে চিউকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা প্ৰশান্ত নন্দ গগৈৰ।

0: শ্রোতাসকলে আধুনিক গীত শুনিছে চেউকি সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত, সেয়া আছিল ৰসানন্দ গগৈৰ ৰচনা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই
1: সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিছে চিউকি সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত, প্ৰশান্ত কুমাৰ বৰদলৈৰ গীতৰ কথাৰে।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে চিউকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠৰ কেইটামান গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে হীৰেণ গোহাঁই, ৰসানন্দ গগৈ আৰু প্ৰশান্ত কুমাৰ বৰদলৈৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণি কৰে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগ কৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰহলা অঞ্চলত প্ৰশাসনে আজি পদপথ আৰু পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ কৰে। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈ অধিক নগদ ধন জব্দ কৰিছে। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰে পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:05 নমস্কাৰ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দৃষ্টিপাত।

0: দৃষ্টিপাত অনুষ্ঠানত এতিয়া শুনক সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক এটি আলোচনা। আলোচনাটিত ভাগ লৈছে বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। আলোচনাৰ আগ ধৰিছে জিন্তী নাৰী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, দৃষ্টিপাত অনুষ্ঠানৰ এটা নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আজি আমাৰ আলোচনাৰ বিষয় ইতিমধ্যে আপোনালোকে গম পাইছে, সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। আজি এই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো এই ক্ষেত্ৰখনত দীৰ্ঘদিন ধৰি কাম কৰি থকা দুগৰাকী যুৱক, ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ। আপোনালোক দুয়োজনকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। খুব এটা চৰ্চিত শব্দ হৈছে AI বা কৃত্ৰিম বুদ্ধিমত্তা, আৰু আমাৰ সাধাৰণ মানুহেও আচলতে কৃত্ৰিম বুদ্ধিমত্তা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছে নিজে নজনাকৈয়ে। শেহতীয়াভাৱে এটা গানে অসমৰ সংগীত জগতখনত বা সংগীত ৰসিকসকলৰ মনত তোলপাৰ লগাইছে। সেই গান AIৰ কণ্ঠস্বৰ ব্যৱহাৰ কৰিছে আৰু মানুহে আদৰি লৈছে, সাধাৰণ মানুহৰ মাজত খুব চৰ্চা হৈছে। আৰু এনেকুৱা সময়তে আজি আমাৰ শ্ৰোতাৰ বাবে এই বিষয়টো আনিছো। আচলতে

0: এআই মডেলস বিলাক ট্রেন করা হয়েছে আর হেনেকে মানুষের নিচিনাকে কাম করা শিকি যায়। গতিকে যে আমার ট্রেডিশনেল সিস্টেমস হয় আমি যেবিলাক অ্যাপ ডেস্কটপর সফটওয়্যার কিছু সেইবিলাক ব্যবহার করো, তো তাতকে বহুত মানে জটিল সমস্যাও সমাধান করব পারে আর ডেভেলপ করার প্রক্রিয়াটো দুইটারে সম্পূর্ণ বেলেগ হয়।
1: এইখানে মোৰ এটা কথা জানিব মন গৈছে, এতিয়া কৃত্রিম বুদ্ধিমত্তা বাৰু মানুষের নিচিনাকে চিন্তা করব পাৰে নেকি, নে তাক মানুষে পরিচালিত করব লাগিব, নিজাকে তার চিন্তা শক্তি আছে নে নাই বাৰু?
2: এইটো এটা খুব ভাল প্রশ্ন করেছে আপনি।
1: হ্যাঁ,
2: বিশেষকৈ আজির দিনত আমি যেবিলাক এআই সিস্টেম ব্যবহার করে আছো তার যেবিলাক রিজাল্ট আমি ধরল একটা প্রশ্ন করলে সি যেবিলাক উত্তর আমাক দিব পৰা হৈছে বা যিটো পর্যায়লৈ গৈছে এআই বিলাক আগবাড়ি, সাধারণত ভাবিবলৈ বাধ্য হয়েছো আমি আসলে যে সেই এআইটো আসলে মানুষের নিচিনা চিন্তা করব পৰা হৈছে নেকি। যেহেতু আমি এই ক্ষেত্রখনত কাম করে আছো আর এআই সিস্টেমস কেনেকৈ ডেভেলপ করা হয় এই বিষয়ে আমি কিছু হলেও অভিজ্ঞতা লাভ করছো, আমি কব বিচাৰো যে এআইটো এতিয়াও খুব এডভান্স লেভেলৰ এটা কম্পিউটাৰ প্ৰগ্ৰেম বা এটা মেথমেটিকেল ফৰ্মুলা। যদিও এনেকুৱা লাগে যে মানুহে চিন্তা কৰাৰ নিচিনাকৈ এআইটোৱে চিন্তা কৰিছে বা লিখিছে বা গান গাইছে, কিছু ক্ষেত্ৰত ভিডিঅ' বনাইছে, কিন্তু আচলতে সেইটো যদি আমি ভিতৰলৈ গৈ চাওঁ যে কেনেকৈ এআইটোৱে কাম কৰি আছে, সেইটো আচলতে এটা অতি জটিল গাণিতিক এটা ফৰ্মুলাহে হয়। গতিকে যদিও সি মানুহৰ নিচিনা কথা কয় বা চিন্তা কৰে বা গান লিখে গায়, কিন্তু আচলতে সেইটো এটা ভিতৰত অংক নিচিনাহে এটা চলি আছে,
1: তাক মানুহে নিৰ্দেশ কৰে,
2: মানুহে নিৰ্দেশ
1: কৰি থোৱা আছে আৰু সেইমতে কাম কৰি যায়। এইখিনিতে মই ইন্দ্ৰনীলক খুদিব খুজিছো, এআই কেৱল ডাঙৰ ডাঙৰ কোম্পানীবোৰতহে ব্যৱহাৰ হ'ব নেকি, আমাৰ দৈনন্দিন জীৱনত সাধাৰণ মানুহ উপকৃত হ'ব পৰাকৈ এআই ব্যৱহাৰ হ'ব পাৰেনে নে হৈ আছেনে বাৰু?
0: হয়, আচলতে এআই আমি গম নোপোৱাকৈয়ে আমি বহুত বছৰ আগৰ পৰা ব্যৱহাৰ কৰিয়ে আছো। আমি কেতিয়াবা গাড়ী চলাওঁতে আমি গুগল মেপছৰ ব্যৱহাৰ কৰোঁ, গতিকে গুগল মেপছ এপ্লিকেশ্যনটো বহুত বছৰ আগৰ পৰাই এআই আছে,
1: কিন্তু আমি সাধাৰণ মানুহে এটো গম নাপাওঁ, কিবা এটা টেকনলজি বুলি ভাবি আমি কৰি আছো, আচলতে এটো এআই নহয় জানো?
0: হয়, তাৰ বেকগ্ৰাউণ্ডত এআই সিস্টেম বহুত দিনৰ পৰাই আছে বা আমি ট্ৰেন্সলেচন এপ্লিকেশ্যন বহুত বছৰৰ পৰা ব্যৱহাৰ কৰিয়ে আছো, গতিকে সেইবিলাকো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰে এটা এটা এপ্লিকেশ্যন হয়। কিন্তু আমি এতিয়া যিবিলাক আমাৰ এআই মডেলছ ডেভেলপ হৈছে সেইবিলাকৰ পেৰামিটাৰ চাইজ বুলি কয় সেইটো বহুত বিলিয়নছ অফ পেৰামিটাৰছ বা আনকি ট্ৰিলিয়ন পেৰামিটাৰ মডেলো আজিকালি হৈছে, মানে বহুত বিশাল মডেল হৈছে। এইটো কাৰণে হৈছে যে আজিকালি যিটো আৰ্কিটেকচাৰ নতুনকে আহিছে সেইটো 2017 চনত এখন ৰিচাৰ্চ পেপাৰ পাব্লিছ হয়, তাৰ পৰাই আমি ট্ৰেন্সফৰ্মাৰ আৰ্কিটেকচাৰ নামৰ এটা নতুন আৰ্কিটেকচাৰ সেইটো এটা অৱদান হয় তথ্য প্ৰযুক্তি জগতলৈ। গতিকে সেই যিটো উদ্ভাৱন হল ট্ৰেন্সফৰ্মাৰ আৰ্কিটেকচাৰ সেইটো এটা বহুত যুগান্তকাৰী এটা উদ্ভাৱন হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এই ক্ষেত্ৰখনত। গতিকে সেই যিটো আৰ্কিটেকচাৰ ডেভেলপ হল তাৰ ফলত বহুত কমপ্লেক্স কাম কিছুমান
1: সহজ হৈ গৈছে
0: আৰু বহুত মডেলছ বিলাক বহুত স্মাৰ্ট হৈ গল। গতিকে আমি দেখিব পাৰিছো যে যিবিলাক সমস্যাৰ সমাধান আমি বিচাৰো সেইবিলাক আগতকৈ বহুত ভালকৈ কৰিব পৰা হল আৰু তেতিয়াৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে জনপ্ৰিয়তা বহুত লাভ কৰিলে, কিন্তু ইয়াৰ ডেভেলপমেণ্ট বহুত বছৰ আগৰ পৰাই চলি আছে আৰু এইটো কব গলে আমি 1950 চন মানৰ পৰাই অলপ অলপকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ডেভেলপমেণ্ট হৈয়ে আছে আৰু বিশ্বযুদ্ধৰ সময়তো সৰু সৰু কিছুমান এআই ডেভেলপমেণ্ট আহিছিলে, কিন্তু তেতিয়া মানে সেইটো অকল মিলিটাৰী গ্ৰেড টেকনলজি বিলাকতহে ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া তাৰ বহুতখিনি টেকনলজি আমাৰ জনসাধাৰণৰ মাজলৈকে আহি গৈছে।
1: হয়, আচলতে এই যিটো কৃত্ৰিম বুদ্ধিমত্তা বা এআই এই বিষয়টো বিশাল নহয়নে? আমাৰ এই আলোচনাৰ সময় তেনেই কম, গোটেইখিনি সামৰি আমি ল'ব নোৱাৰিম, যিহেতু এআই আৰু সাধাৰণ মানুহ বা সমাজ জীৱনৰ কথা ওলাইছে, আমি সাধাৰণ মানুহবিলাক এআইৰ যোগেৰে কিদৰে লাভান্বিত হ'ব পাৰো সেই বিষয়ে অকণমান কওকচোন।
2: নিশ্চয়, আচলতে বহু গুণী জ্ঞানী মানুহে এতিয়া ক'বলৈ ধৰিছে যে ইট ইজ দ্য বেষ্ট টাইম টু বি এলাইভ, তাৰমানে জীৱন নিৰ্বাহ কৰিবলৈ বা জীয়াবলৈ আচলতে এইটোৱে সকলোতকৈ ভাল সময় বুলি বহুতে কয়। আমি দুটা ভিউ ৰাখিব পাৰোঁ, এটা হৈছে অপ্টিমিষ্টিক আৰু এটা পেচিমিষ্টিক। আমি ভাল বিষয়বিলাক আয়ত্ত কৰিব পাৰোঁ আৰু কিছুমানে হয়তো বেয়া কথাখিনিও আয়ত্ত কৰিব পাৰে, কিন্তু চব বস্তুৰে ভাল বা বেয়া থাকে। গতিকে আমি এআইটো তেনেকুৱা এটা বিষয়, এইটো এটা টুলহে, এই টুলটোক কেনেকৈ মানুহে ব্যৱহাৰ কৰিব সেইটো নিজৰ ওপৰত কথা। গতিকে সকলো বস্তুৰে ভাল বেয়া থাকে আৰু আমি ভালটো লোৱা উচিত। এতিয়া এনেকুৱা হৈছে, আগতে যিবিলাক কাৰিকৰী বিদ্যা আছিলে সেই বিদ্যাবিলাক পৃথিৱীৰ কিছুমান ইউনিভাৰ্চিটিবিলাকৰ মাজত সোমাই আছিলে আৰু সকলোৰে এই সুবিধা বা সুযোগ নহয় তাত পঢ়াৰ, ভাল শিক্ষা গ্ৰহণ কৰাৰ বিভিন্ন কাৰণত। কিন্তু এআই অহাৰ পৰা এডুকেশ্যন অৰ্থাৎ শিক্ষা ব্যৱস্থাটো ডেমক্ৰেটাইজ হৈ গৈছে। এতিয়া সকলো মানুহেই এটা মোবাইল বা এটা কম্পিউটাৰ ব্যৱহাৰ কৰি, ইণ্টাৰনেট ব্যৱহাৰ কৰি, এআই ব্যৱহাৰ কৰি শিক্ষা গ্ৰহণ কৰিব পৰা হৈছে নিজৰ ঘৰতে। গতিকে কাৰিকৰী বিদ্যা বা যিকোনো ধৰণৰ বিষয়ৰ

0: ওপৰত জ্ঞান আহৰণ কৰিবলৈ এআইটো এটা বহুত উপযোগী এটা আহিলা হিচাপে জনপ্ৰিয় হৈছে। গতিকে শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি ৰিচাৰ্চাৰ বা যিয়ে ইতিমধ্যে কিবা কামত জড়িত হৈ আছে তেওঁলোকেও নিজক আগুৱাই লৈ যাবৰ কাৰণে এআই ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। সময়ৰ লগে লগে নতুন নতুন টেকনলজি অহা আমি সকলোৱে দেখিছো। প্ৰথমতে ইণ্টাৰনেট আহিছিলে, তাৰ আগত কম্পিউটাৰ আহিছিলে, তাৰ আগত আৰু বিভিন্ন ধৰণৰ টেকনলজি আহিছিলে আৰু সকলো টেকনলজিয়ে মানুহৰ মাজত কিছুমান সাল সলনি কৰিছিলে। এআইটো তেনেকুৱা এটা টেকনলজি আৰু আমি ইতিমধ্যে দেখিছো যে এআইয়ে বিশেষকৈ জব মাৰ্কেটখনত বহুত ইম্পেক্ট কৰিছে। বহু মানুহৰ যিবিলাক চাকৰি এআইয়ে এতিয়া অট'মেট কৰিব পৰা হৈছে, এআইয়ে কাম কৰিব পৰা হৈছে, সেই চাকৰিসমূহ নোহোৱা হৈছে। কিন্তু এনেকুৱা হৈছে যে বহুত নতুন নতুন চাকৰিও উদ্ভৱ হৈছে। গতিকে মানুহে সেই নিজকে সময়ৰ লগত ফেৰ মাৰি নতুন নতুন কথাবিলাক আয়ত্ত কৰি নিজকে কেনেকৈ ভৱিষ্যতে সুৰক্ষিত কৰিব সেই বিষয়ে অধ্যয়ন কৰাটো জৰুৰী হৈছে। আৰু মই ভাবো যে এআই এই ক্ষেত্ৰত এই অধ্যয়নসমূহ কৰাত মানুহক বহুখিনি সহায় কৰিছে।
1: এইমাত্ৰ কাব্যনীলে ক'লে যে এআই অহাৰ লগে লগে কৰ্মসংস্থাপনৰ প্ৰতি ভাবুকি হ'ব নেকি, মানুহৰ মনত এটা সেই ধৰণৰ চিন্তা সোমাইছে। প্ৰথম প্ৰথম যেতিয়া কম্পিউটাৰ বহুলভাৱে ব্যৱহাৰ হ'বলৈ ধৰিছিলে তেতিয়াও মানুহে ভাবিছিলে যে কৰ্মসংস্থাপন হেৰাব, কাৰণ যিবোৰ মেনুৱেলি কাম কৰা হৈছিল কম্পিউটাৰৰ যোগেৰে কৰাৰ ফলত বহু মানুহ তেনেকুৱা কামবোৰৰ পৰা ছাটাই কৰিব লগা হৈছিল বা তেওঁলোকৰ মানুহবোৰৰ প্ৰয়োজন নাইকিয়া হৈ গৈছিলে। এতিয়া বাৰু এআইৰ বহুল ব্যৱহাৰ হ'লে তেনেকুৱা হ'ব নেকি, চাকৰি বা মানুহে কৰ্মসংস্থাপন হেৰুৱাব নেকি? সাধাৰণ মানুহৰ মনত কিন্তু সেই ধৰণৰ চিন্তাটো আহিছে।
2: হয়, এআইয়ে যদিও কিছুমান চাকৰি ৰিপ্লেচ কৰিব পৰা হৈছে এতিয়ালৈকে, কিন্তু তথাপিও এআইয়ে নতুন কিছুমান কৰ্মসংস্থাপনৰ সৃষ্টিও কৰিব। তো আগতে যিবিলাক কাম নাছিলে এতিয়া এআই জগতখনতো সেনেকুৱা বহুত নতুন নতুন কামৰ সৃষ্টি হৈছে। গতিকে সদায় প্ৰযুক্তি নতুন নতুন আহি থাকিব আৰু প্ৰযুক্তিৰ লগত মানুহে নিজকো অলপমান সলনি কৰি থাকিব লাগিব আৰু নতুন নতুন টেকনলজিবিলাকো মানুহে শিকি গৈ থাকিব লাগিব। তেতিয়া মই ভাবোঁ যে নতুন যি সময় আহিব তাৰ কাৰণে মানুহে নিজকে প্ৰস্তুত কৰিব পাৰিব, তেতিয়া যিবিলাক মাৰ্কেটৰ কাৰণে নিজকে উপযোগীকৈ নিজকে প্ৰস্তুত কৰিব পাৰিব। কিছুমান এনেকুৱা কাম যিবিলাক ৰিপিটেটিভ ৱৰ্ক বুলি কোৱা হয়, তো তেনেকুৱা ৰিপিটেটিভ ৱৰ্ক কিছুমান বা একাউণ্টিং, তেনেকুৱা কাষ্টমাৰ কেয়াৰ ছাপৰ্ট, তেনেকুৱা কিছুমান কাম ইতিমধ্যে ৰিপিটেটিভ ৱৰ্ক কিছুমান এআইয়ে ভালকৈ কৰিব পৰা হৈ গৈছে। গতিকে এমপ্লয়ীসকলে মানে নতুন নতুন কিছুমান অপৰচুনিটি যেতিয়া বিচাৰি থাকিব পাৰে তেতিয়া
1: কৰ্মসংস্থাপন কমাব, আকৌ নতুন নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব এআইৰ জৰিয়তে। কিন্তু মানুহে কি কৰিব লাগিব যে সময়ৰ লগত খোজ মিলাই এই ধৰণৰ নিজকে শিকি ল'ব লাগিব, নহয় তেতিয়াহে মিলি থাকিব পাৰিব আৰু এআই মানুহৰ কাৰণে আশীৰ্বাদ হ'ব।
0: নিশ্চয় আচলতে সময়ৰ আহ্বান।
1: হয়,
0: সময়ে সময়ে আমি নতুন নতুন টেকনলজি অহা আমি দেখিছোৱেই আৰু প্ৰত্যেকবাৰে আচলতে মানুহে ভাবিছিলে প্ৰথমতে যে হয়তো সমাজত বিৰূপ প্ৰভাৱ পেলাব, কিন্তু আমি প্ৰত্যেকটো স্তৰতে আচলতে দেখিছো যে মানৱতা সদায় ওপৰত আছে টেকনলজিৰ। গতিকে এইটো এটা তেনেকুৱা ধৰণৰ এটা টেকনলজিহে এআইটো, আৰু আমি আশাবাদী যে মানুহে এআইৰ প্ৰতি ভয় কৰি নাথাকি বা শংকাবোধ নকৰি এই যিটো টেকনলজি এই টেকনলজিটোক আচলতে আঁকোৱালি ল'ব লাগে। যিমান সোনকালে পাৰি নিজকে এআইৰ জ্ঞানেৰে নিজকে
1: সমৃদ্ধ
0: কৰা উচিত, তেতিয়াহে আচলতে ভৱিষ্যতৰ যিখন পৃথিৱী হ'ব সেই পৃথিৱীখনত সকলো মানুহে ভালদৰে চলিব পাৰিব। আৰু লগতে যিবিলাক কামত ক্ৰিয়েটিভিটিৰ প্ৰয়োজন, য'ত মানুহৰ চিন্তা শক্তি সৃষ্টিশীলতাৰ প্ৰয়োজন, সেই ক্ৰিয়েটিভ কামবিলাকত নিজকে নিয়োগ কৰিবলৈ আমি সময় উলিয়াব পাৰোঁ। গতিকে এআইৰ ব্যৱহাৰ কৰি নিজৰ
1: প্ৰতিভা
0: সেই আটাইবোৰত আমি আচলতে নিজকে সময় দিব পৰা হৈছোঁ। বাকী কামখিনি আমি এআইৰ দ্বাৰা কৰোৱাব পাৰোঁ আৰু যিখিনি ক্ৰিয়েটিভ কাম য'ত মানুহৰ সৃষ্টিশীলতা ক্ৰিয়েটিভিটিৰ প্ৰয়োজন আছে তাত আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ।
1: এইখিনিতে এটা কথা সুধো, এআই আমাৰ সমাজ জীৱনত সুফল লাভ কৰিবৰ কাৰণে এআইৰ জৰিয়তে আমাৰ অসমখনত বিভিন্ন সমস্যা, আমাৰ ৰাজ্যখনত বানপানীৰ সমস্যা আছে, গৰা খহনীয়াৰ সমস্যা আছে, তেনেকে প্ৰদূষণৰ সমস্যা আছে, এআইৰ জৰিয়তে বাৰু এইবোৰ সমাধান কৰিব পৰা যাব নেকি?
0: এই সমস্যাবিলাক আচলতে বহুত এটা লাৰ্জ স্কেল অৰ্থাৎ বহুত ডাঙৰ বৃহৎ এটা সমস্যা আৰু এআইটো ডেফিনেটলি তাৰ এটা পাৰ্ট হ'ব পাৰে, কিন্তু তাৰ লগতে আৰু বহু বস্তুৰ ইয়াত সংমিশ্ৰণ হৈহে সমাধান এটা উলিয়াব পৰা যাব। এআইয়ে ডেফিনেটলি যদি এআই আৰু যেতিয়া আইঅটি বুলি এটা বিষয় আছে ইণ্টাৰনেট অফ থিংছ, য'ত আমি কম্পিউটাৰৰ নিচিনা যিবিলাক হাৰ্ডৱেৰ ডিভাইচ চেন্সৰ হ'ব পাৰে বা ৰবটিক্সত আমি যিবিলাক ডিভাইচেছ ব্যৱহাৰ কৰোঁ, সেই ডিভাইচেছবিলাক আৰু এআইৰ যদি আমি সংযোজন কৰি পেলাই এনেকুৱা কিছুমান টেকনলজি আমি ডেভেলপ কৰিব পাৰোঁ যিয়ে, মই উদাহৰণ দিব বিচাৰিছোঁ, ফ্লাড ডিটেক্ট কৰিব পাৰে আগতীয়াকৈ, অৰ্থাৎ বানপানী হোৱাৰ আগতেই এআইটোৱে ডিটেক্ট কৰিব পাৰিব যে এই সময়ত এই অঞ্চলটোত বানপানী হ'ব পাৰে, আমি তাত থকা মানুহখিনিক ইভাকুৱেট কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ বা ৱেডাৰ ফৰকাষ্টিং হ'ব পাৰে, কোন জেগাত বেছি বৰষুণ হ'ব, কোন জেগাত জেগাত টেম্পারেচাৰ

0: আনচাৰ কি হ'ব, এইবিলাক বস্তু এআইয়ে এতিয়া আগতকৈ বহু ৰিলায়েবলি এআইটোৱে ক'ব পৰা হৈছে। তাৰ লগতে স্মাৰ্ট চিটিৰ কথা আমি এতিয়া সকলোৱে আলোচনা কৰিছো, স্মাৰ্ট চিটিৰ বহু বস্তু এআইৰে আমি কৰিব পাৰোঁ। যেনেকৈ স্মাৰ্ট ট্ৰেফিক ছিগনেল, অৰ্থাৎ আমি দেখিবলৈ পাওঁ যে ৰাস্তাটো খালী থাকিলেও কিছুমান গাড়ী ৰখি থাকিবলগীয়া হয় কাৰণ ৰেড ছিগনেলটো পৰি থাকে, কিন্তু আগফালে হয়তো মানুহ নাই বা গাড়ীও নাই। তেনে ক্ষেত্ৰত যদি আমি তাত এটা এআই ছিষ্টেম ডিপ্লয় কৰিব পাৰোঁ, যি ছিষ্টেমে ৰাস্তাটোত কেইখন গাড়ী আছে, কোনটো ৰাস্তাত কেইখন গাড়ী আছে বা ৰাস্তাটো খালী আছে নে ভৰ্তি হৈ আছে, সেইবিলাক বস্তু এআইটোৱে ডিটেক্ট কৰিব পাৰে। তেনেকৈ আমি মানুহৰ জীৱনটো আচলতে বহুত আগতকৈ উন্নত কৰিব পাৰোঁ। গতিকে এআইৰ মানুহৰ জীৱন লগতে প্ৰকৃতি এই ক্ষেত্ৰত বহুত ব্যৱহাৰ আছে।
1: এইখিনিতে মই সুধিছো যে এআইৰ ব্যৱহাৰৰ পৰা কিবা বিপদ হ'ব পাৰে নেকি, বা আমি সাৱধানতা কি কি মানি চলা উচিত, এই বিষয়ে অকণমান আমাৰ শ্ৰোতাক যদি জনাওঁ।
0: এআইটো আচলতে আমি যেনেকৈ কম্পিউটাৰ বা মোবাইল আমি ব্যৱহাৰ কৰোঁ, এআইটো এটা তেনেকুৱা ধৰণৰ টুলহে, আৰু তাৰ যি উপযোগিতা বা ব্যৱহাৰ কৰাটো আচলতে আমাৰ ওপৰত নিৰ্ভৰ কৰে, আমি তাক কেনেকৈ ব্যৱহাৰ কৰিছো। গতিকে আমি সদায় কওঁ যে প্ৰত্যেকটো বস্তুৰ ভালটো ল'ব লাগে, তাৰ পৰা আমি যিখিনি উপকাৰিতা পাওঁ সেইখিনি আমি গ্ৰহণ কৰিব লাগে। আৰু এতিয়া আমি যিবিলাক এআই ব্যৱহাৰ কৰিছো সেইসমূহ যদিও বহু উন্নত হৈছে, কিন্তু তথাপিও তাত কিছুমান সমস্যা আছে। এটা সমস্যা হৈছে যাক টেকনিকেল টাৰ্মছত হেলুচিনেশ্যন বুলি কোৱা হয়, অৰ্থাৎ এআইটোৱে কেতিয়াবা কিছুমান মিছা কথাকো সঁচা বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, আৰু সেইমতে এআইটোৱে মিছা কথাও আচলতে কেতিয়াবা মাতে। গতিকে সেই ক্ষেত্ৰত আমি যেতিয়া যিকোনো এটা ইনফৰমেশ্যন আমি এআইৰ যোগেৰে চাৰ্চ কৰোঁ, সেই ইনফৰমেশ্যনটো সম্পূৰ্ণ শুদ্ধ হয়নে নাই সেইটো আমি কেৱল এআইটোৱে কৈছে বুলি আমি আচলতে গ্ৰহণ কৰিব নালাগে। তাক আমি সদায় ফেক্ট চেকিং বুলি যাক কওঁ, আমি ইণ্টাৰনেটৰ মাধ্যমেৰে হওক বা আমাৰ জ্যেষ্ঠজনক সুধি পেলাই হওক, আমি সেই কথাটোৰ সত্যতাটো প্ৰমাণ কৰিব লাগে, কেৱল এআইটোৰ ওপৰতে বিশ্বাস নকৰি পেলাই। তাৰ লগতে এআইৰ আজিকালি বহুত আমি বিৰূপ ব্যৱহাৰো দেখিছোঁ, যেনে ডিপ ফেক বুলি যাক কয়, অৰ্থাৎ এজন মানুহৰ সম্পূৰ্ণ নকল ছবি নিৰ্মাণ কৰিব পাৰি, বা আজিকালি ভিডিঅ' বা অডিঅ' যদিও সেই মানুহজনে কোৱা নাই, তথাপি এনেকুৱা এটা অডিঅ' বনাব পৰা যায় যাক শুনি পেলাই লাগে যে সেই মানুহজনেই আচলতে কৈছে। কিন্তু সেই ক্ষেত্ৰত যিহেতু টেকন'লজিটো আছে আৰু মানুহৰ, এতিয়া আমি যদিও বিচাৰোঁ যে সকলো মানুহে ভাল হওক বা ভালকৈ ব্যৱহাৰ কৰিব লাগে, তথাপি পৃথিৱীত এনেকুৱা এটা দুষ্ট চক্ৰ আছে যিয়ে এআইৰ বেয়া ব্যৱহাৰ কৰিছে। কিন্তু সেই ক্ষেত্ৰত আমি আচলতে নিজেই সজাগ হ'ব লাগিব, যিহেতু তাক আমি সম্পূৰ্ণৰূপে গুচাই দিব নোৱাৰোঁ, এই বেয়াখিনি থাকিব, 1% হ'লেও মানে বেয়া ব্যৱহাৰ হৈয়ে আছে, সকলোৱে দেখিছোৱেই। কিন্তু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যেতিয়া আমাৰ তালৈ আহে বা কোনোবাই ফৰৱাৰ্ড কৰে আমাক হোৱাটছএপতে হওক বা বেলেগতে হওক, সেই ইনফৰমেশ্যনটো আমি আচলতে ভেৰিফাই কৰিব লাগে যে সঁচা হয় নে নহয়। যদি কোনোবা এজন নিজৰ বন্ধু বা বান্ধৱীৰে কথা আমি শুনিছো, এআই জেনেৰেট কৰা এটা অডিঅ' বা এটা ভিডিঅ' বা এখন ফটো আমি দেখিছো, আমি আচলতে সেই মানুহজনৰ পৰাই আচলতে সেই কথাটো সুধি ল'ব লাগে যে এনেকুৱা এখন ফটো বা ভিডিঅ' জেনেৰেট হৈছে, এইটো সঁচাকৈ তুমি হয় নে এইটো এআই জেনেৰেটেড হয়। আমি সকলোৱে আচলতে সজাগ হোৱাৰ খুবেই প্ৰয়োজন হৈছে এতিয়া, কিয়নো আমাৰ সন্মতি নোহোৱাকৈ এআই ছিষ্টেমবিলাকে বহু দুষ্ট চক্ৰৰ ব্যৱহাৰ তেওঁলোকে কৰি পেলাই এআইৰ যোগেৰে আমাৰ অনিষ্ট হোৱা বহু তথ্য প্ৰস্তুত কৰিব পৰা আচলতে ক্ষমতা বহু মানুহৰ হাতলৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব, আৰু লগতে কেৱল নিজে সজাগ নহৈ আমি আমাৰ ফ্ৰেণ্ড চাৰ্কলত আমি সকলোকে আচলতে এই ক্ষেত্ৰত সজাগ কৰাটো দৰকাৰী হৈছে।
1: হয়, আৰু আমাৰ যদি কিবা দৃষ্টিলৈ আহে যে এআইৰ যোগেৰে কিবা এটা বেয়া কাম হৈ আছে বা ব্যক্তিগতভাৱে কাৰোবাৰ ক্ষতি হ'বলৈ গৈ আছে, সমাজ এখনৰ ক্ষতি হ'বলৈ গৈ আছে, আমাৰ চকুত পৰিছে, সেই ধৰণৰ অভিযোগসমূহ আমি কাক কৰা উচিত? যেনেকে চাইবাৰ অপৰাধৰ কাৰণে আমি কিছুমান আৰক্ষীৰ ওচৰ চাপিব পাৰোঁ, সেইধৰণে আৰক্ষীয়ে তেওঁলোকে অনুসন্ধানো কৰে। যদি এআইৰ দ্বাৰা তেনেকুৱা কাম কিছুমান হৈ আছে, নেতিবাচক কাম কিছুমান, আমি সচেতন নাগৰিক হিচাপে আমি আচলতে কাক অভিযোগ দিব পাৰোঁ?
2: অভিযোগ দিবলৈ আৰক্ষীৰ ওচৰতো যাব পাৰি,
1: হয়,
2: আৰু তাৰ উপৰিও সমাজখন সচেতন হ'লে আৰু বেছি ভাল। মানে আমি যাতে এআইক সদায় জনসাধাৰণৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই সমাজ সচেতনতাটো আহিব লাগিব, তেতিয়াহে এআইৰ যিটো ভাল দিশত যি প্ৰভাৱ পৰিব সেই প্ৰভাৱটো আমি দেখিব পাম। সমাজে এইটো
1: নিজেই ঠিক কৰিব লাগিব,
2: ঠিক কৰিব লাগিব।
1: আপোনালোকে যিহেতু দীৰ্ঘদিন ধৰি এআইৰ ক্ষেত্ৰখনত কাম কৰি আহি আছে, আপোনালোকে এআইৰ কেনেকুৱা ধৰণৰ টুল ব্যৱহাৰ কৰে, এটা নাম তেনেকুৱা ক'ব নেকি আমাৰ শ্ৰোতা?
2: এআই টুল হিচাপে আমি LLM যিবিলাক চাটবট আছে, তেনেকুৱা বিভিন্ন ধৰণৰ আজিকালি যেনে ChatGPT হ'ব পাৰে বা ক্লড, জেমেনাই, ডিপচিক ইত্যাদি বহুতবিলাক টুলছ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। তাৰ লগতে আমি যিহেতু প্ৰগ্ৰেমিং আৰু কোডিং বুলি যিটো কওঁ, প্ৰগ্ৰেমিঙৰ কামত আমি বহুত বেছিকৈ AI ছাজেশ্যনছ ব্যৱহাৰ কৰোঁ। গতিকে আমাৰ প্ৰগ্ৰেমিঙত এটা বিশেষ ধৰণৰ ছফ্টৱেৰ উপলব্ধ আছে, সেইটোক IDE বুলি কয়, ফুল ফৰ্মত ইণ্টেগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট, য'ত AI ছাজেশ্যনছৰ পৰা আমি যিবিলাক

0: প্ৰগ্ৰেমিং ডেইলি লিখিব লাগে, সেই প্ৰগ্ৰেমিঙৰ মানদণ্ড উন্নত কৰাত বা অন্যান্য ধৰণৰ ফিচাৰ্ছ সোনকালে ডেভেলপ কৰাত বহুত সহায় কৰে AI-এ। আৰু তাৰ বাহিৰেও কিছুমান ভিডিঅ' কণ্টেণ্ট জেনেৰেশ্যন বা ৱেব ডিজাইনৰ জেনেৰেশ্যন কৰা বা অন্যান্য ফটো কিছুমান জেনেৰেট কৰা, তেনেকুৱা ছফ্টৱেৰবিলাক আমি বহুত বেছি ব্যৱহাৰ কৰিব লগা হয় আমাৰ দৈনন্দিন ছফ্টৱেৰ ডেভেলপমেণ্টৰ কামৰ কাৰণে।
1: হয়, এইখিনি এতিয়া কাব্যনীলৈ সুধিছোঁ, যদিও মানে কোৱা হৈছে যে AI এটা কৃত্ৰিম বস্তু, ই প্ৰাকৃতিক নহয়, তথাপিও ইয়াৰ ইমান বহুল প্ৰয়োগ হৈছে, সকলোতে ব্যৱহাৰ হৈছে, মানুহৰ মনলৈ শংকা আহিছে যে মানুহৰ অনুভূতি সৃজনশীলতাক ই নাইকিয়া কৰি দিব নেকি, সঁচাকৈ বাৰু তেনেকুৱা শংকা আছে নেকি?
2: আচলতে ক'বলৈ গ'লে AIৰ যিখিনি ক্ৰিয়েটিভিটি এতিয়া AIটোৱে পাইছে সেইটো আচলতে মানুহৰ পৰাই পাইছে, যিহেতু এটা মানৱ সৃষ্ট এটা আহিলা, গতিকে আমাৰ মতে AIয়ে কেতিয়াও মানুহৰ ক্ষমতা বা মানুহৰ সৃজনশীলতাক অতিক্ৰম কৰিব নোৱাৰে, মানুহ সদায় AIৰ ঊৰ্ধত থাকিব, আৰু যিহেতু মানৱ সৃষ্ট গতিকে মানুহৰ যিখিনি জ্ঞান বা অভিজ্ঞতা আৰু তাৰ উপৰি AIটোৱে আচলতে কোনো বস্তু ফিল কৰিব নোৱাৰে। আমি যেনেকৈ এটা বস্তু হাতেৰে চুই চাব পাৰোঁ, আমি চকুৰে দেখি পাওঁ বা আমি নাকেৰে গোন্ধ পাওঁ, আমাৰ যি চেন্স আছে বা আমাৰ যি ইমোশ্যনছ আছে, AIটোৰ সেই ধৰণৰ কোনো ইমোশ্যনছ নাথাকে। গতিকে AIটোৱে যদিও কোনোবা এদিন মানুহৰ সমান সৃজনশীলতা লাভ কৰে, তথাপি সি আচলতে এটা কৃত্ৰিম বুদ্ধিমত্তাহে হ'ব, কেতিয়াও মানৱ বুদ্ধিমত্তা নহ'ব। আৰু আচলতে আমি মানুহে মানুহৰ লগত কথা পাতি বা সামাজিকভাৱে বাস কৰি আমি যি অনুভূতি আমি লাভ কৰোঁ, সেয়া আমি কেতিয়াও এটা কম্পিউটাৰৰ সন্মুখত বহি সেই অনুভূতি আমি পাব নোৱাৰোঁ,
1: যন্ত্ৰৰ
2: অনুভূতিহে হ'ব।
1: কিন্তু আমি মানুহৰ সমাজত আছো, গতিকে আমি জীৱন্ত মানুহ নহয়, গতিকে আমাৰ সেই অনুভৱ অনুভূতি এটা যন্ত্ৰই আচলতে দিব নোৱাৰে, সদায় মানুহৰ কল্পনা শক্তি বা সৃষ্টিশীলতা এটা যন্ত্ৰতকৈ ওপৰত নিশ্চয়কৈ থাকিব। গতিকে এইলৈ
2: আৰু AI বিলাকে এতিয়া যিমান পাৰে 100% শুদ্ধ হ'ব বিচাৰে, কিন্তু মানুহৰ সেই গুণটো নাই। কিছুমান মানুহে হয়তো কাৰোবাৰ কাৰণে কিবা এটা কথা শুদ্ধ, কাৰোবাৰ কাৰণে অশুদ্ধ, আৰু সেইকাৰণে আচলতে আমি মানুহ। আমি যদি প্ৰত্যেকেই শুদ্ধ হ'লোহেঁতেন, হয়তো আমাৰ মাজত এই যি সমাজ আছে, এই যে মানৱীয়তা গুণবিলাক আছে, এইবিলাক হয়তো নাথাকিলেহেঁতেন। সকলোৰে নিজৰ নিজৰ
1: যিটো যন্ত্ৰত হয় মানে এক ধৰণেই কৰিব কাম, তাক তেনেকেই প্ৰচেছ কৰা হৈছে, কিন্তু মানুহৰ এই ধৰণৰ সৃষ্টিশীলতাৰ বিচিত্ৰতা আছে কাৰণে আমি আকৰ্ষণ অনুভৱ কৰোঁ নহয়। এই বিষয়ে আমি আচলতে বহু কথাই পাতিব লগা আছিল, যিহেতু এইখন এখন বিশাল এটা ক্ষেত্ৰ, ইমান কম সময়ৰ আলোচনাত আমি সামৰি ল'ব নোৱাৰো। মই ইন্দ্ৰনীলক সুধিছোঁ যে থুৰতে আমি চিনি পোৱা AIৰ জৰিয়তে আমি দেখা সুফল এটাৰ বা যিকোনো এটা উদাহৰণৰ কথা ক'ব পাৰে নেকি?
0: ইয়াৰ উদাহৰণস্বৰূপে আমি আমাৰ নিজৰ সৃষ্টি এটাৰ কথাই ক'ব বিচাৰিছো। আমি প্ৰথমটো অসমীয়া ভাষাৰ AI এপ্লিকেশ্যন আমি সৃষ্টি কৰিছিলো, যাৰ নাম আখৰ AI। আখৰ AI প্ৰথমটো অসমীয়া ভইচ টু টেক্সট এপ্লিকেশ্যন হয়, যাৰ ফলত আমি কৈ যোৱা কথাখিনি আমাৰ AI এপ্লিকেশ্যনটোৱে নিজে নিজে লিখি যাব পাৰে। তাৰ আমি কিছুমান ব্যৱহাৰকাৰী দেখিছোঁ যিসকলে নিজে হাতেৰে লিখিব নোৱাৰে, তেওঁলোকেও আমাৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰি তেওঁলোকে লিখিব পাৰিছে, বা বহুতো এনেকুৱা চকুৰে দেখা নোপোৱা ব্যক্তিয়েও আমাৰ আখৰ AI এপ্লিকেশ্যনটোৰ মাজেদি বহুতখিনি কাম কৰিব পাৰিছে। সেনেকুৱা আমাৰ নিজৰ সৃষ্টি এটাই সমাজত কিছু ভাল ভাল
1: প্ৰভাৱ
0: পেলাইছে। তাৰ বাহিৰেও আৰু বিভিন্ন ক্ষেত্ৰত AIৰ বহুত ভাল প্ৰভাৱ আছে, যিকোনো ক্ষেত্ৰতে আমি যদি হেল্থ কেয়াৰতে চাওঁ বা ট্ৰেন্সপৰ্টেশ্যন, ইঞ্জিনিয়াৰিং, বিভিন্ন ক্ষেত্ৰতে AIৰ বহুত ভাল ভাল প্ৰভাৱ আছে।
1: হয়, আমি আখৰ AI বৰ্তমান খুব চৰ্চা পাইছে, সংবাদ মাধ্যমতো এই বিষয়ে খুব চৰ্চা হৈছে, এই বিষয়ে আমি নিশ্চয় আকৌ কেতিয়াবা কোনোবা আলোচনাত আমাৰ শ্ৰোতাক জনাম। থুৰতে মই কাব্যনীলক সুধিছো AIৰ ভৱিষ্যত কেনেকুৱা।
2: মই আগতে কৈছো যে AIটো আৰম্ভ হৈছিল প্ৰায় 1950 চনমানতে, আৰু সেই সময়ত AIক যিবিলাক কাম কৰিবলৈ দিয়া হৈছিল সামান্য সামান্য কাম আছিলে, সৰু সৰু কাম তাক কৰিবলৈ দিয়া হৈছিলে আৰু শিকোৱা হৈছিল। লাহে লাহে আমি এনেকুৱা এটা ট্ৰেণ্ড দেখিছো য'ত আমি AIটোক সকলো ধৰণৰ কাম দিব পৰা হৈছো, আমি তাক আমাৰ হেল্থৰ বিষয়ে প্ৰশ্ন সোধাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰফেচনেল লাইফত আমি কাম কৰোঁতে কিবা অসুবিধা পালে সেইটোও সোধা হৈছো, সকলো ধৰণৰ প্ৰশ্ন আমি সুধিব পৰা হৈছো। আৰু আগন্তুক দিনত AIত এটা কনচেপ্ট আহিছে আৰু আহিবলৈ গৈ আছে, সেইটো হৈছে এজেণ্টিক AI। যায়। অর্থাৎ আমি যে একটা কোম্পানিত বা একটা অর্গেনাইজেশনত যে প্রত্যেকজন মানুষের একটা নির্দিষ্ট কাম থাকে বা কাম দিয়া হয়, তেনে আজিকালি আসলে এআই বিলাককো একটা একটা এমপ্লয়ি হিসাবে গড় দিব পড়া একটা টেকনোলজি আহি আছে। এজেন্ট শব্দর পর আসলে এজেন্টিক এআই শব্দটি আছে।

0: এজেণ্ট মানে আমি সাধাৰণ ভাষাত আমি সকলোৱে জানো, গতিকে এটা পাৰ্টিকুলাৰ কাম মই এটা এজেণ্টক দিব পাৰোঁ, আন এটা কাম অন্য এটা এজেণ্টক দিব পাৰোঁ, তেনেকৈ আচলতে মই এটা কম্পিউটাৰ ব্যৱহাৰ কৰি 10টা এমপ্লয় চলাই থকাৰ নিচিনা কাম এটা কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ ট্ৰেণ্ডছ কিছুমান আহি আছে, আৰু যিবিলাক পৃথিৱীৰ আগশাৰীৰ AI ৰিচাৰ্চ কৰা যিবিলাক লেবৰেটৰিজ আছে, আমেৰিকা হওক, ৰাছিয়া হওক, চাইনা হওক, বহুত দেশত এনেকুৱা ধৰণৰ লেবছ আছে। OpenAI আমি সকলোৱে জানো, ChatGPT AIটো ডেভেলপ কৰিছে, বা গুগলৰ নাম আমি সকলোৱে জানো, তেওঁলোকে এতিয়া চেষ্টা কৰিছে যে আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্স, আমি এতিয়া যিটো ব্যৱহাৰ কৰি আছো AI, সেইটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কিন্তু AIটোক তেওঁলোকে মানুহৰ সমান ক্ষমতাশালী কৰিবলৈ, যিটোক আমি আচলতে কওঁ যে জেনেৰেল ইণ্টেলিজেন্স, আমাৰ যিটো বুদ্ধিমত্তা আছে সেইটো হৈছে জেনেৰেল লেভেল, আমি যিকোনো ধৰণৰ বিষয় আয়ত্ব কৰিব পাৰোঁ, কেৱল পঢ়াই নহয়, কেৱল খেলাই নহয়, যিকোনো বিষয় আমি যেতিয়া দেখোঁ আমি আয়ত্ব কৰিব পাৰোঁ, সেইটোক কোৱা হয় জেনেৰেল ইণ্টেলিজেন্স। গতিকে এতিয়া এটা নতুন টেকনলজি তেওঁলোকে ডেভেলপ কৰিবলৈ চেষ্টা কৰিছে, যাক কোৱা হৈছে আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্স, অৰ্থাৎ AIটোৱে কেৱল এটা দুটা কাম নহয়, পৃথিৱীত থকা সকলো কাম কৰিবলৈ যত্ন কৰি আছে। আৰু তাৰপিছত যিটো পৰৱৰ্তী স্তৰ হ'ব সেইটো হৈছে আৰ্টিফিচিয়েল ছুপাৰ ইণ্টেলিজেন্স, অৰ্থাৎ সেই স্তৰটোত জেনেৰেল ইণ্টেলিজেন্স যিটো মানুহৰ আছে, মানুহতকৈ ঊৰ্ধত AIটোৱে কাম কৰিব পৰা হ'ব বুলি তেওঁলোকে এটা প্ৰচেষ্টা তেওঁলোকে কৰি আছে, যাক নাম দিছে আৰ্টিফিচিয়েল ছুপাৰ ইণ্টেলিজেন্স। গতিকে এনেকুৱা ধৰণৰ কিছুমান ট্ৰেণ্ডছ আমি AI জগতখনত আমি এতিয়া দেখি আছো।
1: হয়, আমি থুৰতে ক'ব পাৰোঁ যে AIৰ ভৱিষ্যত খুব ভাল, AIৰ যোগেৰে ভৱিষ্যতে বহু কাম হ'ব আৰু আমাৰ সমাজ জীৱন উপকৃত হ'ব, নহয়নে? আজি আচলতে আমাৰ আলোচনা ইমানতে সামৰিব লাগিব, যদিও এইটো এটা বিশাল বিষয় বাৰে বাৰে মই কৈ আছো, তথাপি আমাৰ শ্ৰোতাক সাধাৰণভাৱে কৃত্ৰিম বুদ্ধিমত্তানো কি, কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি কেনেদৰে সুফল লাভ কৰিব পাৰোঁ, সেই বিষয়ে এটা থূলমূল ধাৰণা দিলো। আজিৰ এই আলোচনাৰ পৰা আমাৰ শ্ৰোতা উপকৃত হ'ব বুলি ভাবিছো, আৰু আমাৰ আমন্ত্ৰণ ক্ৰমে আপোনালোক দুয়োগৰাকী আহিলে, আমাৰ ষ্টুডিঅ'লৈ আহিলে, আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাইছো।
2: সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক আলোচনাটি শুনিলে। ইয়াত ভাগ ললে বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনী দালতৰ আৰু কাব্যনী দালতৰে। অনুষ্ঠানটিৰ আগ ধৰিলে জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনাত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে পাৰ্বীন হোচেনে।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো কেইটামান আধুনিক গীত। অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে জোনাকৰ পক্ষী শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে দাপোনমতি শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা এটি গীত বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লোৱা হৈছে পিয়লি ফুকন ছবিখনৰ এটি গীত কুমাৰী গুণাদা দাসৰ কণ্ঠত।

সোণমাছবিত সেয়া আছিল পারবিন সুলতানা। চিত্রগীত অনুষ্ঠানত শ্রোতাসকলক এবাৰ শুনাবলৈ লোৱা হৈছে শকুন্তলা আৰু শঙ্কৰ জোসেফ আলী ছবিখনিৰ এটি গীত দীপেন বৰুৱা, জয়ন্ত দাস আৰু সংগীতবৃন্দৰ কণ্ঠত।

0: ডক্টৰ বেজবৰুৱা ছবিত সে আছিল দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লোৱা হৈছে হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ এটি গীত, সত্য বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত।

0: চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ক এতিয়া আলোচনাত অংশ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। অনুষ্ঠানটিৰ আগ ধৰিব কমল দাসে। শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিছ কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰূপামণিগড়ে 2020 চনত ভাৰত তিব্বতীয় সীমান্ত বাহিনীত জোৱান হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰজীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে সহস্ৰাধিক পৰিয়ালক বিশুদ্ধ খোৱাপানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। উৎকোচলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকসকলে যোৱা 3 দিন ধৰি চলোৱা অভিযানত 1,66,00,000 অধিক নগদ ধন জব্দ কৰিছে। অভিযুক্ত দাসৰ বেলতলাৰ বাসগৃহৰ পৰা 48,38,150 টকা জব্দ কৰাৰ পাছত কালি অভিযুক্ত বিষয়াগৰাকীৰ নামত থকা আন এটা ফ্লেটত আৰক্ষীয়ে পুৱতি নিশা পৰ্যন্ত অভিযান চলাই 1,18,30,000 টকা জব্দ কৰে। ইপিনে সঞ্চালকালয়ৰ অনুসন্ধানত অভিযুক্ত দাসৰ বহু সা সম্পত্তি থকাৰ তথ্য উদ্ধাৰ হৈছে। এই সন্দৰ্ভত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকালয়ৰ উপ মহাপৰিদৰ্শক বেদান্ত মাধৱ ৰাজকোৱাই কয় যে অভিযুক্ত দাসৰ ৰহাত 1 বিঘা, হোজাইত 4 কঠা 1 গৰা লেচা, গুৱাহাটীত 2টা ফ্লেট, গুৱাহাটীতে 1টা স্থানত 1 কঠা 67 লেচা আৰু আন 1টা স্থানত 1 কঠা 10 লেচা ভূমি আছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূমি সম্পত্তিৰ নথি পত্ৰ জব্দ কৰা হৈছে। ইপিনে লাচিত কুমাৰ দাসৰ ৰুক্মিণী গাঁৱৰ ACS কলনীৰ এপাৰ্টমেণ্টত সঞ্চালকালয়ে আজি পুনৰ অভিযান চলায়। এই অভিযানত অভিযুক্ত বিষয়াগৰাকীৰ অনুজ্ঞাপত্ৰ থকা পিষ্টল, কেইবাখনো বেংকৰ পাছবুক, বহু ভূমিকৰ নথি পত্ৰ জব্দ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰহিলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়া বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাকৰিগুৰিস্থিত সশস্ত্ৰ সীমাবলৰ 54 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত আজি বাহিনীটোৰ 4ৰ্দশ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ DIG হেমেন বসন্ত কুমাৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাৰ পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঘণ্টীৰ চন্দ্ৰ ডেকাৰ আজি বাৰ্ধক্যজনিত কাৰণত তেওঁৰ কাইকিয়াপাৰৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। তেওঁ পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি 2009 চনত অৱসৰ গ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পঞ্জাৱ কিংছক জয়ৰ বাবে 197 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্ব অভাৰত 6টা উইকেট হেৰুৱাই 196 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ খলানীৰ এয়া

কণ্ঠই যাৰ পৰিচয়। কেইবা দশক ধৰি অসমৰ আকাশ বতাহ কঁপাই থকা এগৰাকী যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী, এক সুৱদী কণ্ঠ, অসমৰ এক দৰদী কণ্ঠ।

0: আকাশবাণী গুৱাহাটীৰ এ গ্ৰেড শিল্পী পুলক বেনাৰ্জী আলাপ অনুৰাগৰ ৰেকৰ্ডিঙৰ বাবে আকাশবাণী গুৱাহাটীৰ ড্ৰামা ষ্টুডিঅ'ত বহিছে পুলক বেনাৰ্জী। প্ৰযোজকে কম্পিউটাৰত ৰেকৰ্ডিঙৰ ছুইচ অন কৰি পুলক বেনাৰ্জীৰ কাষলৈ আহি বহিছেহে মাথোন। এই ফুলে ফুলে ৰঙে ৰঙে মৃদু মৃদু সমীৰণে তফজুল আলীৰ এই গীতটিৰ ৰেকৰ্ডিঙৰ মুহূৰ্তৰ কথা সোঁৱৰি পুলক বেনাৰ্জীয়ে কবলৈ আৰম্ভ কৰিলে।
1: আপুনি যে এনেকে দি পেলাই আহিলে আজি, এটা ইনচিডেণ্ট মোৰ ইয়াত মনত আছে।
2: হয়,
1: তফজুল আলী ছাৰৰ গান এই ফুলে ফুলে ৰঙে ৰঙে মৃদু মৃদু সমীৰণে আজিনো কিহৰে বাতৰি আনি দিলে তুমি অহা বুলি মনে বুজি পালে। দুটা গান ৰেকৰ্ডিং হয়, মেইন সুৰ খৰাই প্ৰডাকশ্যন আছিল জিতেন দেৱৰ, আৰু সেই তেতিয়া আমাৰ গুৱাহাটীত সাংঘাতিক লোড শ্বেডিং হয়। মানে ফাৰ্ষ্ট গানটো কমপ্লিট হওঁতে ৰাতিপুৱাৰ পৰা মানে 10:11 পৰা এই 5:00-6:00 বাজি গৈছে, ইমান লোড শ্বেডিং। তাৰপিছত ষ্টাফ আৰু কিমান ৰ'ব, বহুত দেৰি ৰ'লে, 6:30-6:00 ৰ'লে, এজন দুজনকে গ'লগৈ, চব ষ্টাফ মিউজিচিয়ানখিনি গ'লগৈ। থকাত মইতো থাকিলোৱে, থাকিবই লাগিব, জিতেন দা জিতেন দেৱ

0: জয় হরি আছিল ৰেকৰ্ডিঙৰ সিদিনা, আৰু কোনো নাই, আৰু কোনো নাই। জিতেন দা সকলোকে ৰিকুৱেষ্ট কৰিছিল থাক আৰু কিমান দেৰি ৰ'ব, 7:30 বাজি গৈছে, 7:30, 7:30, কিন্তু নেক্সট ডেটো দিবই লাগিব স্কুল। জিতেন দা মোক ক'লে, পুলক গানটো ৰেকৰ্ডিং কৰো দিয়া। বোলে আৰু কোনোতো না টাবলিষ্ট না মিউজিচিয়ান কোনো নাই। ক'লে যে নাই, হ'ব দিয়াচোন, মই তবলা বজাই দিম, তুমি বহাচোন। গৈ পেলাই মাইকৰ ওচৰত বহিলোঁ, এই 3 নম্বৰ ষ্টুডিঅ'ত, এইটো 4:30,
1: এইটো ড্ৰামা হয়, 4:00টো সেই সিফালে আছে,
0: এইটো 4:30,
1: 3:00,
0: এইটো ড্ৰামা, এইটো 4:00, এইটো 3:00। জয় হৰি।

0: জিতেন দাস পুলটো ৰেডি কৰিছে, আপুনি যে এনেকৈ দিলে হাতখন, জিতেন দাও তেনেকৈ ঠিক হাতখন দি পেলাই মোক মানে ৰেডি হ'ব ক'লে। স্পুলটো অন কৰি লাহেকৈ আহি দুৱাৰখন বন্ধ কৰি তেখেতে তবলাত বহিলে। মই গানটো একদম আৰম্ভণিৰ পৰা শেষলৈকে উইদাউট কোনো মিউজিক নাই, জিতেন দাই সুন্দৰ ইমান সুন্দৰ তবলা বজালে গোটেই গানটো ভৰি গ'ল, গানটো ৰেকৰ্ডিং হৈ গ'ল
1: তবলাৰে
0: তবলাৰে।

ছাত্ৰাৱস্থাতেই আধুনিক গীতৰ কণ্ঠ পৰীক্ষা দিবলৈ আকাশবাণী গুৱাহাটীলৈ আহিছিল পুলক বেনাৰ্জী। আকাশবাণীৰ মজিয়াত সেয়াই আছিল পুলক বেনাৰ্জীৰ প্ৰথম পদাৰ্পণ। ইয়াৰ আগতে তেওঁ কেতিয়াও আকাশবাণীলৈ অহা নাছিল। কণ্ঠ পৰীক্ষাত পুলক বেনাৰ্জীৰ সুৰী কণ্ঠই পৰীক্ষকৰ মন মুহিবলৈ সক্ষম হৈছিল।

0: আকাশবাণীৰ এগৰাকী ষ্টাফ আৰ্টিষ্ট আছিল হীৰালাল বেনাৰ্জী। তেওঁ আছিল পুলক বেনাৰ্জীৰ দূৰ সম্বন্ধীয় ভিনীহিয়েক। কণ্ঠ পৰীক্ষাৰ পিছদিনা ৰাতিপুৱাই তেওঁ পুলক বেনাৰ্জীৰ ঘৰলৈ আহিছিল। তোমাক ছাৰে আজি মাতিছে এইবুলি কৈ তেওঁ পুলক বেনাৰ্জীক লৈ আহিছিল আকাশবাণীৰ ষ্টুডিঅ'লৈ। আকাশবাণী গুৱাহাটীত প্ৰথম গীত বাণীবদ্ধ কৰা মুহূৰ্তৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: ধৰক আজি মই অডিশ্যন দিছো, পিছৰ দিনা ৰেডিঅ' ষ্টাফ এগৰাকী আছিল হীৰালাল বেনাৰ্জী, তেখেত ইছৰাজু বজাইছিল আৰু তানপুৰাও বজাইছিল, ৰেডিঅ' ষ্টাফ আৰ্টিষ্ট আছিল মোৰ, আমাৰ দূৰ সম্পৰ্কীয় ভিন্দেও হয়। তেখেতৰ ঘৰৰ পৰা অফিচলৈ বুলি আহিব, মোৰ ঘৰত সোমাই ক'লে তুমি মোৰ লগত যাব লাগে নেক্সট ডে, ধৰক আজি অডিশ্যন দিছোঁ পিছৰ দিনা, বোলে ক'ত তোমাক ৰেডিঅ'ত আমাৰ ছাৰে মাতিছে। তো মই এতিয়া লৰালৰিকৈ ৰেডি হৈ কি সংক্ৰান্ত কি বৃত্তান্ত নাজানো, তেওঁ নাজানে, ছাৰ কোন দেৱেন শৰ্মা, ভজন সম্ৰাট দেৱেন শৰ্মা, তেখেতে তেতিয়া প্ৰগ্ৰাম এক্সিকিউটিভ অফিচাৰ আছিল পেক্স। তো আহি তেখেতে লৈ আহিলে মোক ইয়াত, সেই প্ৰথম আগদিনাখন প্ৰথম ৰেডিঅ' দেখিছোঁ, ছেকেণ্ডে ৰেডিঅ'লৈ আহিলোঁ। ৰেডিঅ'ৰ কোনো অডিশ্যনৰ কোনো পাছ কৰিলোঁ নে ফেইল কৰিলোঁ একো পোৱা নাই, তিনিমাহ চাৰিমাহ লাগেতো ৰিজাল্টটো দিবৰ কাৰণে। আহি দেৱেন শৰ্মাৰ লগত চিনাকি কৰাই দিলে, মই তেখেতক চিনিও নাপাওঁ, দেখাও নাই কেতিয়াও, মোক চিধা হীৰালাল বেনাৰ্জীদেৱক ক'লে, অ লৈ আহিছে আপুনি, আহা তুমি আহা মোৰ লগত আহা বুলি কৈ ষ্টুডিঅ'ত লৈ আহিলে। আহি পেলাই হাৰমনিয়াম লৈ বহিলে, আহা এই গানটো শিকাই দিওঁ, আমি ৰেকৰ্ডিং কৰিম। পিছদিনাখন গানটো শিকালে, তাৰ পিছদিনা কি তাৰ এদিন পিছত গান ৰেকৰ্ডিং হ'ল, দুটা গান গাইছিলোঁ।
2: পাৰিবনে গুণগুণাই দিবলৈ?
1: হা
2: গুণগুণাই দিব পাৰিবনে?
1: হালৰ মুঠিত ধৰ, হালৰ মুঠিত ধৰ, নদন বদন সোণৰ খেতিত সেৱা এটি কৰ, হালৰ মুঠিত ধৰ, হালৰ মুঠিত ধৰ। এই গানটো তেখেতে শিকালে আৰু ৰেকৰ্ডিং কৰিলে। অ ৰেকৰ্ডিং কৰাৰ আগত যিদিনাখন আহিলোঁ নেক্সট ডে, যেতিয়া মোক ষ্টুডিঅ'লৈ লৈ আহিলে, তেখেতে ক'লে আমি ৰেকৰ্ডিং কৰিম এইটো, এই গানটো আহা। মই ক'লোঁ যে দেৱেন দা মইতো এতিয়াও ৰিজাল্ট পোৱা নাই। মোক ক'লে, মোৰ কথাবিলাক একদম পূৰা কাণত বাজি আছে এতিয়াও, যে সেইটো মোৰ কথা, তুমি গাই যোৱা। সেই আৰু প্ৰথম মোৰ ৰেডিঅ'ৰ।
2: সেয়া কিমান চনৰ কথা বাৰু?
1: সেইটো খুব সম্ভৱ 68 বা 69, 69ই হ'ব সম্ভৱ। মই তেতিয়াও কলেজত আছোঁ, তাৰমানে
2: কলেজত
1: পঢ়ি থাকোঁতে।

0: পুলক বেনার্জীয়ে বি বৰুৱা কলেজত পিউ পঢ়ি থকা সময়ৰ কথা। নৱাগতা আদৰণি সভাত পুলক বেনার্জীয়ে লগ পাইছিল সুবীৰ মুখাৰ্জীক। নৱাগতা আদৰণি সভাত সুবীৰ মুখাৰ্জীয়ে গীত গাইছিল। সেই সময়ত সুবীৰ মুখাৰ্জী আছিল বি বৰুৱা কলেজৰ এগৰাকী নাম জ্বলা ছাত্ৰ, লগতে তেওঁ আছিল আকাশবাণীৰো নিয়মীয়া কণ্ঠশিল্পী। আকাশবাণীত গীত গাবলৈ পুলক বেনাৰ্জীক উপদেশ দিছিল সুবীৰ মুখাৰ্জীয়ে। তেওঁৱেই আধুনিক গীতৰ কণ্ঠ পৰীক্ষাৰ প্ৰপত্ৰ নি পুলক বেনাৰ্জীক দিছিল। সুবীৰ মুখাৰ্জীয়ে প্ৰপত্ৰখন নিজেই পূৰণ কৰি আকৌ আকাশবাণীত জমা দিছিলহি। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: ৰেডিঅ'ৰ ফৰ্ম ফিল আপটো কৰিছিল সুবীৰ মুখাৰ্জী। সুবীৰ দাক মই কলেজত পাইছিলোঁ, বি বৰুৱা কলেজত। মই বি বৰুৱা কলেজত এডমিশ্যন লৈছোঁ আৰু তেতিয়া সুবীৰ মুখাৰ্জী, সতীশ গোস্বামী, বীণা ভাগৱতী, তেখেতৰ ভায়েক হৈছে সতীশ গোস্বামী। তেওঁলোক মোতকৈ কিছু চিনিয়ৰ দেই, বেছ চিনিয়ৰ। তেওঁলোক আগৰ পৰা বি বৰুৱা কলেজত পঢ়ে। বি বৰুৱা কলেজত প্ৰথম এই ফ্ৰেছাৰ্ছ ছ'চিয়েল হয়, তাতে তেওঁলোক গাইছে। শুনি ইমান ভাল লাগে তেওঁলোকৰ গান, আৰু সঁচাকেই মানে ইমান ভাল আৰ্টিষ্ট তেওঁলোক তেতিয়া। তাৰপিছত কলেজ উইক আহিল, প্ৰি ইউনিভাৰ্চিটি পঢ়োঁ মই। তেওঁলোক যদিও কলেজত নাম লিখা আছে কিন্তু ক্লাছ শ্লাছ নকৰে আৰু, কলেজতে আছে। আৰু কেতিয়াবা হয়তো ৰাতি আহি পেলাই বহে নাইট ছেকশ্যনত বি বৰুৱাত। তো যেতিয়া কলেজ উইক আহিল, কলেজ উইকত মই পাৰ্টিচিপেট কৰিলোঁ। এইফালে সুবীৰ দা, সতীশ গোস্বামী, তেওঁলোকো কৰিছে। তো মই বেছি ইভেণ্টত জইন কৰিব পৰা নাই, বহুত গান মই নাজানো। গান তিনিটা চাৰিটামান ইভেণ্ট হৈ গ'ল, তাৰপিছত সেই সতীশ গোস্বামী, সুবীৰ মুখাৰ্জী আহি চিনাকি হ'ল মোৰ লগত। সেইখিনি পৰ্যায়লৈকে গ'ল মোটামুটিভাৱে। তেওঁলোকৰ লগত আৰু বিশেষ সম্পৰ্ক নহ'ল। যেতিয়া মই ফাৰ্ষ্ট ইয়েৰ আকৌ হেৰি আহিছে প্ৰায় এক বছৰ পিছত কলেজ উইক, তেতিয়া মই আৰু কিছুমান ইভেণ্ট মই শিকিছোঁ। গান কম্পিটিশ্যন হৈ আছে, সতীশ গোস্বামী, সুবীৰ মুখাৰ্জী আৰু আছে দেই। আৰু তেওঁলোক মানে তেতিয়া ৰেডিঅ'ত গাই বিখ্যাত আৰু। তেওঁলোক কেইবাটাও ইভেণ্টত গোৱাৰ পিছত মই আহি মোৰ কলেজৰ এটা ৰুমত মই নিজে অকলে অকলে গাই আছোঁ, প্ৰেক্টিছ কৰিছোঁ নেক্সট হেৰিটোৰ কাৰণে, যিটো কম্পিটিশ্যন হ'ব ইভেণ্টৰ। এনেতে সতীশ গোস্বামী আৰু সুবীৰ মুখাৰ্জী সোমালে। সোমাই পেলাই কৈছে, তুমি ইমান সুন্দৰকৈ গাইছা, খুব ভাল লাগিছে, তুমি গজল গাবানে নাই? মই ক'লো গজল মই নাজানো। বোলে গজল গোৱা, চাওক মানে তেওঁলোকো কিন্তু কম্পিটিটৰ, তুমি গজলো গোৱা। বোলে মই নাজানো, মই শিকাই দিম, সুবীৰ মুখাৰ্জীয়ে ক'লে। সুবীৰ মুখাৰ্জীক সুবীৰ দা বুলি কৈছিল, ডাঙৰ আছিল। সুবীৰ দা, আপুনি কোনটো গাব? সতীশ গোস্বামী ক'লে, মইতো কিবা গীত বোলা চিনেমা এটা আছিল, মই সেই গানটো গাম, আকেলে হাই চলে আও জাহাঁ আও। সুবীৰ দাই ক'লে, মই কৈ সাগৰ দিল কে বহলাতা নেহি, দিল দিয়া দৰ্দ লিয়া চিনেমাৰ গান। এতিয়া সতীশ গোস্বামীয়ে ক'লে যে মই গীতৰ গানটো শিকাই দিওঁ, মই কৈ সাগৰ দিল কে বহলাতা গাওঁ, গীতৰ গানটো পুলকক শিকাই দিওঁ আৰু আপুনি বেলেগ এটা গান লওক। এতিয়া সুবীৰ দাই ক'লে, মই হামদনো চিনেমাৰ আল্লাহ তেৰো নাম ঈশ্বৰ তেৰো নাম গীতটি গাম। তেওঁলোকৰ পৰা নিজৰ গান এটা মোক শিকাই দিলে, শিকাই দি তাৰপিছত কম্পিটিশ্যন হ'ল। মই ফাৰ্ষ্ট হ'লোঁ, ছেকেণ্ড হ'ল সুবীৰ মুখাৰ্জী, থাৰ্ড হ'ল সতীশ গোস্বামী। মানে কেনেকুৱা হাৰ্ট, কেনেকুৱা অন্তৰখন্তে, কিমান বহল। তো এইবিলাক হৈ গ'ল, শেষ হৈ গ'ল। কেইদিনমান পিছত তেওঁলোকতো দিনত নাহে, কেতিয়াবা ৰাতি আহে মই ডে ছেকশ্যনত। সুবীৰ দা মোৰ কলেজৰ ওচৰতেই মোৰ ঘৰ, সুবীৰ দা আহিল মোৰ ঘৰত। আহি পেলাই কৈছে, তুমি ৰেডিঅ'ত কিয় নিদিয়া? মই বোলো কেনেকৈ দিব লাগে, কি

কৰিব লাগে মই ঠিক নাজানো। হ'ব দিয়া, মই ফৰ্ম চৰ্ম লৈ আহিম, তোমাক গান শিকাই দিম। এই 20টা গান লাগে, তুমি কেইটা জানা? মই ক'লো এইকেইটা জানো, 20টাটো নহ'ব। তেখেতে বহুত গান শিকাই দিলে মোক, বিভিন্ন তালৰ ওপৰত শিকাই দি নিজে আহি পেলাই ৰেডিঅ'ত ফৰ্মখন দি গ'ল।

0: পুলক বেনাৰ্জীৰ জন্ম হৈছিল 1950 চনৰ 1 অক্টোবৰত। পিতৃ মাতৃৰ নাম ক্ৰমে প্ৰভাত বেনাৰ্জী আৰু দুৰ্গাৰাণী বেনাৰ্জী। পুলক বেনাৰ্জীৰ ককাদেউতাক প্ৰমথ নাথ বেনাৰ্জী বৰপেটা থানাৰ অ'চি আছিল। তেতিয়া অসমত ইংৰাজৰ শাসন আছিল। অসমৰ বিভিন্ন থানাত কাম কৰাৰ পাছত প্ৰমথ নাথ বেনাৰ্জী গুৱাহাটীৰ পাণবজাৰ থানাৰ দায়িত্বত আছিল। পুলক বেনাৰ্জীৰ মাক দুৰ্গাৰাণী বেনাৰ্জী আছিল কলিকতাৰ জীয়ৰী। নিজৰ পিতৃ মাতৃ আৰু শহুদৰৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: মা দুৰ্গাৰাণী বেনাৰ্জী, দেউতা প্ৰভাত বেনাৰ্জী, দুয়ো নামৰ মাজত নাই। মা 75 আৰু দেউতা 77 ঢুকাইছে। দুইজন দাদা আছিল, মোৰ ডাঙৰ বাইদেউ আছিল, মাজু বাইদেউ, সৰু বাইদেউ, সকলোৱে এৰি থৈ গৈছে, খালি মোৰ সৰু বাইদেউ আছে। মোৰ আটাইতকৈ ডাঙৰ প্ৰণৱ বেনাৰ্জী, তেখেত মই সৰু থাকোঁতে ঢুকাইছে, স্কুলত পঢ়ো মই তেতিয়া। আৰু মোৰ মাজু দাদা, আজি 5 বছৰ হ'ল, ঢুকোৱা প্ৰশান্ত বেনাৰ্জী। মোৰ ডাঙৰ বাইদেউ, যাৰ কাৰণে মই এই সংগীত জগতখনত আহিছোঁ, সেই মা আৰু মোৰ ডাঙৰ বাইদেউ, ডাঙৰ বাইদেউৰ নাম দীপ্তি বেনাৰ্জী, পিছত চক্ৰৱৰ্তী হ'ল। তাৰপিছত মোৰ মাজু বাইদেউ শুভ্ৰা বেনাৰ্জী, শুভ্ৰা ভট্টাচাৰ্যী হ'ল। পিছত সৰু বাইদেউ মন্দিৰা বেনাৰ্জী, পিছত মন্দিৰা মুখাৰ্জী হ'ল। এই হৈছে আমাৰ পৰিয়াল।
0: হেৰি, আপোনাৰ ককাইবাৰ ভিতৰত আপুনি কি নম্বৰ?
1: মই একদম সৰু।
0: আপুনি চাগে মা দেউতাৰ খুব বেছি মৰম পাইছিল?
1: পাইছিলোঁ, খুবেই মৰম কৰিছিলোঁ।

0: শৈশৱকালটো কেনেকৈ কটাইছিল?
1: বাকী সৰু সৰু ল'ৰা ছোৱালী যেনেকৈ কটাই মোৰ তেনেকুৱাই আৰম্ভ হৈছিল। তেতিয়াৰ গুৱাহাটী উলুবাৰীৰ পৰিৱেশ, মানে গুৱাহাটীখনৰ পৰিৱেশেই বেলেগ আছিল।
2: গুৱাহাটীৰ পৰিৱেশ সেই সময়ত আজিৰ দৰে নাছিল। উলুবাৰীত তেতিয়া জনবসতি কম আছিল। উলুবাৰীৰ ডাক্তৰ বি বৰুৱা পথত সেই সময়ত মটৰ গাড়ী চলাচল প্ৰায় নাছিলেই বুলিব পাৰি। কেতিয়াবা বাটেদি মটৰ গাড়ী আহিলে পুলক বেনাৰ্জীয়ে মটৰ গাড়ীৰ পিছে পিছে দৌৰিছিল। শৈশৱৰ কথা ৰোমন্থন কৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: গাড়ী ধৰক মই স্কুলত সোমাইছোঁ অলপ ডাঙৰ হোৱালৈকে গাড়ী দেখা খুব কম মনত পৰে ডক্টৰ বিবুৰত। এতিয়া দিনটো লক্ষ্য গাড়ী চলে তাত। তেতিয়া এখন গাড়ী যোৱা মানে আমি ঘৰৰ পৰা দৌৰি আহি, আমাৰ দলংখন আছিল ৰাস্তা কিনাৰত, গাড়ী চাবলৈ আহোঁ। তো সেই আৰু শুক্ৰবাৰে শুক্ৰবাৰে হেৰি হয়, যিকেইখন চিনেমা হল আছিল চিনেমাবিলাকে চেঞ্জ কৰে শুক্ৰবাৰে শুক্ৰবাৰে নতুন চিনেমা।

0: সোমায় তেতিয়া পিছফালে এটা হেৰি দি পেলাই গাড়ীৰে ঘূৰে, সেই আৱাজটো পালে মাইকত গান বাজে, আমি একদম ঘৰৰ পৰা দৌৰি আহি পেলাই সেই গাড়ী পিছে পিছে দৌৰো কিছু দেৰি।
1: ঘোঁৰা গাড়ী নাছিল নেকি?
0: ঘোঁৰা গাড়ী আছিল,
1: ঘোঁৰা গাড়ী যে চিনেমাৰে
0: সেইটো পোৱা নাই, গাড়ী পাইছোঁ সেইটো পোৱা নাই। তবে ঘোঁৰা গাড়ীত হেৰি পাইছোঁ, এই বশিষ্ঠত বহুত কমলা বাগান আছিল, সেই ঘোঁৰা গাড়ীৰে ৰাতি 4-5 বজাত আমাৰ ঘৰৰ আগেদি লাইনকে লাইন ঘোঁৰা গাড়ীৰে এই কমলা লৈ যায়। তেতিয়া নোলাওঁ, ঘৰৰ পৰাই গম পাওঁ যে এতিয়া কমলা লৈ গৈ আছে। এইটো ঘোঁৰা পাইছোঁ, ঘোঁৰা গাড়ী।

0: প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা আছিল সেই সময়ত?
1: মোৰ খেলা ধূলা আছিল দুটা জেগাতে, আমাৰ ঘৰত জাষ্ট বেক চাইডত ফিল্ড এখন আছিল, তাত খেলিছিলোঁ, আৰু এটা জাষ্ট ফ্ৰণ্ট সন্মুখত এটা মেটাৰনিটি ছেকশ্যন আছিল মেডিকেল কলেজৰ।
0: শৰণীয়া পাহাৰৰ নামনিত ডাক্তৰ বি বৰুৱা পথ, পথৰ দাঁতিতে পুলক বেনাৰ্জীৰ ঘৰ। শৰণীয়া পাহাৰখন পুলক বেনাৰ্জীৰ ঘৰৰ পৰা দেখি থাকি, পথৰ সিপাৰে ডাক্তৰ মালতী বৰুৱাৰ ঘৰ, পাহাৰৰ ওপৰত ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ ঘৰ। পাহাৰৰ ওপৰলৈ যোৱা এটি লুংলুঙীয়া বাট আছিল, সেই বাটতেই আছিল চিকিৎসা মহাবিদ্যালয়ৰ এটি শ্ৰেণী কোঠা, য'ত খিৰিকীৰ কাষত ওলোমাই থৈছিল নৰকংকাল। শৈশৱত সেই নৰকংকাল দেখি ভয় খাইছিল পুলক বেনাৰ্জী। অতীতৰ উলুবাৰীৰ বৰ্ণনা দি পুলক বেনাৰ্জীয়ে কয়,
1: সন্মুখত এটা মেটাৰনিটি ছেকশ্যন আছিল মেডিকেল কলেজৰ, তাতে এজন ডক্টৰ মানে খুব ছ'চিয়েল এক্টিভিষ্ট, তেখেত এতিয়াও আছে, ডক্টৰ মালতী বৰুৱা, হয়তো নিয়াৰিং 100 বছৰমান হ'ব তেখেতৰ এতিয়া প্ৰায় ওচৰা ওচৰি, ডক্টৰ মালতী বৰুৱা। তেখেতৰ দুজন ল'ৰা আৰু সৰু ছোৱালী এজনী, সেই দুজন ল'ৰা নীলিম মুন্না, আজি নীলিম মুন্না মই অলপতে গম পালোঁ, নীলিম আগতেই ঢুকাইছে, মুন্না কিছুদিন হ'ল ঢুকোৱা। ঠিক এই মোৰ জাষ্ট অপজিটত সেই তাতেই খেলোঁ, এটা ফাউণ্টেইন আছিল, গছ গছনি বাগান, তাৰ ওপৰত মেটাৰনিটি ছেকশ্যনটো আছিল, তাৰ কিনাৰত এটা সৰু ৰাস্তা ওপৰত, সেইটোৰে সৰু ৰাস্তা আৰু এজন মানুহ যাব পাৰে, ৰঙামাটি। আমি তিনিও সেইফালেদি উঠি পাহাৰত উঠোঁ, গাড়ী উঠা ৰাস্তা এটা ডক্টৰ ভুৱনেশ্বৰ বৰুৱা ঘৰ তাত, সেইখিনিতে সিমানখিনিলৈকে নাযাওঁ, কিন্তু গাড়ী উঠা ৰাস্তাটোলৈকে যাওঁ, কিন্তু অহাৰ সময়ত আমাৰ ভয় লাগে। সেই ৰাস্তাটো যে আহে, অহাৰ পিছত কিনাৰত এই তাতে মেডিকেল কলেজৰ ষ্টুডেণ্টসকলৰ ক্লাছ হৈছিল, তাতে স্কেলিটনটো একদম সেই খিৰিকীৰ ওচৰত ৰাখি দিয়ে। আমিতো সৰু তেতিয়া, একদম সৰু হাফ পেণ্ট পিন্ধা, আৰু সেই পাহাৰৰ পৰা চকু মুদি যাতে এইফালে নাচাওঁ, সেই তাৰ পৰা একদম মানে একদম তললৈকে ৰাস্তা আহি পাওঁ। সেইটো এটা ঘটনা এতিয়া খুব সজীৱ হৈ আছে।

0: অতীজত হাবি বনেৰে ভৰি আছিল উলুবাৰী। হাবিৰ মাজে মাজে হৰিণা চৰিছিল, বাঘো ওলাইছিল। এবাৰ হেনো চুবুৰীৰ গৰু এটা বাঘে মাৰি খাইছিল। পুলক বেনাৰ্জীৰ দেউতাকে গছত চাং সাজি সেই গৰু খোৱা বাঘটোক গুলিয়াই মাৰিছিল। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি আলাপনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: আৰু এটা সৰুকালিৰ ঘটনা, সেইটো মই পোৱা নাই, মোৰ জন্মৰ আগৰ মই সৰুতে শুনা কথা, মানে উলুবাৰী কি আছিল, আমাৰ অপজিটত ঘৰ, আমাৰ ঘৰখন পাৰ হৈ অপজিটত মহাদেৱ মন্দিৰ, শিৱ মন্দিৰ এটা, য'ত তেতিয়া বিহু পতা হয়, তাতে এটা এজোপ প্ৰকাণ্ড তেতেলি গছ আছিল। সেই মন্দিৰৰ কিনাৰতেই এজন বাগচি বোলা এজনৰ ফেমিলিৰ ঘৰ আছিল। তেওঁলোকৰ বাঘে গৰু খাইছিল, আমাৰ ঘৰৰ পৰা কেইঘৰমান এৰি বাঘে গৰু টানি লৈ গৈ সেই

0: তেতেলি গছৰ ওচৰত গৰু খাইছিল। মোৰ দেউতা সেই তেতেলি গছত চাং বান্ধি ঘৰৰ পৰা কিমান হ'ব ইয়াৰ পৰা সেই তললৈকে হ'ব, এই তল নহয় এইটো তল, চাং বান্ধি বাঘ গুলিয়াই মাৰিছিল। সেই উলুবাৰী এই উলুবাৰী। আৰু মই নিজে আমাৰ আমাৰ ঘৰত এইটো প্ৰকাণ্ড এৰিয়া আছিল ঘৰৰ, আমাৰ এটা ছাইডত মানে জংঘল আছিল, অকণমান বন জংঘল এইবিলাক আছিল। তাতে মই তেতিয়া বয়স খুব সৰু, মই হৰিণা পোৱালি দেখিছোঁ, মাজনী হৰিণা পোৱালিটোক লৈ আহিছে। সেই উলুবাৰী এতিয়া কি উলুবাৰী হৈছে,
1: কংক্ৰিটৰ
0: কংক্ৰিটৰ।

0: পুলক বেনাৰ্জীৰ ঘৰখনত কাঢ়া শাসন আছিল। পুলক বেনাৰ্জীৰ শৈশৱকাল কাঢ়া শাসনৰ মাজতেই অতিবাহিত হৈছিল। পুলক বেনাৰ্জীয়ে খেলিছিল, গান গাইছিল, স্কুললৈ গৈছিল। এই সন্দৰ্ভত পুলক বেনাৰ্জীয়ে কয়,
1: আমাৰ ঘৰত এটা খুব মানে ষ্ট্ৰিক্ট এটা কিছুমান ৰেগুলেশ্যন আছিল, একদম মানে তুমি ইয়াতে থাকিবা, এইখিনি কৰিবা, এই সময়ত এইটো, এই সময়ত স্কুল, এই সময়ত গান, এই সময়ত খেলা, এই সময়ত শুব লাগিব।
2: খেলাৰ ভিতৰত আপুনি কি কি খেলিছিল?
1: ফুটবল খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, হকী খেলিছিলোঁ। লাহে লাহে ডাঙৰ হৈ আহি আছোঁ, খেলাবিলাক চেঞ্জ হৈছে, বেডমিণ্টন খেলিছিলোঁ।

আলাপ অনুৰাগ অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলানীৰ প্ৰথম খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই ধাৰাবাহিক লানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ এই একেটা সময়তেই।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: വന്ദേ മാതരം.
1: മാതരം സുജല സുഫല മലയജ ശീതല ശസ്യശാ